আকাশবাণী তেজপুৰ, আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ, আহিন মাহৰ আজি পঞ্চমটো দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 23 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: He made the announcement at a stakeholder workshop organized by the Department for Promotion of Industry and Internal Trade in New Delhi yesterday. Minister of State for Commerce and Industry, Jitin Prasad, also attended the program. Mr. Goyal said the government is working to strengthen export facilitation through both physical and digital mechanisms. He said instead of setting up separate offices of different departments at various locations, integrated offices will help businesses access multiple services at a single point. India has strongly condemned Pakistan airstrikes on Afghanistan's Kunar and Paktika provinces. Addressing media in New Delhi yesterday, External Affairs Ministry spokesperson Randhir Jaiswal said such instances of aggression against a sovereign neighbour go against regional peace and security.
1: We strongly condemned the attacks from Pakistan, the airstrikes which were launched on Afghanistan in their Kunar and Paktika province. In this airstrikes, several civilians have been killed. We deeply offer our condolences on the precious lives lost. Such instances of aggression against a sovereign neighbor goes against the regional peace and security. We also reaffirm our support for Afghanistan, for their independence, for the sovereignty, for their territorial integrity.
0: The Ministry of Ayush will host the 11th Ayurveda Day in Nagpur, Maharashtra today under the theme Ayurveda for a Healthier Tomorrow. The Ministry said Ayurveda institutions, practitioners and stakeholders will participate in the celebrations across India and worldwide. The Ministry said that the celebrations will bring together key stakeholders from across the Ayurveda ecosystem, providing a platform for knowledge exchange and wider engagement. At the Asian Games in Aichi, Nagoya, Japan, double Olympic medalist Manu Bhakar and Tokyo 2020 silver medalist Mirabai Chanu will headline India's Day 4 campaign today with several medal opportunities in the offing. And that is the end of this news bulletin.
2: Ea Akakhbani Guwahatir Mohabahu Mukutamala.
3: ভাৰতবৰ্ষত আধুনিক জীৱনাদৰ্শৰ বাটকুটীয়া, আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ, সমাজ গঠন আৰু জ্ঞানান্বেষণত বৈপ্লৱিক পৰিৱৰ্তন সাধোতা ৰামমোহন ৰায়ে লৰ্ড আৰ্মহাৰ্ষ্টলৈ দিয়া এখন ঐতিহাসিক পত্ৰত লিখিছিল, আমাৰ দৃঢ় বিশ্বাস আছিল যে শিক্ষাক্ষেত্ৰত যি অৰ্থ ধাৰ্য কৰা হৈছিল তাৰে ইউৰোপৰ সুশিক্ষিত আৰু প্ৰতিভাৱান ব্যক্তিক নিযুক্তি দি ভাৰতবাসীক গণিত শাস্ত্ৰ, দৰ্শন, ৰসায়ন শাস্ত্ৰ, শৰীৰতত্ব আৰু অন্যান্য জ্ঞান বিজ্ঞানৰ বিষয়ত শিক্ষা দিয়াত খৰচ কৰা হ'ব। যিহেতুকে এইবোৰ বিষয়ত শিক্ষা লাভ কৰিয়েই আজিৰ ইউৰোপীয় জাতিসমূহে সৰ্বসাধাৰণ মানৱ সমাজতকৈ অধিক গভীৰ আৰু সম্পূৰ্ণতৰ সাফল্য লাভ কৰিছে। কিন্তু আমি দেখা পাইছোঁ যে চৰকাৰে এতিয়া সংস্কৃত স্কুল খুলি হিন্দু পণ্ডিতৰ হতুৱাই সেই শিক্ষা দিব খুজিছে যি শিক্ষা ভাৰতবৰ্ষত প্ৰচলিত হৈয়ে আছে। ব্ৰিটিছ জাতিক যদি প্ৰকৃত জ্ঞানৰ পৰা আঁতৰ কৰি ৰখাটো উদ্দেশ্য হ'লহেঁতেন, তেন্তে বেকনৰ দৰ্শনে অজ্ঞতা চিৰস্থায়ী কৰিব খোজা মধ্যযুগীয় স্কুল মেনবোৰৰ শিক্ষাৰ ঠাই নল'লেহেঁতেন। সেই একেকাৰণেই সংস্কৃত শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়ে উদ্দেশ্য হয়। যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য, সেইবাবে গণিত শাস্ত্ৰ, দৰ্শন, ৰসায়ন শাস্ত্ৰ, শৰীৰ তত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন। শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ, আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব। ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল। আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল। 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা

0: কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল। ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ। ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল। ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা, যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল। ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ পূৰ্ণতৰ শিক্ষাদৰ্শ পৰৱৰ্তী কালতো ফলৱতী হ'বলৈ নাপালে। কিন্তু ৰামমোহন ৰায়ৰ পৰা লাভ কৰা নতুন শিক্ষাদৰ্শৰ প্ৰেৰণাই ধীৰে ধীৰে তৰুণ সমাজৰ হৃদয় স্পৰ্শ কৰিছিল। ৰামমোহন ৰায়ে পাশ্চাত্য শিক্ষাৰ পক্ষে ওকালতি কৰি 1824 চনত লৰ্ড আৰ্মহাৰ্ষ্টলৈ পত্ৰ লিখাৰ 10 বছৰ পিছতে দেশৰ তৰুণ মানসত এই অপূৰ্ব পৰিৱৰ্তনৰ বতাহ বলিছিল।
1: মুকুতামালা, আজিৰ মুকুতামালা ৰাজা ৰামমোহন ৰায়ৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী পূৰৱী মুখাৰ্জী, এটি খেয়াল ৰাগ ললিতা।

ইমান পৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পূৰবী মুখাৰ্জীৰ কণ্ঠৰ ললিত ৰাগৰ এটি খেয়াল শুনিলে।

আজি নিশা 9:30 সাহিত্যচোৰা অনুষ্ঠানত ৰাজীৱ বৰুৱাৰ গল্প আৰু বৈদ্য ব্ৰাইট বুঢ়াগোহাঁইৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। দিনৰ 12:30 আইডিৰ বুলনি অনুষ্ঠানত বিষ নিৰাময়ত আয়ুৰ্বেদিক চিকিৎসা, এই বিষয়ে ডাক্তৰ দীপ্তিৰেখা শৰ্মাৰ সৈতে এটি সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। 8:30 গীতিমালিকাৰ শিল্পী মঞ্জুস্না মহন্ত, অসীম হাজৰিকা, পাপৰি শৰ্মা, হৃদয়ানন্দ গোস্বামী আৰু মিনতী গগৈ বৰুৱা।

দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মৃন্ময়ী চেতিয়াৰ কণ্ঠৰ আধুনিক গীত, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমাং শুনিবলৈ পাব, 11:05 পৰাগ মালা লাইভ, দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, 6:55 জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সাত বাজি পোন্ধৰ মিনিটত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত নবীন বৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই, 9:15 জিলাৰ ৰেহৰূপ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণিক আলেখ্য সুৰৰ জোনাক, জয়ন্ত হাজৰিকা, যুগুতা আগবঢ়াইছে স্নেহা পাঠক আৰু কস্তুৰী মাদাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, দিনৰ 1:20 অম্বিকা নাথ ওজা আৰু সংগীতসকলে পৰিৱেশন কৰা ওজাপালি শুনিবলৈ পাব,

1:35 বাদ্য সংগীতৰ অনুষ্ঠানত খনীন্দ্ৰ পাঠকৰ গীটাৰ বাদন, অপূৰ্ব তালুকদাৰৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব 1:50, বিয়লি 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, বিয়লি 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ বৰদল গুৰিত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান, প্ৰযোজনা উৎপল বৰাৰ। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ বাবে অসমীয়া ব্যাকৰণ পাঠ যুগুতাইছে ডক্টৰ ধৰণী লাহনে। 6:10 কৃষি জগত অনুষ্ঠানত শীতকালত মীন পালকৰ কৰণীয়, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব অনুশ্ৰী দাস আৰু কবিত মেধিয়ে, আঁত ধৰিব ডক্টৰ প্ৰয়াস শইকীয়াই, প্ৰযোজনা উৎপল বৰাৰ।

6:40 আৰু 7:05 বৃন্দগান, সন্ধিয়া 7:20 আধুনিক গীতৰ অনুষ্ঠান আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত প্ৰিলু আমচি আৰু সংগীসকলে পৰিৱেশন কৰা তিৱা গীত। নিশা 8:02 ধাৰাবাহিক নাট কালকুটৰ অষ্টম তথা শেষ খণ্ড, ৰচনা ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। 8:30 আধুনিক গীতৰ অনুষ্ঠান, নিশা 9:00 চিত্ৰগীত। নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি ৫:৪৫ মিনিটত।

সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ তৃতীয় খণ্ড।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবাইছে প্রবাল কুমার শর্মায়।
1: ভূমি অবক্ষয় আর প্রদূষণ রোধ করার প্রয়োজন। ভূত্বকত পোৱা এবিধ অতি মূল্যবান উপাদান হৈছে ভূমি। ভূমিৰ সৃষ্টি শিলৰ অপক্ষয়নৰ ফলতে হয়। মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য। শীত, তাপ, বৰষুণ আদিৰ প্ৰভাৱত ভৌতিক আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত পূৰ্বে অৱস্থিত শিল আদিৰ পৰা মাটিৰ বা ভূমিৰ সৃষ্টি হয়। সেইবাবে শিলত থকা মণিক ভূমিতো থাকে। তদুপৰি সূক্ষ্ম শিলৰ টুকুৰা, জৈৱিক পদাৰ্থ আদিও থাকে। জৈৱিক পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি মাটিত জৈৱিক আৰু অজৈৱিক মাটিৰূপে দুটা ভাগত ভাগ কৰা হৈছে। জৈৱিক মাটিত শতকৰা 20% ওপৰত জৈৱিক পদাৰ্থ থাকে। সেই জৈৱিক পদাৰ্থক হিউমাছ নামে জনা যায়। অজৈৱিক মাটিত শতকৰা 20%তকৈ কম জৈৱিক পদাৰ্থ থাকে। জৈৱিক মাটিৰ উৰ্বৰা শক্তি অজৈৱিক মাটিতকৈ বেছি। মাটিৰ তলত আৰু শিলৰ ওপৰত থকা অংশটো হ'ল অৱভূমি। ইয়াত শিল আৰু মাটিৰ সংমিশ্ৰণৰ তৰপ এটা থাকে। কালক্ৰমত মৃত্তিকা সৃষ্টি প্ৰক্ৰিয়াত ই প্ৰকৃত মাটিলৈ পৰিৱৰ্তিত হয়। মাটি গঠন প্ৰক্ৰিয়াটো গতিশীল প্ৰথা, কিন্তু ইয়াৰ গতি অতি মন্থৰ। 1 ইঞ্চি মাটি গঠন হ'বলৈ ক্ষেত্ৰবিশেষে 300-1000 বছৰ লাগে। উপক্ৰান্তীয় অঞ্চলত আকৌ ই অধিক মন্থৰ। এইবিধ অমূল্য সম্পদ আজি বিভিন্ন ধৰণে অৱক্ষয় তথা প্ৰদূষণৰ গৰাহত পৰিছে। যেতিয়া ভূমিৰ গুণাগুণ নষ্ট হয় বা ইয়াৰ উৎপাদিকা শক্তি কমি যায় বা ইয়াৰ জীৱন ধাৰণ ক্ষমতা হ্ৰাস পায়, তেতিয়াই ইয়াৰ অৱক্ষয় হোৱা বুলি কোৱা হয়। ভূমিমণ্ডলৰ অৱক্ষয়ৰ প্ৰধান কাৰণসমূহ হ'ল গছ কটা, হাবি জংঘল চাফা কৰা, অবৈজ্ঞানিকভাৱে কৰা কৃষিকাৰ্য, কল কাৰখানা আৰু অন্য সহজে পচি নোযোৱা আৰু প্ৰাণীৰ কাৰণে বিষাক্ত পদাৰ্থযুক্ত আৱৰ্জনা পেলোৱা ইত্যাদি। ভূমি অৱক্ষয়ৰ তীব্ৰতা মাটিৰ প্ৰকাৰ, জলবায়ু আৰু কৃষি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। পানীৰ দ্বাৰা ভূমি অৱক্ষয় ঘাইকৈ বেছি বৰষুণ হোৱা আৰু পাহাৰীয়া অঞ্চলত বেছিকৈ পৰিলক্ষিত হয়। ইফালে বতাহৰ প্ৰভাৱত শুকান বা মৰু অঞ্চলত ভূমিৰ বিস্তৰ অৱক্ষয় হয়। মাটিৰ উপৰিভাগতে জৈৱিক পদাৰ্থ থাকে।

0: এই অংশ সাৰুৱা আৰু ঢিলা হয়। গতিকে পানী বা বতাহৰ দ্বাৰা উপৰিভাগৰ মাটি বিচ্যুত হ'লে ভূমি অনুৰ্বৰ আৰু টান হৈ পৰে। পানী যদি বেগেৰে মাটিৰ ওপৰেৰে বৈ যায় তেন্তে তাত নলাৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াত মাটিৰ আন্তঃগাঁথনি ধ্বংস হৈ যায়। পৃথিৱীৰ উপৰিভাগত বছৰি 500-3 কোটি টন মাটি বিচ্যুত হয়। মুঠ অৱক্ষয়ৰ 56% কাৰক হ'ল পানী আৰু 28% কাৰক হ'ল বতাহ। আধুনিক যুগৰ বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ পৰা নিৰ্গত হোৱা অপ্ৰয়োজনীয় বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহে প্ৰতিষ্ঠানবোৰৰ ওচৰে পাজৰে জমা হৈ মাটিক নানাভাৱে কলুষিত কৰি তুলিছে। মাটিত থকা অনুজীৱবোৰে জৈৱ ৰাসায়নিক বৰ্জিত পদাৰ্থক সাধাৰণতে যি উপায়েৰে সাৰলৈ ৰূপান্তৰিত কৰি মাটিক উৰ্বৰ কৰে, ধাতৱ যৌগৰ ক্ষেত্ৰত সেয়া সম্ভৱপৰ নহয়। কাৰণ মাটিতে থকা ক্ষুদ্ৰাতিক্ষুদ্ৰ অনুজীৱবোৰে ধাতৱ পদাৰ্থবোৰ গ্ৰহণ কৰি শৰীৰত ধাৰণ কৰাৰ পিছত তাক পৃথক কৰা অত্যন্ত কঠিন হৈ পৰে। তেনেস্থলত ধাতুবোৰ অনুজীৱৰ লগত মাটিতে থাকি যায় আৰু বিষাক্ত প্ৰভাৱ বিস্তাৰ কৰে। ই হ'ল মাটিৰ অন্তৰ্বৰ্তী অৱক্ষয়ৰ অন্যতম। পৃথিৱীৰ অৱক্ষয় হোৱা ভূমিৰ 12% ৰাসায়নিক আৰু 4% ভৌতিক প্ৰক্ৰিয়াৰে নষ্ট হৈছে। অত্যাধিক লৌ থকাৰ কাৰণে অসমৰ ঠাই বিশেষে ধান গছত লৌহ বিক্ৰিয়া হৈ উৎপাদন কমি গৈছে। কিছুমান মাটি আনকি ধান খেতিৰো অনুপযোগী হৈ পৰিছে। মাত্ৰাধিক লৱণ জমা হোৱাৰ কাৰণে উত্তৰ ভাৰতৰ বহু মাটি খেতিয়কে পৰিত্যাগ কৰিছে। কল কাৰখানাৰ পেলনীয়া সামগ্ৰীয়ে ভূমিৰ ৰাসায়নিক ধৰ্মৰ আমূল পৰিৱৰ্তন কৰে। কাৰখানাৰ চূণজাতীয় আৱৰ্জনাই মাটি ক্ষাৰকীয় কৰি তোলে। অন্য কিছুমান আৱৰ্জনাত ভয়াৱহভাৱে বিষাক্ত ক্ৰমিয়াম, মাৰ্কাৰী, কেডমিয়াম আদি কৰি বিভিন্ন ধাতু বেছি পৰিমাণে থাকে। আৱাসিক অঞ্চলত দৈনন্দিন ব্যৱহাৰ্য ঘৰুৱা বস্তুৰ পেলনীয়া অংশই ঘৰৰ ওচৰৰ পাজৰৰ মাটি প্ৰদূষিত কৰে। অৱক্ষয় আৰু প্ৰদূষণ দুয়োটাই আজি মাটিৰ অস্তিত্বৰ কাৰণে ভাবুকি হৈ পৰিছে। প্ৰদূষিত ভূমিক প্ৰদূষণমুক্ত কৰি ব্যৱহাৰৰ উপযোগী কৰি লোৱাৰ উদ্দেশ্যে বিজ্ঞানীসকলে বিভিন্ন উদ্ভাৱনৰ প্ৰচেষ্টা চলাই গৈছে। ভূমিষ্ঠ হৈ পৃথিৱীলৈ অহাৰ পৰা মৃত্যুলৈকে মাটিৰ লগত আমাৰ সম্পৰ্ক অতি নিবিড়। এনেক্ষেত্ৰত ভূমি অৱক্ষয় আৰু প্ৰদূষণ ৰোধ কৰি ভূমি সংৰক্ষণৰ বাবে আমাৰ নিজৰ নিজৰ অৰিহণা আগবঢ়োৱাৰ প্ৰয়োজন আছে।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰভাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট

এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষণিক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বদোদৰাত মহাৰাজ ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক বাৰ্ষিক সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বৰ্ধিত ভূ ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক প্ৰত্যাহ্বান, জলবায়ু পৰিৱৰ্তন, বিৰূপ্ৰভাৱ আৰু বহুপাক্ষিক ব্যৱস্থাৰ হেঁচা দূৰ কৰাৰ বাবে গ্লোবেল ছাউথ ৰাষ্ট্ৰসমূহৰ মাজত অধিক সহযোগিতাৰ পোষকতা কৰিছে। ব্যৱসায়ীসকলৰ বাবে একাধিক চৰকাৰী বিভাগ আৰু সংস্থাৰ সুবিধা লাভৰ অৰ্থে উমৈহতীয়া স্থানৰ ব্যৱস্থা কৰিবলৈ গুৰুত্বপূৰ্ণ চহৰসমূহত সংহত বাণিজ্য আৰু উদ্যোগ কাৰ্যালয়ৰ পৰিকল্পনা কৰা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ নাগপুৰত আজি সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ বিষয়বস্তুৰে 11 ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপন কৰা হ'ব। আৰু এছিয়ান গেমছৰ আজি চতুৰ্থ দিনা ভাৰতৰ অলিম্পিক পদকজয়ী মনু ভাকেৰ আৰু মীৰাবাই চানু পদক বিজয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বদোদৰাত মহাৰাজ ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক বাৰ্ষিক সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ব্ৰহ্মকুমাৰী সংস্থাৰ বিশ্বৰ পুনৰ নিৰ্মাণৰ বাবে আধ্যাত্মিক জাগৃতি অভিযান মুকলি কৰিব আৰু বদোদৰাৰ গোলকীয় আধ্যাত্মিক প্ৰসাদো উদ্বোধন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বৰ্ধিত ভূ ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক প্ৰত্যাহ্বান, জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ আৰু বহুপাক্ষিক ব্যৱস্থাৰ হেঁচা দূৰ কৰাৰ বাবে গ্লোবেল ছাউথ হিচাপে পৰিচিত ঔদ্যোগিক আৰু বাণিজ্যিক দিশৰ পৰা তুলনামূলকভাৱে কম বিকশিত ৰাষ্ট্ৰসমূহৰ মাজত অধিক সহযোগিতাৰ পোষকতা কৰিছে। নিউয়ৰ্কত কালি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক বৈঠকত ভাগ লোৱাৰ সুযোগতে গ্লোবেল ছাউথ ৰাষ্ট্ৰসমূহৰ এখন বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মত প্ৰকাশ কৰে। ডঃ জয়শংকৰে কয় যে বৰ্তমান বৰ্ধিত সংঘাত, যোগান শৃংখলা আৰু বাণিজ্যৰ ওপৰৰ হেঁচা, খণ্ডিত বিনিয়োগ, ক্ৰমবৰ্ধিত ঋণ দুৰ্বলতা আৰু উন্নয়নমূলক কাম কাজৰ বাবে অপৰ্যাপ্ত বিত্তৰ দৰে সমস্যাই সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিছে। তেওঁ লগতে গ্লোবেল ছাউথ ৰাষ্ট্ৰসমূহে যোগান শৃংখলা, বিত্ত আৰু যোগাযোগ ক্ষেত্ৰৰ বাধাকে ধৰি ঘাই ঘাই সমস্যাসমূহ দূৰ কৰাৰ বাবে একেলগে কাম কৰা উচিত বুলি মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকত ভাগ লোৱাৰ সুযোগতে ইটালীৰ উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী এণ্টনিঅ' টাজানিকো সাক্ষাৎ কৰে। ডঃ জয়শংকৰে সামাজিক মাধ্যমযোগে কয় যে তেওঁলোকৰ আলোচনাত পাৰস্য অঞ্চলৰ পৰিস্থিতি, ভাৰত মধ্যপ্ৰাচ্য ইউৰোপ অৰ্থনৈতিক কৰিডৰ আৰু ইউক্ৰেইনৰ সংঘাতৰ লেখীয়া বিষয়সমূহে স্থান লাভ কৰে। দুয়োখন দেশে সহযোগিতা বৃদ্ধি আৰু বাণিজ্যিক সম্পৰ্কৰ প্ৰসাৰৰ লক্ষ্য স্থিৰ কৰা

유 댄 먼티 보컬에 ব্যৱসায়ীসকলৰ বাবে একাধিক চৰকাৰী বিভাগ আৰু সংস্থাৰ সুবিধা লাভৰ অৰ্থে উমৈহতীয়া স্থানৰ ব্যৱস্থা কৰিবলৈ গুৰুত্বপূৰ্ণ চহৰসমূহত সংহত বাণিজ্য আৰু উদ্যোগ কাৰ্যালয়ৰ পৰিকল্পনা কৰা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে আয়োজন কৰা এখন কৰ্মশালাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে। শ্ৰীগোৱেলে কয় যে চৰকাৰে ভৌতিক আৰু ডিজিটেল উভয় ব্যৱস্থাৰে ৰপ্তানি সুদৃঢ়কৰণৰ বাবে কাম কৰি আছে। তেওঁ কয় যে বিভিন্ন স্থানত ভিন ভিন বিভাগৰ সুকীয়া কাৰ্যালয় স্থাপনৰ পৰিৱৰ্তে সংহত কাৰ্যালয় স্থাপন কৰিলে ব্যৱসায়ীসকলে একেটা স্থানতে একাধিক সেৱা লাভ কৰাত সুবিধা হয়। ট্ৰেড কানেক্ট নামৰ ডিজিটেল মঞ্চ বিকশাই তোলাৰ কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই মঞ্চই ৰপ্তানিকাৰীসকলক সামগ্ৰী আৰু HSN কোডভিত্তিক তথ্য প্ৰদান কৰিব। এনে তথ্যৰ ভিতৰত মুক্ত বাণিজ্য চুক্তিৰ সুযোগ, ৰপ্তানিকাৰী দেশৰ শুল্ক আৰু মুক্ত বাণিজ্য চুক্তিৰ উপকাৰ লাভৰ প্ৰক্ৰিয়া অন্যতম। শ্ৰীগোৱেলে কয় যে মঞ্চই ব্যৱসায়ীসকলক সম্ভাৱ্য ৰপ্তানি সুযোগৰ চিনাক্তকৰণ আৰু আন্তঃগাঁথনি ব্যৱধান দূৰ কৰাত সহায় কৰাৰ বাবে ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তা চালিত আহিলা ব্যৱহাৰ কৰিব। কৰ্মশালাখনত বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদেও অংশগ্ৰহণ কৰে। ভাৰতৰ কানাডাৰ বাণিজ্য আলোচনা ইতিবাচক দিশেৰে আগবঢ়াব বুলি কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে প্ৰকাশ কৰিছে। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ সমান্তৰালকৈ আয়োজন কৰা এখন সংবাদমেলত ভাষণ দি তেওঁ কয় যে ডিচেম্বৰৰ মাজভাগত মিয়ামিত হ'বলগীয়া G20 শীৰ্ষ সন্মিলনৰ পূৰ্বে এই আলোচনা সামৰাৰ লক্ষ্য লোৱা হৈছে। এই সময়ছোৱাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কানাডা ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে বুলিও কাৰ্নিয়ে উল্লেখ কৰে। লক্ষণীয়ভাৱে কানাডাই অহা দশকটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপৰি অন্যান্য দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰিছে আৰু ইয়াৰ অংশ হিচাপে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰিছে। চলিত বৰ্ষৰ মাৰ্চৰ পৰা দুয়োখন দেশৰ মাজত এই বাণিজ্য চুক্তিৰ আলোচনা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল আৰু 2026 চনৰ শেষৰ ভিতৰতে ইয়াক চূড়ান্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মহাৰাষ্ট্ৰৰ নাগপুৰত আজি সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ বিষয়বস্তুৰে একাদশ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপন কৰা হ'ব। আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশ বিদেশৰ আয়ুৰ্বেদ প্ৰতিষ্ঠান, চিকিৎসক আৰু সংশ্লিষ্ট পক্ষসমূহে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানে আয়ুৰ্বেদৰ সৈতে জড়িত মূল পক্ষসমূহক একেলগে উপৱিষ্ট কৰিব আৰু ব্যাপক আলাপ আলোচনা তথা জ্ঞানৰ আদান প্ৰদানৰ বাবে মঞ্চ প্ৰদান কৰিব। একাদশ আয়ুৰ্বেদ দিৱসৰ উদযাপনত আয়ুৰ্বেদৰ প্ৰসাৰ আৰু সমূহীয়া কল্যাণৰ বাবে প্ৰমাণ, গৱেষণা আৰু উদ্ভাৱনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হ'ব। আয়ুষ মন্ত্ৰালয়ে জনোৱা মতে এইবাৰৰ আয়ুৰ্বেদ দিৱসৰ অনুষ্ঠানৰ বাবে 30খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 3 লাখৰো অধিক অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছে। আয়ুৰ্বেদ দিৱসৰ বাবে বিদেশৰ অংশগ্ৰহণকাৰীয়েও পঞ্জীয়ন কৰা পৰিলক্ষিত হৈছে। 10খন ৰাষ্ট্ৰৰ 1900তকৈ অধিক অংশগ্ৰহণকাৰীয়ে নাম পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে। মানৱ অধিকাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ৰাষ্ট্ৰীয় আয়োগসমূহৰ মাজত অধিক সহযোগিতাৰ প্ৰয়োজন আছে বুলি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ন্যায়মূৰ্তি ভি ৰামা সুব্ৰমণিয়ানে গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত আয়োজিত এখন বৈঠকত ভাষণ দি তেওঁ কয় যে সকলো ৰাষ্ট্ৰীয় আয়োগৰ মাজত সমন্বয় ৰক্ষাৰ বাবে এজন নোডেল বিষয়া নিযুক্তি দিয়াৰ প্ৰয়োজন। ইয়াৰ উপৰিও পৰ্যাপ্ত তদন্তকাৰী ব্যৱস্থা বা সম্পদৰ অভাৱ থকা আয়োগসমূহক সহযোগ আগবঢ়োৱাৰ বিষয়টো মানৱ অধিকাৰ আয়োগে বিবেচনা কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। মগনীয়া বৃত্তিত নিয়োজিত মানসিকভাৱে অসুস্থ মহিলাসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নথকাৰ দিশটোক লৈও ন্যায়মূৰ্তিগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। একেদৰে দিব্যাংগসকলৰ সামাজিক সুৰক্ষা সুনিশ্চিত কৰা তথা ইয়াৰ সৈতে জড়িত নীতিসমূহ পুনৰীক্ষণতো তেওঁ জোৰ দিয়ে। এপিনে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ বিশেষ প্ৰতিবেদক ছৈয়দ আহমেদ বাবাই কালি মিজোৰামৰ ছাইতুল জিলাত বিভিন্ন বিভাগীয় মুৰববীসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। তেওঁ মানৱ অধিকাৰ সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ লগতে বিশেষকৈ মাদক দ্ৰব্য আসক্ত যুৱক যুৱতীসকলৰ বাবে পৰ্যাপ্ত পৰামৰ্শ আৰু নিচামুক্তি কেন্দ্ৰ স্থাপনৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে। এছিয়ান গেমছত আজি ভাৰতৰ অলিম্পিক পদক বিজয়ী মনু ৱাকৰ আৰু মীৰাবাই চানু পদক বিজয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। অলিম্পিকত দুবাৰ পদক বিজয়ী মনু ৱাকৰে সুৰুচি সিং আৰু ঈশা সিঙৰ সৈতে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। খেলুৱৈ তিনিগৰাকী পুৱাৰ ভাগত দলীয় শিতান আৰু ব্যক্তিগত শিতানৰ যোগ্যতা অৰ্জনকাৰী ৰাউণ্ডত অৱতীৰ্ণ

0: 2020 চনত অনুষ্ঠিত টকিঅ' অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱে মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত দেশৰ হকে পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। 2023 চনত হাংঝুত চতুৰ্থ স্থান লাভ কৰা খেলুৱৈগৰাকীয়ে এছিয়ান গেমছত প্ৰথমটো পদক অৰ্জনৰ বাবে চেষ্টা চলাব। ইপিনে বেডমিণ্টনৰ ছেমি ফাইনেলত লক্ষ্য সেন আৰু ভাৰতীয় পুৰুষ দল চীনৰ সন্মুখীন হ'ব। ভাৰতীয় পুৰুষ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত জাপানক পৰাভূত কৰি ইতিমধ্যে পদক নিশ্চিত কৰিছে। উষুত ৰছিবিনা দেৱী মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ ছেমি ফাইনেলত ইণ্ডোনেছিয়াৰ থানিয়া কুছুম নিংটাছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত জয়লাভ কৰিব পাৰিলে ৰছিবিনাই এছিয়ান গেমছত একেৰাহে তৃতীয়বাৰলৈ ব্যক্তিগত পদক অৰ্জনৰ কৃতিত্ব অৰ্জন কৰিব। নৌকাচালনত ভাৰতৰ বলৰাজ পাৱাৰে পুৰুষৰ ছিংগলছত স্কট হিটানৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ভাৰতীয় মহিলা হকী দল আজি পুল বিৰ নিজৰ তৃতীয়খন খেলত থাইলেণ্ডৰ সন্মুখীন হ'ব। খেলখন দিনৰ 11:30 বজাত আৰম্ভ হ'ব। ইয়াৰ উপৰি ভাৰতীয় পুৰুষ আৰু মহিলা কাবাডী দলেও আজি গ্ৰুপ পৰ্যায়ৰ অভিযান অব্যাহত ৰাখিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বদোদৰাত মহাৰাজ ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক বাৰ্ষিক সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বৰ্ধিত ভূ ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক প্ৰত্যাহ্বান, জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ আৰু বহুপাক্ষিক ব্যৱস্থাৰ হেঁচা দূৰ কৰাৰ বাবে গ্লোবেল ছাউথ ৰাষ্ট্ৰসমূহৰ মাজত অধিক সহযোগিতাৰ পোষকতা কৰিছে। আৰু এছিয়ান গেমছত আজি ভাৰতৰ অলিম্পিক পদক বিজয়ী মনু ভাকৰ আৰু মীৰাবাই চানু পদক বিজয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। আবার এটির বাতরি মানে পরবর্তী বাতরি 5:55 শুনবলে পাব।
1: এয়া আকাশবাণী গুৱাহাটীর মহাবাহু আর বিবিধ ভারতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শর্মায়, প্রযোজনা কার্তিক সূত্রধর। এয়া শুনক আজি পুৱা।

0: ইমানুৱেল কান্তে কৈছিল, এজন মানুহৰ স্বাৰ্থখিনিৰ বাবে আন এজনক যন্ত্ৰ হিচাপে প্ৰয়োগ কৰাটো মৰ্যাদাৰ প্ৰতি কৰা এটা মহাপাপ। প্ৰিয় শ্ৰোতা, আজি হৈছে আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱস। সকলো বিশেষভাৱে সক্ষম লোক আৰু অন্যান্য সাংকেতিক ভাষা ব্যৱহাৰকাৰীৰ ভাষিক পৰিচয় আৰু সাংস্কৃতিক বৈচিত্ৰক সমৰ্থন আৰু সুৰক্ষিত কৰাৰ বাবে প্ৰতি বছৰে 23 ছেপ্টেম্বৰ তাৰিখে আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱস পালন কৰা হয়। এই দিৱস পালনৰ প্ৰধান উদ্দেশ্য হৈছে বিশেষভাৱে সক্ষম আৰু সমগ্ৰ বিশ্বৰ শ্ৰৱণ শক্তি নোহোৱা লোকসকলে কেনেধৰণে জীৱনৰ সকলো ক্ষেত্ৰত সাংকেতিক ভাষা ব্যৱহাৰ কৰাৰ লগতে অধিকাৰৰ স্বীকৃতিৰ বাবে একেলগে কাম কৰিব পাৰে সেই সন্দৰ্ভত আলোকপাত কৰা। এই দিৱস পালনৰ প্ৰস্তাৱটো বিশ্ব বিশেষভাৱে সক্ষম লোকৰ 135টা ৰাষ্ট্ৰীয় সংগঠন ৱৰ্ল্ড ফেডাৰেশ্যন অব দ্য ডিফৰ পৰা আহিছিল, যি বিশ্বব্যাপী প্ৰায় 70 নিযুত বধিৰ লোকৰ মানৱ অধিকাৰক প্ৰতিনিধিত্ব কৰে। 1958 চনৰ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে বধিৰ অথবা বিশেষভাৱে সক্ষম লোকসকলৰ নামত আন্তৰ্জাতিক সপ্তাহ উদযাপন কৰা হৈছিল। তদুপৰি আন্তৰ্জাতিক বধিৰ সপ্তাহৰ অংশ হিচাপে 2018 চনত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱস উদযাপন কৰা হৈছিল। প্ৰিয় শ্ৰোতা, আজি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস। এই দিৱস সম্পৰ্কে আজি আমাক কৈছে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডাক্টৰ অনিল কুমাৰ শৰ্মাই।
1: আজি 23 ছেপ্টেম্বৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস। সমগ্ৰ দেশে ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰিবলৈ লৈছে। 2016 চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে আয়ুষ মন্ত্ৰালয়ৰ জৰিয়তে এক নীতি নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰিবলৈ দিছিল। অৰ্থাৎ এই দিৱসটো আছিল ধনন্তৰী জয়ন্তীৰ দিনত। ধনন্তৰী হৈছে ডিভাইন ফিজিচিয়ান, অৰ্থাৎ এই ভাৰতীয় চিকিৎসাৰ আদিদেৱ। এই দিৱসটো কাতি মাহৰ কৃষ্ণ ত্ৰয়োদশী দিনত পৰে আৰু

0: গৈ ইয়াত ধনতেৰাছ হিচাপেও পালন কৰা হয়। কিন্তু এই কাতি মাহৰ কৃষ্ণ ত্ৰয়োদশীৰ দিনটো এটা দিনত নপৰে, ইংৰাজীভাৱে অক্টোবৰৰ শেষৰ পৰা নৱেম্বৰৰ প্ৰথমাৰ্ধৰ ভিতৰত এই দিনটো আহে। সেইকাৰণে ইয়াৰ কিছু অসুবিধা দেখি কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ মাৰ্চ মাহত ৰাজপত্ৰিত বিজ্ঞপ্তি যোগে অৰ্থাৎ গেজেট নটিফিকেশ্যন যোগে 23 ছেপ্টেম্বৰত এই ৰাষ্ট্ৰীয় দিৱসটো পালন কৰিবলৈ নীতি নিৰ্দেশনা জাৰি কৰে। ইয়াৰ উদ্দেশ্য হৈছে আয়ুৰ্বেদক জনপ্ৰিয়তন কৰা, ইয়াৰ যিটো সজাগত এই চিকিৎসা পদ্ধতিৰ বিষয়ে জনসাধাৰণক অৱগত কৰা, এই লাইফষ্টাইল ডিজিজ বহু ধৰণে জীৱনশৈলীত জনিত ৰোগ বহু ধৰণে নিৰাময় কৰিব পাৰে, ই ৰোগ প্ৰতিৰোধ ক্ষমতা শৰীৰত বঢ়াই দিব পাৰে, শৰীৰত আহিব লগা কিছুমান ৰোগ বাধা দিব পাৰে ইত্যাদিবোৰ কাৰণত 23 ছেপ্টেম্বৰৰ দিনটোত ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰিবলৈ লৈছে। এই 23 ছেপ্টেম্বৰত এই দিন আৰু ৰাতি সমান, 21 জুনত আটাইতকৈ দীঘল দিন, তাৰ পৰা লাহে লাহে সূৰ্য দক্ষিণাভিমুখী হয় অৰ্থাৎ দক্ষিণাৰ আৰম্ভ হয়, চাউদাৰ্ণ চলিষ্টিক আৰম্ভ হয়। এতিয়া মানুহে এই দিনকেইটাত কিছু পৰিমাণে স্বাস্থ্য লাভ কৰিবলৈ সমৰ্থ হয়, পুষ্টি পৰিৱেশ বাঢ়ে, শাক পাচলি উভৈনদী হয়, বৰষুণ কমি যায়, উত্তাপ কিছু কমি যায়, আকাশত মেঘ থাকে কিন্তু বৰষুণ নিদিয়ে, নাতিশীতোষ্ণ এক জলবায়ু লাভ কৰে, ৰাতি ক্ৰমান্বয়ে দীঘল হ'বলৈ ধৰে, দিন ছুটি হ'বলৈ ধৰে, টোপনি ভাল হয় ইত্যাদিবোৰ কাৰণে মানুহৰ স্বাস্থ্য অনুকূলে যায়। ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰিবলৈ কিছুমান নীতি নিৰ্দেশনা দিছে, যেনে ছেমিনাৰ অৰ্থাৎ আলোচনা চক্ৰ আৰু সভা পাতি সজাগতা সৃষ্টি কৰিব লাগে, মেডিকেল কেম্প কৰিব লাগে, চিকিৎসা মানুহক দিব লাগে, আয়ুৰ্বেদৰ চিকিৎসাৰ বিষয়ে ইয়াত যি ৰোগ প্ৰতিৰোধ ক্ষমতা আছে যোগ জনপ্ৰিয়তাকৰণ কৰিব লাগে, পাব্লিক এৱেৰনেছ অৰ্থাৎ পাব্লিকৰ মাজত জনসাধাৰণৰ মাজত এই পদ্ধতিটো চিকিৎসা পদ্ধতিটো জনপ্ৰিয়ন কৰি ল'বলৈ হ'লে ইয়াৰ চিকিৎসা পদ্ধতিৰ ভিতৰৰ কিছু আমাৰ চৰক সুশ্ৰুত আদি মহৰ্ষিসকলে দি যৈ যোৱা সংহিতাবোৰত যিমানবিলাক বৰ্ণনা আছে কিছু বৰ্ণনা জনসাধাৰণে গ্ৰহণ কৰিব পাৰিলে বহুত ভাল হয়।
1: আমাৰ সৈতে আছিল চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডাক্তৰ অনিল কুমাৰ শৰ্মা। জ্যোতিষ ভট্টাচাৰ্য আছিল এগৰাকী অসমৰ দৰদী কণ্ঠৰ গায়ক তথা অনাতাঁৰ শিল্পী। সৰুকালতেই মাতৃৰ মুখত গীত শুনি জ্যোতিষ ভট্টাচাৰ্য সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। অতি কম বয়সৰ পৰাই তেখেতে গীত গাবলৈ আৰম্ভ কৰিছিল। শাস্ত্ৰীয় সংগীতৰ তেখেতৰ শিক্ষাগুৰু আছিল কলিকতাৰ গোপাল বেনাৰ্জী। ডিব্ৰুগড়ৰ কানৈ কলেজত পঢ়ি থকা অৱস্থাতেই জ্যোতিষ ভট্টাচাৰ্যই শিক্ষাগুৰু হিচাপে লগ পাইছিল বিখ্যাত গীতিকাৰ তফজুল আলীক। তফজুল আলীৰ বহু গীত জ্যোতিষ ভট্টাচাৰ্যই নিজেই সুৰ দি গাইছিল। 1964 চনত তেখেতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সুৰৰ শৰাই অনুষ্ঠানত পোনপ্ৰথমবাৰৰ বাবে গীত পৰিৱেশন কৰি অনাতাঁৰ শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডিব্ৰুগড়ৰ জৰ্জ স্কুলৰ শিক্ষকতাৰ চাকৰি এৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত তেখেতে চাকৰি কৰিছিল। 1982 চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সংগীত বিভাগৰ প্ৰযোজক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। জ্যোতিষ ভট্টাচাৰ্যৰ গানৰ বৈশিষ্ট্যৰ ফালে চাই তেখেতক অসমৰ ৰজাল সম্ৰাট বুলি কোৱা হয়। এগৰাকী মহান শিল্পীৰ আজি স্মৃতি দিৱস।

0: অসমৰ নাট্যজগতৰ এগৰাকী স্বনামধন্য ব্যক্তি নীলু চক্ৰৱৰ্তীৰ আজি উপজা দিন। তেখেত প্ৰগতি শিল্পী সংঘ আৰু বৈজয়ন্তী নামৰ সাংস্কৃতিক গোষ্ঠীৰ অন্যতম গুৰি ধৰোতা আছিল। 1969 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত কৰ্মজীৱন আৰম্ভ কৰি 2000 চনত অনুষ্ঠান কাৰ্যনিৰ্বাহক হিচাপে অৱসৰ গ্ৰহণ কৰে নীলু চক্ৰৱৰ্তীয়ে। তেখেতে সুৰংগৰ শেষত, গোবৰ্ধন চৰিত, ঘিনাই সাতোলাৰ ইতিবৃত্ত, বিৰিণা পাতৰ আঙুঠি আদি উল্লেখযোগ্য অনাতাঁৰ প্ৰযোজনাৰ সৃষ্টিত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে। ইয়াৰ উপৰিও বিশিষ্ট নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ নাট বলিয়া গোসাঁইত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত নোকোৱাই ভাল শীৰ্ষক জনপ্ৰিয় ব্যংগ নাটিকালানীৰ বিভিন্ন চৰিত্ৰত কৰা অভিনয় নীলু চক্ৰৱৰ্তীৰ অভিনয় জীৱনৰ এক অনন্য কীৰ্তি।
1: সেইখিনি খুব এনজয়েবল আছিল চাৰ্ভিচ লাইফটো। আমি খুব এনজয় কৰি পেলাই কাম কৰিছিলোঁ। ক'বলৈ পাই মই ভাল পাইছোঁ, কাৰণ মই কিমান কাম সূক্ষ্মভাৱে কৰাৰ চেষ্টা কৰিছিলোঁ। মই ৰাতি 10টা 11টা 12টালৈকে মই কাম কৰিছিলোঁ, ঘৰতে হওক হেৰিতে হওক।

0: আজি পুৱা শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু স্মৃতিৰ দিনলিপি। স্মৃতিৰ দিনলিপি স্মৃতিৰ দিনলিপিত আজি শুনাবলৈ লোৱা হৈছে ঔপন্যাসিক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ একালৰ অনুষ্ঠান প্ৰযোজক নবীন বৰুৱাৰ সৈতে হোৱা কথোপকথন। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। আজি এয়া তৃতীয় খণ্ড।
1: স্মৃতিৰ দিনলিপি অনুষ্ঠানত আমি কথা পাতি আছো এসময়ত আকাশবাণীৰ প্ৰযোজক ঔপন্যাসিক নবীন বৰুৱাৰ সৈতে। বৰুৱা দা, আকৌ এবাৰ নমস্কাৰ জনাইছো আপোনাক। ইয়াৰ আগতে আপুনি আকাশবাণীত কেনেকে ইণ্টাৰভিউ দিছিলে, মৌখিক পৰীক্ষা কি ধৰণৰ হৈছিলে, আৰু তাৰপিছত আপোনাৰ প্ৰথম অনুষ্ঠানটো আপুনি কেনেকে আকাশবাণীৰ যুৱবাণী অনুষ্ঠানৰ পৰা প্ৰচাৰ কৰিলে সেইটো জনাইছিল। কিন্তু মোৰ এতিয়াও এটা কথা জানিবলৈ বাকী আছে, আপুনি যেতিয়া আপোনাক কোৱা হ'ল যে আকাশবাণীৰ যুৱবাণী নামৰ নতুন শাখাটোৰ কাৰণে আপোনাৰ এটা প্ৰগ্ৰেম ব্লু প্ৰিণ্ট এটা মানে কি ধৰণৰ অনুষ্ঠান হৈছে প্ৰচাৰ কৰিব এটা প্ৰপ'জেল দিবলৈ কৈছিলে, সেই প্ৰস্তাৱটোত যিটো দিল্লীলৈ পঠোৱা হৈছিল তাত আপুনি কি ধৰণৰ অনুষ্ঠান সন্নিৱিষ্ট কৰিছিলে?
2: মই চাৰিটা ভাগত ভাগ কৰিছিলোঁ। এটা হ'ল সমসাময়িক ঘটনাৰ ওপৰত থকা টক। মই প্ৰথম মই সদায় অনুষ্ঠানটো আৰম্ভ হৈছিলে এটা 5 মিনিটৰ, আমাৰ যেনেকে বাতৰি কাকতত এটা এডিটৰিয়েল থাকে, সেইদিনাখনৰ সেই দিনটোৰ এটা বিশেষ ঘটনা বা সেই সময়ৰ সমসাময়িক ঘটনাৰ ওপৰত 5 মিনিটৰ ল'ৰা ছোৱালীয়ে লেখা এটা টক আমি মানে আগতে আৰম্ভ কৰিছিলোঁ। তাৰপিছত মই দিছিলোঁ যে এটা মিউজিকৰ প্ৰগ্ৰেমটোতো আছেই, সেই সংগীতৰ সংগীতালক্ষ্য আৰু নাটক, সপ্তাহত এখন নাটক আছিলে, এখন সংগীতালক্ষ্য আছিলে, সপ্তাহত এখন এখন। তাৰপিছত আছিলে ইণ্টাৰভিউ, আৰু চতুৰ্থটা আছিলে ফিল্ড বেছ প্ৰগ্ৰেম, বিভিন্ন ঠাইলৈ গৈ সেইবিলাক ঠাই বিভিন্ন যুৱক যুৱতী, তাৰ পিছত ফিল্ড বেছ প্ৰগ্ৰেম, এইধৰণে মই অনুষ্ঠানবিলাক ভাগ কৰিছিলোঁ।
1: হয়, আপোনাক এনেই প্ৰথম যেতিয়া ধৰকচোন একদম আৰম্ভণিটো আপুনি কৈছে 13 মিনিটৰ প্ৰগ্ৰেম এটা দিলে, তাৰপিছত যুৱবাণী এই নামটোৰে যেতিয়া অনুষ্ঠানটি আৰম্ভ কৰিলে তেতিয়া আপোনাক কিমান সময় দিছিল?
2: তেতিয়া সেইটো 2 ঘণ্টা, মোৰ 2 ঘণ্টা প্ৰগ্ৰেমৰ কাৰণে হেৰি কৰিব লাগিছিল।
1: হয়, আৰু সেই সময়টো আছিল
2: 2 ঘণ্টা 5:25 পৰা কি কয় 7:25
1: 7:25-7:25 তাত আপুনি মোটামুটিকৈ ক'লেই যে আৰম্ভণিতে এটা ঠিক সম্পাদকীয়ৰ দৰে এটা টকলেট বা এটা টক চমু কথিকা এটা
2: মানে একদম প্ৰথমতে আৰম্ভ হয় ৰেকৰ্ড মিউজিকৰ এটা প্ৰগ্ৰেম আৰম্ভ হয়, এই আৰম্ভটো কৰিবৰ কাৰণে মানুহ অলপ হেৰি কৰোঁ নে ৰেকৰ্ড, তাৰপিছতে মানে মেইন অনুষ্ঠানটো আৰম্ভ হয় এটা টকৰে সৈতে, তাৰপিছত তাৰ পিছৰ প্ৰগ্ৰেমবিলাক

0: আৰু হেৰিয়া
1: হয়, একচুৱেলি যুৱবাণী অনুষ্ঠানটো আনুষ্ঠানিকভাৱে কেতিয়া আৰম্ভ
0: হ'ল? 15 আগষ্ট 1975।
1: আপুনি 74 চনৰ ডিচেম্বৰত চাকৰিত সোমাইছে, আগষ্টলৈকে মাজৰ এই সময়ছোৱাত আপুনি ঠিক
0: পৰিকল্পনাৰ আৰু কিছুমান এক্সপেৰিমেণ্ট প্ৰগ্ৰেম তাৰপিছত কৰিবলৈ দিলে গ্ৰেজুৱেলি, মই যেতিয়াই বিচাৰোঁ 15 মিনিটৰ আধা ঘণ্টাৰ একোটা একোটা চাংক মোক দিছিলে মোৰ প্ৰগ্ৰেমবিলাক কৰিবৰ কাৰণে, তেতিয়াই মিলাই দিছিলে।
1: হয়, তাত কেনেকুৱা ধৰণৰ অনুষ্ঠান ধৰক 15 মিনিটৰ প্ৰগ্ৰেম এটা দিলে? এইটো দৰাচলতে যুৱবাণী এটা দৈনিক অনুষ্ঠান, দৈনিক প্ৰচাৰ হয়। এতিয়া যেনেকৈ আমাৰ এটা নিৰ্দিষ্ট সময় আছে যে ইমানটা বজাত যুৱবাণী আৰম্ভ হ'ব, 5:15 সিপিনে 8 শেষ হ'ব, ঠিক তেনেকুৱাকৈ ইমান দীঘলীয়া সময়
0: তেতিয়া তাৰ আগতে এটা কথাটো আছিলে কি, যোগেশ্বৰ বৈঠকে 9 জোৱান বুলি এটা প্ৰগ্ৰেম কৰিছিলে, যুৱবাণী নহ'লেও সেইটো আছিলে 15 মিনিটৰ এটা প্ৰগ্ৰেম। তাত সাধাৰণতে কেতিয়াবা এটা টক থাকে আৰু সাধাৰণতে গানেই বাজে, অন্য একো নাথাকে, নতুন মানে হেৰিয়াৰ ল'ৰা ছোৱালীৰ আৰু কেতিয়াবা এটা টক 15 মিনিটৰ এটা থাকে, সেইটোৱে প্ৰথমতে আৰম্ভ কৰি পেলাই 9 জোৱানটো সলনি যুৱবাণী কৰিলে।
1: কিন্তু এইখিনি প্ৰশ্নটো আহিল যে যুৱবাণী অনুষ্ঠানটো যেতিয়া এনেকৈ সংগঠিত কৰি লোৱা হ'ল, অকল গুৱাহাটী নহয় আমাৰ যিমানবিলাক কেপিটেল ষ্টেচন আছিল আটাইবিলাককে সেই দায়িত্বটো দিছিল। 15 আগষ্টৰ পৰা আপোনালোকৰ অনুষ্ঠানটো প্ৰচাৰ হৈছে 1975 চনৰ। এতিয়া এই যুৱবাণীৰ যিসকল কৰ্মী আপুনি আনি ইয়াত মানে কামত আপুনি লগালে, তেতিয়া সেইখিনিটো বাহিৰৰ পৰাই লৈছিল তেতিয়াও? কাৰণ আমাৰ ইয়াতে যি আমাৰ আমাৰ পাৰ্মানেণ্ট ষ্টাফ বুলি যিটো কয় সেইখিনিতো যুৱবাণীৰ ভিতৰত নাছিলে, আপুনি যুৱবাণীৰ তেতিয়া প্ৰযোজক, আপুনি কোন কোন ল'ৰা ছোৱালীক আৰু কেনেকৈ বাছনি কৰিলে?
0: নিৰ্বাচন কৰিলোঁ মানে যেতিয়া এই মই যে ইউনিভাৰ্চিটিলৈ গৈছিলোঁ তাতে প্ৰচাৰ হৈ গ'ল, তাতে দ্বিতীয় কথাটো হ'ল যে মই ইউনিভাৰ্চিটিৰ কাষত মোৰ পৰিবাৰে চাকৰি কৰাৰ কাৰণে তাতেই মই আছিলোঁ, এতেকে মই ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীখিনিক মানে পাই গ'লোঁ। তাৰে কিছুমান আছিলে ইতিমধ্যে নাটকত বা গানত তেওঁলোকে অলৰেডি
1: অডিশ্যন
0: দি জেনেৰেল প্ৰগ্ৰেমত পোৱা আৰ্টিষ্ট আছিলে, তেওঁলোকে যুৱবাণী প্ৰগ্ৰেমৰ প্ৰতি আকৰ্ষণ তেওঁলোকৰ হ'ল, তেওঁলোকৰ মাজৰ পৰাই মই বহুত ল'ৰা ছোৱালী আৰু খবৰটো লাহে লাহে প্ৰচাৰ হৈ যোৱাৰ লগে লগে ল'ৰা ছোৱালীবিলাক আহিব ধৰিলে, তাৰপৰা মই চালো চাই পেলাই ল'ৰা ছোৱালীবিলাকক মই মানে তাৰপিছত গোটেইটো অসমীয়া আছিল যদিও মই ইংৰাজী প্ৰগ্ৰেম দুটা আছিলে, এটা সপ্তাহত এটা ইংৰাজী ডিছকাশ্যনৰ প্ৰগ্ৰেম এটা ৰাখিছিলোঁ আৰু এটা মিউজিকৰ প্ৰগ্ৰেম আছিলে, ইংলিছ ইংৰাজী মিউজিকৰ প্ৰগ্ৰেম, সেইবোৰ সাধাৰণতে ৰেকৰ্ডেই তাত বুজাইছিলোঁ।
1: এতিয়া এই নতুনকৈ আপুনি কিছুমান বাহিৰৰ পৰা অনা ল'ৰা ছোৱালীক যিটো সেইখিনি সময়ত আকাশবাণীৰ ভিতৰত সেই ধৰণৰ কাম কাজ অন্য শাখাত নচলিছিলে, অংশকালীন ঘোষক ঘোষিকা বা প্ৰয়োজনীয় সহায়ক তেনেকুৱা লৈ আপুনি কাম আৰম্ভ কৰিলে, এতিয়া সেই সময়ত যুৱবাণীত কাম কৰা আপোনাৰ লগত যিসকলে কাম কৰিছিল আৰু অন্যান্য ছেকশ্যনত যিসকলে কাম কৰিছিল তাৰ ভিতৰত আপোনাৰ যদি মনত পৰাকৈ কাৰ কথা মনত আছে?
0: আমাৰ একদম প্ৰথম বেচৰ যিখিনি আছিলে সেইখিনি আছিলে, মই প্ৰণৱ বৰাৰ কথা কৈছিলোঁ, ভূপেন চক্ৰৱৰ্তী আছিলে, অমলা দাস আছিলে, তাৰপিছত আৰতি বৰা, মানে তেতিয়া আৰতি বৰা আছিলে, পিছত আৰতি কলিতা হ'ল, আমাৰ নিউজ পঢ়িছিল মিনতি চৌধুৰী আছিলে, তাৰপিছত প্ৰগ্ৰেম ছেক্ৰেটেৰী হিচাপে আছিলে মোৰ হেৰি কি কয় আমাৰ ইয়াৰ পৰা এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে ৰিটায়াৰ কৰিছে যে
1: অভিনৰঞ্জন পাঠক,
0: অভিনৰঞ্জন পাঠক, অভিনৰঞ্জন পাঠক আছিলে মোৰ প্ৰথম প্ৰগ্ৰেম ছেক্ৰেটেৰী, তেওঁ হেৰিও কৰিছিলে তাৰ মিউজিকৰ প্ৰগ্ৰেমো কৰিছিলে, এনেকৈ বহুতবিলাক ল'ৰা ছোৱালী আছিলে, আনকি জেনেৰেল প্ৰগ্ৰেমৰ আৰ্টিষ্ট আছিলে মলয়া ৰাজখোৱা, তেতিয়া ৰাজখোৱা আছিলে, মলয়া গোস্বামী আছিলে, তাৰপিছত আৰু তেনেকৈ কেইবাগৰাকীও জেনেৰেল প্ৰগ্ৰেমৰ আৰ্টিষ্টে যুৱবাণীক ভাল পাই পেলাই, যুৱবাণী জেনেৰেল প্ৰগ্ৰেমটো ইয়াত কম পইচা পায়, 15 টকা নে 20 টকা পাইছিলে নাটক কৰিলে, কিন্তু জেনেৰেল প্ৰগ্ৰেমত বেছি পইচা পালোঁ, তেওঁলোকে সেইটো সৰ্গ কৰি পেলাই আহি পেলাই যুৱবাণীত প্ৰগ্ৰেম কৰিছিলে। তেনেকৈ বহুত ধৰণৰ আৰ্টিষ্ট আৰু লেখক হেৰি আমাৰ যুৱবাণীৰ পৰা বহুতবিলাক মানুহ ওলাই গৈছিলে, ইয়াতে প্ৰগ্ৰেম কৰিছিলে, অজিত ভূঞাহঁতে প্ৰগ্ৰেম কৰিছিলে, ধৰি লওক দেৱব্ৰত দাসহঁতে কৰিছিলে, এনেকে ধৰি লওক অৰুপা কলিতা
1: পতংগীয়া
0: কৰিছিলে, তেনেকুৱা ধৰণৰ বহুত পিছত প্ৰতিষ্ঠিত হোৱা বহুত লেখক।
1: আৰু সেই মুহূৰ্তত সেই সময়খিনিত আপোনাৰ লগত সহকৰ্মী যিসকল আছিল কাক কাক পাইছিলে আপুনি?
0: সহকৰ্মী এতিয়া আমাৰ তেতিয়া মানে পুৰুষোত্তম দাস আটাইতকৈ চিনিয়ৰ মোষ্ট

0: আছিলে সংগীতৰ ক্ষেত্ৰত। তাৰপিছতে কি কয় যোগেশ্বৰ বৰঠাকুৰ আছিলে, অৰুণ শৰ্মা আছিলে, মহেন্দ্ৰ বৰঠাকুৰ আছিলে, নিৰ্মল দত্ত আছিলে, সেইখিনি আছিলে
1: প্ৰডিউচাৰ।
0: নৱ শৰ্মা আছিলে,
1: নৱ শৰ্মা,
0: প্ৰদীপ জ্যোতি মহন্ত আছিলে।
1: তাৰপিছত সেইখিনি সময়তে আমাৰ পিছত ইয়াৰ পৰা দুগৰাকী কমল ৰাণা শৰ্মা আৰু দিনেশ দাস,
0: কমল শৰ্মা আছিলে, যুৱবনীত আছিলে, কমল শৰ্মা আছিলে,
1: হয়
0: কমল শৰ্মা যুৱবনী প্ৰথম যুৱবনী প্ৰগ্ৰেম কৰাৰ ভিতৰত প্ৰথম বেচৰ যুৱবনী প্ৰগ্ৰেম আছিলে, মিনতী চৌধুৰী এইবোৰ আছিলে প্ৰথম বেচৰ, প্ৰণৱ বৰা।
1: এতিয়া যুৱবনী অনুষ্ঠানটো যেতিয়া নতুনকৈ মানে এনেকৈ খোলা হ'ল, তেতিয়া ধৰকচোন আমাৰ ইতিমধ্যে প্ৰতিষ্ঠিত যিবিলাক শাখা আছিল, যেনে বাতৰি বিভাগটো, নাটক বিভাগ, সংগীত, ইয়াত যিখিনি মানুহে কাম কৰিছিল, তেওঁলোকৰ দৃষ্টিত যুৱবনী কেনেকুৱা অনুষ্ঠান আছিল? মই ভিতৰ চৰাৰ কথা কৈছোঁ এতিয়া, তেওঁলোকে কি দৃষ্টিৰে লৈছিল? আপুনি নতুন মানুহ, নতুন অনুষ্ঠান, আকাশবাণীৰ লগত কোনোদিন কোনো সম্পৰ্ক নথকা, তাৰ ওপৰত এটা নতুন কনচেপ্ট লৈ কৰিব লগা হৈছিল, ধাৰণাখিনি সম্পূৰ্ণ নতুন। কিন্তু ইতিমধ্যে তেতিয়া আকাশবাণীত বাতৰি বিভাগ, নাটক বিভাগ, সংগীত বিভাগ এইবিলাক হৈছে, বা সাধাৰণতে যিটো আমি স্পকেন ৱৰ্ড ছেকশ্যন বুলি কওঁ, সেইবিলাক ইতিমধ্যে যথেষ্ট প্ৰতিষ্ঠিত আৰু বহুত উচ্চ খাপৰ শিল্পী, মই শিল্পী বা সেইখিনি সময়ৰ যিসকল ভাল এংকৰ বা প্ৰযোজক, সেইসকল ইতিমধ্যে কাম কৰি আছিল। গতিকে যুৱবাণীটোৰ প্ৰতি দৃষ্টিভংগী কেনেকুৱা সেই কথাটো
0: প্ৰথম প্ৰথম অৱস্থাত এটা ধাৰণা আছিল যে এইটো টোটেলি ফেইল হ'ব, কাৰণ কথাটো হৈছে তেওঁলোকৰ মতে মই সম্পূৰ্ণ অনভিজ্ঞ আৰু বিশেষকৈ কালচাৰেল লাইন বুলি ক'লে যিটো বুজায় সাংস্কৃতিটো এটা, ৰেডিঅ'টো এটা সাংস্কৃতিক, মিউজিক টিউজিক এইবিলাক কথাবিলাক আছে, আৰু যিহেতু সেইবিলাকত মোৰ কোনো কণ্ট্ৰিবিউচন নাই, ৰাজনৈতিক বা সমসাময়িক ঘটনাৰ ওপৰত মই লেখা মেলা কৰোঁ, উপন্যাস লেখা মানুহ, আৰু টেকনিকেলিও মই কোনো চাউণ্ড নহয় এইবিলাক কৰাৰ, এতেকে এইটো বস্তু আৰু একেবাৰে ল'ৰা ছোৱালীৰ সুতৰাই এইটো কৰাই পেলাই যে হেৰি হ'ব সেইটো কথা নাছিলে, কোনো ট্ৰেইনিং দিয়া মানুহ নাছিলে মোৰ তাত। মোৰ ক্ষেত্ৰত খালি এটাই আছিল যে মানে যদিও মোৰ ছেকশ্যনৰ লগত জড়িত নহয়, তথাপিও জে পি দাসক মই বহু ক্ষেত্ৰত এজন মোৰ এটা মানে কনফিডেঞ্চত ৰাখিছিলোঁ আৰু তেওঁ মানে যেনেকৈ পাৰে মোক সহায় কৰিছিল। তেতিয়া মই কোনো এজন শিল্পীৰ কথা ভাবোঁ বা কৰোঁ, মোৰ যদি কিবা এটা থাকে, খটকাটা থাকে বা জানিব অৱস্থা থাকিলে, মিউজিক প্ৰডিউচাৰ বা অন্য এইবিলাকক লোৱাৰ সলনি মই জে পি দাসৰ অপিনিয়নটো মই লওঁ। বিশেষকৈ ৱেষ্টাৰ্ণ মিউজিক সম্পৰ্কে মোৰ কোনো জ্ঞান নাছিলে, আমি ৱেষ্টাৰ্ণ মিউজিকৰ প্ৰগ্ৰেম এটা আছিলে, গতিকে এই ক্ষেত্ৰত মই সদায় জে পি দাসৰ অপিনিয়নটো মই মানে খুব
1: আপুনি
0: লৈছিলোঁ মিউজিকৰ ক্ষেত্ৰত বিশেষকৈ মই, যদিও পুৰুষোত্তম দাস তেতিয়া প্ৰডিউচাৰ হিচাপে প্ৰথমতে আছিলে, তাৰপিছত হেৰি আছিলে, অডিশ্যন টডিশ্যনবিলাকত হয়তো সেইসকল মানুহেই থাকে, অডিশ্যন নোহোৱাকৈও মোৰ কিছুমান ৰাইট আছিলে, কিছুমান আৰ্টিষ্টক মই গোৱাব পাৰিছিলোঁ, অডিশ্যন দিবই লাগিব বুলি কথা নাই, মানে হেৰিয়াত বিভিন্ন অনুষ্ঠানত গান শুনি, বিশেষকৈ ইউথ ফেষ্টিভেল, কলেজৰ হোৱা বিভিন্ন অনুষ্ঠান এইবিলাকত মই গান শুনি আৰ্টিষ্ট মই আনিছিলোঁ, যিবিলাক আৰ্টিষ্ট এতিয়া মানে অসমৰ প্ৰতিষ্ঠিত আৰ্টিষ্ট হৈছে, তেওঁলোকে যুৱবনীৰ থ্ৰুৱেদি, মই প্ৰত্যেকৰ নাম নলওঁ, তেওঁলোকে কিন্তু তেওঁলোকে যুৱবনীৰ থ্ৰুৱেদি তেনেকৈ কিছুমান আৰ্টিষ্ট অনা গৈছিলে, অডিশ্যনৰ থ্ৰুৱেদি আহিছিলে, তেনেকৈ হৈছিলে, আৰু সেইবিলাক যেতিয়া মই ৰেকৰ্ড কৰি আনো, আনি পেলাই মই পিছত হয়তো পুৰুষোত্তম দাস বা তেনে কোনো মানুহৰ হতুৱাই তেওঁলোকক শুনাইছিলোঁ, কিন্তু আৰু এজন আছিলে প্ৰদীপ জ্যোতি মহন্ত, তেওঁ মোৰ যুৱবনীৰ লগত তেওঁ এটেচ কৰি দিয়া হৈছিলে, কাৰণ ইমান দুঘণ্টাৰ প্ৰগ্ৰেম এটা আৰু কেতিয়াবা যদি মই ছুটি ল'ব লগা হয় তেতিয়াও এজন মানুহ দৰকাৰ হয়তো, এনেকৈ তেওঁ আছিলে, তেওঁ দুই এটা অন্য আছিলোঁ যুৱবনীৰ লগত, তেখেত একেলগে আমি একেটা ৰুমতে বহিছিলোঁ, তেখেত যেতিয়া আছে তাৰ আগতেও নতুন নতুন প্ৰগ্ৰেম যেতিয়া আহে তেতিয়া প্ৰথমতে যুৱবনীত এফৰ, কাৰণ তাত সকলো ধৰণৰ প্ৰগ্ৰেম হয়তো, সেইকাৰণে প্ৰগ্ৰেম এক্সিকিউটিভবিলাকক আমাৰ মোৰ তাত দিছিলে, কিন্তু হোল হাৰ্টেডলি প্ৰদীপ জ্যোতি মহন্তই কিন্তু হেৰি কৰিছিলে, আমি মই পিছলে পৰিবৃত্তি যেতিয়া মই এখন শ্বেডিউল তৈয়াৰ কৰোঁ, তেখেতে মোক যথেষ্টখিনি সহায়ো কৰিছিলে।
1: হয়, বা আজি আমাৰ সময় হৈছে, আমি তৃতীয় খণ্ডটো এইখিনিতে সামৰিছোঁ, আপোনাক চতুৰ্থ খণ্ডত পুনৰ লগ পাম, কিন্তু তথাপিও এই মুহূৰ্ততে আপোনাক এটা গীতৰ কথা ভাবিবলৈ কৈছোঁ, যিটো গীত হয়তো আমি শ্ৰোতাৰ সৈতে একেলগে শুনি কিছু সময় পাৰ কৰিব
0: নিশ্চয় মানে আমাৰ

0: সকলোৰে প্ৰিয় কেমাৰ্জু বীৰেন দত্ত জয়ন্ত হাজৰিকাৰ এখেতে আগত গীতা হেৰি কৰিছিলোঁ, আজি ভূপেন হাজৰিকাৰ এটা
1: ভূপেন হাজৰিকাৰ এটি গীতাৰে আমি এই খণ্ডটো সামৰিছোঁ।
2: মানুহে মানুহক

0: ইমান পৰে শ্ৰোতাসকলে, স্মৃতিৰ দিনলিপিত ঔপন্যাসিক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ একালৰ অনুষ্ঠান প্ৰযোজক নবীন বৰুৱাৰ সৈতে হোৱা কথোপকথন শুনিলে। তেখেতৰ সৈতে কথা পাতিলে অশোক ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বাৰ্মাৰ। ইয়াৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটিবাৰৰ একে সময়তে।
1: ক'ত আছা? মাজনীৰ নতুন একাউণ্ট আৰু মোৰ KYC আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি KYCত কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে, তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' KYC বা আধাৰ OTP আধাৰিত eKYCৰে কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।

আজি পুৱা 9:20 প্ৰভাৰী তৰংগ অনুষ্ঠানৰ বিষয় এলজাইমাৰৰ লক্ষণ আৰু আমাৰ কৰণীয়। অনুষ্ঠানত ভাগ ল'ব ডক্টৰ অজয় মহন্তই। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। শুনিবলৈ নাপাহৰিব আজি পুৱা 9:20 পৰা প্ৰভাতী তৰংগ।

আজি পুৱা 8:30 বজাত শুনিবলৈ পাব। গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব মঞ্জুস্না মহন্ত, অসীমজ্যোতি বৰুৱা, পাপৰি শৰ্মা, হৃদয়ানন্দ গোস্বামী আৰু মিনতি গগৈ বৰুৱাৰ কণ্ঠৰ গীত।

নিশা চাৰে ন বজাৰ সাহিত্য চোৰা অনুষ্ঠানত ৰাজীৱ বৰুৱাৰ গল্প আৰু বৈদ্য ব্ৰাইট বুঢ়াগোহাঁইৰ কবিতা পাঠ শুনিবলৈ পাব। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

আজি বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ বৰদৌলগুৰিত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা উৎপল বৰাৰ।

সাধক সুন্দৰৰ। এই অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ 3ৰ খণ্ড।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক।

0: অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘরের বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কার্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ডিফুট কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত ৰূপায়িত বিভিন্ন উন্নয়নমূলক প্রকল্প আৰু আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণৰ আশা আকাংক্ষা অনুসৰি প্ৰকল্পসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে কার্বি আংলঙৰ অপাৰ সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু স্বায়ত্তশাসিত পৰিষদে সমন্বিতভাৱে কাম কৰি আহিছে আৰু আগলৈও কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ পূৰ্বে অহা বৰ্ষৰ এপ্ৰিলত অনুষ্ঠিত হ'ব পাৰে বুলি মন্তব্য কৰে।
2: যোৱাবাৰ নিৰ্বাচন জুন মাহত অনুষ্ঠিত হৈছিল, গতিকে আমাৰ সময় জুনলৈকে আছে। কিন্তু মে জুনত যিহেতু যথেষ্ট বৰষুণ হয়, আমি চেষ্টা কৰিম এপ্ৰিলত পাতিব পাৰোঁ নেকি। কিন্তু তাৰ লগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ছিডিউলটো চাব লাগিব। গতিকে নিৰ্দিষ্ট সময়ত ইলেকশ্যন হ'ব, জুনত নিৰ্দিষ্ট সময়, কিন্তু মই ভাবোঁ যে হয়তো এমাহ দুমাহ আগতীয়াকৈ হ'ব।
1: মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তাৰালাংচুত বিভিন্ন দল সংগঠন আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে 40 জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দীপ পাত্ৰ, ৰাজীৱ বব্বৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ড ৰণোজ পেগু, পীযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী, অশোক সিংঘল, বিমল বৰা প্ৰমুখ্যে কেইবাগৰাকী নেতা আছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা মতে 28 ছেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। সমষ্টিটোৰ কেইবাটাও ঠাইত কালি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ এই নিৰ্বাচনী সভাত বিধায়ক ৰূপ শৰ্মা, প্ৰদ্যুৎ বৰদলৈৰ লগতে দলটোৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখে। আজিও সমষ্টিটোত বিজেপিৰ হৈ কেইবাগৰাকী মন্ত্ৰীৰ লগতে বিজেপিৰ তাৰকা প্ৰচাৰকসকলে নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে কংগ্ৰেছৰ প্ৰচাৰ তালিকাত ভূপেশ ৱাগেল, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, পৱন খেৰা, সুপ্ৰিয়া শ্ৰীনাথকে ধৰি মুঠ 40 গৰাকী নেতাৰ নাম সন্নিৱিষ্ট কৰা হৈছে। UDFও ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাই আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 6 অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব আৰু 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। ৰাজ্যৰ শিশুসকলৰ সামগ্ৰী উন্নয়নৰ বিষয়টো অধিক গুৰুত্ব আৰোপ কৰি ৰাজ্যত নতুনকৈ 8,000 আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হ'ব। বজালী জিলা আয়ুক্ত কাৰ্যালয়ত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি তথা কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰি মন্ত্ৰী অজন্তা নেওগে এই কথা প্ৰকাশ কৰে। পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীয়ে বজালী জিলা অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়ন, শিশু আৰু মাতৃৰ বাবে ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰী নেওগে জিলাখনত অংগনবাড়ী কেন্দ্ৰৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ শিশুৰ প্ৰাৰম্ভিক শিক্ষা, পুষ্টি আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰসমূহৰ ভূমিকাৰ কথা আলোকপাত কৰি উন্নত আন্তঃগাঁথনিৰে কেন্দ্ৰসমূহ

অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ মঞ্জুস্না মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কৌস্তুভ মণি শইকীয়াৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

এইবাৰ শুনক অসীমজ্যোতি বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ফজলুল কৰিমৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো পাপৰি শৰ্মাৰ কণ্ঠৰেটি গীত, গীতৰ কথা প্ৰভাত চৌধুৰীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানৰ বিষয় এলজাইমাৰৰ লক্ষণ আৰু আমাৰ কৰণীয়। অনুষ্ঠানত ভাগ ল'ব ডাক্তৰ অজয় মহন্তই, অনুষ্ঠানটিৰ আঁতৰিব সীমান্ত বাৰ্মাই। শুনিবলৈ নাপাহৰিব আজি পুৱা 9:20 প্ৰভাতী তৰংগ।

আজি দিনৰ 12:30 বজাৰ আইডিঅ' বুলনি অনুষ্ঠানত বিষ নিৰাময়ত আয়ুৰ্বেদিক চিকিৎসা এই বিষয়ে ডাক্তৰ দীপ্তিৰেখা শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 শুনিবলৈ পাব মৃন্ময় চেতিয়াৰ কণ্ঠৰ আধুনিক গীত।

আজি দিনৰ 12:30 বজাৰ আইডিঅ' বুলনি অনুষ্ঠানত বিষ নিৰাময়ত আয়ুৰ্বেদিক চিকিৎসা এই বিষয়ে ডাক্তৰ দীপ্তিৰেখা শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 শুনিবলৈ পাব মৃন্ময় চেতিয়াৰ কণ্ঠৰ আধুনিক গীত। ১১:05 শুনিবলৈ পাব পৰাগমালা লাইভ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু।

দিনৰ 11:30 বজাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য সুৰৰ জোনাক জয়ন্ত হাজৰিকা যুগুতাই আগবঢ়াইছে, স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

সাধক সুন্দৰৰ। এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ 3ৰ খণ্ড।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ষণিক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত পৰীক্ষামূলক উৎপাদন আৰম্ভ ৰাজ্য চৰকাৰৰ নতুনকৈ 8,000 আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত পিতৃত্বকালীন ছুটীৰ ব্যৱস্থাত ৰাজ্যৰ বিত্ত বিভাগৰ অনুমোদন আৰু এছিয়ান গেমছৰ বেডমিণ্টনৰ ছেমি ফাইনেলত লক্ষ্য সেন আৰু ভাৰতীয় পুৰুষ দল অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। জাগিৰোডৰ টাটা ইলেক্ট্ৰনিকছৰ বৃহৎ ছেমি কণ্ডাক্টৰ প্ৰকল্পত পৰীক্ষামূলক উৎপাদন আৰম্ভ কৰা হৈছে। এই পৰীক্ষামূলক উৎপাদন আৰম্ভ হোৱাৰ পাছত প্ৰকল্পটোত অহা ডিচেম্বৰ বা জানুৱাৰীৰ পৰা বাণিজ্যিক উৎপাদন হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা এই ছেমি কণ্ডাক্টৰ প্ৰকল্পত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা পৰিকল্পনা গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটোৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ জাগিৰোডত পূৰ্বৰ নগাঁও কাগজ কলৰ ভূমিত প্ৰায় 592 একৰ এলেকাজুৰি এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটো নিৰ্মাণ কৰি থকা হৈছে। এই বৃহৎ প্ৰকল্পটোৰ বাবে প্ৰায় 27,000 কোটি টকা বিনিয়োগ কৰা হৈছে। চলিত বৰ্ষৰ ডিচেম্বৰৰ মাজভাগত এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। নিৰ্মীয়মান অৱস্থাতে টাটা গ্ৰুপে ছেমি কণ্ডাক্টৰ প্ৰকল্পটোত পৰীক্ষামূলক উৎপাদন আৰম্ভ কৰিছে। তথ্য অনুসৰি প্ৰকল্পটো সম্পূৰ্ণ সক্ষমতাৰে কাৰ্যক্ষম হলে প্ৰতিদিনে প্ৰায় 4.8 কোটি চিপ উৎপাদন কৰিব পৰা যাব। প্ৰকল্পটোত উৎপাদিত চিপসমূহ অটোমোবাইল, বৈদ্যুতিক বাহন, টেলিকমিউনিকেশ্যন আৰু গ্ৰাহক ইলেক্ট্ৰনিকছৰ লগতে গুৰুত্বপূৰ্ণ খণ্ডত ব্যৱহাৰ হ'ব। এই প্ৰকল্পটোত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৰাজ্য প্ৰায় 27,000 লোকে কৰ্মসংস্থাপনৰ সুযোগ পাব বুলি আশা কৰা হৈছে। ইফালে প্ৰকল্পটোত মহিলা কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। টাটা ইলেক্ট্ৰনিকছৰ বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰত প্ৰায় 500 মহিলা প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে কেইবাগৰাকী মহিলাই এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰি চাকৰিত যোগদান কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ উন্নয়নক গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কালি ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত ৰূপায়িত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনিৰ অগ্ৰগতি পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণৰ আশা আকাংক্ষা অনুসৰি প্ৰকল্পসমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে কাৰ্বি আংলঙৰ অপাৰ সম্ভাৱনাক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু স্বায়ত্তশাসিত পৰিষদে সমন্বিতভাৱে কাম কৰি আহিছে আৰু আগলৈও কৰি যাব। মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন নিৰ্ধাৰিত সময়ৰ পূৰ্বে অহা বৰ্ষৰ এপ্ৰিলত অনুষ্ঠিত হ'ব পাৰে বুলি মন্তব্য কৰে।
1: জুন মাহত অনুষ্ঠিত হৈছিল, গতিকে আমাৰ সময় জুনলৈকে আছে। কিন্তু মে' জুনত যিহেতু যথেষ্ট বৰষুণ হয়, আমি চেষ্টা কৰিম এপ্ৰিলত পাতিব পাৰোঁ নেকি। কিন্তু তাৰ লগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ছিডিউলটো চাব লাগিব। গতিকে নিৰ্দিষ্ট সময়ত ইলেকশ্যন হ'ব, জুনত নিৰ্দিষ্ট সময়, কিন্তু মই ভাবোঁ যে হয়তো এমাহ দুমাহ আগতীয়াকৈ হ'ব।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে তাৰালাংছত বিভিন্ন দল সংগঠন আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। ৰাজ্যৰ শিশুসকলৰ সামগ্ৰিক উন্নয়নৰ বিষয়টো অধিক গুৰুত্ব আৰোপ কৰি ৰাজ্যত নতুনকৈ 8,000 আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰা হ'ব। বজালি জিলা আয়ুক্ত কাৰ্যালয়ত কালি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু কাম কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰি মন্ত্ৰী অজন্তা নেওগে এই কথা প্ৰকাশ কৰে। পৰ্যালোচনা সভাখনত মন্ত্ৰীগৰাকীয়ে বজালি জিলা অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনি উন্নয়ন, শিশু আৰু মাতৃৰ বাবে ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰী নেওগে জিলাখনত অংগনবাড়ী কেন্দ্ৰৰ কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ শিশুৰ

0: প্ৰাৰম্ভিক শিক্ষা, পুষ্টি আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অংগনবাড়ী কেন্দ্ৰসমূহৰ ভূমিকাৰ কথা আলোকপাত কৰি উন্নত আন্তঃগাঁথনিৰে কেন্দ্ৰসমূহ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে এই পৰ্যালোচনা সভাত যিকোনো অংগনবাড়ী কেন্দ্ৰৰ নিজা গৃহ নাই সেইসমূহক কেন্দ্ৰক গৃহ নিৰ্মাণৰ বাবে অগ্ৰাধিকাৰ দি নতুনকৈ গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলিও উল্লেখ কৰে। অংগনবাড়ী কেন্দ্ৰসমূহৰ বিদ্যুৎ সংযোগ আৰু বিদ্যুৎ মাচুলৰ সমস্যা সন্দৰ্ভতো এ পি ডি চি এলৰ সৈতে আলোচনা কৰি বিষয়টো সমাধান কৰা হ'ব বুলিও জানিবলৈ দিয়ে। যিসমূহ অংগনবাড়ী কেন্দ্ৰত শিশুৰ সংখ্যা দহতকৈ কম সেইসমূহ কেন্দ্ৰ চৰকাৰৰ অংগনবাড়ী কেন্দ্ৰৰ সৈতে একত্ৰীকৰণ কৰা হ'ব। অংগনবাড়ী কেন্দ্ৰ কৰ্মী আৰু সহায়িকাৰ অৱসৰৰ সুবিধা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। পূৰ্বতে দেশৰ অংগনবাড়ী কৰ্মীসকলৰ অৱসৰৰ বয়স নিৰ্ধাৰণ কৰা হোৱা নাছিল আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মন্ত্ৰীসভাই অংগনবাড়ী কেন্দ্ৰ কৰ্মীসকলৰ অৱসৰৰ বয়স 60 নিৰ্ধাৰণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। অৱসৰৰ পাছত অংগনবাড়ী কেন্দ্ৰ কৰ্মীসকলক 4,00,000 টকা এককালীন সাহায্য আৰু সহায়িকাসকলক 3,00,000 টকা লগতে ক্ষুদ্ৰ অংগনবাড়ী কেন্দ্ৰ কৰ্মীসকলক 2,00,000 টকাকৈ অৱসৰকালীন সাহায্য প্ৰদান কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যত এতিয়ালৈকে অৱসৰকালীন সুবিধা হিচাপে অংগনবাড়ী কৰ্মীসকলক প্ৰায় 800 কোটিৰো অধিক ধন প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আনহাতে বজালী জিলা সীমা নিৰ্ধাৰণ আৰু জিলাখনৰ আৰক্ষী থানা তথা আৰক্ষী চকী বৰপেটালৈ স্থানান্তৰ সন্দৰ্ভত মন্ত্ৰী নিয়োগে বিষয়টো গৃহ বিভাগৰ বিবেচনাধীন বুলি প্ৰকাশ কৰে। পৰ্যালোচনা সভাত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে 40 জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দীপ পাত্ৰ, ৰাজীৱ বব্বৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ডঃ ৰণোজ পেগু, পীযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী, অশোক সিংহাল, বিমল বৰা প্ৰমুখ্যে কেইবাগৰাকী নেতা আছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা মতে 28 ছেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। সমষ্টিটোৰ কেইবাটাও ঠাইত কালি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী এই নিৰ্বাচনী সভাত বিধায়ক ৰূপক শৰ্মা, প্ৰদ্যুৎ বৰদলৈৰ লগতে দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখে। আজিও সমষ্টিটোৰ বিজেপিৰ হৈ কেইবাগৰাকী মন্ত্ৰীৰ লগতে বিজেপি তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে কংগ্ৰেছৰ প্ৰচাৰ তালিকাত ভূপেশ বাঘেল, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, পৱন খেৰা, সুপ্ৰিয়া শ্ৰীনেতাকে ধৰি মুঠ 40 গৰাকী নেতাৰ নাম সন্নিৱিষ্ট কৰা হৈছে। এ আই ডি এফেও ভোটদাতাসকলৰ আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাই আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 6 অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশ সেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰ ভিতৰত ভাৰতবৰ্ষক গোলকীয় উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে লোৱা মেক ইন ইণ্ডিয়া উদ্যম অন্যতম। এই সন্দৰ্ভত আমাৰ এটি চমু প্ৰতিবেদন।
1: মেক ইন ইণ্ডিয়া উদ্যমৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ অসমে উৎপাদন, বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই উদ্যমৰ অংশ হিচাপে জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্ব প্ৰযুক্তিৰ মানচিত্ৰত সুকীয়া স্থান দিছে। একেদৰে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ আৰু ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ দৰে বৃহৎ প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ পেট্ৰ ৰাসায়নিক খণ্ডত নতুন উদ্যোগ গঢ়ি উঠিছে। ইয়াৰ উপৰি চাহ প্ৰসংস্কৰণ আৰু স্থানীয় ফল মূল তথা কৃষিজাত সামগ্ৰীৰ প্ৰসংস্কৰণ উদ্যোগসমূহক উৎসাহিত কৰা হৈছে। অসমৰ ঐতিহ্যমণ্ডিত মুগা, এৰী আৰু পাট কাপোৰক আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ লৈ যোৱাৰ বাবেও মেক ইন ইণ্ডিয়া উদ্যমে

0: সুযোগ প্ৰদান কৰিছে। একেদৰে ছয়গা আৰু ডিমাহাছৰ বাঁহ ঔদ্যোগিক পাৰ্কৰ জৰিয়তে বাঁহভিত্তিক হস্তশিল্প, কাগজ আৰু নিৰ্মাণ সামগ্ৰী প্ৰস্তুত কৰা হৈছে। মেক ইন ইণ্ডিয়া উদ্যমে অসমৰ প্ৰাকৃতিক আৰু মানৱ সম্পদৰ উচিত ব্যৱহাৰেৰে ৰাজ্যখনক আত্মনিৰ্ভৰ আৰু উদ্যোগী ৰাজ্য হিচাপে গঢ়ি তোলাত উল্লেখনীয় অৱদান আগবঢ়াইছে।
1: শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিত্ত বিভাগে পিতৃত্বকালীন ছুটীৰ ব্যৱস্থাত অনুমোদন জনাইছে। বিত্ত বিভাগে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি দুটাতকৈ কম সন্তান থকা ৰাজ্য চৰকাৰৰ পুৰুষ কৰ্মচাৰী বা অস্থায়ী কৰ্মচাৰী পত্নীৰ সন্তান প্ৰসৱৰ সময়ত বা প্ৰসৱৰ পাছত দুসপ্তাহৰ বিশেষ পিতৃত্বকালীন ছুটি লাভ কৰিব। সন্তান জন্ম হোৱাৰ আগত বা সন্তান জন্মৰ ছমাহৰ ভিতৰত এই ছুটী ল'ব পৰা যাব। পিতৃত্বকালীন ছুটীৰ সময়ত কৰ্মচাৰীজনে সম্পূৰ্ণ দৰমহা লাভ কৰিব। এই ছুটী অন্য ছুটীৰ সৈতে একত্ৰিত কৰিও ল'ব পৰা যাব। ছেৰোগেচি ব্যৱস্থাৰে জন্ম হোৱা সন্তানৰ পিতৃয়েও এই ছুটী লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি গুজৰাটৰ একতা নগৰত আয়োজিত এটা অনুষ্ঠানত 72 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুই ফুলে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা লৈ নিৰ্মাণ কৰা জুই ফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহ প্ৰযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ বঁটা গ্ৰহণ কৰাৰ পাছতে পৰিচালক যদুমণি দত্তই এনেদৰে মনৰ ভাৱ ব্যক্ত কৰে।
2: জেতুকা পাতৰ দৰে ছবিখনৰ কাৰণে পাইছিলোঁ আৰু এইটো দ্বিতীয়টো বঁটা জুই ফুলৰ বাবে। আচলতে কি হয়, এনেকুৱা বঁটাবোৰে সদায় মানুহৰ দায়িত্ব বঢ়ায়। অনাগত দিনত আমি আৰু ভাল কাম কৰিবলৈ বদ্ধপৰিকৰ বা আমি কৰিব লাগিব, সেইটোৱে কথা। আচলতে ছবি নিৰ্মাণৰ প্ৰক্ৰিয়াটোতেই ব্যৱসায়টো জড়িত হৈ থাকে, কাৰণ ব্যৱসায় যদি নহয় আমি পৰৱৰ্তী ছবিখন নিৰ্মাণ কেনেকৈ কৰিম, সেই দিশটো আমি সদায় প্ৰাধান্য দিব লগা হয় বা দিব লাগে। কাৰণ ব্যৱসায় নহ'লে ছবি উদ্যোগটো বৰ্তি নাথাকে। অকল বঁটা বাহনেই আমাৰ লক্ষ্য কেতিয়াও হ'ব নালাগে।
1: জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ পদক জয়ৰ লক্ষ্যৰে নিজ নিজ শিতানৰ খেলত অৱতীৰ্ণ হ'ব। অলিম্পিকত দুবাৰ পদক বিজয়ী মনু ভাকৰে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে যোগ্যতা অৰ্জনৰ ৰাউণ্ডত তৃতীয় স্থান দখল কৰে আৰু ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। অৱশ্যে মনু ভাকৰ, সুৰুচি সিং আৰু ঈশা সিং দলীয় শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয়। ইপিনে ৰয়িঙত বালেদাস পাৱাৰে পুৰুষৰ ছিংগলছৰ স্কালছৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: গড় দিৱসত বন বিষয়াকৰ্মীলৈ প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ। নগাঁও লোকসভাৰ উপ নিৰ্বাচনক লৈ বিভিন্ন দলৰ তৎপৰতা। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত আৰম্ভ হোৱা পৰীক্ষামূলক উৎপাদনকে ধৰি বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা দখল কৰিছে। বিশ্ব গড় দিৱসত অসমৰ গড়ৰ সুৰক্ষা তথা বনকৰ্মীৰ পৰিশ্ৰমৰ উচ্চ প্ৰশংসা প্ৰধানমন্ত্ৰী শীৰ্ষক এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে আলোকচিত্ৰসহ আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে পি এম এনাউন্সেছ নিউ ইনিচিয়েটিভ অন কনজাৰ্ভেশ্যন শিৰোনামেৰে প্ৰকাশ কৰিছে। বাতৰিটোক দ্য চেণ্টিয়েল কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। ধৰ্মীয় বিশ্বাস, ব্যক্তিগত বিবেকৰ স্বাধীনতাৰ পক্ষত দৃঢ় স্থিতি উচ্চতম ন্যায়ালয়ৰ, বন্দে মাতৰম নাগালেই নহয় অপৰাধী শীৰ্ষক এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইন্ধনৰ পৰা খাদ্যলৈ, নিৰ্মাণ সামগ্ৰীৰ পৰা সাৰলৈ ব্যাপক মূল্যবৃদ্ধি, ৰাজ্যৰ মধ্যবিত্তৰ জীৱন যাপনত যুদ্ধৰ প্ৰভাৱ শীৰ্ষক বাতৰি এটা আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে চেণ্টাৰ ফৰ ছ'চিয়েল এণ্ড প্ৰগ্ৰেছৰ অধ্যয়নত উদ্বেগজনক তথ্য, প্ৰাকৃতিক দুৰ্যোগত কঙা ৰাজ্যৰ বিত্তীয় ব্যৱস্থা শিৰোনামৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ঐতিহাসিক ক্ষণ, পৰীক্ষামূলক উৎপাদন আৰম্ভ, জানুৱাৰীত বাণিজ্যিক উৎপাদন শিৰোনামেৰে এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে বিজ্ঞানীৰ গৱেষণাত ভয়ংকৰ তথ্য, অস্বাভাৱিক হাৰত হ্ৰাস বৰষুণ, অধিক খৰাঙৰ কবলত পৰিব ৰাজ্য শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰী হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ হোৱাৰ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত পৰীক্ষামূলক উৎপাদন আৰম্ভ, ৰাজ্য চৰকাৰৰ নতুনকৈ 8,000 আদৰ্শ অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ।

জন অব্যাহত আৰু এছিয়ান গেমছৰ বেডমিণ্টনৰ ছেমি ফাইনেলত লক্ষ্য সেন আৰু ভাৰতীয় পুৰুষ দল অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক শ্ৰীভূমি জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে শ্ৰীভূমিৰ পৰা আমাৰ সংবাদদাতা মহম্মদ জাকাৰিয়া ৰহমান। সমগ্ৰ দেশৰ লগতে শ্ৰীভূমি জিলাতো যথাযোগ্য মৰ্যাদাৰে 65 সংখ্যক শিক্ষক দিৱস পালন কৰা হৈছে। জিলা শিক্ষক দিৱস উদযাপন সমিতিৰ উদ্যোগত জিলা গ্ৰন্থাগাৰ ভৱনত অনুষ্ঠিত অনুষ্ঠানত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু শিক্ষক সমাজৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। অনুষ্ঠানত জিলাখনৰ 40 কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। এই সন্দৰ্ভত অধিক তথ্য জনাইছে আমাৰ সংবাদদাতাই।
2: সমগ্ৰ দেশৰ লগতে শ্ৰীভূমি জিলাতো 5 ছেপ্টেম্বৰত 65 সংখ্যক শিক্ষক দিৱস পালন কৰা হয়। জিলা শিক্ষক দিৱস উদযাপন সমিতিৰ উদ্যোগত পুৱা 10 বজাত জিলা গ্ৰন্থাগাৰ ভৱনত অনুষ্ঠিত হয় এক বিশেষ সভা। সভাত সভাপতিত্ব কৰে জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী। প্ৰদীপ প্ৰজ্বলন আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত পুষ্পাৰ্ঘ অৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। সৰস্বতী বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে উদ্বোধনী সংগীত পৰিৱেশন কৰে। অনুষ্ঠানত প্ৰাক্তন সাংসদ মিছন ৰঞ্জন দাসকে শিক্ষকসকলক সমাজৰ মেৰুদণ্ড বুলি উল্লেখ কৰে। দক্ষিণ করিমগঞ্জের বিধায়ক আমিনুর রশিদ চৌধুরী সমাজ আর দেশের বেটি শক্তিশালী করার শিক্ষক সকলের অবদানের ভাবে কৃতজ্ঞতা জ্ঞাপন করে। নির্ধারিত বক্তা ডক্টর অমলেন্দু চক্রবর্তী, ডক্টর সর্বপল্লী রাধাকৃষ্ণনের জীবন আদর্শ আর দর্শনের উপর হারবাগ আলোচনা আগবায়। শিক্ষাক অজ্ঞতার অন্ধকারের পর জ্ঞানের পোহরলে লৈ যোৱাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে ব্যাখ্যা কৰে। সভাত সভাপতিত্বত বাহনত জিলা আয়ুক্তই প্ৰাথমিক স্তৰৰ শিক্ষক ও শিশুসকলৰ শিক্ষাৰ প্ৰতি আগ্ৰহ গঢ়ি তোলা আৰু শিক্ষাৰ বেটি মজবুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
1: সমগ্র রাজ্যের লগতে শ্রীভূমি জিলাতো ভারতরত্ন ডক্টর ভূপেন হাজরিকার জন্ম শতবার্ষিকী উদযাপনের জিলা পর্যায়ের সামরণী অনুষ্ঠান অনুষ্ঠিত হয়েছে। এ উপলক্ষে জিলা আয়ুক্তর কার্যালয় সহ বিভিন্ন সরকারি কার্যালয় আর শিক্ষানুষ্ঠানত প্রতিচ্ছবিত মাল্যার্পণ করা হয়। বিয়লি জিলা প্রশাসনের উদ্যোগত অনুষ্ঠিত স্মৃতিচারণ সভাত সুধাকণ্ঠর মানবতা ঐক্য আর সম্প্রীতির বাণী স্মরণ করা হয়। এই সন্দর্ভত অধিক জানাইছে আমার সংবাদদাতাই।
2: সমগ্র রাজ্যের লগতে শ্রীভূমি জিলাতো ভারতরত্ন ডক্টর ভূপেন হাজারিকার জন্ম শতবার্ষিকী উদযাপনের জিলা পর্যায়ের সামরণী অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে 8 ছেপ্টেম্বৰত পুৱা 11 বজাত জিলা আয়ুক্ত কার্যালয়ের লগতে বিভিন্ন বিভাগীয় কার্যালয় আর শিক্ষানুষ্ঠানত সুধাকণ্ঠ ডক্টর ভূপেন হাজারিকার প্রতিচ্ছবিত মাল্যদান আর পুষ্পার্ঘ অর্পণ করা হয়। বিয়লি 3 বজাত জিলা প্রশাসনের উদ্যোগত জিলা আয়ুক্ত কার্যালয়ের সম্মিলন কক্ষত অনুষ্ঠিত হয় এখন স্মৃতিচারণ সভা। সভাত সভাপতিত্ব করে জিলা আয়ুক্ত প্রদীপ কুমার দ্বিবেদী। অনুষ্ঠানত সাংস্কৃতিক পরিক্রমা বিভাগের দায়িত্বপ্রাপ্ত অতিরিক্ত আয়ুক্ত উদ্বোধনী বাহন প্রদান করে। ডক্টর ভূপেন হাজারিকার অমর সংগীতর জড়িয়ে সমাজলৈ আগভরুয়া মানবতার বাণীর কথা উল্লেখ করে।
1: বৈজ্ঞানিক পদ্ধতিৰে ভেঁকুৰ খেতি কৰি ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে শ্ৰীভূমি জিলাৰ বনমালী অঞ্চলৰ প্ৰগতিশীল কৃষক সুবাসী চৰকাৰে। হিমাচল প্ৰদেশৰ চোলানত অনুষ্ঠিত ৰাষ্ট্ৰীয় ভেঁকুৰ মেলা 2026ত তেওঁ সন্মানজনক প্ৰগতিশীল ভেঁকুৰ কৃষক পুৰস্কাৰ লাভ কৰে। আই চি ই আৰৰ অধীনস্থ ডিৰেক্টৰেট অব মাছৰুম ৰিচাৰ্চৰ উদ্যোগত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় মেলাত বৈজ্ঞানিক পদ্ধতিৰে ভেঁকুৰ খেতি নিষ্ঠা আৰু ধাৰাবাহিক সফলতাৰ স্বীকৃতি হিচাপে তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হয়। 2004ৰ পৰা উন্নত প্ৰযুক্তি আৰু বৈজ্ঞানিক খেতি ব্যৱস্থাপনা গ্ৰহণ কৰি সুভাষী চৰকাৰে ভেঁকুৰ খেতিৰ উদ্যোগ সম্প্ৰসাৰণ কৰি আহিছে। তেওঁৰ সফলতাৰ আৰু শ্ৰীভূমি কৃষি বিজ্ঞান কেন্দ্ৰ আৰু যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অল ইণ্ডিয়া কোঅৰ্ডিনেটেড ৰিচাৰ্চ প্ৰজেক্ট অন মাছৰুমৰ প্ৰশিক্ষণ, কাৰিকৰী পৰামৰ্শ আৰু দক্ষতা উন্নয়ন কাৰ্যসূচীৰ বিশেষ অৱদান আছে। ইয়াৰ উপৰিও চোলানস্থিত আই চি এ আৰ ডিৰেক্টৰেট অব মাছৰুম ৰিচাৰ্চ আৰু অন্যান্য আই চি এ আৰ প্ৰতিষ্ঠানৰ প্ৰশিক্ষণৰ জৰিয়তে তেওঁ নিজৰ কাৰিকৰী জ্ঞান অধিক সুদৃঢ় কৰিছে। শ্ৰীভূমি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী আৰু সমগ্ৰ দলে সুভাষী চৰকাৰক

জিলাৰ ৰেহৰূপ শুনিলে। আজি শ্ৰীভূমি জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল আমাৰ সংবাদদাতা মহম্মদ জাকাৰিয়া ৰহমান।

সাধক সুন্দৰম। এই অনুষ্ঠানটিত শ্রোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ 3য় খণ্ড।

0: মহাবাহু শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰভাতী তৰংগ। আজিৰ বিষয় এলজাইমাৰৰ লক্ষণ আৰু আমাৰ কৰণীয়। অনুষ্ঠানত ভাগ লৈছে ডাক্টৰ অজয় মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিছে সীমান্ত বাৰ্মাই। এয়া শুনক প্ৰভাতী তৰংগ।

0: প্ৰভা দাদৰৰ শ্ৰোতা, প্ৰভাতী তৰংগ ৰাণীৰ বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। ৱাদৰৰ শ্ৰোতা, আজি বিশেষ খণ্ড এইবাবেই যে এটা বিশেষ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এটা বিশেষ দিন, এটি বিশেষ মাহ আছে এই ছেপ্টেম্বৰ মাহটো বা 21 ছেপ্টেম্বৰত গোটেই বিশ্বতে সকলোৱে উদযাপন কৰিছে বিশ্ব এলজাইমাৰ দিৱস বা এলজাইমাৰ ডে, যাক কয় ৱৰ্ল্ড এলজাইমাৰ ডে, 21 ছেপ্টেম্বৰত আছিলে। লগতে এই গোটেই ছেপ্টেম্বৰ মাহটো আপোনালোক হয়তো জ্ঞাত খবৰ কাগজত ইতিমধ্যে পাইছে যে তাক উদযাপন কৰা হয় এলজাইমাৰ যি ৰোগ আছে তাৰ সজাগতা সৃষ্টিৰ নিমিত্তে। আৰু তাৰে এটা ক্ষুদ্ৰ প্ৰয়াস আমি কৰিছোঁ আৰু আপোনালোকক জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অজয়া মহন্ত ডাঙৰীয়ানী। ডাক্তৰ অজয় মহন্ত ডাঙৰীয়া, স্বাগতম জনাইছোঁ আজি এই প্ৰভাতী তৰংগ অনুষ্ঠানলৈ।
1: নমস্কাৰ।
0: অতি সুন্দৰ ৰাতিপুৱা, আপুনি বৰ সুন্দৰকৈ সাজি পাৰি আহিছে, আমাৰ দেখি ভাল লাগিছে। আৰু ৰেডিঅ'ত দেখি পাইছোঁ, এটি অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আনিছোঁ, কাৰণ আপুনি লিখা মেলা কৰি থাকে। কিছুদিন পূৰ্বে এখন দৈনিক বাতৰি কাকত আপোনাৰ এটা বিতংকৈ লিখা এলজাইমাৰৰ ওপৰত আমি পাইছোঁ লিখনি। আৰু সেয়েহে আদৰৰ শ্ৰোতা, আমি আজি বিষয়টো ৰাখিছোঁ এলজাইমাৰ ৰোগৰ লক্ষণ আৰু আমাৰ কৰণীয় কি হ'ব পাৰে। ডাক্তৰ অজয় মহন্ত বাইদেউৰ পৰা আমি তাকে জানিম। কিন্তু আমাৰ যিহেতু সুৰীয়া যাত্ৰা বুলি কওঁ বাইদেউ, এটা ৰাতিপুৱাৰ সময়, আমি সুন্দৰ গীতেৰে আৰম্ভ কৰিব খুজিছোঁ, তাৰপিছত আমি আপোনাৰ কথাৰ মাজলৈ আহিম।
1: ঠিক আছে।

0: আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ প্ৰভাতী তৰংগৰ এটি গুৰুত্বপূৰ্ণ খণ্ড এলজাইমাৰৰ লক্ষণ আৰু আমাৰ কৰণীয়। আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অজয়া মহন্ত বাইদেউ। পুনৰ তেখেতৰ ওচৰলৈ পোনে পোনে আমি আহিছোঁ, আৰম্ভণি কৰিব খুজিছোঁ আজিৰ যিটো বিষয় বাইদেউ এলজাইমাৰ, আৰু অতি গুৰুত্বপূৰ্ণ। এই সময়ত আমি প্ৰায় শুনি থাকোঁ মানুহৰ মুখেত বা মিডিয়াত বা সংবাদ মাধ্যমত, গতিকে যদি আমি কওঁ যে এলজাইমাৰ বুলি ক'লে কেনেকুৱা ধৰণৰ ৰোগ, ইয়াত স্নায়ু ৰোগ আৰু তাৰ যিটো আৰ্লি চাইন বুলি যদি কওঁ কেনেকুৱা ধৰণৰ হয়?
1: এলজাইমাৰ এটা স্নায়ু ৰোগ
0: হয়।
1: ইয়াত হয় মানে মস্তিষ্কৰ যিবিলাক স্নায়ু কোষ আছে তেওঁলোকৰ কামৰ বিসংগতিৰ পৰা এই ৰোগ উৎপন্ন হয়, আৰু এইটো সাধাৰণতে বয়সস্থ লোকৰ হয়। আৰু বহুদিনৰ আগৰ পৰাই এই বেমাৰটো যদিও ধৰা পৰিছিল, কোনো ৰিচাৰ্চ ইত্যাদি হোৱা নাছিলে বহুদিনলৈকে। ৰিচেণ্টলি মানুহৰ আয়ুস বাঢ়িছে, গতিকে বেছি দিনলৈকে জীয়াই থাকে। এই অসুখটো বয়সস্থ মানুহৰ হয়, গতিকে মানুহবিলাক অলপ বেছি কনচাৰ্ণ হৈছে এই বেমাৰটোৰ প্ৰতি, আৰু ইঞ্চিডেঞ্চো বহুত বাঢ়ি গৈছে।
0: এলজাইমাৰ বুলি ক'লে নতুন শব্দ নহয়, মানুহে শুনি থাকে, যদি শুনেও কিন্তু বিতংকৈ বা তাক দীৰ্ঘভাৱে বা ধৰক বেছি গভীৰতাত মানুহে নাজানে। কেনেধৰণৰ হয় লক্ষণটো, কেনেকুৱা হয় যদি এগৰাকী এই ৰোগত আক্ৰান্ত হয় তেতিয়াহ'লে কেনেধৰণৰ লক্ষণ দেখিবলৈ পোৱা যায়?
1: এলজাইমাৰ এক প্ৰকাৰ ডিমেনচিয়া
0: হয়।
1: ডিমেনচিয়া আৰু এলজাইমাৰৰ মাজত বহুতে অলপ পাৰ্থক্যটো বুজি নাপায়, কাৰণ মই সেইটো প্ৰথমতে কৈ লওঁ যে ডিমেনচিয়া হৈছে লক্ষণ, যেনেকুৱা জ্বৰ এটা লক্ষণ, সি মেলেৰিয়াৰ কাৰণেও হ'ব পাৰে, টাইফয়েডৰ কাৰণেও হ'ব পাৰে, সেইদৰে ডিমেনচিয়া হৈছে এটা লক্ষণ। তাৰ বহুতো কাৰণে ডিমেনচিয়া হ'ব পাৰে, আৰু সেই ডিমেনচিয়াৰ যিবিলাক কাৰণ আছে তাৰ ভিতৰত এলজাইমাৰ কাৰণটো আটাইতকৈ বেছি। ধৰক 100 মানুহৰ ডিমেনচিয়া হৈছে, তাৰে 80 মানুহৰ কাৰণ হ'ল এলজাইমাৰৰ কাৰণে হৈছে। গতিকে এলজাইমাৰ সেইকাৰণে যথেষ্ট বৰ্তমান যুগত যথেষ্ট ইম্পৰ্টেঞ্চ দিয়া হৈছে, কাৰণ ইয়াৰ ইঞ্চিডেঞ্চ বহুত বাঢ়ি গৈছে। ধৰক আমাৰ ভাৰতবৰ্ষতে আমাৰ ডিমেনচিয়া পেচেণ্ট আছে প্ৰায় 8.8%, তাৰে 80% এলজাইমাৰ্ছত ভুগিছে। এলজাইমাৰ্ছৰ বেমাৰটো ধৰিবৰ কাৰণে প্ৰথমতে কিছুমান লক্ষণ আপুনি বুজি পাব লাগিব। যেনেকুৱা একদম প্ৰথম ষ্টেজত স্মৃতিশক্তি লোপ বুলি আমি ক'ব পাৰোঁ, মেইনলি মেমৰিটো লছ হয়। আৰু মেমৰি লছটো কেনেকুৱা ধৰণৰ, ৰিচেণ্ট মেমৰি লছ হয়। ধৰক আপোনাক মই কিবা এটা কথা ক'লোঁ, তেতিয়া আপুনি অলপ পিছতে আপোনাক যদি সোধে কোনোবাই, আপুনি পাহৰি থাকিলে। সেইদৰে আপুনি আকৌ প্ৰশ্ন কৰিব, মোক বাৰে বাৰে সুধি থাকিব একেটা কথাই, মই অথচ আপোনাক ক'লোৱেই কথাটো, গতিকে বাৰে বাৰে ৰিপিটেশ্যন যিটো কওঁ আমি, একেটা কথাকে বাৰে বাৰে সুধি থাকে। আৰু কিন্তু পুৰণা কথা তেওঁলোকে মনত ৰাখে, পুৰণাটো মনত থাকে, যেনে আপুনি কোন স্কুলত পঢ়িছিল, আপুনি কেতিয়া মেট্ৰিক পাছ কৰিছিল, সেইবোৰ চব মনত কৰে তেওঁলোকে। গতিকে মই উদাহৰণ এটা দি দিওঁ, আমাৰ এজন ৰোগী আছিলে, তেওঁ মানে একো ক'ব নোৱাৰে, তেওঁ কি কথা ক'লে

0: কেন কি কৈছে কি কৰিব একো ক'ব নোৱাৰে। তেওঁ মাকৰ ঘৰলৈ পুৰণা মাকৰ ঘৰলৈ যেতিয়া লৈ গ'ল, তেওঁ পোনে পোনে চিধা চিধি কিচেনৰ ওচৰত পাকঘৰৰ ওচৰত গৈ পেলাই কৈছে যে এইখিনিতে এডাল বগৰী গছ আছিল, ক'ত গ'ল বগৰী গছডাল? কিন্তু সেই মানুহগৰাকীয়ে তেওঁৰ ভতিজাক তেওঁৰ ভায়েক কাকো চিনি নাপায়, তেওঁলোক কোন তেওঁ চিনি নাপায়। কিন্তু সেই পুৰণা কথাটো তেওঁৰ ভালকৈ মনত আছে, গতিকে স্মৃতি শক্তি সেইটো এটা আৰ্লি ষ্টেজত মানে হয়। পিছলৈ অৱশ্যে তেওঁলোকে পুৰণা কথাও পাহৰি যায়,
1: সেইখিনিও
0: পাহৰি যায়। দ্বিতীয় কথাতে হ'ল কি, তেওঁলোকে কোনো পৰিকল্পনা বা কোনো সিদ্ধান্ত একো ল'ব নোৱাৰে, ঘৰৰ কোনো কামত তেওঁলোকে বা কথাত তেওঁলোকে একো যোগ দিব নোৱাৰে, সময় স্থান চন এইবোৰ একো ক'ব নোৱাৰে। আপুনি তেওঁক যদি সোধে ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল, তেওঁ বহুত ভাবি কিবা কৈ দিব, 1960 চনত। এতিয়া কি কৰোঁ, অলপ ষ্টপ
1: কৰিম, বাইদেউৰ আদৰ্শতা বাইদেউৰ ফোন এটি আহিছে, গতিকে আমি তেখেত অতি ব্যস্ত ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক, গতিকে আমি গান এটি শুনাইছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠত, তাৰপাছত বাইদেউৰ সৈতে পুনৰ আমি কথা পাতিম।

0: জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অজয়া মহন্ত বাইদেউ, পুনৰ বাইদেউৰ ওচৰলৈ আহিছো। বাইদেউ আপুনি কৈছিলে যে, হয় একো নাই, পাছলৈকে ক'লে যে যি পুৰণা কথা সেইখিনিও পাহৰি যায়। আৰু বাইদেউ আমি এনেকুৱা ধৰণৰ পৰিয়ালত বা আমাৰ সম্পৰ্কীয় মানুহ দেখিছো যে নিজৰ ঘৈণীয়েকো পাহৰি গৈছে, অতি পৰিতাপৰ কথা, তেনেকুৱা আমি দৃশ্য দেখিছো।
1: তেওঁলোকে মানে স্থান বিভিন্ন মানে তেওঁলোকে দিশ নিৰ্ণয়ো পাহৰি যায়,
0: হয়
1: কেতিয়াবা বাহিৰলৈ ওলাই যায়, সেইটো বহুত ক্ষেত্ৰত হোৱা দেখিছো, বাহিৰলৈ ওলাই যায় আৰু গৈ পেলাই তেওঁলোকে নিজৰ ঘৰৰ ৰাস্তাটো পাহৰি যায়। আৰু তেনেকে বহুত উদাহৰণ আমি পাওঁ, কাগজে পত্ৰ মানুহজন হেৰাই গ'ল তেনেকুৱা হয়। আৰু তাৰোপৰি মানে পিছলৈ কি হয়, তেওঁলোকে শব্দবোৰ পাহৰে, মানুহৰ নামটো পাহৰে আৰু শব্দ কৈ আছে, মই এতিয়া কথা কৈ আছো, মোৰ কিবা শব্দ ওলোৱা নাইকিয়া, তেওঁলোকে কি কৰে, শব্দটোতো পাহৰি যায়, বেলেগ এটা কোনো মিনিং নাথাকা শব্দ ব্যৱহাৰ কৰি দিয়ে, শব্দও পাহৰি যায়। আৰু শেষৰ ফালে আৰু বা কেতিয়াবা একেবাৰে প্ৰথমতেই তেওঁলোকৰ আচৰণ, মুড এইবিলাকো ডিষ্টাৰ্ব হয়, তেওঁলোকে খুব কেতিয়াবা উগ্ৰ হয়, খাবলৈ দিলে থাল দলিয়াই দিয়ে, এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে। গতিকে ব্যৱহাৰ পাতি বা তেওঁলোকৰ মুড কেতিয়াবা ডিপ্ৰেছ হয়, কেতিয়াবা এনেই কোনো কাৰণ নোহোৱাকৈ কান্দিবলৈ আৰম্ভ কৰে, ইম'চনেল হৈ যায়, এই ধৰণৰ ব্যৱহাৰৰ পৰিৱৰ্তনো দেখা পোৱা যায়।
0: এতিয়া বাইদেউ নিৰ্দিষ্ট কিবা কাৰণ আছে নেকি, ধৰক এনেকুৱা পৰিয়ালত আমিতো আশা কৰোঁ কাৰোৱে নহওক কথাটো, কিন্তু আমি তেনেকুৱা আমি দেখা পাওঁ যে আজিকালি আপুনি আৰম্ভতে কৈছে যে বাঢ়িছে সংখ্যা, আৰু আগতে সেইটো ধৰক ইমানকৈ আপুনি কৈছে চিকিৎসা মানুহে কৰা নাছিলে বা জনাও নাছিলে, বয়সত পাহৰিছে তেনেকৈ কৈ থৈ দিয়ে, বা ধৰা পৰিলেনো কি হ'ব, চিকিৎসাই নাই, তেনেকুৱা ধৰণৰ কথা আছিলে। এতিয়া বাইদেউ আমি কি কৰিব পৰা যায় যদি তেনেকুৱা হয়, কাৰোবাৰ পৰিয়ালত বা সমাজত সকলোৰে দায়িত্ব আছে, আপুনি কৈছে ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়, মানুহগৰাকীক লৈ অনা, ওচৰ চুবুৰীয়াই জানিব লাগে কথাটো, জানি ঘৰত থৈ গৈছে, তেনেকুৱা ধৰণৰ দায়িত্ব সকলোৰে আছে, সেই গোটেইখিনি কথা ভাবিয়ে আজি আমি বিষয়টো ৰাখিছোঁ। গতিকে কেনেদৰে এই যিটো সমস্যা বুলিয়েই ক'লোঁ, এটা বাঢ়ি অহা এটা সমস্যা আজিৰ এই সমাজত, কেনেদৰে তাক আমি সম্বোধন কৰিব পাৰোঁ, এই সমস্যাটো কেনেদৰে এড্ৰেছ কৰিব পাৰোঁ, কি কৰিব লাগিব?
1: প্ৰথম কথা হ'ল দুটা, এটা কেনেকৈ নোহোৱাকৈ ৰাখিব পাৰে, নোহোৱাকৈ ৰাখিব পৰাৰ কিছুমান কাৰণ আছে, এটলিষ্ট সেইবিলাক আমি ৰিস্ক ফেক্টৰ্ছ বুলি কওঁ, আৰু সেইবিলাক বিশেষজ্ঞসকলে ধুনীয়াকৈ উলিয়াই দিছে যে যদি একদম সৰুকালত এডুকেশ্যনটো নাথাকে, শিক্ষা দীক্ষা নাথাকে, তেতিয়া তেওঁলোকৰ ডিমেনচিয়া মানে এলজিমাৰ্ছ হোৱাৰ চান্সো থাকে। দুই নম্বৰ কথা হ'ল যে যদি তেওঁলোকৰ মিড লাইফত, তাৰমানে মিড লাইফত তেওঁলোকে ধৰক কিছুমান নিয়ম মানি নচলে, তেওঁলোকৰ যেনিবা ডায়েবেটিছ আছে, তেওঁলোকৰ প্ৰেছাৰ আছে, তেওঁলোকৰ কলেষ্টেৰল বেছি আছে, সেইবোৰৰ কোনো কণ্ট্ৰল নাথাকে, সেই তেতিয়াও তেওঁলোকৰ চান্সটো আন এজনতকৈ বেছি। আৰু তাৰোপৰি যদি শকত হৈ যায়, অবেচিটিটো এটা আনাদাৰ ফেক্টৰ, আৰু নিসংগতা, সেইটো এটা ডাঙৰ আজিকালি এটা মানে সামাজিক ব্যাধি বুলি ক'ব পাৰি, নিসংগতাই মানে এলজাইমাৰ্ছ হোৱাৰ এটা প্ৰধান কাৰণ বুলি ধৰা হয়।
0: তাৰোপৰি
1: অকলশৰীয়া হৈ থাকে, আজিকালি যিটো কয় এম্পটিনেছ চিণ্ড্ৰম, ল'ৰা ছোৱালী ডাঙৰ কৰিলে বাহিৰত পঢ়িব গুচি গ'ল, মাক বাপেক অকলে থাকিলে, কেতিয়াবা এজন ঢুকালে এজন আৰু অকলশৰীয়া হ'ল, সেই এম্পটিনেছটো যিটো হয় সেইটো এটা এলজাইমাৰ্ছৰ আন এটা কাৰণ বুলি তেওঁ বিশেষজ্ঞসকলে কয়। আৰু ইয়াৰোপৰি স্মকিং এটা ফেক্টৰ, চিগাৰেট খোৱাটো পূৰা এৰিব লাগে, আৰু এয়াৰ পলিউশ্যন এতিয়া নতুনকৈ ধৰিছে যে এয়াৰ পলিউশ্যনেও ডিমেনচিয়া কৰে কৰে, গতিকে এনেধৰণে বিভিন্ন কিছুমান পৰিৱেশ প্লাছ জীৱনশৈলীৰ পৰিৱৰ্তনে এলজাইমাৰ্ছ কৰিব পাৰে, এলজাইমাৰ ৰক্ষাও কৰিব পাৰে। এইজ ইজ এ মেজৰ ফেক্টৰ, বয়সটো হৈছে মেজৰ ফেক্টৰ, বয়স বাঢ়িলে, বয়স ধৰক 65 ইয়াৰ্ছ মানৰ পৰাহে এলজাইমাৰ্ছটো ধৰা পৰে, লক্ষণটো আৰম্ভ হয়। কিন্তু এটা কথা জনা দৰকাৰ যে এই এলজাইমাৰ্ছৰ যিটো ব্ৰেইনত পৰিৱৰ্তন হয়, ব্ৰেইনত যিটো টক্সিক প্ৰটিন জমা হয়, সেইটো 40-50 বছৰ বয়সৰ পৰা আৰম্ভ হয়। কিন্তু সেই 40-50 বছৰ পৰা আৰম্ভ হ'লেও তাক মানে মেনিফেষ্ট হয় 60-65 বছৰৰ পিছত, আৰু যিমানে বয়স বাঢ়ে সিমানে মানে আপোনাৰ এইটো এলজাইমাৰ

আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড। আৰু আজিৰ বিষয় আমি ৰাখিছোঁ এলজাইমাৰৰ লক্ষণ। আৰু আমাৰ কৰণীয় ষ্টুডিঅ'ত উপস্থিত আছে

0: পাঁচ মাৰ চান্সটো বাঢ়ি যায়। এভৰি কয় যে এভৰি 5 ইয়াৰ্ছত 5% বাঢ়ি যায়, গতিকে মেক্সিমাম ধৰক 85 ইয়াৰ্ছত বেছি হ'বগৈ। গতিকে বয়সটো আমি মডিফাই কৰিব নোৱাৰোঁ, আমি মডিফাই কৰিব পাৰোঁ জীৱনশৈলী। আমি ডায়েবেটিছ থকা মানুহে, ব্লাড প্ৰেছাৰ থকা মানুহে এইবিলাক কণ্ট্ৰল কৰি ৰাখিব লাগে, কলেষ্ট্ৰল এটা আনাদাৰ ফেক্টৰ। গতিকে এইবিলাক যদি কণ্ট্ৰল কৰে, স্মকিং নকৰে, এলকহল লিমিটেড লয়, এইবিলাক কৰিলে এটলিষ্ট আমি প্ৰিভেণ্ট কৰিব পাৰোঁ, সেই টক্সিক প্ৰডাক্টবোৰ ব্ৰেইনত জমা হোৱাটো বাধা দিব পাৰোঁ। সেইকাৰণে সৰুকালৰ পৰাই আচলতে আৰম্ভ আমাৰ প্ৰিভেনশ্যনৰ এডুকেশ্যনটো, প্ৰথমতেই কৈছোঁ। তো এইখিনি যদি আৰম্ভ কৰোঁ তেতিয়া ইঞ্চিডেন্সটো কয় যে 45% আমি কমাই দিব পাৰোঁ, কমাই দিব পাৰোঁ। গতিকে এইধৰণে আমি মানে এলজাইমাৰ্ছ প্ৰিভেণ্ট কৰিব পাৰোঁ, একচেপ্ট ফৰ এইজটো, বয়সটো আমি একো কৰিব নোৱাৰোঁ। তাৰোপৰি আপোনাৰ জেনেটিক ফেক্টৰ এটা কয়, আমাৰ কিছুমান বংশানুক্ৰমৰ হ'ব পাৰে।
1: আমাৰ শ্ৰোতা এগৰাকীয়ে বাইদেউ ফেচবুকত যেন লাইভ হৈ থাকে অনুষ্ঠানটো, আমাক এই প্ৰশ্নটো আগবঢ়াইছে, ইতিমধ্যে মই সেই প্ৰশ্নটো পাইছিলোঁ, শেৱালী চক্ৰৱৰ্তী শৰ্মা, তেখেতে লিখি পঠিয়াইছে, সুপ্ৰভাত, সময় উপযোগী অনুষ্ঠান, বংশানুক্ৰমে হ'ব পাৰে নেকি বাইদেউৰ পৰা জানিব বিচাৰিছোঁ বুলি শেৱালী চক্ৰৱৰ্তী শৰ্মা তেখেতে জানিব বিচাৰিছে।
0: বংশগত হয় কিন্তু অনলি 5%, দেন বংশত কাৰোবাৰ থাকিলেই যে হ'ব সেইটো কিন্তু শুদ্ধ নহয়, সেইকাৰণে ধৰি ল'ব নালাগে যে মোৰ হ'বই আৰু। কিন্তু সেই যদি কাৰোবাৰ বংশত আছে, তেওঁলোকে যদি এই গোটেই ৰিস্ক ফেক্টৰ্ছবোৰ যিবোৰ মই ক'লোঁ, ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, আৰু এটা ইম্পৰ্টেণ্ট কথা, কাণেৰে শুনা আৰু চকুৰে দেখাটো, এইটো ইনটেক্ট থাকিলে ভাল। আৰু বয়সত কি হয়, তেনেকুৱা হ'লে মানে বয়সততো হ'বই আৰু, এতিয়া মই কি কৰিম আৰু। কিন্তু দেখা যায় যে কাণেৰে শুনাটো কমি গ'লে এইটো চান্সটো 7% বাঢ়ি যায় মানে এলজাইমাৰ্ছ হোৱাৰ। গতিকে আপোনাৰ শুনাৰ যদি কাণেৰে কম শুনিছে বয়সত, বা আপুনি দেখাত কমিছে, সেইখিনি চিকিৎসকৰ ওচৰত গৈ চিকিৎসা কৰিব লাগে। আৰু জিনৰ কথাটো আহিলে, বহুতে ভাবে যে কোৱা যায় যে আমি এটা পাৰ্টিকুলাৰ APOE জিন বুলি এটা জিন আছে, তাৰে জিন 2, 3, 4 এইকেইটা আছে, তাৰে 3 জিনটো প্ৰটেক্ট কৰে বুলি কয়। কিন্তু APOE4টোৱে থকা মানুহৰ এলজাইমাৰ্ছ হোৱাৰ চান্সটো অলপ বেছি। কিন্তু এইটো নহয় যে আপুনি আপোনাৰ ঘৰত কাৰোবাৰ এলজাইমাৰ্ছ হৈছে সেইকাৰণে আপুনিও জিনটো পৰীক্ষা কৰিব, সেইটো কৰা নহয়, দুটা কাৰণে কৰা নহয়। APOE4 জিন থাকিলে হ'বই যে সেইটো কথা ডেফিনেট নহয়। আৰু দ্বিতীয় কথা হ'ল, আপুনি যদি APOE4 জিন আছে বুলি গম পায়, আপুনিতো ডিপ্ৰেশ্যনত যাব, ডিপ্ৰেশ্যন ইজ আনাদাৰ ফেক্টৰ মানে এলজাইমাৰ্ছ হোৱা, সেইকাৰণে জিন টেষ্ট কৰিব দিয়া নহয়, মোৰ হ'ব নেকি ভাবি কৰিব দিয়া নহয়। জিন টেষ্টৰ কিবা বেলেগ আছে কাৰণ মই কৰিব দৰকাৰ, বিশেষকৈ আজিকালি যিটো ট্ৰিটমেণ্ট ওলাইছে।
1: নিশ্চয়কৈ বাইদেউ, আমি ট্ৰিটমেণ্টৰ কথাখিনি পাতিম, দীঘলীয়া কথা বতৰা হৈছে। মই আদৰৰ শ্ৰোতা আপোনাক এটাতে জনাইছোঁ, যিহেতু লাইভ হৈ আছে, আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে এনেকুৱা ধৰণৰ এলজাইমাৰ সম্পৰ্কে আগবঢ়াব পাৰে, আমি বাইদেউলৈ আগবঢ়াই দিম, নিশ্চয় আপোনালোকে তাৰ উত্তৰ পাব বাইদেউৰ পৰা। আৰু মাজে মাজে আমি গীতো শুনাই যাম, আনি এটি গীত শুনাব লৈছোঁ, তাৰপাছত বাইদেউৰ সৈতে ট্ৰিটমেণ্টৰ কথাটো, পৰীক্ষা আৰু ট্ৰিটমেণ্ট কেনেদৰে কৰিব পাৰি এই বিষয়ে আমি বিতংকৈ জানিবলৈ চেষ্টা কৰিম। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, এলজাইমাৰৰ লক্ষণ আৰু আমাৰ কৰণীয়।

0: আৰু শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড, এলজাইমাৰৰ লক্ষণ আৰু আমাৰ কৰণীয়। আৰু ষ্টুডিঅ'ত উপস্থিত আছে জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অজয়া মহন্ত ডাঙৰীয়ানি। বাইদেউৰ ওচৰলৈ পোনে পোনে আহিছোঁ। আপুনি কৈছিলে পৰীক্ষা আৰু ট্ৰিটমেণ্টৰ কথা, কেনেধৰণৰ পৰীক্ষাৰে ধৰিব পাৰিব? আপুনি এটা দুটা কথা কৈছে ইতিমধ্যে।
1: এইটো এলজাইমাৰ ডায়েগনচিছ কৰিলে মেইনলি মই প্ৰথমতে এজন লক্ষণৰ কথা কৈছিলোঁ। ইয়াৰ লক্ষণবোৰ ঘৰৰ মানুহে প্ৰথমতে ধৰিব পাৰে, বা তেওঁ যদি ক'ব অফিচত কাম কৰে অফিচৰ মানুহে ধৰিব পাৰে। তে সেই তেওঁলোকৰ পৰা লক্ষণখিনি বুজি ল'ব লাগিব। একেবাৰে আৰ্লি অৱস্থাত ৰোগীয়ে নিজেও ক'ব পাৰে। কেতিয়াবা আজিকালি অলপ মানুহ কনচাৰ্ণ হৈছে কাৰণে তেওঁলোকে আহে, নিজেও আহে মই কথাবোৰ পাহৰিব ধৰিছোঁ বুলি। গতিকে প্ৰথমতে লক্ষণখিনি আমি তেওঁলোকৰ পৰা জানি ল'ব লাগিব। তাৰপিছত আমি তেওঁলোকক কিছুমান পৰীক্ষা কৰিবলৈ দিওঁ। প্ৰথম পৰীক্ষাটোৰ উদ্দেশ্য হৈছে কিছুমান ডিমেঞ্চিয়া আছে, ডিমেঞ্চিয়াৰ কথাটো আগতে আৰম্ভণিতে কৈছোঁৱেই, যে যদি কিছুমান ডিমেঞ্চিয়া আছে যিবিলাক ডিমেঞ্চিয়া ট্ৰিটেবল ডিমেঞ্চিয়া বুলি কওঁ, অৰ্থাৎ আমি যদি সেই কাৰণবোৰ গুচাই দিব পাৰোঁ তেতিয়াহ'লে তেওঁলোক সম্পূৰ্ণ সুস্থ হ'ব পাৰে। কিন্তু সেইবিলাকৰ কাৰণবোৰ হ'ল হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, কলেষ্ট্ৰল হাই, তাৰমানে জীৱনশৈলীৰ যিমানবিলাক কাৰণ আছে, সুস্থ জীৱনশৈলীৰ যিবিলাক কাৰণ আছে, সেই কাৰণবিলাক যদি আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু তেতিয়া সেইটো ভাল হৈ যায়। ইয়াৰ ভিতৰত ভিটামিন B12 ডেফিচিয়েঞ্চিও পৰে, থাইৰয়ডো পৰে, থাইৰয়ডৰ ডিছফাংশ্যন হ'লেও এনেকুৱা ডিমেঞ্চিয়া হ'ব পাৰে। গতিকে আমি সেইবিলাক আগতে ৰুল আউট কৰি লওঁ, সেইখিনি পৰীক্ষা কৰি লওঁ, তেওঁ ট্ৰিটেবল ডিমেঞ্চিয়া আছে নেকি। আৰু কেতিয়াবা ব্ৰেইনৰ অন্য ডিজিজ, যেনেকুৱা ব্ৰেইনত টিউমাৰ, ব্ৰেইনত ব্লিডিং হ'লে সাবডুৰেল হিমাটমা বুলি কওঁ, তেতিয়াও তেওঁলোকৰ বিহেভিয়াৰটো মানে ডিমেঞ্চিয়া হিচাপে প্ৰেজেণ্ট কৰে। সেইবিলাক আমি স্কেন কৰোঁ তেতিয়া। গতিকে এই পৰীক্ষাখিনি প্ৰথমতে কৰি লওঁ। তাৰপিছত আমি MRI স্কেনো কৰি চাওঁ কেতিয়াবা, কিছুমান ক্ষেত্ৰত দৰকাৰ হয়। কিন্তু

সেইখিনি আমাক এলজাইমাৰ্ছ হৈছে নেকি ক'ব নোৱাৰে, সেইখিনি আমি ৰুল আউট কৰি লওঁ প্ৰথমতে যে তেওঁক ট্ৰিটেবল কণ্ডিশ্যন নাই, এতিয়া আমি এলজাইমাৰৰ ফালে যাব লাগিব। এলজাইমাৰ যাবৰ কাৰণে কিছুমান মেমৰি টেষ্টিং আছে, মেমৰি টেষ্টিং কিছুমান ফৰ্মছ আছে আৰু সেইবিলাক সাধাৰণতে মেমৰি স্পেচিয়েলিষ্ট বা ক্লিনিকেল চাইক'লজিষ্টে কৰে। কৰাৰ পিছত তাৰপৰা স্ক'ৰ কিমান কৰিলে তেনেকৈ উলিয়াই আমি ক'ব পাৰোঁ যে এওঁ আৰ্লি ডিমেঞ্চিয়া হৈছে নে তেওঁ লেট বা ছিভিয়াৰ ডিমেঞ্চিয়া হৈছে। যদি আৰ্লি ডিমেঞ্চিয়া যদি হয় তেতিয়াহ'লেও আমাৰ আজিকালি কিছুমান পৰীক্ষাৰ দ্বাৰা আমি কনফাৰ্মো কৰিব পাৰোঁ। বিশেষকৈ যিবিলাক ৰোগীক আমি ভাবোঁ যে এওঁক ডিজিজ মডিফাইং ড্ৰাগ যিটো ওলাইছে, যিকেইটা ওলাইছে বৰ্তমান দুটা মাৰ্কেটত আছে আৰু পৃথিৱীৰ বিভিন্ন ঠাইত সেইকেইটাই ইউজ হয়, প্ৰায় 50খন দেশত মানত ইউজ হৈছে, কিন্তু বহুত কষ্টলি আৰু তাৰ কিছুমান ফৰ্মেলিটিজ আছে, কিছুমান নিয়ম প্ৰট'কলছ আছে, সেইবিলাকো মানি চলিব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগিব, গতিকে সেইবিলাক জেগাতে কৰিব পাৰে। বৰ্তমান আমি গুৱাহাটীত ইউজ কৰিব পৰা নাই, প্ৰথম কথাটোতো কষ্ট, আৰু সেইটো কাৰণে আমি

0: কিমান কৰিলে তেনেকৈ উলিয়াই আমি ক'ব পাৰোঁ যে এওঁ আৰ্লি ডিমেনচিয়া হৈছে নে তেওঁ লেট বা ছিভিয়াৰ ডিমেনচিয়া হৈছে। যদি আৰ্লি ডিমেনচিয়া যদি হয় তেতিয়াহ'লেও আমাৰ আজিকালি কিছুমান পৰীক্ষাৰ দ্বাৰা আমি কনফাৰ্মো কৰিব পাৰোঁ। বিশেষকৈ যিবিলাক ৰোগীক আমি ভাবোঁ যে এওঁক ডিজিজ মডিফাইং ড্ৰাগ যিটো ওলাইছে, যিকেইটা ওলাইছে বৰ্তমান দুটা মাৰ্কেটত আছে আৰু পৃথিৱীৰ বিভিন্ন ঠাইত সেইকেইটা ইউজ হয়, প্ৰায় 50খন দেশত মানত ইউজ হৈছে, কিন্তু বহুত কষ্টলি আৰু তাৰ কিছুমান ফৰ্মেলিটিজ আছে, কিছুমান নিয়ম প্ৰট'কলছ আছে, সেইবিলাকো মানি চলিব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগিব, গতিকে সেইবিলাক জেগাতে কৰিব পাৰে। বৰ্তমান আমি গুৱাহাটীত ইউজ কৰিব পৰা নাই। প্ৰথম কথাটোতো কষ্ট, আৰু সেইটো কাৰণে আমি বায়'মাৰ্কাৰে হেৰি কৰিব পাৰোঁ, কনফাৰ্ম কৰিব পাৰোঁ। বায়'মাৰ্কাৰ এনেকুৱা এটা বস্তু, ধৰক এজন মানুহৰ আমি ব্লাডত প্ৰষ্টেট স্পেচিফিক এণ্টিজেন পৰীক্ষা কৰিলোঁ, ভেৰি হাই, তেতিয়া আমি কওঁ যে তেওঁৰ প্ৰষ্টেট কেঞ্চাৰ হৈছে। সেইটো হ'ল তাৰমানে প্ৰষ্টেট স্পেচিফিক এণ্টিজেনটো বায়'মাৰ্কাৰ ফৰ প্ৰষ্টেটিক কেঞ্চাৰ। সেইদৰে আমি এনেকুৱা এলজাইমাৰ ৰোগত আমি দুটা ধৰণে বায়'মাৰ্কাৰেৰে ক'ব পাৰোঁ যে এলজাইমাৰ হৈছে। এটা হ'ল আপুনি পিঠিৰ পৰা পানী উলিয়াই, স্পাইনেল কৰ্ডৰ পৰা পানী উলিয়াই, সেই পানীটোত আমি ব্ৰেইনত জমা হোৱা টক্সিক প্ৰডাক্টটো ডিটেক্ট কৰিব পাৰোঁ। সেইকেইটা কয় আপোনাৰ টাউ প্ৰটিন বুলি আছে এটা, আৰু এমাইলয়েড বিটা প্ৰটিন বুলি আছে, সেই দুটা কৰিব পাৰোঁ। ৰিচেণ্টলি মানে আমাৰ কাৰণে সুখবৰ যে আমি ব্লাডতে কৰিব পাৰোঁ সেইটো টেষ্ট, ব্লাড জাষ্ট ব্লাড টেষ্ট কৰিলে তাতে সেইকেইটা ওলায় আৰু তাৰ পৰা আমি ক'ব পাৰোঁ যে এই মানুহজনৰ এই প্ৰটিনকেইটা ব্ৰেইনত বেছিকৈ ডিপ'জিট হৈছে, তাৰমানে তেওঁ সেই তেওঁৰ এলজাইমাৰ্ছ হৈছে, সেনেকৈ ক'ব পাৰোঁ। আৰু সেই টেষ্টকেইটা খুব বেছি কষ্টলি নহয়, কিন্তু আমি স্পাইনেলটো নকৰোঁ, আমি ব্লাডত পৰা কৰিব পাৰোঁ, সহজ কৰিবলৈ আপুনি ঘৰৰ পৰাও উঠাই নিব পাৰে ব্লাডটো। কিন্তু মেইন কথাটো হ'ল কি, আপুনি কেতিয়া কৰিব সেইটো টেষ্ট কনফাৰ্ম কৰিলেই যেনিবা, তেতিয়া আপুনিতো ট্ৰিটমেণ্ট দিব লাগিব, সেই ট্ৰিটমেণ্টটো কিমান ইজিলি এভেইলেবল সেইটো চাই ল'ব লাগিব। ৰাইট এণ্ড লেফ্ট চবকেতো আমি কৰিব নোৱাৰোঁ, কাৰণ যিটো ওলাইছে ইনজেকশ্যন সেইটোৱে বেমাৰটো ভাল কৰিব নোৱাৰে, বেমাৰটো খালি প্ৰগ্ৰেছটো লেহেমীয়া কৰি দিয়ে। ধৰক কোনোবা এজন যদি ছমাহতে ডিটৰেট কৰিলে হয়, তেওঁক আমি দুবছৰলৈ ঠিকে ৰাখিব পাৰোঁ। আৰু সেইটো আৰু এটা তাৰ হেৰি আছে যে এইটো কেৱল আৰ্লি ষ্টেজত দিব পাৰি, মানে প্ৰাথমিক স্তৰতহে দিব পাৰিম। যদি মাইল্ড মডাৰেটটো মাইল্ড ডিমেনচিয়াত পাৰিম, কিন্তু মডাৰেট গুচি গৈছে বা ছিভিয়াৰ গুচি গৈছে তেতিয়া দি একো লাভ নাই। আৰু তাৰোপৰি তাৰ বহুত টক্সিক এফেক্ট আছে, ৰিপিটেডলি MRI কৰি চাই থাকিব লাগিব, গতিকে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ থকা হস্পিটেলত আৰু তাৰোপৰি ভাল ৰেডিঅ'লজিষ্ট, ভাল নিউৰলজিষ্ট, ভাল চিষ্টাৰ চব থাকিব লাগিব, নাৰ্ছিং ষ্টাফ থাকিব লাগিব সেইবিলাক ধৰা পেলাবৰ কাৰণে। আৰু এটা এটা ইনজেকশ্যনত এটা মানে মাহে এটা আছে মাহেকী দিয়ে, মাহে মাহে দিয়ে, আৰু এটা আছে মানে 14 দিনৰ মূৰত তাৰমানে দুবাৰ দিয়ে। এইটো ইনজেকশ্যনটো দিবৰ কাৰণে পেচেণ্ট হস্পিটেলাইজ হ'ব লাগিব, আৰু তাৰোপৰি তেওঁক ৰিপিটেডলি MRI ব্ৰেইন কৰি থাকিব লাগিব। কমপ্লিকেশ্যনটো মেইনলি ব্ৰেইনতে হয়, ব্ৰেইনত হয় ব্লিডিং, নহ'লে ইডিমা মানে ফুলি যায় ব্ৰেইনটো, সেইকেইটা চাই থাকিব লাগিব। ইটছ ভেৰি কষ্টলি, আৰু এটা এটা ইনজেকশ্যন মানে এটা এটা মাহৰ কোৰ্চতে 1 লাখতকৈ বেছি যায়, সেনেকৈ বহুত খৰচী চিকিৎসা। যদি আমাৰ চৰকাৰে কিবা ছাবচিডি কৰে এনেকুৱা ট্ৰাই কৰি আছে,
1: আমাৰ গুৱাহাটীৰ চিকিৎসালয়বিলাকত এতিয়া এই চিকিৎসাটো উপলব্ধ নে বাৰু?
0: নহয় মানে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়াও ইমান ডেভেলপ হোৱা নাই, কাৰণ আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে আমাৰ তাত MRI পেট স্কেন নাই। MRI পেট স্কেনটোৱে MRI যিটো বস্তু জমা হয়, মই যে ক'লো এমাইলয়েড বিটা প্ৰটিন জমা হয়, টাউ প্ৰটিন জমা হয়, দেখা পায় মানে একদম ইমান স্পষ্ট, সেইটো হ'ল ডেফিনিট ডায়েগনচিছ হৈ গ'ল, গতিকে সেই বস্তুটো আমাৰ নাই, ইণ্ডিয়াত নাই, সেইকাৰণে অলপমান অসুবিধা হৈছে। বহু ধনী ধনী মানুহে যায় ছিংগাপুৰত গৈ লৈ আহে, কিন্তু এতিয়া মানে সেইটো মই কাৰণে সাধাৰণ মানুহৰ কাৰণে এইটো এতিয়া নহয় কাৰণে বৰকৈ ডিছকাছো কৰিব খোজা নাই।
1: এতিয়া আমাৰ ইয়াত থকা মানুহৰ কাৰণে কেনেধৰণৰ চিকিৎসা আছে বাইদেউ? আমি সাধাৰণতে কৈ থওঁ বয়স হৈছে, পাহৰি গৈছে, কিন্তু আপুনি কৈছে যে এইটো ট্ৰিটেবল অৱস্থাটো থাকে, যদি আমি আৰ্লি হয় ধৰা পেলাব পাৰোঁ তেতিয়া আমি লৈ যাব পাৰোঁ। কেনেধৰণৰ আপোনালোকে কেনেদৰে, আপোনাৰ বহুত অভিজ্ঞতা হৈছে,

0: তাৰমানে কিছুমান দৰৱ আছে যিবিলাক দৰৱ দিলে সাময়িকভাৱে আমি মেমৰি ডিটেৰিয়েশ্যনটো কমাব পাৰোঁ, আমি সেইবিলাক দৰৱেই ষ্টাৰ্ট কৰোঁ। এডভান্স হ'লে অৱশ্যে সেইবিলাকে কাম নকৰে, গতিকে সেনেকুৱা সেইবিলাক সাধাৰণ দৰৱ, বেছি দামো নহয়, সেইবিলাক দিব পাৰোঁ। আৰু ইম্পৰ্টেণ্ট হ'ল মানুহজনক আপুনি কেনেকৈ ৰাখিছে, মানুহজনক তেওঁক আপুনি সংগ দিছে, ঘৰৰ মানুহে তেওঁক ফূৰ্তিত ৰাখিছে, এই যে আপুনি মিউজিক বজাই আছে মাজে মাজে, মিউজিক ইজ এ ভেৰি গুড ষ্টিমুলেটৰ ব্ৰেইনৰ, মানে স্নায়ুৰ কানেকশ্যন কৰিবৰ কাৰণে মিউজিকটো বৰ মানে ভাল বস্তু,
1: থেৰাপী,
0: মিউজিক থেৰাপি বুলিয়েই কোৱা হয়। মিউজিক থেৰাপি দিয়ে, মিউজিক থেৰাপি দি দেখা গৈছে যে তেওঁলোকৰ মেমৰি পৰীক্ষাত আগতে যিমান মাৰ্ক পাইছিলে, মিউজিক দিয়াৰ পিছত তেওঁলোকৰ মাৰ্কটো উন্নত হয়, তাৰমানে কানেকশ্যনটো আহে ব্ৰেইনত। মেইনলি এলজাইমাৰ্ছত কি হয়, চেলবোৰ শুকাই যায়, গতিকে চেলৰ কানেকশ্যনটো কাট খাই যায়, গতিকে চেলে কোনো বাৰ্তা ইটোৰ পৰা সিটো নিউৰনলৈ কৌশলে পঠাব নোৱাৰে, বন্ধ হৈ গ'ল, কিন্তু মিউজিকে এই কানেকশ্যনটো কৰি দিব পাৰে। আৰু তেওঁলোকক আমি সংগ দিয়া মানে তেওঁলোকক অকল ঘৰতে বহি নহয়, এটা এনেকুৱা এটা পৰিৱেশ দিব লাগিব য'ত তেওঁলোকে বেলেগৰ লগত কথা পাতিব পাৰে, তেওঁলোকে বেলেগৰ লগত খেলা ধূলা কৰিব পাৰে, টেবুলত বহিয়ে খেলক বা ব্যায়ামে কৰিব পাৰে। আমি এটা তেনেকৈ চেণ্টাৰ চলাওঁ ইয়াতে।
1: আমাৰ আমি বিষয়টোতে ৰাখিছিলোঁ যে আমাৰ কৰণীয়, সেইটো কাৰণে ৰাখিছোঁ, ঘৰখনৰ কি কৰণীয় বা সেই ছ'চাইটি যিটো অঞ্চলত থাকে সেইখিনি মানুহৰ কি কৰণীয়, এই বিষয়ে বিষয়ে বিতংকৈ পাতিম। কাৰণ আমাৰ নিচিনা দেশত ধৰক মাহত লক্ষাধিক টকা খৰচ কৰি বৰ্তমান সময়ত কৰাটো সহজসাধ্য নহয় বেছিভাগ মানুহৰ কাৰণে, গতিকে আমি এই বিষয়ে কথা পাতি কেনেদৰে আমি ৰাখিব পাৰোঁ আমাৰ দায়িত্ব, আমাৰ কৰণীয় কি। গীত এটি শুনা দিছে, আপুনি যেতিয়া মিউজিক থেৰাপীৰ কথা কৈছে আৰু আকাশবাণীয়ে সদায় এই কাম কৰি থাকে, আমি থেৰাপীৰ নিচিনাকৈ মিউজিক শুনাই থাকোঁ, আৰু এই সময়ত সুধা কণ্ঠতকৈ ভাল আৰু কাৰ কণ্ঠ হ'ব পাৰে এটা থেৰাপীৰ কাৰণে, আদৰ শ্ৰোতা আগবঢ়াইছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি সুন্দৰ গীত। তাৰপিছত বাইদেউৰ সৈতে কথা পাতি আমি ঘৰখনত কেনেদৰে ৰাখিব পাৰোঁ যদি তেনেকুৱা ৰোগী থাকে, আৰু যদি আমাৰ সমাজৰ কি কৰণীয় এই বিষয়ে বাইদেউ জনাব। যদি আপোনালোকে প্ৰশ্ন আছে, ইতিমধ্যে আমি দুই তিনিটা প্ৰশ্ন দেখিছোঁ, সেই প্ৰশ্নসমূহ বাইদেউলৈ আগবঢ়াই দিম। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, এলজাইমাৰ, ইয়াৰ লক্ষণ আৰু আমাৰ কৰণীয়।

0: বাট আমি পুনৰ পোনে পোনে আপোনাৰ ওচৰলৈ আহি উভতি আহিছোঁ। সুধাকণ্ঠ উপেন্দ্ৰজয়ে যেনেকৈ কৈছে, মোৰ গান হওক গভীৰ আস্থাৰ গান, এই ধৰক বিভিন্ন চিন্তা হৈ যায় যাৰ ঘৰত আছে তেনেকুৱা, বা পৰিয়ালত দেখিছোঁ বা সম্পৰ্কীয় মানুহৰ ঘৰতো আমি দেখিছোঁ। আৰু মোৰ এনেকুৱা অভিজ্ঞতা হৈছে, দেখিছোঁ যে নিজৰ ল'ৰাক দেউতাকে চিনি পোৱা নাই, হি ইজ মাই ব্ৰাদাৰ বুলি কৈছে, আৰু সেনেকুৱা পৰিস্থিতি দেখা আমাৰ অভিজ্ঞতা হৈছে বাইদেউ। গতিকে এই যে আপুনি কৈছে এটা সকলোৰে দায়িত্ব আছে, কৰণীয় আছে, কেনেদৰে তাক আমি কি কৰিব লাগিব, আমাৰ দায়িত্ব কৰণীয় কেনেকুৱা?
1: মই দুটা ভাগত ভগাই কম। এক নম্বৰ হ'ল ঘৰৰ মানুহৰ কি কৰিব পাৰে। ঘৰৰ মানুহৰ প্ৰধান কাম হ'ল তেওঁক সংগ দিয়া, অকলশৰীয়াকে পেলাই থ'ব নালাগে। বহুতো দেখা যায় যে ৰুমত বিচনাত পৰি আছে, এগৰাকী পৰিচৰ্যাকাৰীয়ে চাই আছে, তেনেকুৱা ধৰণৰ হ'ব নালাগে। ঘৰত যদি কমো মানুহ আছে, ভাগ পাতি ল'ব লাগিব যে মই ইমানখিনি সময় তেওঁক সময় দিম, এইদৰে ঘৰৰ মানুহখিনিয়ে তেওঁক সময় দিব। ধৰক মানুহজনৰ খাবলৈ মন কৰা নাই, মই যেনেকৈ প্ৰথমতে কৈছিলোঁ যে খাওঁতে কেতিয়াবা থাল দুলিয়াই দিয়ে, তেনেকুৱা ধৰণৰ উগ্ৰ স্বভাৱ হ'লে শান্তভাৱে তেওঁক বুজাব লাগিব আৰু তেওঁৰ মনটো ডাইভাৰ্ট কৰি দিব লাগিব। আপুনি তেতিয়া তেওঁক গান শুনাব পাৰে। তেওঁ যদি গান ভাল পায় বা গান ভাল নাপালেও দেখা যায় যে তেওঁ যদি মনটো ডাইভাৰ্ট কৰি গান শুনাই দিয়ে, তেতিয়া মানুহজন শান্ত হৈ যায়। সেই ধৰণৰ ব্যৱস্থা ঘৰত মানুহে কৰিব পাৰে। দুই নম্বৰ কথা, ঘৰত তেওঁৰ পৰিচৰ্যাকাৰী কোন, তেওঁ এজন মানুহৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যায়। কিছুমানে নাৰ্ছ ৰাখে আৰু কিছুমানে ঘৰৰ তেওঁৰ ৱাইফ বা ৱাইফ নহ'লে হাজবেণ্ডে তেওঁক চাপৰ হেৰি কৰে, পৰিচৰ্যা কৰে। সেইসকলকো আমি কেয়াৰ ল'ব লাগিব। তেওঁলোকক আমি কওঁ যে ইনভিজিবল পেচেণ্ট, তেওঁলোকক আমি দেখা নাপাওঁ কিন্তু তেওঁলোক আচলতে একোজন পেচেণ্ট হৈ যায়। ইমানখিনি বাৰ্ডেন তেওঁলোকে লয়, তেওঁলোক ডিপ্ৰেছড হৈ যায়, তেওঁলোকো নোৱাৰা হৈ যায়, টানিব নোৱাৰা হয়, স্বাস্থ্যৰ অৱনতি ঘটে। গতিকে তেওঁলোককো অলপ সময় দিব লাগিব যে আজি তুমি এইখিনি কৰিব নালাগে, আজি মই কৰিম এইখিনি কাম।
0: এইদৰে
1: ভগাই ল'ব লাগিব ঘৰৰ পৰিয়ালৰ মানুহখিনিয়ে গোটেই কামখিনি ভগাই ল'ব লাগিব। এজনৰ ওপৰতে ডিপেণ্ড কৰি থৈ দিলে নহ'ব, সেইখিনিতো ঘৰৰ মানুহে কৰিব লাগিব। আৰু সমাজৰ দায়িত্ব মই কওঁ যে মানে তেওঁলোকে মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিবৰ কাৰণে, মই সদায় মোৰ এটা সপোন যে এখন ডিমেনচিয়া ভিলেজ পাতিব লাগে। আমি তেওঁলোকৰ পোষ্ট অফিচৰ দিনৰ মানুহ, পোষ্ট অফিচ থাকিব, ৰেল এখন থাকিব, মক ৰেল এখন থাকিব, লাইব্ৰেৰী থাকিব, কেণ্টিন থাকিব, আৰু মলৰ নিচিনাকে দোকান চোকান থাকিব। সেই মানুহখিনি তাতে দোকানলে যাব, এনেই কিনিব বস্তু বা ট্ৰলিত লৈ যাব বস্তু, এইধৰণে তেওঁলোকে তাত থাকিব। আৰু সেই তেওঁলোকক কিন্তু লক্ষ্য কৰি থাকিব পৰিচৰ্যাকাৰী কিছুমান থাকিব, প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগিব যাতে তেওঁলোকে একো অঘটন নহয়, পৰি নাযায়। আৰু কিছুমান দেশত দেখা যায় তেওঁলোক চেন্সৰ লগাই থৈ দিয়ে যাতে পৰিলে তৎক্ষণাত গৈ তেওঁলোকক হেল্প কৰিব পাৰে। তেনেকুৱা ধৰণৰ এখন যদি আমি ভিলেজ বনাব পাৰোঁ, কেইবাবিধ মাটি লৈ তাতে ঘৰ বনাই প্লেন কৰি আছোঁ আমি, আমাৰ এটা ছ'চাইটি আছে তাতে, মানে তেওঁলোক থাকিব, একেলগে থাকিব, নিসংগতাৰ প্ৰশ্নই নাহিব, তেওঁলোকে সংগ পাব, নিজৰ মনৰ লগত মিলা মানুহ পাব। গতিকে এইদৰে থাকিলে তেতিয়া তেওঁলোকৰ ডিমেনচিয়াৰ ডিটৰেশ্যনটো বহুত শ্ল' হৈ যাব,
0: শ্ল' হৈ যাব।
1: সেইটো এটা সমাজৰ
0: সংগত, আপুনি যিটো কথা কৈছে অতি গুৰুত্বপূৰ্ণ কথা,
1: অত্যন্ত দৰকাৰ, আৰু মনৰ লগত মিলা হ'ব লাগিব। আৰু দুই নম্বৰ কথা, মানে আমি ভাবিছোঁ যদিও, মানে মই ভাবোঁ যে চৰকাৰক ইনচিষ্ট কৰিব লাগিব যে এই যে ডিমেনচিয়া পেচেণ্টখিনিৰ লগত এটা এটা পৰিয়াল বহুত খৰচ হয়, বহুত খৰচ হয়। মানে আমাৰ ডিমেনচিয়া ছ'চাইটিয়ে দেখিছে যে এজন মানুহলৈ 20-30 হাজাৰ মাহে খৰচ হয়, বেলেগ যদি পৰিচৰ্যাকাৰী ৰাখে, খোৱা লোৱা দৰৱ পাতি এইবিলাক যদি কিবা ছাবচিডি কৰি দিয়ে তেওঁলোকৰ কাৰণে স্পেচিয়েলি, বা কিবা আৰ্থিক সাহাৰ্য সেই মানুহজনৰ নামত দিয়ে, তেতিয়াহ'লে সেই পৰিয়ালটো এটলিষ্ট বহুত ভাল হ'ব,
0: বহুতখিনি সকাহ
1: পাব তেওঁলোকে, সেইটো কৰিব পাৰে। তাৰপিছত

0: এই মানুহখিনিক যদি পঢ়িব পৰা অৱস্থাত আছে তেওঁলোকক কিতাপ পঢ়িব দিব, নহ'লে কিতাপ পঢ়ি শুনাব তেওঁলোকক। তেওঁলোকে যিমান কথা শুনাব, মই এইটো নকওঁ যে তেওঁলোকে টিভি চাব, মই এইটো কওঁ যে টিভি নাচাবই। বহিবি টিভি চোৱাৰ লগে লগে আপুনি বহু দেৰি বহি দিলে, আপোনাৰ এক্সাৰচাইজ বন্ধ হৈ গ'ল, আৰু বা আপুনি কিবা বুজি পাইছে নে নাই সেইটোতো ডাউটফুল। গতিকে তেওঁলোকক কিতাপ পঢ়িব দিব, পঢ়িব পাৰিলে পঢ়িলে, নহ'লে বেলেগে পঢ়ি শুনাব
1: লাগিব।
0: বেলেগ বেলেগ বিদেশত কি কৰে, সৰু সৰু স্কুলৰ ল'ৰা ছোৱালীয়ে তেওঁলোকক কিতাপ পঢ়ি শুনায়, টাইম দিয়ে স্কুলৰ পৰা, সেইখিনি মানে মিউজিক বজাই খোজায়, ইনষ্ট্ৰুমেণ্ট বজাই খোজায়। গতিকে অন্য জেগাত আছে সেইবোৰ, আমাৰ দেশত তেনেকুৱা সুবিধা ইমান নাই।
1: আমাৰ এতিয়া সজাগতাৰ প্ৰয়োজন হৈছে তেনেকুৱা,
0: কিন্তু মানে কামত কিমান হৈছে অকলশৰেটো
1: ক'ৰ পৰা আৰম্ভ কৰিবলৈ আহিলো, আৰম্ভণিটো ক'ত হ'ব? সেই আপুনি যিখন গাঁৱৰ সপোন দেখিছে, এনেকুৱা গাঁও এখন কৰিবলৈ আমাৰ এনেকুৱা ঠাই, আমি কেনেদৰে আৰম্ভণিটো কৰিব পাৰোঁ?
0: অলপ অলপ আমি আৰম্ভ কৰিছোঁ, নকৰা নহয়। আমাক শান্তি সাধনা বুলি এখন আশ্ৰম আছে বশিষ্ঠৰ ফালে, তেওঁলোকে এডোখৰ মাটি দিছে আমাক, সেই মাটিখিনিত আমি অলৰেডি প্লেন কৰিছোঁ, কিন্তু এতিয়া ফাইনেন্সটোৱে আমাৰ মেইন প্ৰব্লেম। সেইটো দুই নম্বৰ কথা, হেৰিত ৰঙিয়াত এজন ডক্টৰ হিতেন্দ্ৰ কলিতা গাইনোকলজিষ্ট, তেওঁৰ বহুতখিনি এটা কৃষ্ণা কানন বুলি এটুকুৰা জাগা আছে, বহুত 30 বিঘামান মাটি, তেওঁলোকেও মানে তেওঁলোকৰ লগত আমি কলাবৰেট কৰিছোঁ যে তাতে মানে এতিয়া ঘৰ বনাই এটলিষ্ট ডিমেনচিয়া মানুহৰ যদি আমি ৰাখিব পাৰোঁ তাতে প্ৰাথমিক অৱস্থাত, সেনেকুৱা এটা প্লেনো কৰা হৈছে। আমাৰে সদস্য আৰ্কিটেক্টে সেইবিলাক প্লেন কৰি আছে, কিন্তু পইচা
1: নাথাকিলে হয় কৰাটো দিগদাৰ হয়। আৰু এনেকুৱা ধৰণৰ কথা থাকে, আপুনি আৰম্ভণিতে এবাৰ কৈছিলে যে ঘৰৰ পৰা মানুহজন ওলাই গৈ ওলাই যায়, এতিয়া ধৰক কোনো চিনি নাপায়, সেইটো মোবাইলৰ লগত লৈ যোৱা নাই, তেনেকুৱা মানুহক কি কৰিব পাৰি, কিবা
0: বেড এটা পায় এনেকে ৰিষ্টত ঘড়ীৰ নিচিনাকে মাৰি দিব পাৰি, তাতে তেওঁৰ এড্ৰেছ, ঠিকনা, ফোন নম্বৰ লিখা থাকে, আৰু নহ'লে কাৰ্ড এখন আপুনি ভৰাই দিব পাৰে আইডেণ্টিটি কাৰ্ডৰ নিচিনাকে। সদায় সেই মানুহজন মানে অনবৰতে সেইটো তেওঁৰ লগত থকা,
1: চোলাৰ জেপত
0: ৰাখি থ'ব পাৰে, তেতিয়া কোনোবাই দেখিলেও পটককে তেওঁক হেৰি কৰিব পাৰে। মই এইখিনি এটা কথা মানে ক'ম বুলি ভাবিছো, এখন ইকি গাই বুলি কিতাপ আছে জাপানিজ, হেক্টৰ গাৰ্চিয়াৰ, সেইখনত তেওঁ জাপানিজ মানুহবিলাকৰ ইমান দীঘলীয়া আয়ুস কেনেকে হ'ল আৰু তেওঁলোক ইমান সুখী কিয়, তাৰ কাৰণে তেওঁ বিচাৰ কৰিব গৈছিলে। তেতিয়া তেওঁ দেখিলে যে তেওঁলোকে কিছুমান নিয়ম মানি চলে, তেওঁলোকৰ নিয়মবোৰ এনেকুৱা ধৰণৰ যে তেওঁলোকে কয় যে সদায় মানে এক্টিভ হৈ থাকিবা, অৱসৰ কেতিয়াও নলবা, তোমাৰ মনৰ লগত মিলা মানুহৰ লগত মিলা মিছা কৰিবা, আৰু কামবোৰ ধীৰে ধীৰে কৰিবা, খুব খৰকৈ কৰিবলৈ নাযাবা, প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখিবা। এইটো কোৱা যায় যে যদি নেচাৰৰ লগত আমি সম্বন্ধ ৰাখোঁ, তো কোনোবাজন মানুহে পাৰ্কত যদি আধা ঘণ্টা বহিছে, তেতিয়া তেওঁ এক্টিভ ব্যায়াম কৰাৰ সমান হয়, জাষ্ট বহি আছে, কিন্তু তেওঁ চৰাই চিৰিকটিৰ মাত শুনিছে, গছ দেখিছে, গতিকে সেই ইকুইভেলেণ্টটো এক্সাৰচাইজ। আৰু তাৰোপৰি তেওঁলোকে তোমাৰ ভাল লগা কাম, যিটো আমি কাম পঢ়ি থাকোঁতে বা কাম চাকৰি কৰোঁতে কৰিব পৰা নাছিলোঁ, তেতিয়া সেই কামখিনি এতিয়া কৰা। আৰু কৈছিল যে বাকীখিনিতো মই আগতে কৈছোঁ, জীৱনশৈলীটো হেৰিটো পৰিৱৰ্তন কৰিব লাগিব, যি স্মকিং কৰে তেওঁ স্মকিং এৰিব লাগিব, আৰু সদায় মানুহৰ লগত থাকিবা, অকলশৰীয়া নাথাকিবা,
1: অতি গুৰুত্বপূৰ্ণ কথা কৈছে। আমি এই বিষয়ে কথা পাতিম, লগতে বাইদেউ আৰু এটা কথা আজিকালি বিশেষকৈ চৰ্চাত থাকে বা নতুন ধৰণৰ জীৱনশৈলী এটা আমি কৰি লৈছোঁ, মোবাইলৰ সৈতে আমাৰ সম্পৰ্ক হৈ গৈছে, দুভাগ ৰাতিলৈকে আমি ধৰক মোবাইল চাই থাকিলোঁ, গতিকে টোপনিটো এটা আমাৰ যিটো অতি গুৰুত্বপূৰ্ণ, ইয়াৰ কিবা সম্পৰ্ক আছে ভাল টোপনিৰ?
0: টোপনি যদি নাহে বা টোপনি ডিষ্টাৰ্ব হয়, তেতিয়াও সেইটো এটা ৰিস্ক ফেক্টৰ, এটলিষ্ট 6 ঘণ্টা শুব লাগিব, দিনত শুই দিলে নহ'ব, সেইটো এই ৰাতিৰ সময়তে শুব লাগিব,
1: 6 ঘণ্টা
0: শুব
1: লাগিব, একেলেথাৰিয়া হ'ব লাগিব,
0: একেলেথাৰিয়া হ'ব লাগিব। গতিকে টোপনিটো ইম্পৰ্টেণ্ট, সেই ঘৰৰ মানুহে সেইটোও চাব লাগিব যে মানুহজনৰ টোপনি ঠিকমতে গৈছে নে নাই, কিবা যদি বেলেগ দেখিছে ডাক্তৰৰ লগত পৰামৰ্শ কৰি সেই হিচাপে দৰৱ খাব। গতিকে টোপনিটো বৰ ইম্পৰ্টেণ্ট কথা, এইটো মই ক'বলৈ থাকি গৈছে।

আমি এই বিষয়ে আকৌ কথা পাতি আমাৰ কিছু সময় আছে আদৰৰ শ্ৰোতা, কিন্তু আপোনালোকৰ কেইটামান প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাকো বাইদেউলৈ আগবঢ়াই দিম। দুই চাৰিটা প্ৰশ্ন যি আছে সেইখিনি আগবঢ়াই দিম। গীত এটি শুনাব খুজিছোঁ আপোনালোকক, এইটো শুনাই লওঁ, তাৰপাছত আমি আকৌ আজি যি বিষয় এলজাইমাৰ, ইয়াৰ লক্ষণ আৰু আমাৰ কৰণীয়, এই বিষয়ে ডাক্টৰ অজয় মহন্তৰ সৈতে আমি পুনৰ কথা পাতিম এই গীতটিৰ পাছতে। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড।

আৰু শ্ৰোতা, এই গীতটিৰ অকণমান যিটো আমাৰ অডিঅ' কোৱালিটি, এইখন যেন যিটো হ'ব লাগিছিল অৰিজিন, সেইটো চাগে নহয় বা অকণমান ডিষ্টাৰ্ব হৈছে। অন্য এটি গীত শুনাইছোঁ আমি আপোনালোকক দীপেন বৰুৱাৰ কণ্ঠত, তাৰপাছত আমি এই কথা বতৰা অব্যাহত ৰাখিম।

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড এলজাইমাৰৰ লক্ষণ। আৰু আমাৰ কৰণীয় ষ্টুডিঅ'ত উপস্থিত আছে জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ অজয় মহন্ত বাইদেউ। বাইদেউ, আপুনি আপোনাৰ সপোনৰ কথা কৈ আছে, আমাৰ শ্ৰোতা এগৰাকী লিখিছে যে বাইদেউৰ সপোন পূৰণ হওক বুলি দিছে, যে বাইদেউৰ সুন্দৰ মহৎ চিন্তাৰ কথা, সেই সপোন যেন বাস্তৱ ৰূপায়িত হয় তাৰেই কামনা কৰিলোঁ। এই মহৎ চিন্তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। অপৰাজিতা গোস্বামীয়ে ইয়াৰ বাৰ্তা দিছে আপোনালৈ। লগতে প্ৰশ্ন এটি আগবঢ়াইছে, আপুনি ইতিমধ্যে কথাটো জনাইছে যে প্ৰশ্ন বহুতো আছে, গোলক বৰাই লিখি পঠিয়াইছে আমালৈ যে এলজাইমাৰ আৰু ডিমেনচিয়া একেই নে? আৰম্ভতে আপুনি এই কথা উল্লেখ কৰিছিলে অকণমান, সদায় এইটোক লৈ এটা অকণমান খেলি মেলি থাকে। আৰু ডিমেনচিয়া বাবে মানসিক সংঘাত জগৰীয়া নেকি বুলি লিখিছে, এই কথাটো কেনেকে উত্তৰ?
1: ডিমেনচিয়া, মই প্ৰথমতে কৈছো, ডিমেনচিয়া হৈছে লক্ষণ।
0: হয়,
1: মই কৈছো যে ধৰক আপোনাৰ জ্বৰ হৈছে,
0: হয়,
1: জ্বৰটো আপোনাৰ লক্ষণ, কিহৰ লক্ষণ, আপোনাৰ মেলেৰিয়া হ'ব পাৰে, টাইফয়েড হ'ব পাৰে, সেইদৰে ডিমেনচিয়া হৈছে এটা লক্ষণ বহুবিলাক বেমাৰৰ, তাৰ ভিতৰত আটাইতকৈ বেছি হৈছে এলজাইমাৰ্ছ। তাৰ উপৰি আপোনাৰ ভিটামিন B12 ডেফিচিয়েঞ্চি, থাইৰয়ড ডেফিচিয়েঞ্চি, এইবিলাকতো ডিমেনচিয়া হ'ব পাৰে। সেইবিলাক আমি ট্ৰিটেবল ডিমেনচিয়া বুলি কওঁ, দৰৱ দিলে সেইবোৰ ভাল হৈ যায়। গতিকে ডিমেনচিয়া এজ এটা বেমাৰ নহয়, ডিমেনচিয়া হ'ল লক্ষণ, আৰু এলজাইমাৰ্ছ হৈছে তাৰে এটা কাৰণ।
0: হয়, নিশ্চয়। আৰু তেওঁ কৈছে যে এই মানসিক সংঘাতৰ কথাটো কৈছে, জগৰীয়া নেকি ডিমেনচিয়াৰ বাবে মানসিক সংঘাত জগৰীয়া নেকি?
1: ডিপ্ৰেশ্যন হয় এটা কাৰণ, ৰিস্ক ফেক্টৰ ডিপ্ৰেশ্যন হয়। মানসিক সংঘাত বুলি কি বুজাইছে তেখেতে
0: স্পষ্ট হোৱা নাই কথাটো অকণমান। আন এটি প্ৰশ্ন আমালৈ আগবঢ়াইছিলে বাইদেউ, প্ৰদীপ বিশ্বাসে তেখেতে লিখি পঠিয়াইছে যে পাৰ্কিনচন ৰোগীৰ এলজাইমাৰ হ'ব পাৰে নেকি, জনাব বাইদেউ বুলি তেখেতে প্ৰশ্নটো আগবঢ়াইছে।
1: পাৰ্কিনচনৰ এটা ডিজেনেৰেটিভ ডিজিজ, এলজাইমাৰ্ছৰ এটা ডিজেনেৰেটিভ ডিজিজ। পাৰ্কিনচন ডিজিজত যিটো ডিমেনচিয়া হয়, মানে এলজাইমাৰ্ছৰ যিটো লক্ষণ হয়, সেইটো পাৰ্কিনচন ডিমেনচিয়া কমপ্লেক্স বুলি কওঁ, এলজাইমাৰ্ছ বুলি নকওঁ। এলজাইমাৰ্ছ এটা স্বতন্ত্ৰ বেমাৰ, আৰু পাৰ্কিনচনত যেতিয়া ডিমেনচিয়া হ'ব আমি কওঁ যে পাৰ্কিনচন ডিমেনচিয়া কমপ্লেক্স,
0: দুইটা
1: সুকীয়া,
0: লক্ষণবিলাক বেলেগ নে?
1: লক্ষণ একে, ডিমেনচিয়া ডিমেনচিয়া মানে লক্ষণ একে, স্মৃতি শক্তি ৰোগ, কথা পাহৰা, সববিলাক একেই, কিন্তু সেইটো পাৰ্কিনচন ডিজিজৰ লগত হৈছে। আৰু তাৰ পেথলজিটো ব্ৰেইনত যিটো হয় তাত, আৰু এলজাইমাৰ্ছত যিটো হয় সেইটো বেলেগ বেলেগ।
0: নিশ্চয়। আমাৰ কল্পনা আমিন ডাঙৰীয়ে লিখি পঠিয়াইছে মঙলদৈৰ পৰা, তেখেতে লিখিছে যে ময়ো খুব কথা পাহৰোঁ, শেষত গৈ এয়া এলজাইমাৰ পৰিণত হ'ব বুলি ভয় লাগে বাইদেউ, এনেকুৱা হয় নেকি? আমাৰো হয় যে কিবা পাহৰি যোৱা কথা,
1: নৰ্মেল, সেইটো আমি স্বাভাৱিক বিস্মৃতি বুলি কওঁ, কথা পাহৰিব পাৰোঁ। আমি যেতিয়া কোনো এটা কথা শুনোতে বৰকৈ মন নিদিওঁ তেতিয়া আমি সেই কথাটো পাহৰিব পাৰোঁ, কিন্তু আমাৰ পিছত মনত পৰে, কিন্তু এলজাইমাৰ্ছত পিছত মনত নপৰে আৰু, সেইটোহে মেইন ডিফাৰেঞ্চ। আৰু গতিকে আপুনি যদি কথা পাহৰেও আপুনি কথাখিনি হয়তো পিছত মনত পেলাব পাৰে, গতিকে অকল কথা পাহৰাটোৱে এলজাইমাৰ্ছৰ চিম্পটম নহয়, এলজাইমাৰ্ছত তাৰ বহুত কিবা কিবি হয় যিখিনি মই কৈছোঁ আগতে। গতিকে আপুনি কথা পাহৰে যদি আপুনি অলপমান আপোনাৰ লাইফষ্টাইলটো চেঞ্জ কৰি চাওকচোন, কিজানি আপোনাৰ এইখিনি উন্নতি হৈ যায়। আৰু কথাখিনি মন দি শুনিব, এটেনশ্যনটো দিব।
0: আৰু তেখেতে আন এটি কথা উনুকিয়াইছে, তেখেতে দীঘলীয়া বাৰ্তা এটি দিছে যে আপুনি ইতিমধ্যে কৈছে বাইদেউ যে পাৰিপাৰ্শ্বিকতা অথবা যিটো বদ অভ্যাস বুলি কৈছে তেখেতে, আজিৰ যিটো অভ্যাস তেখেতে বদ অভ্যাস বুলি কৈছে, এইটো এটা মূল কাৰণ, বাঢ়ি অহাৰ এটা কাৰণ নেকি বাইদেউ? আপুনি কৈছে সংখ্যা বাঢ়িছে,
1: সেইটো এটা ৰিস্ক ফেক্টৰ্ছ হয়, যে এক্সেচিভ এলকহল ল'লে, স্মকিং কৰিলে ৰিস্ক ফেক্টৰ হয়, কিন্তু কথাটো হ'ল কি যে 5% বুলিহে কোৱা যায়, 5% বুলি, ইভেন তুলনামূলকভাৱে যদি আপুনি হিয়াৰিং লছটো কয়, হিয়াৰিংটো এলজাইমাৰ্ছৰ কাৰণ 7%, সেইটো বেছি, গতিকে কিছু পৰিমাণে ৰেছপঞ্চিবল হয়, কিন্তু নহয় বুলি একেবাৰে কোৱা নাই, কিন্তু 5% বুলিহে ধৰিছে।
0: আন এগৰাকী শ্ৰোতা আমাৰ ফেচবুকতে তেখেতে বাৰ্তা দিছিলে, তেখেতে লিখি পঠিয়াইছে, আপুনি তেখেতে কৈছে কথাখিনি তথাপিতো তেখেতৰ বাৰ্তাটো যিহেতু দিছে আমি আগবঢ়াই দিছোঁ। তেখেতে কৈছে নহ'বৰ কাৰণে কেনেদৰে বাচি থাকিব পাৰোঁ, তেনেকুৱা ধৰণৰ প্ৰশ্ন এটি তেখেতে দিছে, সেইটো জনাব বুলি তেখেতে ক'লে। ইতিমধ্যে আপুনি কেইবাটাও দিহা পৰামৰ্শ দিছে,

0: কেনেদৰে আমি
1: প্ৰথম কথাটো হ'ল জীৱনশৈলীৰ পৰিৱৰ্তন, কাৰণ এলজাইমাৰ্ছক জীৱনশৈলীৰ ডিজিজ বুলি কোৱা হয়। গতিকে আপোনাৰ যদি ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, কলেষ্টৰল হাই আছে, আপুনি যদি নিসংগ, এইবিলাক আপুনি এৰাই চলিব। আপুনি এতিয়া যদি অকলে থাকে তেতিয়াহ'লে আপুনি কোনো ছ'চাইটি বা কোনো ক্লাব বা ক'ৰবাত জইন কৰক, লাইব্ৰেৰীলৈ যাওক, কিতাপ পঢ়ক। গতিকে সেই তেনেকৈ কৰি থাকিলে আপোনাৰ ব্ৰেইনৰ চেলবিলাকৰ কানেকশ্যনটো আহি যায়।
0: সেইটো
1: মানে ব্ৰেইন ষ্টিমুলেট কৰে, কিন্তু এটা এটা এস্পেক্টতহে কৰে, লেংগুৱেজটো। সেইটো লেংগুৱেজ ইম্প্ৰুভ কৰিব, কিন্তু বাকী আৰু বহুতবোৰ আমাৰ কাম আছে, যেনেকৈ আমাৰ ডিচিশ্যন মেকিং কেপাচিটি, আমাৰ প্লেনিং, এইবোৰ বেলেগ বস্তু, সেইবোৰ লেংগুৱেজ নহয়। গতিকে অকল এটা ছাইডত ইম্প্ৰুভ হ'ব, কিন্তু বাকীবোৰ নহয়। গতিকে এজ এ হোল ইন গ্ৰুপ কাম কৰিব লাগিব, চববোৰ কৰিব লাগিব। আপোনাৰ জীৱনৰ যিবিলাক ৰিস্ক ফেক্টৰ্ছ আছে চববোৰ কৰিব লাগিব, অকল চুডুকু আৰু ক্ৰছৱৰ্ড কৰিলে নহ'ব।
0: হয়, গোটেইখিনি কৰিব লাগিব,
1: গোটেইখিনি।
0: আন এটি প্ৰশ্ন আছে বাইদেউ, আমাৰ আপোনাৰ কথাৰ মাজৰ পৰাই আছে, সুধিছে শান্তনু বৰগোহাঁই, তেওঁলোকে সুপ্ৰভাত, 50 বছৰৰ পিছত বহু মানুহে যে সৰু সৰু কথাবোৰ প্ৰয়োজনৰ সময়ত মনত পেলাব নোৱাৰে, এয়া এলজাইমাৰ ৰোগৰ লক্ষণ হ'ব পাৰে নেকি?
1: পিছত মনত পৰে নপৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে, আৰু অকল কথা মনত নপৰে এইটোকে লৈ পেলাই এলজাইমাৰ্ছ হ'ব বুলি ক'ব নোৱাৰে। এলজাইমাৰ্ছৰ সেইটো প্ৰাৰম্ভিক চিম্পটম বুলিও আমি ক'ব নোৱাৰোঁ। আপোনাৰ পিছত মনত পৰে নপৰে সেইটো কথা। আৰু মই আগতেই কৈছোঁ যে মানুহে যদি এটেনশ্যন নিদিয়ে, কথাটো শুনোতে এটেনশ্যন নিদিয়ে, আপোনাৰ মনত দুটা তিনিটা চিন্তা বেলেগ কৰি থাকে, তেতিয়া আপুনি ডেফিনেটলি কথাটো মনত পেলাব নোৱাৰিব পাৰে। গতিকে অকল স্মৃতিশক্তিটো লোপ হৈছে সেইটো আকৌ ঘূৰি আহে নে নাই সেইটো ইম্পৰ্টেণ্ট।
0: পাছত যদি মনত
1: পৰে তেতিয়াহ'লে সেইটো এলজাইমাৰ্ছ
0: নহয়, সেইটো মনত নপৰে। হয়, প্ৰসেনজিত কলিতা, তেখেতে এটি বাৰ্তা দিছে, আমাৰ এলজাইমাৰ্ছ ডিজিজৰ ৰোগীৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বাঢ়ি যায় নেকি, ষ্ট্ৰোক হ'লে ছিভিয়াৰ হয় নেকি বুলি তেখেতে সুধিছে।
1: এলজাইমাৰ্ছ আৰু ষ্ট্ৰোকৰ ৰিলেশ্যনটো এনেকৈ নহয় যে এলজাইমাৰ্ছৰ ৰোগীৰ ষ্ট্ৰোক বেছি হ'ব, সেনেকুৱা নহয়। কিন্তু সেই মানুহৰ ষ্ট্ৰোকটোতো ডেফিনেটলি ব্লাড প্ৰেছাৰ, ডায়েবেটিছ এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এটা পাৰ্টিকুলাৰ জাগা আছে ব্ৰেইনত, কওঁ আমি থেলেমাছ বুলি কওঁ, থেলেমাছত যদি ষ্ট্ৰোক হয় তেতিয়া সেই মানুহজনৰ এলজাইমাৰ্ছ নহয়, সেই মানুহজনৰ ডিমেনছিয়া হ'ব পাৰে, ষ্ট্ৰোক ৰিলেটেড ডিমেনছিয়া। তো মই আগতেই কৈছোঁ ডিমেনছিয়া আৰু এলজাইমাৰ্ছৰ পাৰ্থক্যটো। গতিকে থেলেমাছত যদি ষ্ট্ৰোক হয় তেতিয়া আমি স্পেচিফিকেলি লোকেটেড ষ্ট্ৰোক বুলি কওঁ সেইটো। তাৰমানে সেই ষ্ট্ৰোকটোৱে ডিমেনছিয়াৰ নিচিনা চিম্পটম কৰিব পাৰে, কথা পাহৰে তেওঁলোকে। গতিকে সেইটো আমি ভাস্কুলাৰ ডিমেনছিয়া বুলি কওঁ, ব্লাড ভেচেলৰ ব্লকৰ কাৰণে থেলেমাছত ষ্ট্ৰোক হৈ তেওঁৰ ডিমেনছিয়া হৈছে, সেইটোকে আমি এলজাইমাৰ্ছ নকওঁ, ভাস্কুলাৰ ডিমেনছিয়া, ব্লাড ভেচেলৰ বেমাৰৰ কাৰণে হৈছে।
0: আমি মোটামুটি বাইদেউ আজি প্ৰায় অনুষ্ঠানৰ শেষত উপস্থিত, মাত্ৰ আমাৰ হাতত কেইটামান মিনিট আছে, শেষত আপুনি যে শুনি আছে অনুষ্ঠান, আপোনাৰ অসংখ্য এই গোটেই ৰাজ্যখনতে পেচেণ্ট আছে, আহে বা ঘৰৰ মানুহ আছে, তেওঁলোকক আপুনি কি উপদেশ দিব এগৰাকী অভিজ্ঞ স্নায়ুৰোগ বিশেষজ্ঞ হিচাপে এই ৰাজ্যখনৰে?
1: মই কৈছোঁ যে আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল আমাৰ লাইফষ্টাইল মডিফিকেশ্যন, আমাৰ জীৱনশৈলী পৰিৱৰ্তন কৰা। আপোনাৰ যদি সেই প্ৰব্লেম আছে যিখিনি আমি উল্লেখ কৰিলোঁ অলৰেডি, বাৰ কৰি আছোঁ, সেইখিনি আপুনি এৰাই চলিবলৈ চেষ্টা কৰিব লাগিব, আৰু সদায় আপোনাৰ মনেৰে ভাল লগা মানুহৰ লগত লগ লাগি থাকিব, নিসংগ নাথাকিব। অকল কিতাপ পঢ়ি আপুনি মগজটো গ্ৰ' কৰিব নোৱাৰে, আপোনাক সংগ লাগিব সদায়। গতিকে আপোনালোক সদায় মানুহৰ মাজত থাকক, আৰু যদি আপুনি সময় আছে আপুনি মানুহৰ উপকাৰৰ কাৰণে কিবা কাম কৰক, আপোনাৰ মনটোও ভাল লাগিব,
0: নিসংগ হৈ
1: নাথাকিব।
0: বাৰ্তা দিছে বাইদেউ, আমি সামৰিব লৈছোঁ বাইদেউ, অশেষ ধন্যবাদ। আপুনি হস্পিটেলৰ পৰা নগৈ ইয়াতে আহিছে, ইয়াৰ পৰা বাহিৰৰ হস্পিটেললৈ যাব, আজি আমাক কৈছে যে ৰাউণ্ড আপুনি আনক দিবলৈ কৈছে, অশেষ ধন্যবাদ বাইদেউ, আপুনি আহিলে, আমাৰ ইমান প্ৰশ্নৰ উত্তৰ দিলে, শ্ৰোতাৰ প্ৰশ্ন উত্তৰ দিলে, আমাৰ যিবিলাক প্ৰশ্ন আছিলে নিশ্চয় আমি ভাবিছোঁ আমাৰ শ্ৰোতাৰ কামত আহিব, সজাগ হ'ব ৰাইজ, আৰু সেয়াই আমাৰ ক্ষুদ্ৰ প্ৰয়াস। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰুচেন গগৈক, এই অনুষ্ঠান পোনপটীয়াকৈ তেখেতে লাইভ কৰি আছে, আমাৰ যিটো অফিচিয়েল ফেচবুক পেজ AIR গুৱাহাটী, তেখেতে লাইভ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি মিতালী বৰবৰা, সুন্দৰ সুন্দৰ গীত তেখেতে আগবঢ়াই দিছে, আৰু আৰাধনা বৰা ভূঞাক ধন্যবাদ জ্ঞাপন কৰিছে এই অনুষ্ঠান চলোৱাত আমাক সহায় কৰাৰ বাবে। আদৰ শ্ৰোতা, আন এটি সুন্দৰ গীতেৰে আজিৰ অনুষ্ঠানৰ পৰা মই হিমান্ত বাৰ্মা ইমানতে বিদায় মাগিলোঁ। নমস্কাৰ, শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: চোৰাং চিকাৰ ৰোধ কৰাৰ ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে অসমৰ প্ৰশংসা কৰে। তেওঁ কয় যে বিশ্বৰ প্ৰায় 80% গড় অসমত আছে আৰু গড়ৰ চোৰাং চিকাৰ ৰোধৰ ক্ষেত্ৰত কাজিৰঙাৰ প্ৰচেষ্টাই ব্যাপক প্ৰশংসা লাভ কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰজেক্ট ৰাইন ঘোষণা কৰি লোৱা এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে গড় অসমৰ গৌৰৱ। প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বৰ সহযোগিতাই দেশৰ গড় থকা সকলো ৰাজ্যতে গড়ৰ আৱাস ভূমিৰ ব্যৱস্থাপনা আৰু চোৰাং চিকাৰ বিৰোধী অভিযান অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ উল্লেখ কৰে। জাগীৰোডত টাটা ইলেক্ট্ৰনিক্সৰ বৃহৎ ছেমি কণ্ডাক্টৰ প্ৰকল্পত পৰীক্ষামূলক উৎপাদন আৰম্ভ কৰা হৈছে। এই পৰীক্ষামূলক উৎপাদন আৰম্ভ হোৱাৰ পাছত প্ৰকল্পটোত অহা ডিচেম্বৰ বা জানুৱাৰীৰ পৰা বাণিজ্যিক উৎপাদন হোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা এই ছেমি কণ্ডাক্টৰ প্ৰকল্পত আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটোৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ জাগীৰোডত পূৰ্বৰ নগাঁও কাগজ কলৰ ভূমিত প্ৰায় 592 একৰ এলেকাজুৰি এই ছেমি কণ্ডাক্টৰ প্ৰকল্পটো নিৰ্মাণ কৰি থকা হৈছে। এই বৃহৎ প্ৰকল্পটোৰ বাবে প্ৰায় 27,000 কোটি টকা বিনিয়োগ কৰা হৈছে। চলিত বৰ্ষৰ ডিচেম্বৰৰ মাজভাগত এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। নিৰ্মীয়মান অৱস্থাতে টাটা গ্ৰুপে ছেমি কণ্ডাক্টৰ প্ৰকল্পটোত পৰীক্ষামূলক উৎপাদন আৰম্ভ কৰিছে। তথ্য অনুসৰি প্ৰকল্পটো সম্পূৰ্ণ সক্ষমতাৰে কাৰ্যক্ষম হলে প্ৰতিদিনে প্ৰায় 4.8 কোটি চিপ উৎপাদন কৰিব পৰা যাব। প্ৰকল্পটোত উৎপাদিত চিপসমূহ অটোমোবাইল, বৈদ্যুতিক বাহন, টেলি কমিউনিকেশ্যন আৰু গ্ৰাহক ইলেক্ট্ৰনিকছৰ লগতে গুৰুত্বপূৰ্ণ খণ্ডত ব্যৱহাৰ হ'ব। এই প্ৰকল্পটোত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৰাজ্যৰ প্ৰায় 27,000 লোকে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰিব বুলি আশা কৰা হৈছে। ইফালে প্ৰকল্পটোত মহিলা কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। টাটা ইলেকট্ৰনিকছৰ বিভিন্ন প্ৰশিক্ষণ কেন্দ্ৰত প্ৰায় 500 মহিলাক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে কেইবাগৰাকী মহিলাই এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰি চাকৰিত যোগদান কৰিছে। ৰাজ্যৰ বিত্ত বিভাগে পিতৃত্বকালীন ছুটিৰ ব্যৱস্থাত অনুমোদন জনাইছে। বিত্ত বিভাগে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি দুটাতকৈ কম সন্তান থকা ৰাজ্য চৰকাৰৰ পুৰুষ কৰ্মচাৰী বা অস্থায়ী কৰ্মচাৰী পত্নীৰ সন্তান প্ৰসৱৰ সময়ত বা প্ৰসৱৰ পাছত 2 সপ্তাহৰ বিশেষ পিতৃত্বকালীন ছুটি লাভ কৰিব। সন্তান জন্ম হোৱাৰ আগত বা সন্তান জন্মৰ ছমাহৰ ভিতৰত এই ছুটি ল'ব পৰা যাব। পিতৃত্বকালীন ছুটিৰ সময়ত কৰ্মচাৰীজনে সম্পূৰ্ণ দৰমহা লাভ কৰিব। এই ছুটি অন্য ছুটিৰ সৈতে একত্ৰিত কৰিও ল'ব পৰা যাব। চেৰোগেচি ব্যৱস্থাৰে জন্ম হোৱা সন্তানৰ পিতৃয়েও এই ছুটি লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি আৰু কংগ্ৰেছে উপ নিৰ্বাচনৰ বাবে 40 জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। বিজেপিৰ তালিকাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, দলৰ পৰ্যবেক্ষক হৰিশ দ্বিবেদী, কেন্দ্ৰীয় নেতা সন্দীপ পাত্ৰ, ৰাজীৱ বব্বৰ, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ডাঃ অনুজ পেগু, পীযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী, অশোক সিংহল, বিমল বৰা প্ৰমুখ্যে কেইবাগৰাকী নেতা আছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা মতে 28 ছেপ্টেম্বৰৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। সমষ্টিটোৰ কেইবাটাও ঠাইত কালি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 MHz আৰু 729 kHz, লগতে নিউজন AIR মোবাইল এপত। এতিয়াৰ পৰা আমাৰ বিভিন্ন দায়িত্বত আছে। ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, দৰ্শন কাশ্যপ, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলী। ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস, ধ্ৰুৱজ্যোতি বৰ্মন আৰু ময়ূৰ কৃষ্ণ মহন্ত। FM ট্ৰান্সমিটাৰত পপি চন্দ আৰু আছিফ আহমেদ। ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। আপুৰুগীয়া বন্যপ্ৰাণী তথা অসমৰ গৌৰৱ এটা খৰ্গযুক্ত গঁড়ৰ সংৰক্ষণ ব্যৱস্থাৰ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দেশত প্ৰজেক্ট ৰাইনো নামেৰে বিশেষ প্ৰকল্প ৰূপায়ণ কৰা হ'ব। বিশ্ব গঁড় দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই বিষয়ে ঘোষণা কৰে। এই প্ৰকল্পৰ জৰিয়তে গঁড়ৰ সুৰক্ষা, আৱাসভূমিৰ ব্যৱস্থাপনা, জিনগত উন্নয়ন আৰু গঁড়ৰ সংখ্যাৰ অধ্যয়নৰ বাবে গঁড় থকা ৰাজ্যসমূহক আৰ্থিক আৰু কাৰিকৰী সাহায্য আগবঢ়াব। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত এই আপুৰুগীয়া বন্যপ্ৰাণী বিধৰ সংৰক্ষণত আগভাগ লোৱা সকলো ব্যক্তি আৰু প্ৰতিষ্ঠানক ধন্যবাদ জনায় আৰু কাজিৰঙাত

সম্মুখত এয়া মই প্ৰণীতা দাস। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পাৰাগমালা লাইভ। আগবঢ়াইছে অমিত বাস্কোটায়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: সুৰৰ জোনাক শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
2: এটা কণ্ঠৰ সন্ধান। কিছুমান কণ্ঠই আমাক সেই সময়ৰ মানুহ, সেই সময়ৰ সমাজ, সেই সময়ৰ সপোন আৰু

0: অসম্ভৱক আমাৰ নিচেই ওচৰলৈ লৈ আনে।
1: সময়ৰ নিজৰ এক অদ্ভুত স্বভাৱ আছে, ই মানুহক আঁতৰাই নিয়ে, দিনবোৰক পুৰণি কৰি তোলে, স্মৃতিবোৰক ধূসৰ কৰে।
0: কিন্তু সুৰে
1: সময়ক মানি নলয়। এটা সুৰ এবাৰ হৃদয়ত সোমালে বহু বছৰৰ পিছতো কোনোবা এটা সন্ধিয়াত সেই সুৰে হঠাতে দুৱাৰত টুকৰ মাৰে।
0: অসমীয়া সংগীতৰ ইতিহাসতো তেনে কিছুমান কণ্ঠ আছে যিবোৰ কেৱল শুনা নাযায়, অনুভৱ কৰা যায়।
1: এখন গীটাৰত এটা কোমল কণ্ঠত, এটা সৰল অথচ গভীৰ সুৰত এজন শিল্পীয়ে নিজৰ সময়ক ধৰি ৰাখিছিল।
0: তেওঁ জয়ন্ত হাজৰিকা।

0: জীৱনটো যদিও দীঘল নাছিল তেওঁৰ, কিন্তু সৃষ্টিৰ আয়ুস কেতিয়াবা জীৱনতকৈ দীঘল হয়। আজি আমি সেই দীঘলীয়া সুৰৰ বাতৰি খোজকাঢ়িম।
1: শৈশৱৰ পৰা শিল্পী জীৱনলৈ, গানৰ পৰা চলচ্চিত্ৰলৈ, ব্যক্তিগত স্মৃতিৰ পৰা সংগীত চিন্তালৈ আমি বিচাৰিম জয়ন্ত হাজৰিকাক।
0: আৰু এই সন্ধানত আমাৰ সৈতে থাকিব তেওঁক ওচৰৰ পৰা জনা মানুহৰ স্মৃতি, অভিজ্ঞতা আৰু কথাবোৰ।
1: 1943 চনৰ 20 ছেপ্টেম্বৰ অসমীয়া সংগীতৰ ইতিহাসত এই তাৰিখটোৰ এক বিশেষ তাৎপৰ্য আছে। এই দিনটোতেই জন্ম হৈছিল জয়ন্ত হাজৰিকাৰ। এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ হোৱা জয়ন্ত হাজৰিকাৰ বাবে সংগীত কোনো দূৰৈৰ বস্তু নাছিল, সংগীত আছিল জীৱনৰে এটা অংশ।
0: হাজৰিকা পৰিয়ালৰ সাংস্কৃতিক পৰিৱেশে তেওঁৰ মনত সংগীতৰ প্ৰতি আগ্ৰহ গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তাৰ পিছতো জয়ন্ত হাজৰিকাৰ আছিল সংগীতক নতুনকৈ অনুভৱ কৰাৰ এক নিজস্ব দৃষ্টি।
1: জয়ন্ত হাজৰিকাক কেৱল তেওঁৰ গীতৰ মাজেৰে জানিলেই জানো তেওঁৰ সম্পূৰ্ণ পৰিচয় পোৱা যায়। তেওঁ ওচৰৰ পৰা দেখা মানুহৰ স্মৃতিত কেনে আছিল জয়ন্ত হাজৰিকা, তেওঁৰ সংগীতৰ আঁৰত কেনে আছিল মানুহজন, কেনেকৈ গঢ় লৈ উঠিছিল তেওঁৰ শিল্পী সত্তা,
0: এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈ আমি উভতি যাব লাগিব তেওঁৰ সময়লৈ।
1: তেওঁক দেখা, চিনি পোৱা, তেওঁৰ সৈতে সম্পৰ্কিত মানুহৰ স্মৃতিৰ কোঠালীলৈ। সেই স্মৃতিৰ দুৱাৰখন খুলি প্ৰথমেই শুনোচোন আহক তেখেতৰ সহধৰ্মিনী মনীষা হাজৰিকাৰ মনৰ বতৰা।
2: বহুবছৰ হৈ গ'ল, এইটো 83তম জন্মদিন দেই। সেই 70ৰ দশকৰ ধৰা যিখিনি সময়তে সুৰ বাহিনী কৰিছিলে বা কিছু চিনেমাৰ মিউজিক হৈছিলে 70ৰ দশকত, সেইজন জয়ন্ত হাজৰিকাক মই যেতিয়া দেখিছিলোঁ, তেতিয়া দেখিছিলোঁ যে সংগীতৰ ক্ষেত্ৰত তেওঁ আপোচ কৰা মানুহ নহয়। ইভেন মোকো কৈ দিছিলে যে চোৱা, মোৰ প্ৰথম প্ৰেম কিন্তু মোৰ সংগীত, কিন্তু সেইটো হয়তো আমাৰ পৰিয়ালৰো সকলোৱে, মা দেউতাহঁতেও জানে। খুব সৰুৰে পৰাই বোলে পঢ়া শুনাত যে বেয়া আছিল সেইটো নহয়, কিন্তু পঢ়া শুনাতকৈও সংগীতক বেছি সময় দিছিলে। যেতিয়া এই প্ৰথমতে ডন বস্কত পঢ়িছিলে, তাৰপৰা আহি পেলাই পঢ়িলে কামৰূপ একাডেমিত। কামৰূপ একাডেমিত পঢ়ি থাকোঁতে আমাৰ বাইদেউহঁতে, সুদক্ষিণা বাইদেউহঁতে চবে কয় যে সি আহে মাজতে, সেই যে টিফিন টাইমটো আৰু লেজাৰ টাইম বুলি কয় যে আহে ওচৰততো, ঘৰলৈ গুচি আহে আৰু হাৰমনিয়াম বজাই থাকে। আৰু বোলে হঠাৎকৈ মনত পৰিলে গান এটা, দেউতাই বোলে গালি পাৰে, মাজৰাতি উঠি পেলাই হাৰমনিয়ামটো লৈ সুৰ কৰাত লাগি যায়, তেতিয়া দেউতাই গালি দিয়ে দেই। দেউতা মানে আমাৰ মোৰ শহুৰ দেউতা নীলকান্ত হাজৰিকাদেৱ, গালি পাৰে যে তই এনেকৈ বিৰক্ত কৰ, আমনি কৰ চবকে, পিছদিনাখন স্কুল কলেজ যাব লাগে আৰু কেতিয়াবা পৰীক্ষা থাকে, তই এইবিলাক কথা কিয় নুশুন, এইবিলাক কথা মন কাণ নাই, তেওঁ যেতিয়া মন গৈছে তেওঁ কৰিব। জীৱনৰ আৰম্ভণিয়ে কৰিছে মাউথৰ গণেদি দেই, খুব ধুনীয়া মাউথৰ গণ বজাইছিলে। তো মই ভাবোঁ

জয়ন্ত হাজৰিকা সংগীত লৈয়ে জন্ম হৈছিলে আৰু সংগীতৰ ক্ষেত্ৰখনত এটা সুন্দৰ বেলেগ ধৰণৰ আধুনিক ধাৰা সৃষ্টি কৰি থৈ গ'ল। সেই যে মই চিনেমাৰ কথা কৈছো, খুব বেছি বছৰ নহয়তো, 70ৰ 71 চনত, তেতিয়া মোৰ পুত্ৰ মই জন্ম হৈছে মাত্ৰ, তেতিয়া অফাৰ আহিছিলে বনৰীয়া ফুল, প্ৰথম এটা ফিচাৰ ফিল্ম। তো সেই ফিচাৰ ফিল্মখিনি মানে ল'ম নে নল'ম এনেকুৱা এটা প্ৰশ্ন হৈছিলে, কাৰণ তেতিয়া সেইখিনি সময়তে তেওঁ ভূপেন দাক এচিষ্ট কৰে চিনেমাবিলাকত, মিউজিকৰ এচিষ্ট কৰে। তো সেইটো সময় ভূপেন দাই আৰব চিনেমাখনৰ কাৰণে মুম্বাই গৈছিলে মিউজিক ডাইৰেকশ্যন কৰিবলৈ। ইতিমধ্যে এই অফাৰটো আহিলে কেশৱ শৰ্মা বুলি, আমি কেশৱ দা বুলি কওঁ, তেখেতে মানে একদম নাচৰ বান্দা যে কয় তেনেকুৱা আৰু, তুমি মিউজিক কৰিবই লাগিব। এতিয়া কেশৱ দাহি বহি থাকে ঘণ্টা ঘণ্টা আমাৰ ঘৰতে, নহ'ব, এওঁ কৈছে ৰ'ব, ভূপেন দা তাত কাম কৰিছে, মোকতো মাতিব যেতিয়া তেতিয়া, তেতিয়াতো মই যাব লাগিব। এতিয়া কেশৱ দা মই পটককে ক'ব পৰা নাই আপোনাক, মই ফিচাৰ ফিল্মৰ হেৰি কৰিব পাৰোঁ নে নাই। তাৰপিছতে আল্টিমেটলিতো অফাৰটো ল'লে, তেওঁ দিলে অফাৰটো, নাই নাই ৰাণা তুমিয়ে কৰিব লাগিব মিউজিকটো, অতুল বৰদলৈ চিনেমা দেই। তাৰপিছতে তোমাৰ ইতিমধ্যে ভূপেন দা সঁচাকৈ মাতি পঠিয়ালে, তেতিয়া তেওঁ মানে দোমজাক পৰিল, মই যে কৈছোঁ কৰিম নে নকৰিম। তেতিয়া মোৰ লগতে আলোচনা কৰিলে যে কি কৰা যায় মিঠু, এতিয়া মই তুমি এটা কাম কৰা, তুমি ভূপেন দাক সোধা, ভূপেন দাই যদি এগ্ৰি কৰে হ'ব তই হেৰি কৰ, তেতিয়াহ'লে তুমি কৰিবা, আৰু নহ'লে ভূপেন দাক যদি খুব দৰকাৰ হয় তুমি যাবা। তেতিয়া ভূপেন দাক ফোন কৰোঁতে ভূপেন দাক ক'লে একদম দৰকাৰ নাই আহিব, তই এনেকুৱা ধুনীয়া ধুনীয়া সুযোগ এটা পাইছ, তই তাতেই মিউজিক ডাইৰেকশ্যন কৰ অসমীয়া ফিল্মৰ, আৰু মোৰ ইয়াতে আছে অনিল মহলে আছে, মোক এচিষ্ট কৰিব, এৰেঞ্জাৰো তেখেতেই আছে, গতিকে মোৰ কোনো অসুবিধা নহয়। তে শান্তি পালে। সেইটো এটা সময় য'ত নেকি, তাৰ ঠিক আগে আগে, এইটো 60ৰ দশকৰ কথা কৈছোঁ, জয়ন্ত হাজৰিকাক প্ৰথমতে, তাৰ আগতে মই কওঁ, এই যদি সংগীতৰ কথা কোৱা যায়, যিটো আধুনিক ধাৰা আনি দিছিলে জয়ন্ত হাজৰিকাক, সেই ধাৰাটো মই ক'ৰবাত কলকাতাত, পশ্চিমবংগৰ, মইতো পশ্চিমবংগৰ ছোৱালী ন, মই তেতিয়াই দেখা পাইছিলোঁ সলিল চৌধুৰীৰ মাজত, অতি আধুনিক দেই, আৰু কাৰো লগত নিমিলে, সলিল এনেকুৱা মিউজিক কৰি থৈ গৈছে। পশ্চিমীয়া প্ৰভাৱটো তোমাৰ ধৰা তেনেকুৱা সময়ৰ বহুতৰ আছে, কিন্তু পশ্চিমীয়া প্ৰভাৱটো অকল পশ্চিমীয়াও নহয় নহয়, থলুৱা গোটেই একদম মাটিৰ সুৰৰ লগত ব্লেণ্ডিং, যিটো মই পৰৱৰ্তী সময়ত জয়ন্ত হাজৰিকাৰ মিউজিকত পালোঁ। আগৰ পৰা ইয়াতে, যেতিয়া মোৰ বিয়াও হোৱা নাই, তেতিয়া ইয়াতে যেতিয়া ৰেডিঅ'ৰ কাৰণে গানবোৰ কৰে নিৰ্মলপ্ৰভা বৰদলৈৰ লগত পঢ়ে, তেতিয়া প্ৰত্যেকটো গান ইয়াৰ পৰা যে কলকাতাত যায় ৰেকৰ্ডিঙত যায় বা ভূপেন দাকে এচিষ্ট কৰিবলৈ যায়, তেতিয়া মোক শুনায় যে চোৱা, তেনেকৈ মই বহুত গান শুনিছোঁ দেই, নিবিড় মনে যে মাতিছে, যা জিৰি জিৰি যে, এইটো তোমাৰ বৰ্ষাৰ এইটো ভাল পাওঁ মই, এনেকুৱা ধৰণৰ গান, সাৰ পাম মই পুৱতি নিশাতে, এইবোৰ গান চব বিয়াৰ আগত মই কলকাতাত বহি শুনিছোঁ তেওঁৰ মুখত, কিন্তু সেয়া সুৰ এটা কৰিলে গৈ পেলাই মোক শুনায়। তেতিয়া দেখিলোঁ এই সলিল চৌধুৰীৰ এটা বেলেগ ধাৰা, সলিলে মাতিলে তে তোৰ এই এই জেগা তোৰ নাই, তুই চল বম্বে চল, গ'লোঁ, গৈ কিছুদিন থাকি ঘূৰি আহে, অসম ভাল পায়, অসমেৰে যাব নোখোজে। কিন্তু মই ভাবোঁ সেইটো মানে ভগৱানৰ চাগে ইচ্ছা আছিলে, এই যে 71 চনৰ পৰা চিনেমাবিলাক কৰাত লাগিলে, বনৰীয়া ফুল, বৃষ্টি, ধৰ্মকাই, নিয়তি, নতুন আশা, লাষ্টত এই 5খন চিনেমাৰ তোমাৰ যি গান হৈ গ'ল, সেই গানটো আজিও অজৰমৰ, যুগজয়ী গান, এটা গানো আমি পেলাই দিব নোৱাৰোঁ। কিন্তু সেইখিনি সময়তে এনাজৰী আহিলে, অহিৰ ভৈৰৱ আহিলে, উপপথ আহিলে, আৰু কেইবাখনো চিনেমা আহিলে হাতত, মানে দেই দুৰ্ভাগ্য যে কমপ্লিট কৰিব নোৱাৰিলে, কিন্তু সেই 5খন চিনেমাই জয়ন্ত হাজৰিকা যি মিউজিক কৰি থৈ গ'ল, অকল কমাৰ্চিয়েল ৰেকৰ্ডৰ বাহিৰে মই কৈছোঁ চিনেমাৰ, সেইটো কিন্তু আজিলৈকে কোনো ৰেকৰ্ড ভংগ কৰিব পৰা নাই দেই। মই ভাবোঁ যে জয়ন্ত হাজৰিকাৰ মিউজিকৰ ধাৰাটো অতি আধুনিক, যিটো ধাৰা আজিৰ বুলি নহয়, মই ভাবিছোঁ যে আজিতো কিমান বছৰ, ধৰা জন্মদিনটো যদি আমি ভাবোঁ, জন্মদিনটো নহয়, তেখেত আমাক এৰি থৈ গ'ল আজি 77 চনত, এই 50 বছৰত তোমালোকেও চাগে এতিয়া কিমান ভাল পোৱা হয়নে, তো এই 50 বছৰৰ যিটো মিউজিকৰ মানে তেখেতৰ যিটো ধাৰা বা সৃষ্টি, সেইখিনিতো আন কাৰো লগত তুলনা নহয়। জয়ন্ত হাজৰিকা গান, জয়ন্ত হাজৰিকা গান অঁ আজিও শুনি ভাল লাগে, 60ৰ দশকত যেতিয়া 18-19 বছৰ বয়স, তেতিয়াই যি গান ৰেকৰ্ড হৈছিলে এইচ এম ভি সাৰেগামা, তেতিয়া আজি সাৰেগামা কয় হিজ মাষ্টাৰ্ছ ভইচ বুলি কৈছিলে তেতিয়া, এই আগলি বতাহে কপালে কলৰ

0: কৃপাত আৰু কৃষ্ণ সুৰা তোমালোকৰ যুৱবাণীত তোমালোকে এই প্ৰজন্মই জানা নে নাজানা মই নাজানো, কিন্তু মই তোমাৰ কমল শৰ্মা বুলি তেওঁ ৰেডিঅ'ত কাম কৰিছিলে, তেওঁ ভাল নাটকৰ মানুহ আছিলে। কমল শৰ্মাৰ এটা সুন্দৰ যুৱবাণীৰ ইণ্টাৰভিউ আছে জয়ন্ত হাজৰিকাৰ, তোমালোকে সেইটোত শুনিবাচোন, তেওঁ নিজে কৈ আছে এইবোৰ কথা দেই। তাৰপিছত ধৰা পৰৱৰ্তী সময়, এনেই জ্যোতিটো যদি আমি ক'বলৈ যাওঁ, তেতিয়া এটা সময় আছিলে, তেতিয়া স্বৰ্ণযুগ অসমীয়া সংগীতৰ মই ভাবোঁ, তেতিয়া জ্যোতিবিলাক আছিলে, যেনেকৈ জয়ন্ত হাজৰিকা নিমা পৰ্বতলৈ, তেনেকৈ নৱকান্ত বৰুৱা বীৰেণ দত্ত ছাৰ, তেনেকৈ কেশৱ মহন্ত খগেন মহন্ত, নহয় তেনেকুৱা ধৰণৰ বীৰেণ দত্ত ছাৰ, নৱকান্ত বৰুৱা, এই যে জ্যোতিবিলাক আহিছিলে, তাৰ পৰা গম পায় যে কেনেকুৱা তেওঁলোকে ইনভলভড, কোনোবাই গান লিখিছে আৰু সেই গানৰ সুৰ এটা কৰি গাইছে গায়কে। তোমালোকে এতিয়াৰ প্ৰজন্মৰ ল'ৰা ছোৱালী বুলিহে মই কৈছোঁ যে মন দি শুনিবাচোন যে গীতি সাহিত্যৰ লগত সুৰকাৰৰ কিমান বেছি ইনভলভমেণ্ট, যে তুমি সুৰেৰে অৰ্থ প্ৰকাশ হৈ গৈছে প্ৰত্যেকটো শব্দৰ, সেইটো বস্তু মই দেখিছোঁ যে কেতিয়াবা জয়ন্ত হাজৰিকাই সুৰ কৰি পেলাই সুৰৰ ভাৱটো লৈ বাইদেউৰ লগত বহিছে, নিমা পৰ্বতলৈ বাইদেউৰ লগত হয়তো বহি পেলাই কৈছে যে বাইদেউ মই এনেকৈ ভাবিছোঁ, আপুনি এই থিমটোৰ ওপৰত লিখি দিয়ক, বাইদেউ তেনেকৈ লিখি দিছে। আকৌ কেতিয়াবা দেখিছোঁ বাইদেউ লিখিছে আৰু তেওঁক সুৰ কৰিব দিছে, ৰাণা ভাইটি আছোনা মই গান এটা লিখিছোঁ সুৰ কৰ। এনেকুৱা দিন হৈছে যেতিয়া জয়ন্ত হাজৰিকা নাই, মই বাইদেউৰ তাত গৈছোঁ কিবা এটা গানৰ সেই কথা লৈ, হয়তো বাইদেউ মানে ক'বলৈ বাধ্য হৈছে, এটা গান আছিলে এনেকুৱা, এই কৰুণতাৰ শেষ কত, তাতে বাইদেউ খুব ধুনীয়াকৈ লিখিছিলে, জীৱন মানেই বেলিৰ পোহৰ, জীৱন মানেই গতি, জীৱন মানেই মৃত্যু নহয়, জীৱন বোৱতী নদী। এই সুন্দৰ শব্দকেইটা জয়ন্ত হাজৰিকা তেতিয়া জীয়াই আছে, তেতিয়া সুৰ কৰিছে, থিয়েটাৰৰ গান আছিলে এইটো, তাৰপিছত লক্ষ্মী থিয়েটাৰত তেওঁ মিউজিক কৰিছিলে, তে বাইদেউ মানে এইখিনি লিখি দিছে তেতিয়া এটা ষ্টেঞ্জা আছিলে, কিন্তু পিছত কি হ'ল মোৰ মানে ৰেকৰ্ড কৰিব মন গ'ল সেই গানটো, তেতিয়া মই লৈ গ'লোঁ, গৈ পেলাই ক'লোঁ আপুনি ইয়াতে ইমান ধুনীয়াকৈ জীৱনটো আপুনি হেৰি কৰিছে, আণ্ডাৰলাইন কৰিছে, তেনেকৈ মৰণ শব্দটো আণ্ডাৰলাইন কৰি দিয়কচোন, মই গাম এইটো গান। বাইদেউ ক'লে হ'ব তই যা মই লিখিম দে, কৈছোঁ হ'ব ঠিক আছে। দুদিন পিছত বাইদেউ মোক মাতি পঠিয়াইছে, মিঠু আচোন মই লিখিলোঁ গানটো দেই, তাৰপিছত কমপ্লিট কৰি দিলে, থিয়েটাৰৰ কাৰণে এটা অন্তৰা আছিলে আৰু, তাৰপাছতে মোক তেতিয়া কৈছে মই কিবা এটা লিখিলোঁ দিয়ে তই চাচোন, তে শব্দটো লিখিলে যে মৃত্যু নেওচি যাব যদি পাৰোঁ দুৰ্গম পথে পথে, মৰুত হেৰুৱা নৈয়ে পুনৰ পাব বাট হেৰুৱাতে, সুন্দৰ কথা, অৰ্থও সুন্দৰ, কিন্তু মই যেনেকৈ ভাবিছিলোঁ যে মৰণটো জীৱনৰ নিচিনাকৈ আণ্ডাৰলাইন কৰিব, তেনেকৈ নহ'ল, তে মই ক'লোঁ কথাটো, অ' বাইদেউ কিয় নকৰিলে আপুনি মৰণটোকে আণ্ডাৰলাইন কৰি শব্দ চাৰিটা লাইন, তেতিয়া বাইদেউৰ উত্তৰ আছিলে ৰাণা নাই নহয় মোৰ শব্দ নোলায়, তো ইমান টাচ কৰিলে সেই কথাটো মোৰ যে কেনেকুৱা এটা সংযোগ থাকিব পাৰে এগৰাকী গীতিকাৰ আৰু এগৰাকী হ'ল সুৰকাৰ, যে ক'লে যে ৰাণা নাই কাৰণে মোৰ শব্দ নোলায়, মই বহুত দুখ পাইছিলোঁ সিদিনাখন, কিন্তু মই বাইদেউৰ আগত যিহেতু দেখুৱাব নোৱাৰোঁ সেইটো, তেখেতক বিমুখ কৰা হ'ব, মই একো নোকোৱাকৈ সেইকেইটা লাইনেই লৈ আনিলোঁ আৰু মই তেনেকেই গানটো গালোঁ, এইখিনি কথাতেই গানটো গালোঁ, ৰেকৰ্ড কৰিলোঁ। তো সেই কথাটোৱে মই ক'ব খোজোঁ নতুন প্ৰজন্মক, যে গান এটা তেতিয়াহে শ্ৰুতি মধুৰ হ'ব যেতিয়া এই যে সুৰকাৰ গীতিকাৰ আৰু কণ্ঠৰ এটা সামঞ্জস্য থাকিব লাগিব। সেইকাৰণে আজিও এই গানবিলাক যে ইমান ভাল পোৱা, তোমালোক ভাল পোৱা, নতুন প্ৰজন্ম ভাল পায়, শিকিব খোজে, গাব খোজে, তো সেইটো মই ভাবোঁ যে এটা সুৰে কেনেকৈ প্ৰজন্মৰ পিছত প্ৰজন্মই প্ৰজন্মক ইমান সজীৱ কৰি থৈছে, সেইবোৰ মই এতিয়া বহি পেলাই আজি জয়ন্ত হাজৰিকাৰ জন্মদিনত বহি মই এইকাৰণে ক'ব খুজিছোঁ যে নতুন প্ৰজন্মই সেইবোৰ ফ'ল' কৰিব লাগে, বুজিছা, কিয় ফ'ল' কৰিব লাগে, যে সেইবিলাকো এটা এটা মানে তোমাৰ ছিংগিঙৰ গান গোৱাৰ এটা এটা লেছন।
1: সময় পাৰ হৈ যায়, মানুহ আঁতৰি যায়, কিন্তু কিছুমান স্মৃতিৰ সুৰ কেতিয়াও মাৰ নাযায়। পুত্ৰৰ স্মৃতিত সেয়াই জয়ন্ত হাজৰিকা, এজন পিতৃ, এজন শিল্পী আৰু সুৰৰ মাজেৰে আজিও জিয়াই থকা

0: আপোন সত্তা। পুত্ৰৰ দৃষ্টিভংগীৰে পিতৃ জয়ন্ত হাজৰিকাক এনেদৰেই বিচাৰি চাওঁ।
1: আজিৰ দিনটোত দেউতাৰ বহুত স্মৃতি নাথাকিলেও, কাৰণ মোৰ বয়স 6 বছৰহে আছিল দেউতাক যেতিয়া হেৰুৱাইছিলো। তথাপিও যিহেতু প্ৰশ্নটো সুধিছা যে পুত্ৰৰ দৃষ্টিত পিতৃৰ মোৰ কথাখিনি কি অনুভৱ, মই কিন্তু কথাটো অলপ অন্য ধৰণে সাধাৰণতে কোৱা যায়। কাৰণ মই সদায় ভাবো দেউতাৰ নিচিনা বিশাল ব্যক্তিত্ব এজন বা বৰদেউতাৰ কথাও যেতিয়া আহে, মই সদায় এইটো মোৰ বিশ্বাস যে তেওঁলোক এটা পৰিয়ালৰ কাৰণে জন্ম লোৱা নাছিল, গতিকে এটা পৰিয়ালৰ সীমা পৰিধিৰ মাজত কেতিয়াও তেওঁলোক বান্ধ খাই থকা নাছিল। দেউতা জন্মিছিলে সেই মাত্ৰ কেইটামান বছৰৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে, প্ৰত্যেকজন অসমীয়া শ্ৰোতা ৰাইজৰ বাবে, আৰু সেই কম সময়তে কিছুমান চিৰযুগমীয়া সৃষ্টি কৰি দি গ'ল যি আজিও অসমৰ চুকে কোণে চহৰে নগৰে পাহাৰে ভৈয়ামে বৈ আছে, বিয়পি আছে। তাৰ লগে লগে এইটো কথা ঠিকই, ব্যক্তিগতভাৱে এজন পিতৃক হেৰুৱা বা পিতৃ এজনৰ লগত ডাঙৰ হ'ব নোৱাৰা যিটো মোৰ যিটো সত্যতা মোৰ জীৱনত, গতিকে সেইটোৱে কেতিয়াবা কেতিয়াবা নিশ্চয় আমনি কৰিছে, সৰু বয়সত বেছিকৈ আমনি কৰিছে। কিন্তু পিছত লাহে লাহে যেতিয়া বৰদেউতাই কোৱাৰ নিচিনা শৈশৱ পাৰ হ'ল কৈশোৰ, কৈশোৰ আহিল কৈশোৰ পাৰ হ'ল যুৱক হলো যৌৱন, গতিকে এই গোটেই সময়ছোৱাটোত কিন্তু এটা এটা সৰু কথা উপলব্ধি কৰি গৈ এতিয়া এই সময়ত আহি পৰিছো যে মই যদি ক'ৰবাত ক'ব লাগে, মোক সোধা হয় কিবা আফচোচ কিবা ৰিগ্ৰেট দেউতাক হেৰুৱাইছিলা ইমান কম বয়সতে, সেইটো কি, মই এইটোৰ বিষয়ে কথা ক'ব হ'লেও কিন্তু এই ধৰণে কওঁ, মই ব্যক্তিগতভাৱে যি হেৰুৱাইছো তাতোকো ডাঙৰ কথা, অসমৰ শ্ৰোতা ৰাইজে কি হেৰুৱাইছে সেইটোহে মোক কেতিয়াবা সেই প্ৰশ্নটোৱে মোক আমনি কৰে। কাৰণ সেই তাহানিৰ দিনতে, আজিৰ পৰা 50 বছৰ আগৰ কথা আমি কৈছো, যি সৃষ্টি কৰি দি গৈছিল, আজিৰ যুগৰ যদি নতুন টেকনলজি নতুন যিবোৰ ৰেকৰ্ডিঙৰ মাধ্যম হৈছে সেইবোৰ যদি আজি এজ টুলছ অফ মাছ কমিউনিকেশ্যন যদি দেউতাৰ নিচিনা এজন শিল্পীয়ে পালে হয় কি বা কৰিলে হয়, কাৰণ একো নথকা অৱস্থাতে যিটো এটা মিউজিকেল কনচিয়াছনেছ অৰ্থাৎ এটা যিটো সাংগীতিক চেতনা বা নতুন ধাৰা কোৱা যিটো সৃষ্টি কৰিছিল সেই সময়তে, সেইটো সময়ৰ লগে লগে আজি সলনি হৈ টেকনলজি সলনি হোৱাৰ লগে লগে সেইটোৰ বা এটা কি নতুন ৰূপত সেইটো সৃষ্টি কৰিলে হয় বা প্ৰকাশ কৰিলে হয় প্ৰচাৰ কৰিলে হয়, সেইটো মোৰ মনত সদায় এটা প্ৰশ্নচিহ্ন হিচাপে থাকি যাব, নহয় জানো? গতিকে দেউতাক বিচাৰি পোৱা মোৰ যিটো সন্ধান, সেই সন্ধানটো যেতিয়া মই তাৰ ব্যাখ্যা কৰিব লাগে, মই সাধাৰণতে এনেকেই কওঁ যে এখন আধৰুৱা ছবিৰ নিচিনা, এটা আধা লিখা কবিতা বা এটা আধা ৰচা গীতৰ নিচিনা, মই ৰং সানি গৈ থাকো তাতে কবিতাত, নতুন শব্দ মই লিখি গৈ থাকো, নতুন আখৰেৰে নতুন কলি লিখি যাওঁ গীত এটাৰ, গতিকে কোনোবা দিনা হয়তো সেই গীতটো বা সেই কবিতাটি বা সেই ছবিখন সম্পূৰ্ণ হ'ব। ধন্যবাদ, মোৰ কথাখিনি শুনাৰ বাবে ধন্যবাদ। আৰু আজি যে একেলগে আমি সকলোৱে মিলি দেউতাৰ এই দিনটিত, দেউতাৰ এই জন্মৰ উপজা দিনটোত আমি দেউতাক সোঁৱৰিছো, সেয়া মোৰ সঁচাকৈ ক'বলৈ গ'লে বৰ মনটো ভাল লাগে, যেতিয়া এনেকে ৰাজহুৱাভাৱে আমি সকলোৱে গোটেই অসমবাসীয়ে মিলি দেউতাৰ আজিৰ দিনটোত কিছু মাত কথা গীতেৰে দেউতাক সোঁৱৰো, সঁচাকৈ আমাৰ সকলোৰে বাবে এটা অৱৰ্তমানতো বৰ্তমান হৈ থকা কণ্ঠ দেউতাক।
0: জয়ন্ত হাজৰিকাৰ সংগীত যাত্ৰাৰ সেই সময়টোক ওচৰৰ পৰা জানিবলৈ আমি কথা পাতিছোঁ সংগীত আৰু সাংস্কৃতিক জগতৰ সৈতে গভীৰভাৱে জড়িত জে পি দাসৰ সৈতে। তেওঁৰ স্মৃতি আৰু অভিজ্ঞতাৰ মাজেৰে আমি বিচাৰিম সেই সময়ৰ জয়ন্তক, এজন শিল্পী হিচাপে, এজন সৃষ্টিশীল মানুহ হিচাপে।
2: জয়ন্ত হাজৰিকা মোৰ কাৰণে ৰাণাদা, বহুতে জয়ন্ত দা বুলি কয়, এজন সংগীতৰ মোতকৈ 4 বছৰমান ডাঙৰ বয়সত। কিন্তু মই যেতিয়া শ্বিলঙত আছিলোঁ, অসমীয়া গান শুনিবলৈ সুবিধা নাপাওঁ, ইংৰাজী গানেই শুনো ৰেডিঅ'বিলাক চেণ্টাৰবিলাকত, তেতিয়া এই মাত ভূপেন দাৰ মাত এটা আৰু জয়ন্ত হাজৰিকাৰ মাত এটা, মাত এটা বুলি কৈছোঁ, কণ্ঠ এটা ধুনীয়া, মোক খুব মানে মোক এটাচ হৈ গ'ল মোৰ লগত। মাতবিলাক পুৰুষ মাত, গানৰ সুৰবিলাক ভাল, বিশেষকৈ জয়ন্ত হাজৰিকাৰ সুৰবিলাকতো বহুত ভাল, মানে মই তেওঁৰ সুৰত প্ৰেমত পৰিছিলোঁ। ভূপেন দাটো ক'বই নালাগে, ভূপেন দাক জয়ন্তলৈ কম্পেয়াৰ কৰিব নোৱাৰি,

0: গানৰ মাতটো বৰ ধুনীয়া মাত আৰু মোৰ তেনেকুৱা মাত ভাল লাগে, কাৰণ মই ইংৰাজী গান শুনিছিলোঁ ন সৰুতে, যেতিয়া মই শ্বিলঙত আছিলোঁ 10-12 বছৰ 15 বছৰ আছোঁ, তেতিয়া ভইচ অলপ কি ইংলিছলি কালচাৰ্ড, গম পাইছে নহয়, ইংৰাজী কালচাৰ পৰা আছে মাতত, মানুহটো নহয় কিন্তু মানুহটো ধুনীয়া দেখায় অসমীয়া মানুহ এজন, কিন্তু কালচাৰটো ছিংগিং কালচাৰটো যিটো ছিংগিং কালচাৰটো তেওঁ ৱেষ্টাৰ্ণ আছিলে, আৰু তেওঁ যিহেতু গীটাৰ বজায় আৰু সুৰবিলাক গীটাৰত কৰে, গীটাৰত কৰিলে সুৰবিলাক অকণমান এই CFG কৰ্ডবিলাক থাকে ধুনীয়া ধুনীয়া, মানে প্ৰত্যেকটো নোটত 4টা 4টা 12 গান কৰে, ধৰা মই তোমাক গাই দিলোঁ এটা গান গধূলি আহিল, তালৈকে এটা ফ্ৰেজ, ধৰা দিলি কিল এটা ফ্ৰেজ, এধানি নিয়ৰত এটা ফ্ৰেজ, গধূলি গোপালে উজলি উঠিল উজলি উঠিল, এই ফ্ৰেমিং যে আছে, এটা ঘৰ বনালে যেনে ফ্ৰেম থাকে, খিৰিকীৰ ফ্ৰেম থাকে, তেওঁ সুৰত ফ্ৰেম আছে এটা, গতিকে এটেক কৰিবলৈ এটেক কৰিবৰ কাৰণে বা মানুহক এট্ৰেক্ট কৰিবৰ কাৰণে বহুত সহজ, আৰু ময়ো তাৰপিছত 70 চন যেতিয়া ৰিজত জইন কৰিলোঁ মই 69ত, তেতিয়া মই তেওঁৰ কাৰণে গান আৰু মোৰ গানৰ লগত তেওঁ প্ৰেমত পৰিলে, গানৰ মোৰ সুৰৰ লগত প্ৰেমত পৰিছে, তেতিয়া মোক মাজে মাজে আহি পেলাই গান দিবহে মোক, তেতিয়া তেনেকৈ এটা ঘটনা আছে মই সেইটো কওঁ, মই এদিন মই অফিচলৈ গৈছোঁ পুৰুষোত্তম দাস তোমালোকৰ বৰপেটাৰে পুৰুষোত্তম দাস, তেওঁ মোৰ বছ আছিলে প্ৰডিউচাৰ আছিলে, তেওঁ মাতিছে 10টা বজাত মই অফিচ গৈছোঁ, JP তই আহচোন মোৰ ৰুমলৈ আৰু গান এটা কৰিব লাগে, মই কাৰ কাৰণে গানটো মই তেতিয়া মই সুৰ চুৰ কৰোঁ দেই, মোৰ মিছেছৰ কাৰণে সুৰ দিওঁ হীৰা দাস, আৰু কাৰোবাক কাৰোবাক সুৰ দিওঁ, কুলবোৰক দিওঁ, পুলক মেজিক দিওঁ, তেওঁ জানে যে ই সুৰ কৰে অকণমান অকণমান, গান আছে নেকি ৰেডি মেড, মই কৈছোঁ ৰেডি নাই গান, তথাপি বনাই দিব পাৰিম, মই এটা আলমাৰি দেখালে তেওঁ মোক ৰেডিঅ'ৰ ভিতৰত, তোমালোকে আলমাৰি থাকে না চব টেক্সবিলাকৰ আলমাৰি থাকে, তাতে কৈছে তাতে কেন আলমাৰিটো খুলচোন মোক তই বুলি কয়, কেনেকৈ দেউতাৰ লগত একেলগে গান গাইছিল, আলমাৰিটো খুলিবিলাক তাতে বহি আছে উলিয়াচোন, কাৰো নাম কোৱা নাই কাৰ বহি আছে, আৰু কাৰ বহি নাই চবৰে বহি আছে, এপ্ৰুভ যিবিলাক লিৰিচিষ্ট আছিলে সেইখিনি সময়ত সোমোৱা বহীখন উলিয়া, মই সোমাই পেলাই বহীখন ওলাইছোঁ, ভাগ্যক্ৰমে নিৰ্মল প্ৰভাৱ বৰদলৈ কিতাপখন আহিলে অসমত 1 নম্বৰ লিৰিচিষ্ট, এতিয়া কেইখনমন্ত্ৰ আছে আৰু বহুত আছে, নৱকান্ত বৰুৱা ছাৰো আছে, কিতাপ উলিয়াই পেলাই মই পাত এটা ৰেণ্ডম পাত এটা মিলাই দিলোঁ, সেই ৰেণ্ডমত আহিছে মোৰ ইমিউনিটি তৰা হয় যদি, গতিকে এইচব ভগৱানে মোক মানে গড গিভেন বুলি ক'ব পাৰি, ভগৱানে কৰিছে মোক, আৰু সেইটো মোৰ আৰ্লি সময় সুৰ, তাৰ আগতে মই জয়ন্ত হাজৰিকা আৰু এটা গান কৰিছোঁ মই কেতিয়াবা বেজাৰতে টোপনি আহিলে মোৰ, এই গানটো মই যেতিয়া সুৰ কৰিলোঁ ওপৰত গৈ তেওঁ আহিছে 2টা বজাত ধুনীয়াকৈ আহে, একদম মফলাৰ মানে মফলাৰ নহয় কমফৰ্টৰ বুলি কয় আজিকালি সেই নামাৰে, ডিঙিত মানে দেখিবলৈ ধুনীয়া হৈ যায় মানুহটো, আহিছে ঠক ঠকাই হেভি বোলা গানটো শিকাই দিয়া অলপ, তেওঁ ফাৰ্ষ্ট ঠাইটোৱেই মানে মোৰ মিউজিক তলা হয় যদি তোমাৰ আকাশ শুব মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত ৰ'ব, এইখিনি গাওঁতে মানে ছেটিছফাই হৈ পেলাই নালাগে কালি শিকিম আকৌ পৰহি ৰেকৰ্ডিং আছে, এই গানটোত যিটো সুৰ গালে তেওঁ মই সুৰ কৰাটো যিটো গালে আৰু সেইটো মোৰ প্ৰথম মানে ডাঙৰ খোজ সুৰকাৰৰ ফালে যোৱা 72-73 গানৰ পৰা হৈছোঁ মই, মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ এই গান যদি সুৰ হয় তোমাৰ মনত ৰ'ব, মই যেনেকৈ সুৰ কৰি শিকাইছোঁ তেওঁৰ সেই জয়ন্ত ইজিমটো ৰাণা ইজিমটো সোমাই গৈছে, গতিকে গানটো আৰু ভাল হৈছে, এতিয়া যা মোৰ এই কথা মই কৈছোঁ মোৰ এই কথা এনে কৈছোঁ, কৈছোঁ কথা যদি সুৰ হয় মোৰ এই সুৰ যদি জোন হয়, মানে এটা মতা মানুহে যেনেকৈ গাব লাগে গানটো তেনেকৈয়ে গাইছে, আৰু সেইটো মোৰ প্ৰথম খোজ সুৰকাৰ হোৱা, আৰু ৰাণাদা তুমি য'তে আছা মোক এতিয়াও আশীৰ্বাদ কৰি থাকিবা, সদায় আশীৰ্বাদ কৰিবা যাতে মই এই সংগীতৰ জীৱনটো মোৰ হঠাৎ ৰৈ নাযায়, মোৰ এতিয়া 80 বছৰ হ'ল, আৰু তুমি ঢুকুৱাই কিমান হ'ল 77ত ঢুকুৱাইছে, আৰু তোমাক নমস্কাৰ কৰিছোঁ, ভালকৈ থাকিবা য'ত আছা, মানুহক মৰম কৰি থাকিবা, ময়ো মানুহ ভাল পাওঁ, তুমি মানুহ ভাল পোৱা কাৰণে গানে মানুহে ভাল পায়, মানুহ ভাল পালে মানুহে ভাল পায়, সেইটোৱে কথা।
1: কেতিয়াবা জীৱনত কিছু লোকৰ সান্নিধ্যই জীৱনটো সঁচাকৈ ৰঙীন আৰু সৃষ্টিশীল কৰি পেলায়, ঠিক একেদৰে আমি জয়ন্ত হাজৰিকাৰ সান্নিধ্য পোৱা মালবিকা বৰাৰ কাষ চাপিছিলোঁ, সংগীত শিল্পী মালবিকা বৰাইনো আমাক তেখেতৰ কথা কি ক'লে শুনোচোন আহক।

আমাৰ অতিকৈ শ্ৰদ্ধাৰ মৰমৰ আদৰৰ জয়ন্ত হাজৰিকাদেৱৰ, যাক আমি আটাই ৰাণাদা বুলিয়েই মাতোঁ, তেখেতৰ জন্মদিন উপলক্ষে মই কিবা এষাৰ ক'ব খুজিছোঁ। কেনেদৰে তেখেতক লগ পাইছিলোঁ, সঁচাকৈ মোৰ সৌভাগ্য যে ৰাণাদাক মই বৰ ওচৰৰ পৰা পাইছিলোঁ, মানে স্কুলীয়া দিনত, কলেজীয়া দিনত। তাৰপিছতে ৰাণাদাক আমি হেৰুৱালোঁ, কলেজত পঢ়ি ঠিক পঢ়ি বি এ পাছ কৰাই নাই হ'বলা, তেনেকুৱাতে ৰাণাদাক হেৰুৱালোঁ। আৰু সেই মই স্কুলীয়া দিনৰ পৰা পাইছোঁ বুলি এইকাৰণেই ক'ব খুজিছোঁ, কাৰণ ৰাণাদাই যিটো গীত

0: হৈছিলে খুব, তেতিয়া জানা ৰাণা দা তিনি ডেকা ল'ৰা আছিলে আৰু আমি আৰু সৰু, আৰু তেতিয়া মইনা পাৰিজাতত মই এই গীতটি গাইছিলোঁ কৃষ্ণচূড়া। মোৰ আজিও সেই কথাখিনি মনত আছে, আৰু মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ, গোলাঘাটত হৈছিলে। আৰু সেই অনুষ্ঠানটোত সন্ধিয়ালৈ যিটো সাংস্কৃতিক অনুষ্ঠান হয় তাত আমাৰ ভূপেন হাজৰিকা দেৱ অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিলে, আৰু মই যিহেতু প্ৰথম পুৰস্কাৰ পাইছিলোঁ সেইকাৰণে মোক এগৰাকী প্ৰতিযোগী হিচাপে সেইদিনা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ সুবিধা দিছিল। আৰু ভূপেন হাজৰিকা দেৱৰ হাতেৰে মই সেই যিটো মই পুৰস্কাৰ পাইছিলোঁ সেই পুৰস্কাৰ প্ৰমাণ পত্ৰখন ল'বলৈ সক্ষম হৈছিলোঁ, আৰু মোৰ এয়া খুব ডাঙৰ আশীৰ্বাদ আছিলে। আৰু ৰাণা দাক মই তেনেকৈতো মানে সেই সময়ত আমাৰ বিহু সাংস্কৃতিক যিবিলাক অনুষ্ঠান হৈছিলে তাত ৰাণা দা মুখ্য অতিথি হিচাপে, মুখ্য সংগীত শিল্পী হিচাপে যায় য'ত ৰাণা দাই শেষত গান গায়, কিন্তু আমাক আগতে গাবলৈ দিয়ে, আমি যথেষ্ট সৰু। আৰু সেই সময়ত তেনেকৈ সাংস্কৃতিক অনুষ্ঠানবিলাকত ৰাণা দাক বহুবাৰ লগ পাইছোঁ, আৰু ৰাণা দাই গীত শুনি ভাল পোৱা বুলি কৈছিল, আৰু সেই কথাবোৰ আজিকালি আজি সঁচাকৈ খুব মনত পৰে। তাৰপিছত বেছি ওচৰৰ পৰা লগ পালোঁ ফাগুনী চিনেমাখনৰ গীত ৰেকৰ্ডিঙৰ সময়ত, কলিকতাত আমি গৈছিলোঁ। সেইখন চিনেমা ডক্টৰ উপেন কাকতিৰ সংগীত পৰিচালনা আছিলে, তাতে মই মইনা চৰাইটি বিচাৰিলোঁ, সোণৰ খনি গালোঁ একক কণ্ঠত। আৰু আটাইতকৈ সৌভাগ্যৰ কথা যে সেই চিনেমাখনত মই এটি গীতত জয়ন্ত হাজৰিকা দেৱৰ লগত কণ্ঠ নিগৰাবলৈ সুবিধা পাইছিলোঁ।
1: এয়া কেৱল এজন শিল্পীৰ জীৱন কথা নহয়,
2: এয়া এটা সময়ৰ সংগীত কথা,
1: এয়া স্মৃতিৰ মাজেৰে পুনৰ জি উঠা এজন শিল্পীৰ কথাৰে
3: সুৰৰ আঁৰত ৰৈ যোৱা মানুহজন জয়ন্ত হাজৰিকা।

0: প্ৰচেষ্টাই ব্যাপক প্ৰশংসা লাভ কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰজেক্ট ৰাইনক ঘোষণা কৰি লোৱা এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায়। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে গড় অসমৰ গৌৰৱ। প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বৰ সহযোগিতাই দেশৰ গড় থকা সকলো ৰাজ্যতে গড়ৰ আৱাসভূমিৰ ব্যৱস্থাপনা আৰু চোৰাং চিকাৰ বিৰোধী অভিযান অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ উল্লেখ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। সমষ্টিটোৰ কেইবাটাও ঠাইত কালি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনী সভাত বিধায়ক ৰূপক শৰ্মা, প্ৰদ্যুৎ বৰদলৈৰ লগতে দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখে। বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই কালি ৰহাত দীঘলীয়াটি পঞ্চায়তৰ লাওফুলবাৰী, বগলীপাৰা আৰু আমছৈ বজাৰত প্ৰচাৰ চলায়। আজিও সমষ্টিটোত বিজেপিৰ হৈ কেইবাগৰাকী মন্ত্ৰীৰ লগতে বিজেপি তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে কংগ্ৰেছৰ প্ৰচাৰ তালিকাত ভূপেশ বাঘেল, গৌৰৱ গগৈ, বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে নগাঁৱৰ বিভিন্ন স্থানত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাই আছে। AIDFAও ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাই আছে। নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আমাক জনাইছে নগাঁৱৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়াই।
1: নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিক সামৰি গঠিত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত 15 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচনটো সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি যুদ্ধকালীনভাৱে চলাই নিয়াৰ লগতে আইন শৃংখলা পৰিস্থিতিৰ ওপৰতো কঠোৰ দৃষ্টি ৰাখিছে নগাঁও জিলাৰ আৰক্ষী প্ৰশাসনে। তদুপৰি নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পৰ্যবেক্ষকসকলো নগাঁও আৰু মৰিগাঁৱত বাহৰ পাতি সামগ্ৰিক পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰাৰ পৰিলক্ষিত হৈছে। ইপিনে উপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ পৰিলক্ষিত হৈছে। বিজেপি দলৰ প্ৰাৰ্থীগৰাকী হয় মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্তৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া নগাঁৱত বাহৰ পাতি থাকি কালিৰে পৰা ৰহা বিধানসভা সমষ্টি, ধিং বিধানসভা সমষ্টি আৰু নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী হয় সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, দলীয় তত্বাৱধায়ক ভূপেশ বাঘেল, বিৰোধী দলৰ দলপতি ৱাজেদ আলী চৌধুৰী নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিত প্ৰচাৰ চলাই আছে। তদুপৰি AIUDF দলৰ মৌলানা বদৰুদ্দিন আজমলেও জিলাখনৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত প্ৰচাৰ অভিযান চলাই নিয়া পৰিলক্ষিত হৈছে।
0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 6 অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব, 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ টাউকাক চাহ বাগিচাত কালি উচ্চা উদ্দীপনাৰে কৰম পূজা উদযাপন কৰা হয়। অসম চাহ জনজাতি ছাত্ৰ সন্থা টাউকাক প্ৰাথমিক গোটৰ উদ্যোগত তথা চাহ মজদুৰ সংঘ, অসম চাহ কৰ্মচাৰী সংঘকে ধৰি কেইবাটাও দল সংগঠনৰ সহযোগত এই পূজা উদযাপন কৰা হয়। ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপন কৰা এই পূজাত অঞ্চলটোৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰি পূজা অৰ্চনা কৰাৰ লগতে সকলোৱে মিলি ঝুমুৰ নৃত্য পৰিৱেশন কৰে। ডিব্ৰুগড় জিলাতো চাহ বাগিচা তথা চাহ জনগোষ্ঠীৰ লোকসকলে কালিৰে পৰা ধৰ্মীয় ৰীতি নীতিৰে কৰম পূজা উদযাপন কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া সাক্ষ্য প্ৰদান অব্যাহত আছে। আজি আদালতত সাক্ষ্য প্ৰদানৰ বাবে ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰ আদালতত উপস্থিত হৈ সাক্ষ্য প্ৰদান কৰি আছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, প্ৰতিম লহকৰ, দেৱজ্যোতি হাজৰিকা আৰু জিউ লাংচাদ নাৰ্জাৰীয়ে ইতিমধ্যে সাক্ষ্য প্ৰদান কৰিছে। উল্লেখযোগ্য যে আজিৰ দিনটোতে সোণাপুৰত শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল। ৰাজ্যৰ বিত্ত বিভাগে পিতৃত্বকালীন ছুটিৰ ব্যৱস্থাত অনুমোদন জনাইছে। বিত্ত বিভাগে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি দুটাতকৈ কম সন্তান থকা ৰাজ্য চৰকাৰৰ পুৰুষ কৰ্মচাৰী বা অস্থায়ী কৰ্মচাৰী পত্নীৰ সন্তান প্ৰসৱৰ সময়ত বা প্ৰসৱৰ পাছত দুসপ্তাহৰ বিশেষ পিতৃত্বকালীন ছুটি লাভ কৰিব। সন্তান জন্ম হোৱাৰ আগত বা সন্তান জন্মৰ ছমাহৰ ভিতৰত এই ছুটি ল'ব পৰা যাব। পিতৃত্বকালীন ছুটিৰ সময়ত কৰ্মচাৰীজনে সম্পূৰ্ণ দৰমহা লাভ কৰিব। এই ছুটি অন্য ছুটিৰ সৈতে একত্ৰিত কৰিও ল'ব পৰা যাব। ছেৰোগেচি ব্যৱস্থাৰে জন্ম হোৱা সন্তানৰ পিতৃয়েও এই ছুটি লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত লোৱা হৈছে। জাপানত অনুষ্ঠিত এছিয়ান গেমছত আজি ভাৰতৰ মহেশ্বৰী সিং, পাৰিনাজ ধালিৱাল আৰু

0: এজা ঢিল্লয়ে মহিলাৰ স্কিট শ্বুটিং শিতানৰ দলীয় শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ইয়াকে লৈ এইবাৰৰ এছিয়ান গেমছত ভাৰতে মুঠ 8টা পদক লাভ কৰিছে। ইপিনে জয় মিনাই ছফ্ট টেনিছত দেশৰ হকে প্ৰথমবাৰৰ বাবে পদক নিশ্চিত কৰি ইতিহাস ৰচনা কৰিছে। জয়ে আজি এখন ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত ফিলিপাইনছৰ শ্বুইন নিউগিটক 4-3 ফলাফলত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে অলিম্পিকত দুবাৰ পদক বিজয়ী মনু ভাকৰে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে যোগ্যতা অৰ্জনৰ ৰাউণ্ডত তৃতীয় স্থান দখল কৰে আৰু ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে। অৱশ্যে মনু ভাকৰ, সুৰুচি সিং আৰু ঈশা সিং দলীয় শাখাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয়। ইপিনে বলৰাজ পাৱাৰে পুৰুষৰ ছিংগলছৰ স্কালছৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে 6 মিনিট আৰু 52.84 ছেকেণ্ডেৰে হিট শিতানত তৃতীয় আৰু সামগ্ৰিকভাৱে চতুৰ্থ স্থান লাভ কৰে। কাইলৈ এই শাখাৰ ফাইনেল অনুষ্ঠিত হ'ব। ভাৰতে পুৰুষৰ ডাবলছৰ স্কালছ শাখাটো ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ইপিনে চেপাক টক্ৰত ভাৰতৰ পুৰুষ ৰেগু দলে ফিলিপাইনছক 2-0 ফলাফলত পৰাস্ত কৰে। 2020 চনত অনুষ্ঠিত টকিঅ' অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱে মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত দেশৰ হকে পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। 2023 চনত হাংজুত চতুৰ্থ স্থান লাভ কৰা খেলুৱৈগৰাকীয়ে এছিয়ান গেমছত প্ৰথমটো পদক অৰ্জনৰ বাবে চেষ্টা চলাব। বেডমিণ্টনৰ ছেমি ফাইনেলত লক্ষ্য সেন আৰু ভাৰতীয় পুৰুষ দল চীনৰ সন্মুখীন হ'ব। ভাৰতীয় পুৰুষ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত জাপানক পৰাভূত কৰি ইতিমধ্যে পদক নিশ্চিত কৰিছে। হাফলঙৰ এন এল দৌলাগোপু ষ্টেডিয়ামত অহা 25-27 ছেপ্টেম্বৰলৈ ক্ষীৰোদ বৰুৱা সোঁৱৰণী ছিনিয়ৰ পুৰুষ আন্তঃজিলা ফুটবল প্ৰতিযোগিতা 2026-2027ৰ জুন ডি কোৱালিফাইং ৰাউণ্ড অনুষ্ঠিত হ'ব। অসম ফুটবল সন্থাৰ তত্বাৱধানত ডিমা হাছৰ ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত এই 3-দিনীয়া প্ৰতিযোগিতাত জুন ডি কোৱালিফাইং ৰাউণ্ডৰ 4খন জিলাৰ ছিনিয়ৰ পুৰুষ ফুটবল দলে অংশগ্ৰহণ কৰিব। 25 ছেপ্টেম্বৰৰ বিয়লি 5 বজাত হ'বলগীয়া উদ্বোধনী খেলখনত ডিমা হাছ হাইলাকান্দিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 26 ছেপ্টেম্বৰত হ'বলগীয়া দ্বিতীয়খন খেলত শিলচৰ আৰু শ্ৰীভূমি মুখামুখি হ'ব। 27 ছেপ্টেম্বৰৰ বিয়লি 5 বজাত 2খন কোৱালিফাইং খেলৰ বিজয়ী দলৰ মাজত ফাইনেল খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কেন্দ্ৰীয় চৰকাৰৰ গঁড় সংৰক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দেশত প্ৰজেক্ট ৰাইন প্ৰকল্প ৰূপায়ণৰ সিদ্ধান্ত। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষাৎ প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত। আৰু এছিয়ান গেমছত মহিলাৰ স্কিট শ্বুটিং শিতানৰ দলীয় শাখাত ভাৰতৰ ব্ৰঞ্জৰ পদক অৰ্জন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 1:40
1: FMNৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 kHz এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানৰ প্ৰথমেই শুনাবলৈ লৈছোঁ পৰদেশ চিনেমাখনৰ পৰা কুমাৰ চানুৰ কণ্ঠৰে এটি গীত। গীতটি শুনিবলৈ আমালৈ অনুৰোধ জনাইছিল মৃন্ময়ী মহাপাত্ৰই গুৱাহাটী ৰুক্মিণী গাঁৱৰ পৰা। আহক শুনো অনুষ্ঠানৰ প্ৰথম টিকেট।

পারদেশ সিনেমাখনৰ পৰা গীতটি শুনিলে। এবাৰ আগবঢ়াইছো জুনমণি মেধিৰ অনুৰোধৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠৰ।

জুনমণি মেধিৰ অনুৰোধৰ গীতটি শুনিলে। কল্পতৰু অনুষ্ঠানৰ শেষত এইবাৰ আগবঢ়াইছোঁ হিৰণময়ীয়ে অনুৰোধ কৰা এটিকিত। গীতটি লোৱা হৈছে ৰেডি চিনেমাখনৰ পৰা। গীতৰ শিল্পী তুলসী কুমাৰ আৰু কে কে।

আইডৰ বোলনিৰ সমশ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছো আজিৰ বোলনি। প্ৰিয় শ্ৰোতা, আজিৰ স্বাস্থ্য শিতানত আপোনালোকলৈ বুলি যুগুতাই আনিছো বিষ নিৰাময়ত আয়ুৰ্বেদিক চিকিৎসা, এই শীৰ্ষক এটি সাক্ষাৎকাৰ। সমল ব্যক্তিৰূপে আমাৰ সৈতে ষ্টুডিঅত উপস্থিত আছে আমিনগাঁও স্থিত তুলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ আয়ুৰ্বেদিক চিকিৎসা বিষয়া ডাক্তৰ দীপ্তিৰেখা শৰ্মা। আহকচোন আমি তেওঁৰ সৈতে কথা পাতো আৰু বিষ নিৰাময়ত আয়ুৰ্বেদিক চিকিৎসাইনো কেনেধৰণৰ ভূমিকা পালন কৰে সেই বিষয়ে জানিবলৈ চেষ্টা কৰোঁ।

0: ডাক্তৰ দীপ্তি ৰেখা নমস্কাৰ
1: নমস্কাৰ
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম
1: হয় ধন্যবাদ
0: এতিয়া বিষ আজিকালি এনেকুৱা এটা ৰোগত পৰিণত হৈছে যে প্ৰায় মানে সকলোৰে হয়েই এতিয়া আয়ুৰ্বেদিক চিকিৎসাৰে এই বিষ কেনেকৈ নিৰাময় কৰিব পাৰি সেই বিষয়ে আমি আজি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে জানি ল'ব বিচাৰিছোঁ এই আয়ুৰ্বেদিক চিকিৎসা কি
1: হয় আয়ুৰ্বেদিক চিকিৎসা হৈছে ভাৰতবৰ্ষৰ সকলোতকৈ পুৰণি বা প্ৰাচীনতম বৈজ্ঞানিক ভিত্তি থকা এটি চিকিৎসা ব্যৱস্থা আয়ু অৰ্থাৎ জীৱন আৰু বেদ হৈছে তাৰ জ্ঞান জীৱনৰ বিষয়ে যি জ্ঞান দিয়ে সেইটোৱেই হৈছে আয়ুৰ্বেদ আৰু সেই শাস্ত্ৰসমূহ বিভিন্ন শাস্ত্ৰত আচলতে বিভক্ত কৰা হৈছে যেনেকৈ চৰক সংহিতা শুশ্ৰুত সংহিতা এইটো এটা দৈৱিক জ্ঞান বুলি প্ৰথমতে ধৰা হৈছিলে তাৰপিছত ই সম্পূৰ্ণ লিপিবদ্ধ আকাৰেৰে আয়ুৰ্বেদ আছে আৰু সকলোৱে এতিয়া গৱেষণাৰ মাধ্যমেৰে আয়ুৰ্বেদক এটি বিজ্ঞানসন্মতভাৱেৰে এই প্ৰতিপন্ন কৰাৰ চেষ্টা চলোৱা হৈছে আৰু সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তি ইয়াৰ আছে এতিয়া বিষ নিৰাময়ৰ ক্ষেত্ৰতো আয়ুৰ্বেদিক চিকিৎসাৰ বহুত জ্ঞান আচলতে লিপিবদ্ধ কৰা আছে শাস্ত্ৰসমূহত য'ত আমাৰ আয়ুৰ্বেদিকত কিছুমান এলিমেণ্টছ ধৰা হয় যেনেকৈ বাত্য পিত্ত কফ এইখিনি এলিমেণ্টছৰ কিছুমান ইৰেগুলাৰিটি বা ধৰক অসমতাৰ কাৰণে বহুতো ধৰণৰ বেমাৰ আজাৰ হোৱা বুলি ধৰা হয় যেতিয়া আমি চাওঁ যে বিষৰ সময়ত বহুত সময়ত স্নায়ু নাইবা হাড় ইত্যাদি অন্তৰ্ভুক্ত হৈ থাকে বা ধৰক কঁকালৰ বিষ হাতৰ বিষ হাড়ৰ বিষ হাড়ীৰ বিষ বা আপুনি তাতে থকা মাংসপেশীৰ বিষ নহ'লে স্নায়ুজনিত বিষ হ'ব এই গোটেইখিনি বিষৰ লগত জড়িত হৈ আছে বাত্য বা আমাৰ যোনটো মুভমেণ্টৰ লগত জড়িত হৈ থকা যিটো এলিমেণ্ট সেই এলিমেণ্টটো জড়িত হৈ থাকে আয়ুৰ্বেদিকৰ মতে বাত্যপিত্ত কফ এই তিনিটা দোষ যিটো দোষৰ সামঞ্জস্যতা যদি বজাই ৰখা হয় তেওঁ সমান স্বাস্থ্যৰ অধিকাৰী হ'ব বা সুস্বাস্থ্যৰ হ'ব আৰু নহ'লে কিছুমান বিভিন্ন ধৰণৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে আৰু ঋতু পৰিৱৰ্তন মানসিক চাপ অনিয়মীয়া টোপনি ইত্যাদিৰ বাবে সেই দোষৰ বিষমতাক বুজায় আৰু আজিকালিৰ দিনত সেই বিষমতা হোৱাটোৱে আচলতে বিভিন্ন ধৰণৰ বিষৰো কাৰণ হৈ পৰিছে চাওক আয়ুৰ্বেদিকৰ ক্ষেত্ৰত আমি সদায় জানো যে আয়ুৰ্বেদিকৰ লক্ষ্য কেতিয়াও সেই লক্ষণটোক কমাই ৰখা নহয় সেই লক্ষণটোক সম্পূৰ্ণৰূপে নিৰাময় কৰি তাৰ কাৰণটো বুজি উঠা নিদানস্য পৰিবৰ্জনম অৰ্থাৎ নিদান কোনটো বস্তুৱে ৰোগটো কৰিছে ৰোগৰ কাৰকটোক আমি প্ৰথমতে ধৰিব লাগিব আৰু সেই ৰোগৰ কাৰকটো যদি আমি গম পাইছোঁ আৰু তাৰপিছত যদি আমি ব্যৱস্থা লৈছোঁ চিকিৎসা দিছোঁ আয়ুৰ্বেদিক উপায়েৰে তেনেহ'লে এইটো নিৰাময় কৰা সহজ হয়
0: হয় এতিয়া আপুনি কথাৰ মাজতে কঁকালৰ বিষৰ কথা উল্লেখ কৰিলে যিটো আজিকালি খুব মানে প্ৰায়ভাগৰ ক্ষেত্ৰতে দেখা যায় এতিয়া কঁকালৰ বিষ নিৰাময়ত আয়ুৰ্বেদত কেনেধৰণৰ চিকিৎসা আছে
1: কঁকালৰ বিষ আজিৰ দিনত এক সাধাৰণ সমস্যা দীঘলীয়া সময় বহি থকা ভুল ভংগীমাত কাম কৰা অত্যাধিক শাৰীৰিক পৰিশ্ৰম পেশীজনিত বয়সজনিত পৰিৱৰ্তন যিটো ডিজেনেৰেটিভ ৰোগ বুলি কোৱা হয় আদি বিভিন্ন কাৰণত কঁকালৰ বিষ হয় আয়ুৰ্বেদত কঁকালৰ বিষৰ চিকিৎসা ৰোগৰ কাৰণ আৰু ৰোগীৰ অৱস্থা অনুসৰি হয় সাধাৰণতে কিছুমান আমাৰ থেৰাপি বা সম্পূৰ্ণ চিকিৎসা ব্যৱস্থা আছে কঁকালৰ বিষৰ বাবে যেনেকৈ অভ্যংগম বুলি কোৱা হয় এটি পঞ্চকৰ্মা চিকিৎসা সেইটোৰ বিষয়ে বাৰু ভালকৈ ক'ম কিন্তু কঁকালৰ বিষৰ লগত জড়িত কিছুমান আমি ঔষধি প্ৰয়োগ কৰোঁ উপযুক্ত ঔষধি যেনেকৈ আমাৰ চন্দ্ৰপ্ৰভাৱতী নাইবা অশ্বগন্ধা নাইবা দশমূল আৰিষ্ঠ দশমূল দশমূল মানে দহটা এনেকুৱা ধৰণৰ উদ্ভিদৰ মূল মানে আপোনাৰ শিপা শিপাৰ পৰা বনোৱা এটি ঔষধি যিটোৱে বিভিন্ন ধৰণৰ ধৰক ডিজেনেৰেটিভ যিটো বয়সত হয় সেই সময়ত হোৱা বিভিন্ন বেমাৰৰ পৰা বা বিষৰ পৰা ৰক্ষা কৰিব পাৰে বা খুব ধৰক দুৰ্বল হৈ পৰিছে সেই দুৰ্বলতাৰ ক্ষেত্ৰত হ'ব পৰা বিষখিনি সেয়াও তাৰ নিৰাময়ৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ ঔষধিয়ে খুব ভাল কাম কৰে তাৰ লগত আছে স্বেদন অভ্যংগম মানে হৈছে এটি আয়ুৰ্বেদিক থেৰাপি যিটো থেৰাপিত সম্পূৰ্ণ মালিচ দিয়া হয় আয়ুৰ্বেদিক প্ৰচিডিয়াৰ আছে তাৰ উপৰিও স্বেদন স্বেদন মানে হৈছে আপোনাৰ গাটো বা আপোনাৰ শৰীৰটো সম্পূৰ্ণৰূপে স্বেদিত মানে আপোনাৰ স্বেটিং কৰি আপোনাৰ শৰীৰটোৰ পৰা ঘাম বা বাষ্পৰ জৰিয়তে উত্তাপ প্ৰয়োগ কৰি এই ঘামৰ জৰিয়তে আপোনাৰ টক্সিনছ বা শৰীৰত থকা বিষজনিত যিবিলাক কাৰক আছে ফ্ৰী ৰেডিকেলছ বুলি যিটো কোৱা হয় আজিকালি সেইখিনি উলিয়াই দিয়া হয় ঘামৰ জৰিয়তে তাৰপিছত আপোনাৰ কটিবস্তি বুলি কোৱা হয় কটিবস্তি হৈছে আপোনাৰ কঁকালৰ নিৰ্দিষ্ট অংশ আপোনাৰ পিছফালৰ যোনটো আজিকালি দেখা পোৱা লাম্বো চেক্ৰেল এৰিয়া সেই লাম্বো চেক্ৰেল এল এছ এল ওৱান এল টু বা এল ফ'ৰ এল ফাইভত সাধাৰণতে ডিস্ক প্ৰলেপ্স হোৱা দেখা যায়

0: আপুনি খুব বেছি কঁকালৰ বিষৰ
1: স্লিপ ডিস্ক
0: বুলি যদি কওঁ, স্লিপ ডিস্কৰ সমস্যাত ভুগি থকা মানুহৰ আচলতে L4 L5 এনেকুৱা জেগাত ডিস্কখন অলপ ওলাই অহা যেন হয় আৰু সেইটোৱে নাৰ্ভত অলপ প্ৰেছাৰ দিয়াৰ ফলত এনেকুৱা চাপজনিত কিছুমান সমস্যা দেখা যায়। ইয়াৰ ক্ষেত্ৰত কি হয়, এই নিৰ্দিষ্ট অংশত উষ্ণ তেল মানে যিটো আমাৰ শৰীৰে সহ্য কৰিব পৰা উষ্ণতা, সেই উষ্ণতা টেন কৰি সেই তেলসমূহ
1: তেল কি তেল প্ৰয়োগ কৰে,
0: কিছুমান তেল আছে ধৰক মহাবিশ্বগৰ্ভা তেল, খুব সুন্দৰ এইটো ক্লাছিকেল তেল যিটো আমাৰ
1: আয়ুৰ্বেদিক
0: গুণযুক্ত আয়ুৰ্বেদিক উপায়েৰে সম্পূৰ্ণ নিৰ্মিত, যেনেকে মহাবিশ্বগৰ্ভা, মহামাছ, মধ্যম নাৰায়ণ, মহানাৰায়ণ ইত্যাদি বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে ধৰক বাতজনিতক আমি কমাব লাগে, তাৰ কাৰণে বিশেষভাৱে প্ৰয়োগ কৰা তেল কিছুমান বেলেগ হয়, পিত্তজনিত হ'ব পিত্তজনিতৰ কাৰণে বেলেগ হ'ব, নাৰ্ভৰ সমস্যাৰ কাৰণে মহামাছ, এনেকুৱা ধৰণে কিছুমানৰ ড্ৰাই ৰুক্ষ স্বেদন কৰিব লগা হয়, মানে মানুহজনক যদি বা মহিলাগৰাকীক যদি আপুনি তেল এপ্লাই কৰে তেতিয়া মানুহগৰাকী বেছি হ'ব, সেইটো হয় আমবাটৰ ক্ষেত্ৰত, ৰিউমেটয়ড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত, আৰু সেইটো সময়ত আপোনাৰ আমবাটৰ পৰা নিৰাময় কৰিবলৈ আমি তেখেতক স্বেদন দিম, স্বেদন বা উষ্ণতা যিটো প্ৰয়োগ কৰিম সেইটো ৰুক্ষ হ'ব লাগিব, ৰুক্ষ মানে ড্ৰাই হয়, তাতে তেল দিব নে, সেইকাৰণে যে এটা আছে বালি বান্ধি তাতে মালিচ দিয়া হয় বা বালিৰ উত্তাপ প্ৰয়োগ কৰা হয়, সেইটোৱে হৈছে আমাৰ যিটো ৰুক্ষ স্বেদনৰ এইটো কনচেপ্ট যিটো আমাৰ আয়ুৰ্বেদিকত উল্লেখ আছে।
1: তাৰ বাকীবোৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ তেল প্ৰয়োগ কৰি
0: তেল প্ৰয়োগ কৰা হয়,
1: এইটো কিমান দীঘলীয়া হয় বা একেবাৰে
0: হয়, আমি আচলতে পঞ্চকৰ্মা যেতিয়া দিওঁ এনেকুৱা ধৰণৰ থেৰাপি তেতিয়া প্ৰথম 7 দিন দিয়া হয়, তাৰপিছত 14 দিন, তাৰপিছত 21 দিন, এই নিৰ্ধাৰিত এই সময়টোৰ ভিতৰতে তেওঁলোকে উপশম পাবলৈ আৰম্ভ কৰে, প্ৰথম 7 দিনটো মাষ্ট
1: একেলেথাৰী 7 দিন,
0: কিছুমানৰ ক্ষেত্ৰত 7 দিনটো পাৰ হয় আমি 14 দিনলৈকে যাওঁ, তাৰপিছত দেখিছো যে কমি আহিছে তেতিয়া আমি লাহেকে কমাবলৈ আৰম্ভ কৰোঁ, তো এইটোৱে আচলতে নিৰ্ধাৰিত সময়ৰ যিটো ধাৰণা, আৰু লগতে আমি
1: কিছুমানতে তেওঁ ঔষধো খাই থাকিব লাগিব,
0: যদি ঔষধ খাই থাকে তেনেহ'লে তেওঁৰ নিৰাময়টো আৰু অকণমান ফাষ্ট হয়,
1: সোনকালে
0: হ'ব পাৰে, আৰু ইয়াৰ লগতো আচলতে কিছু পৰিমাণে অৱদান আছে যোগ আৰু ব্যায়ামৰ, সদায় কিন্তু যোগাচাৰ্য নহ'লে আপোনাৰ এক্সপাৰ্টৰ দ্বাৰা অলপমান প্ৰশিক্ষণ লৈ নাইবা তেওঁলোকৰ নিৰীক্ষণত যদি কৰে নিশ্চয়কৈ তেওঁলোকে সেইটো বেছি ভাল হয়, কাৰণ আমি দেখা পাওঁ বহুতো ৰোগীৰ ক্ষেত্ৰত যে তেওঁলোকে অনাগতীয়ালভাৱে কিছুমান এনেকুৱা ধৰণৰ য়োগা কৰি দিয়ে যে বিষবোৰ খুব বাঢ়ি যায়, সেইটোও হ'ব নালাগে, কাৰণ নাৰ্ভ কম্প্ৰেশ্যন হোৱা দেখা যায়, আমাৰ হোল বডিৰ ৱেইটটো লৈ আছে, আঁঠুৱে লৈ আছে আৰু কঁকালে লৈ আছে, সেইকাৰণে ৱেইট বিয়েৰিং জইণ্ট হোৱাৰ কাৰণে এই জইণ্টকেইটাৰ ওপৰত এই অংশখিনিৰ ওপৰত খুব বেছি প্ৰেচাৰত থাকে, আৰু যিহেতু তাৰ পৰাই নাৰ্ভৰ উৎপত্তি, আৰু নাৰ্ভৰ উৎপত্তিৰ সেই স্থানটোত যদি বিষ হয় তেনেহ'লে সেই নাৰ্ভসমূহে বিষটো আপোনাৰ শৰীৰৰ বিভিন্ন জেগাত যেনেকৈ একেবাৰে ভৰিৰ গৰুহালৈকে লৈ যায়, সেইটোকে চায়াটিকা বুলি কয়, কঁকালৰ পৰা আৰম্ভ হয় আৰু তল তললৈকে যায়, সেইটোকে চায়াটিকা ৰোগ বুলি কোৱা হয়, তো এনেকুৱা ধৰণৰ ৰোগত আচলতে আয়ুৰ্বেদিক উপশম খুব বেছি ভাল কাম কৰিব পাৰে।
1: ডাক্টৰ দীপ্তিৰেখা, কথাৰ মাজতে সুধিব বিচাৰিছোঁ, এতিয়া বহু লোকে বিষ হৈ থাকিলেও ধৰক ঘৰতে বিশেষকৈ আমাৰ মহিলাসকলে কি কৰে, হট ৱাটাৰ বেগ এটা ল'লে, সেক দিলে, অকণমান আৰাম পালে, তেওঁ চিকিৎসকৰ কাষ নাচাপে, আৰু চিকিৎসকৰ কাষ যেতিয়া চাপে তেতিয়া হয়তো বহুত বেছি বাঢ়ি গৈছে, সেই ক্ষেত্ৰত আপুনি কি ক'ব?
0: হয়, তেওঁলোকে অকণমান যদি নিজৰ গাটোৰ প্ৰতি বা শৰীৰটোৰ প্ৰতি সচেতন নহয়, তেওঁলোকে যদি ভাবে যে মোৰ এই যে বিষটো হৈ আছে, ক'ৰ পৰা হৈছে, কেনেকৈ আৰম্ভ হ'ল, কেতিয়াৰ পৰা আৰম্ভ হ'ল, এই কথাখিনি যদি নিজেই উনুকিয়াই চায় আৰু তেওঁ যদি এজন জনা মানুহ বা এক্সপাৰ্টৰ লগত তেওঁ পৰামৰ্শ লয়, ডক্টৰে হওক বা চিকিৎসক, যাৰ লগত তেওঁ নিজৰ কথাখিনি পাতিব পাৰে যে মোৰ এনেকুৱা ধৰণৰ হৰ্মনেল ইৰেগুলাৰিটি বা মোৰ মাহেকীয়াৰ সমস্যা আৰম্ভ হৈছে, ইয়াৰ লগতে দেখোন মোৰ বিষটোও বাঢ়ি গৈছে, কিহৰ কাৰণে হৈছে সেইটো উলিয়ালেই লাহে লাহে ওলাই পৰিব যে কি কি কাৰণত হৈছে।
2: গাঁঠিৰ বিষ বা বাত বিষটোতো এটা সমস্যাই,
0: গাঁঠিৰ বিষৰ চাওক, যেতিয়া আপুনি গম পাইছে যে গাঁঠিৰ বিষ আৰম্ভ হৈছে, মানে প্ৰথম অৱস্থাত বহুতকেইটা সাধাৰণ কাৰণত হয়, যেনেকৈ মানুহগৰাকীৰ মাহেকীয়াৰ কিবা সমস্যা মানে হৰ্মনেল আপ ডাউন হ'ব পাৰে, এটা সময়ত যেতিয়া হৰ্মন আপ ডাউন হয়, কিছুমান আমাৰ এনেকুৱা হৰ্মন আছে যেনেকৈ এষ্ট্ৰজেন বুলি থকা হৰ্মনটোৱে আমাৰ কেলছিয়াম ডিপজিশ্যনত সহায় কৰে, মানে কেলছিয়াম শোষণত সহায় কৰে, লাহে লাহে যেতিয়া বয়স বৃদ্ধি হয় 40 বছৰ 45 বছৰ তেনেকুৱাত আমাৰ কেলছিয়াম ডাউন হয়, এই যে হৰ্মনৰ তাৰতম্যতা ঘটিলে সেইটোৰ কাৰণে এই কেলছিয়াম এবজৰ্পশ্যনটো আমাৰ বডিত নোহোৱা হৈ পৰে বা

0: কমি যায়, সেইটোৰ কাৰণেও প্ৰথমতে আৰম্ভ হয় তেনেকৈ। তেনেকৈ ভিটামিন ডি থ্ৰী ডেফিচিয়েঞ্চি এটা হয়। আমি আজিকালি ৰ'দৰ পোহৰ খুব কম লওঁ, বা সৰু সৰু ল'ৰা ছোৱালী শিশুখিনি, সেই তেওঁলোকে সূৰ্যৰ পোহৰ নোপোৱাৰ ফলত ছালৰ তলত থকা ভিটামিন ডি টো দিয়ে, যি কেলছিয়াম ডিপজিশ্যনত আকৌ সহায় কৰে, তেওঁ সেইবিলাক নোহোৱা হৈ পৰে, মানে কৰিব নোৱাৰা হয়। কেলছিয়াম ডিপজিশ্যন কমি যোৱাৰ ফলত আমাৰ হাড়ৰ যিটো ঘনত্ব বা ডেন্সিটি হ'ব লাগে সেইটো খুব পাতল হৈ যোৱা দেখা যায়। এডাল আপুনি কাঠৰ বা আপুনি বাঁহৰ মাৰি, সেইটো যদি খুব চেলবিলাক যদি পাতল হয়, সেইডাল মাৰিডাল খুব শুকান হৈ যায় আৰু তাৰ ফলত সোনকালে ঠুনুকা হৈ ভাগি পৰে। তেনেকুৱা ধৰণৰে আমাৰ হাড়ৰো লক্ষণ। হাড়ে যেতিয়া পুষ্টি পাই থাকিব, খুব সুন্দৰ হৈ আমাৰ হাড়ৰ গঠনসমূহ হৈ থাকিব। কিন্তু তাৰ লগতে যদি আমি দেখা পাওঁ যে খুব বিষ হৈছে, তেনেকুৱা ক্ষেত্ৰত নিশ্চয় কিবা এটা প্ৰব্লেম আছে বুলি জানিব লাগে আৰু পুষ্টিৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট গুৰুত্ব দিব লাগে তেতিয়া।
1: হয়, আৰু পুষ্টিৰ কথা অহাৰ লগে লগে আহি যাব আহাৰৰ কথা, নহয়
0: আহাৰৰ কথা,
1: কেনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰিলে ভাল
0: হয়। আৰু তেনেকুৱাৰ ক্ষেত্ৰত কেলছিয়ামযুক্ত আহাৰৰ কথা কোৱা হৈছে, যেনেকৈ ড্ৰাই ফ্ৰুটছ খাব পাৰে, ড্ৰাই যিখিনি ফল মূল পায়, কাজু কিচমিচ ইত্যাদি। কিচমিচত সাংঘাতিক ভাল ভিটামিন ই থাকে, তাৰ লগতে গজালি ওলোৱা বুটমগু আমাৰ যোনটো প্ৰসাদ হিচাপে দিয়া হয়, সেই প্ৰসাদ খুব চাইণ্টিফিক হয়। আমাৰ সেই প্ৰসাদৰ পৰা আমি ভিটামিন ই পাব পাৰোঁ। ভিটামিন ডি যুক্ত বিভিন্ন খাদ্য যেনেকৈ মাছৰ তেল ইত্যাদিটো পোৱা যায়, যিটো অমেগা থ্ৰী ফেটি এচিড বুলি কোৱা হয়। তাৰপিছত কণীৰ বগা অংশটো থাকে ভিটামিন ডি, গাখীৰত থাকে ভিটামিন ডি থ্ৰী, ইত্যাদি ধৰণৰ এনেকুৱা খাদ্য খাওঁ য'ত আপোনাৰ ভিটামিন ডি থ্ৰী আৰু কেলছিয়াম প্ৰচুৰ পৰিমাণে থাকে, আৰু সেইবিলাকৰ পৰা আমাৰ বডিয়ে যাতে সম্পূৰ্ণ কেলছিয়াম আহৰণ কৰিব পাৰে।
1: হয়, নিশ্চয়। এতিয়া আপুনি কথাৰ মাজতে আয়ুৰ্বেদিক মালিচৰ কথাও কৈছিল, সেই বিষয়ে অকণমান বহলাই কওকচোন। পঞ্চকৰ্মৰ কথা ধৰক, বহুদিনৰ পুৰণি বিষ নিৰাময় পঞ্চকৰ্মই সহায় কৰেনে?
0: হয় হয়, প্ৰথমতে গাঁঠিৰ বিষৰ কথালৈ আহিছোঁ মই, যোনটো আমাৰ মালিচ বা এইবিলাক দিয়া হয়। গাঁঠিৰ বিষৰ বিভিন্ন কাৰণ থাকে, আৰু বয়স বৃদ্ধি আৰু অতিৰিক্ত ওজন, যিকোনো ধৰণৰ পুৰণি আঘাত, অষ্টিঅ' আৰ্থ্ৰাইটিছ বুলি যিটো মই ক'লোঁ, ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছ যেনেকুৱা আজিকালি ৰিউমেটয়েড বা আমবাট বুলি যিটো কোৱা হয়, গাঁঠিবিলাক ফুলি উঠে। আমবাটৰ ক্ষেত্ৰত আপুনি জানিব লাগিব, আমাৰ বডিৰ যিকোনো টক্সিন বা বিষাক্ত বস্তু আমাৰ বিষাক্ত খাদ্যৰ পৰা বা নহ'লে সেই খাদ্যৰ পৰা ওলোৱা বিষাক্ত কিছুমান অণু পৰমাণু আমাৰ বডিত বা ব্লাডত ঘূৰি থকাৰ ফলত সেইবিলাক ডিপজিশ্যন হয় আমাৰ গাঁঠিবিলাকত। সেইকাৰণে আমাৰ গাঁঠিবিলাকে ৰিয়েক্ট কৰে আৰু তাৰ ফলত গাঁঠিবিলাক ফুলিবলৈ বা ৰঙা পৰিবলৈ আৰম্ভ কৰে। আৰু আপোনালোকে অপলংকৈ লেট ষ্টেজত দেখা পোৱা যায় যে বিভিন্ন ৰোগীৰ তেওঁলোকৰ কি হয়, গাঁঠিবিলাক বিষমতা হয়, ডিফৰ্মড হ'বলৈ ধৰে, বেকা বেকি হ'বলৈ ধৰে। সেইটো এটা আমবাটৰ খুব ডাঙৰ এটা লক্ষণ। সেইটো কিন্তু খাদ্যৰ পৰাই নিৰাময় কৰিব পাৰি। আপোনাৰ অগ্নি বা আপোনাৰ যদি ডাইজেষ্টিভ কেপাচিটি তাতকৈ বেছি আপুনি অতিৰিক্ত খাদ্য গ্ৰহণ কৰিছে, নাইবা জাংক ফুড বুলি যিটো কোৱা হয়, সদায় বাহিৰত খাই আছে, বাহিৰত খোৱাৰ ফলত আপোনাৰ পেটটো চাফা হোৱা নাই আৰু তাৰ ফলত পায়খানাৰ প্ৰব্লেম হৈ আছে, আৰু আপুনি পদজন্মৰ নিচিনা কিবা কিবি ৰোগত ভুগি আছে, তেনেকুৱাৰ ক্ষেত্ৰত কি হয়, আমাৰ বেছি টক্সিনছ বডিত ৰিলিজ হ'বলৈ ধৰে। আৰু এই টক্সিনসমূহৰ ফলত বডিত যেতিয়া এই ব্লাডত ঘূৰি ফুৰে, তেজত এই অংশবিলাক যেতিয়া লৈ ঘূৰি ফুৰে, আৰু এইবিলাকৰ ডিপজিশ্যনে কেতিয়াবা এই ৰোগসমূহৰ প্ৰথম আৰম্ভণি কৰে, ৰিউমেটয়েড আৰ্থ্ৰাইটিছৰ সেইটোৱে আৰম্ভণি। এইটোৰ ক্ষেত্ৰত কিন্তু পঞ্চকৰ্মা, যিহেতু আপুনি যিটো ক'লে, পঞ্চকৰ্মা হৈছে আমাৰ পিউৰিফিকেটৰী, আমাৰ বডিৰ শোধন প্ৰক্ৰিয়া। ইয়াত পাঁচবিধ প্ৰক্ৰিয়া থাকে, এটা হৈছে বমন, এটা হৈছে বিৰেচন, এটা হৈছে নশ্য, এটা হৈছে বস্তি, আস্থাপন বস্তি, অনুবাচন বস্তি বুলি দুটা বস্তি থাকে। প্ৰত্যেকটো বস্তুৱে বিভিন্ন বেলেগ বেলেগ কাৰণত ব্যৱহাৰ হয়। বমন প্ৰক্ৰিয়াত য'ত আপুনি পাকস্থলীজনিত বহুত ধৰণৰ বেমাৰ হৈ আছে বা কোষ্ঠগত বহুতখিনি বেমাৰ, তেনেকুৱাত আচলতে বমন ক্ৰিয়া কৰা হয় যে আমি কিছুমান শৰীৰত এনেকুৱা ধৰণৰ দ্ৰব্য বা ঔষধি প্ৰয়োগ কৰোঁ যিটোৰ ফলত বমি কৰি এই টক্সিনখিনি বা বিষাক্ত পদাৰ্থখিনি উলিয়াই দিয়া হয়। আৰু লগে লগে মানুহজনৰ বিষক্ৰিয়াজনিত যিবিলাক আমাৰ প্ৰক্ৰিয়া চলি থাকে বা অটো ইমিউন ডিজিজ হৈ থাকে, এনেকুৱা ধৰণৰ ৰোগৰ পৰা উপশম পাব পাৰি বা নিৰাময় হয়। এইটো অকণমান ৰিস্কি হয়, একদম নিৰীক্ষণত কৰিব লাগে ডক্টৰৰ, নিজাকৈ কেতিয়াও কৰিব নালাগে, কাৰণ এইটো যাৰ উচ্চ ৰক্তচাপজনিত সমস্যা, ডায়েবেটিছ ৰোগৰ সমস্যা, এইবিলাকত খুব নিৰীক্ষণ লাগে বা তেওঁলোকক আমি নিদিওঁ। তাৰপিছত আহে বিৰেচন। বিৰেচন মানে আপোনাৰ পায়খানাৰ ৰাস্তাদি বা সম্পূৰ্ণ কিছুমান শোধন প্ৰক্ৰিয়াযুক্ত মেডিচিন বা ঔষধি প্ৰয়োগ কৰি পায়খানাৰ জৰিয়তে টক্সিনখিনি বাহিৰ কৰি দিয়া হয়।

0: সেইটো হৈছে শোধন প্ৰক্ৰিয়া বিৰেচন বুলি কয়। এইটো ভ্ৰমণতকৈ ৰিস্কটো কম, কাৰণ আৰু তাতো আমাৰ কিছুমানৰ দেখা যায় কনষ্টিপেশ্যন যিসকলৰ থাকে তেখেতসকলৰ ক্ষেত্ৰত আমি মৃদু বিৰেচন বুলি ক'লে আমি ত্ৰিফলা বা আমলখি বিভিতক শিলিখা খালেও কিন্তু হয় কিছুমানৰ পায়খানা, কিন্তু কিছুমানৰ ইমান বেছি পায়খানাৰ প্ৰব্লেম থাকে যে এইকেইটা মেডিচিনেৰে নহয়, তেতিয়া আমাৰ মৃদু বিৰেচনতকৈ অলপ অতি বিৰেচন দিব লগা হয়, যিটোক আমি কওঁ যে আমি অভিপত্তিকাৰ চূৰ্ণ বা এনেকুৱা ধৰণৰ মৃদুতকৈ অলপ বেছি শক্তিশালী সেইটো বিৰেচন দিব লগা হয়, তেতিয়াহে ওলায় সেই মেথডটোৰে। তাৰপিছত আহে বস্তি চিকিৎসা, যে আমাৰ কিছুমান এনেকুৱা ধৰণৰ তেল বা ডিকক্চন বুলি ক'লে হৈছে কাঢ়া বুলি যে কয়, সেই পানীখিনি আপোনাৰ ডিকক্চন কৰি বস্তি আকাৰেৰে পায়খানা ৰাস্তা দি সুমুৱাই দিয়া হয়, আৰু তাৰপিছত যেতিয়া এনেমা ৰূপেৰে সেই ওলাই আহে তেতিয়া সম্পূৰ্ণ পায়খানাৰ এই যে ৰেক্টাম আৰু এনাল এই যোনটো ক্ষুদ্ৰান্ত বৃহদান্ত্ৰ এই গোটেই নলীখিনি সম্পূৰ্ণ চাফা কৰি লৈ আহে, তেনেকৈও শোধন কৰা হয়। ইয়াৰ লগতে আপুনি যদি ভাবে যে এতিয়া আমাৰ গাত বা আমাৰ যোনটো ক্ষুদ্ৰান্তৰ বৃহদান্তৰ পাকস্থলীখিনি শোধন হ'ল, কিন্তু আমাৰ ইন্দ্ৰিয়সমূহ কেনেকৈ শোধন হ'ব, তেতিয়া আমাৰ নস্য বুলি এটা পঞ্চকৰ্মা থেৰাপী আছে। নস্য মানে হৈছে সুশ্ৰুতৰ মতে নাসাহি শিৰস দ্বাৰা, শিৰৰ দ্বাৰ হৈছে নাক, নাকৰ মাজেৰে যি ঔষধি আমি প্ৰয়োগ কৰিম সেইটো সম্পূৰ্ণ ব্ৰেইনক এক্টিভ কৰে বুলি কোৱা হৈছে, আৰু যিমান ইম্পিউৰিটিজ বা দূষিত পদাৰ্থ থাকিব আমাৰ শিৰৰ অংশত, চকুৰ হওক বা আপোনাৰ নাকৰ হওক কাণৰ হওক, চব পেছেজ খোল খাবলৈ বিভিন্ন ধৰক চকুৰ প্ৰব্লেমৰ কাৰণে বেলেগ বা নাকৰ প্ৰব্লেমৰ কাৰণে বেলেগ, চাইনাছৰ কাৰণে বেলেগ, মাইগ্ৰেইনৰ কাৰণে বেলেগ বেলেগ বেলেগ ঔষধি প্ৰয়োগ হয়, কিন্তু শোধন প্ৰক্ৰিয়া একেটাই। নস্য থেৰাপীৰে আমি সম্পূৰ্ণ যেতিয়া এই নাকৰ জৰিয়তে তেওঁলোকৰ ব্লকখিনি গুচাই দিওঁ তেতিয়া আপোনাৰ সম্পূৰ্ণ ব্ৰেইন চেল এক্টিভ হয় আৰু আপোনাৰ যিমান প্ৰব্লেম আছে এইটোও কিন্তু পঞ্চকৰ্মা যিহেতু 7 দিন 14 দিন এনেকুৱা ধৰণৰ ডিউৰেশ্যনত আমি দিব লগা হয়। এইকেইটাই হৈছে 5টা প্ৰক্ৰিয়া।
1: এতিয়া এজন ব্যক্তি এই গোটেইকেইটাই কৰিব লগা হয়
0: নহয়, তেওঁৰ বেমাৰ যিটো বেমাৰ নিৰ্দিষ্ট বেমাৰত তেওঁ ভুগি আছে, ধৰক তেওঁৰ মই কথাটো ক'লো পেৰালাইচিছ, পঞ্চকৰ্মা থেৰাপী এনেকুৱা এটা থেৰাপী যিটোৱে তেওঁ পেৰালাইচিছৰ পৰা আপোনাৰ উইদিন 3 মাহৰ পৰা 6 মাহৰ ভিতৰত তেওঁ বহুতখিনি সুস্থতাৰ ফালে লৈ আহিব, তেওঁ খোজকাঢ়িব পাৰিব, তেওঁ লাহে লাহে নিজৰ শৰীৰৰ যিখিনি নাৰ্ভৰ প্ৰব্লেম সেইখিনি তেওঁ নোহোৱা হৈ পৰিব লাহে লাহে। আৰু এইটোত আচলতে প্ৰথমতে অভ্যংগম বুলি মই যোনটো কৈছিলোঁ দেহৰ মালিচ, তাৰপিছত স্বেদন প্ৰক্ৰিয়াৰে তেওঁৰ বাষ্প আকাৰেৰে তেওঁৰ দেহৰ পৰা টক্সিনছখিনি ৰিলিজ কৰি তাৰপিছত এই নিউৰোমাস্কুলাৰ যিখিনি আমাৰ প্ৰব্লেম নাৰ্ভখিনি মাছলৰ ভিতৰত থাকে, মাছলটো তেওঁৰ উইক হৈ আহে, শৰীৰটো দুৰ্বল হৈ পৰে এটা ছাইড বা এটা অংশ, কেতিয়াবা হাত কেতিয়াবা ভৰি বা কোনোবাটো অংশ, এনেকুৱা ধৰণৰ যদি হয় তেতিয়া তেওঁ এই পঞ্চকৰ্মা থেৰাপীৰ জৰিয়তে নিৰ্দিষ্ট সেইটো বেমাৰৰ কাৰণে তেওঁ ল'ব পাৰে। কিছুমানৰ টোপনি নাহে তাৰ কাৰণে শিৰোধাৰা আমাৰ কপালত যোনটো আজ্ঞা চক্ৰ বুলি থাকে, আজ্ঞা চক্ৰৰ ওপৰত এটি তেলৰ ধাৰা দিয়া হয়, সেই তেলৰ ধাৰাটো 1 ঘণ্টা সময়ৰ বাবে সম্পূৰ্ণ শিৰ অভ্যংগম কৰি অৰ্থাৎ শিৰৰ মাছাজ কৰি পেলাই সম্পূৰ্ণ ধৰণে ধুনীয়াকৈ সেই ধাৰাটো দিয়া হয়, যাৰ ফলত মেণ্টেল কামনেছ মানে মনৰ শান্তি, তাৰপিছত আপোনাৰ টোপনি খুব সুন্দৰ, খঙাল মানুহৰ খং কমোৱা, হাই প্ৰেছাৰ নৰ্মেলাইজ কৰা, টোপনি নহা ইত্যাদি বেমাৰত খুব সুন্দৰ শিৰোধাৰা, সেইটো এটা থেৰাপী হয়। পঞ্চকৰ্মাৰ ভিতৰত ডাইৰেক্ট নপৰিলেও এইটো এটা পঞ্চকৰ্মা থেৰাপী বুলিয়েই ধৰা হৈছে।
1: এতিয়া সকলো বয়সৰ ৰোগীয়ে এই পঞ্চকৰ্ম ল'ব
0: হয়, সকলোৰে ক্ষেত্ৰত আপোনাৰ আমি নিৰ্ধাৰণ কৰোঁ তেল কোনটো লাগিব বা আপোনাৰ বয়স অনুসৰি কোনটো লাগিব, সেইটো আচলতে মানুহজন বা শিশুটি চাই পেলাই আমি নিৰ্ধাৰণ কৰোঁ, আৰু সকলো থেৰাপী সকলোকে নহয়, তেওঁলোকক নিদিব লগা কিছুমান গাইডলাইনো আছে কি বস্তুত আমি নিদিম, যেনেকৈ হাই ব্লাড প্ৰেছাৰত আমি বমন নিদিওঁ, কিন্তু আজিকালি আচলতে এনেকুৱা বহুতোখিনি চেণ্টাৰ বা এনেকুৱা উঠি আহিছে যিসকল চিকিৎসক নহয় বা খুব এক্সপাৰ্ট নহয় পঞ্চকৰ্মাৰ, কিন্তু তেওঁলোকে পঞ্চকৰ্মা চলাই আছে, সদায় চুপাৰভিজন বা নিৰীক্ষণত কৰক, সদায় তাৰ কাৰণে নিৰ্দিষ্ট মানুহ এটা আছে, হয়
1: মানে বিশেষজ্ঞ চিকিৎসক লাগিব,
0: হয়
1: এইটো যথেষ্ট দৰকাৰী কথা। এই চিকিৎসা ধৰক লৈ আছে, আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰি আছে, খোৱাত কিবা বাছ বিচাৰ থাকে নেকি?
0: হয় হয়, খাদ্য আমাৰ চৰক সমিতাৰ 5 নম্বৰ অধ্যায়ত খুব সুন্দৰকৈ মাত্ৰাৱত আহাৰৰ কথা কোৱা হৈছে, সদায় আহাৰ মাত্ৰাৱত হ'ব লাগে, মানে আমাৰ এটা মাত্ৰাত খাব লাগে, আপোনাৰ মাত্ৰা মোৰ মাত্ৰা সম্পূৰ্ণ বেলেগ হ'ব পাৰে, বা আপুনি ৰাতিপুৱা কিবা এটা খাইছে দুপৰীয়ালৈ আপোনাৰ সেই মাত্ৰাটো তাৰতম্য হ'ব পাৰে, মানে আপোনাৰ যদি

0: বেছিকৈ খাইছিলে সেইটো কমাই খাওক। মানে অধিক মাত্ৰাত বা নিহীন মাত্ৰাত খালে, অধিক মাত্ৰাত খালে আপোনাৰ মেটাবলিক ডিজৰ্ডাৰ বহুত হয়। যেনেকৈ জানো আমি খাদ্য বেছিকৈ, কেলৰিজ বেছিকৈ খোৱাৰ ফলত চুগাৰ হয়, অবেচিটি হয়, আৰু হীন মাত্ৰাত খোৱাৰ ফলত ডিফিচিয়েঞ্চি ৰোগ, পুষ্টিহীনতা হয়। সেইকাৰণে অধিক মাত্ৰা আৰু হীন মাত্ৰা এৰি নিজৰ শৰীৰৰ সাপেক্ষে যেনেকৈ যিখিনি উপযোগী সিমানখিনি মাত্ৰা আহাৰ খাবলৈ আচলতে চৰকসমিতাত কোৱা হৈছে। তাৰ লগতে বহুতখিনি আহাৰৰ নিয়ম কোৱা হৈছে, যোনটো অষ্টবিধ আহাৰ বিশেষ আয়তন বুলি কোৱা হৈছে, যিটো থাকে আপোনাৰ কি আহাৰ খাব, কি উপায়েৰে আহাৰখিনি বনাইছে, কি কি বাচন বৰ্তন ইউজ হৈছে সেইটোত, তাৰপিছত খাদ্য সদায় গৰম খাব লাগে, পুৰণা খাদ্য খাব নালাগে, বহুত কথা পাতি বা একেবাৰে লাহে লাহে খোৱাটোও বেয়া বা খুব শীঘ্ৰে খোৱাটোও বেয়া, সেইটোও কথা কোৱা হৈছে তাতে। খুব শীঘ্ৰে খালেও আপোনাৰ এচিডটো ফৰ্মেশ্যন নহয়, অধজম হয়, আৰু খুব লাহে লাহে খালেও হাই এচিডিটি হ'ব পাৰে। এনেকুৱা ধৰণৰ বেমাৰৰ লক্ষণসমূহ সদায় খাদ্যৰ লগত জড়িত হৈ আছে। আৰু আল্টিমেটলি গৈ যিহেতু আমি বিষৰ কথা পাতি আছো, এই অনিয়মিতবিলাকে লাষ্টত গৈ আমাৰ বিষ ৰূপে ৰূপান্তৰ হয়, মানে মেনিফেষ্টেশ্যন হয় বিষ ৰূপে। সেইটোৱে হৈছে আমাৰ কাৰক বিষৰ, যে আমি খাদ্য খোৱাৰ নিয়ম বা খাদ্য অতিৰিক্ত আহাৰ বা ইৰেগুলাৰ হেবিট, সেইখিনি আমি যদি নিয়মীয়াভাৱে খাব পাৰোঁ, ভালকৈ যদি খাওঁ খাদ্য, আমাৰ তাৰ পৰাও কিন্তু বিষ নিৰাময় হ'ব পাৰে।
1: হয়, যথেষ্ট গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি ডাক্তৰ দেৱীৰেখা, যে আমি খাই থকা যিখিনি আহাৰ, সেই আহাৰখিনিয়েই আমি শুদ্ধ ৰূপত গ্ৰহণ কৰিব লাগিব, সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ, নহয় জানো? এতিয়া আয়ুৰ্বেদিক চিকিৎসাৰ কথা আজি কিছু বছৰৰ আগলৈকে বহুতে নাজানিছিল, কিন্তু এতিয়া জনা হৈছে, মানুহ আহে আয়ুৰ্বেদিক চিকিৎসা ল'বলৈ, কিন্তু তাৰ আগতে তেওঁলোকে হয়তো বেলেগ চিকিৎসকৰ ওচৰত দেখুৱাই আছে। এতিয়া আয়ুৰ্বেদিক চিকিৎসাৰ ওচৰলৈ যেতিয়া তেওঁলোক আহিব, সম্পূৰ্ণ আয়ুৰ্বেদিক চিকিৎসাই গ্ৰহণ কৰিব, নহয় জানো?
0: হয়,
1: আগৰটো এৰি দিব লাগিব যি আছে।
0: আমি তেওঁলোকক আমাৰ আয়ুৰ্বেদিক চিকিৎসা ল'বলৈ তেওঁলোকক আমি অনুৰোধ জনাওঁ, আপোনাৰ ইমিউনিটি বা আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিমান বেছি হ'ব, সিমানেই আপুনি ৰোগটোক দূৰত ৰাখিব পাৰিব, বা ৰোগ এটা হ'লেও আপুনি সম্পূৰ্ণ সোনকালে সুস্থ হৈ ওলাই আহিব পাৰিব। যে ইমিউনিটি বুষ্টিং হিচাপে আয়ুৰ্বেদিকক আমি যদি, কাৰণ আয়ুৰ্বেদিকৰ যিটো উদ্দেশ্য ব্যাখ্যাৰ সময়তে শাস্ত্ৰত কোৱা আছে যে স্বাস্থ্যস্য স্বাস্থ্য ৰক্ষণম, স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আয়ুৰ্বেদ প্ৰয়োগ কৰক, আতুৰেশ্য বিকাৰ প্ৰসৱনম, আতুৰ মানে যাৰ বিকাৰগ্ৰস্ততা বা আমাৰ বেমাৰ হৈ আছে তেওঁলোকৰ বিকাৰ শেষ কৰাৰ ক্ষেত্ৰতো মানে আয়ুৰ্বেদ প্ৰয়োগ কৰিব পাৰি। এই দুটা ক্ষেত্ৰত আপুনি প্ৰিভেণ্টিভ মেডিচিন আৰু কিউৰেটিভৰ কথা ভাবিব পাৰে। প্ৰিভেণ্ট কৰিবলৈ মানে আপুনি আয়ুৰ্বেদিক প্ৰয়োগ কৰক, তেতিয়া আপোনাৰ বেমাৰ আজাৰ কম হ'ব, ইমিউনিটি ভালে থাকিব, আৰু বেমাৰ হ'লেও আপুনি আয়ুৰ্বেদিক প্ৰয়োগ কৰক, যিটোৰ পৰা আপুনি বেমাৰৰ পৰা সোনকালে ওলাই আহিব পাৰিব।
1: পাৰ্শ্বক্ৰিয়া কিবা থাকে নেকি?
0: পাৰ্শ্বক্ৰিয়াৰ ক্ষেত্ৰত চাওক, আহাৰৰ ক্ষেত্ৰত যিটো মই ক'লো, অতি অত্যাধিক আৰু হীন মাত্ৰা, এই দুটাই পাৰ্শ্বক্ৰিয়া বুলি ধৰিব পাৰে। যদি এজন মানুহে দোকানৰ পৰা কিনি আয়ুৰ্বেদিক ঔষধ খাইছে, নাইবা আপোনালোক আপুনি বহুত ঠাইত দেখা পাব আয়ুৰ্বেদিক বুলি বিভিন্ন ধৰণৰ কোম্পানীয়ে বিক্ৰী কৰি আছে, তো এইবিলাক বস্তু যদি আপুনি প্ৰয়োগ কৰিছে, সদায় খাইছে, তিনিমাহ ছমাহ খাই আছে, আয়ুৰ্বেদিক মেডিচিনো যদি আমি দিওঁ, আপুনি চাব পাৰ্শ্বক্ৰিয়া যেতিয়া কওঁ, নিমৰ পৰা তৈয়াৰী মেডিচিন থাকে যিটো আমি পিম্পলছ বা একনেক দিওঁ, নিম বা ছালৰ বিভিন্ন ধৰণৰ প্ৰব্লেমত দিওঁ। এতিয়া নিম যেতিয়া আমি প্ৰয়োগ কৰোঁ, তিনিমাহৰ ওপৰত আমি নিম একেলগে নিদিওঁ, কাৰণ তাৰ পৰা আমাৰ যোনটো মহিলাৰ ক্ষেত্ৰত যোনটো অভাম ৰিলিজ হয়, এগ আমাৰ ৰিলিজ হয়, অভামৰ ক্ষেত্ৰত খুব বেয়া এটা প্ৰভাৱ পৰা দেখা যায়, আৰু ল'ৰাৰ ক্ষেত্ৰত স্পাৰ্ম ৰিলিজৰ ক্ষেত্ৰত বেয়া হয়, পিছত গৈ ইনফাৰ্টিলিটিৰ প্ৰব্লেম হ'ব পাৰে, যে আমি খুব বেছি একনি বা পিম্পলছৰ কাৰণে দিলোঁ, কিন্তু এইটো ৰেগুলাৰ এবছৰ খাই আছে, তেনেকুৱা নহয়। সেইটোৱে কৈছোঁ অত্যাধিক প্ৰয়োগ বা হীন প্ৰয়োগ, মানে যদি একেবাৰে কমভাৱে প্ৰয়োগ কৰিছে, ওজনৰ হিচাপত কৰা নাই, শৰীৰৰ ওজন বা বেছি কিন্তু আপুনি প্ৰয়োগ কৰোঁতে খুব কম পৰিমাণে খাইছে, সেইটোও কোনো ধৰণৰ ভাল আপুনি নাপাব, উপশম নাপাব। সেইদিনা ধৰণৰ পাৰ্শ্বক্ৰিয়াহে হয়। আমি ধৰক আপোনাৰ উচ্চ ৰক্তচাপজনিত ৰোগ হৈ আছে, চন্দ্ৰপ্ৰভা বুলি এটি টেবলেট আছে যিটোত 31টা উপাদান থাকে, মানে ইনগ্ৰিডিয়েণ্টছ থাকে, আৰু সেই উপাদানসমূহ বিভিন্ন ধৰণৰ বিভিন্ন কাম কৰে। চিলাজিত যিটো বস্তু চন্দ্ৰপ্ৰভা টেবলেটত আছে, এতিয়া আমি আপোনাৰ ধৰক ইউৰিনৰ কিবা প্ৰস্ৰাৱযুক্ত কিবা প্ৰব্লেম হৈছে, সেইটোৰ ক্ষেত্ৰত যদি আমি উচ্চ ৰক্তচাপটো নোচোৱাকৈ আমি চিলাজিতযুক্ত চন্দ্ৰপ্ৰভা দিওঁ, তেনেহ'লে তেওঁৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। সেইকাৰণে চিকিৎসক এজনৰ দায়িত্ব, তেওঁৰ আগৰ কিবা বেমাৰ আছে নেকি, তেওঁৰ বেলেগ কিবা হৈ আছে নেকি, সেইটো পৰ্যবেক্ষণ কৰি

0: তেওঁ যদি দিয়ে চিকিৎসা, তেতিয়াহে চিকিৎসাৰ আচলতে সুফল পাব পাৰিব।
1: হয়, আৰু তাৰ বাহিৰে বেলেগ পাৰ্শ্বক্ৰিয়া নাই?
0: নাই, তেনেকুৱাকৈ একো পাৰ্শ্বক্ৰিয়া আমি নেদেখোঁ। আৰু যিহেতু যিখিনি আমি প্ৰয়োগ কৰি থাকোঁ, ব্যৱহাৰিক উপযুক্ত যিখিনি ঔষধি, হাজাৰৰ ওপৰত ঔষধি আছে, যিখিনি শাস্ত্ৰোক্ত ঔষধি, সেইখিনি বৈজ্ঞানিকভাৱে প্ৰমাণ কৰা হৈছে।
1: গতিকে প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ কথোপকথনৰ পৰা আপোনালোকে নিশ্চয় গম পালে যে আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে আমি বিষ নিৰাময়ত যথেষ্ট সুফল পাব পাৰোঁ, আৰু পাৰ্শ্বক্ৰিয়াও বিশেষ নহয়। যদিহে আপুনি

0: আজিৰ কথোপকথনৰ পৰা আপোনালোকে নিশ্চয় গম পালে যে আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে আমি বিষ নিৰাময়ত যথেষ্ট সুফল পাব পাৰোঁ আৰু
1: পাৰ্শ্বক্ৰিয়াও বিশেষ নহয়। যদিহে আপুনি বিশেষজ্ঞ আয়ুৰ্বেদিক চিকিৎসকে প্ৰদান কৰা ঔষধ উপযুক্ত মাত্ৰাত উপযুক্ত ধৰণেৰে গ্ৰহণ কৰে আৰু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আহাৰ বিহাৰ আদি কৰে, নহয় জানো?
2: হয়,
0: ডাক্টৰ দীপ্তিৰেখা শৰ্মা, আজি আপুনি আমাৰ আমন্ত্ৰণক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু শ্ৰোতাসকলক বিষ নিৰাময়ত আয়ুৰ্বেদিক চিকিৎসা এই সম্পৰ্কে বহুতো কথাই ক'লে। আমি আশা কৰোঁ শ্ৰোতাসকল নিশ্চয়কৈ উপকৃত হ'ব। আপোনালৈ ধন্যবাদ জনাই আজিলৈ বিদায় লওঁ। নমস্কাৰ।
2: ধন্যবাদ। নমস্কাৰ।
0: শ্ৰোতাসকলে ইমান পৰে বিষ নিৰাময়ত আয়ুৰ্বেদিক চিকিৎসা এই শীৰ্ষক সাক্ষাৎকাৰটি শুনিলে। সমল ব্যক্তিৰূপে আমাৰ সৈতে উপস্থিত আছিল গুৱাহাটীৰ আমিনগাঁওস্থিত তুলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ আয়ুৰ্বেদিক চিকিৎসা বিষয়া ডাক্টৰ দীপ্তিৰেখা শৰ্মা। ইয়াৰ লগে লগে আমাৰ আজিৰ বুলনিৰো অন্ত পৰিল। জোনালী বৰুৱাক বিদায় দিয়ক। নমস্কাৰ।

ইদ্ৰিছ আলী ৰচনাৰ শিল্পী মৃন্ময়ী চেতিয়াৰ কণ্ঠৰ গীত দুটি শুনিলে। শিল্পীৰ লগত বাদ্যত সংগত কৰিলে তবলাত তুলতুল দাস, গীটাৰত ৰাজু আনচাৰী আৰু বাঁহীত যোগেন বসুমতাৰীয়ে। শ্ৰোতাসকলে মৃন্ময়ী চেতিয়াৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি নিশা 7:45।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো অম্বিকানাথ ওজা আৰু সংগীপিণ্ডৰ কণ্ঠৰ ওজাপালি।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গুজৰাটৰ বদোদৰাত মহাৰাজ ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক বাৰ্ষিক সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বৰ্ধিত ভূ ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক প্ৰত্যাহ্বানৰ বাবে গ্লোবেল চাউথৰ মাজত অধিক সহযোগিতাৰ পোষকতা কৰিছে। মেঘালয়ৰ ইউ ডি পিৰ 8গৰাকী বিধায়কে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মহাৰাষ্ট্ৰৰ নাগপুৰত আজি সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ বিষয়বস্তুৰে একাদশ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপন কৰা হৈছে আৰু ভাৰতৰ জয় মিনাই জাপানৰ নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ পুৰুষৰ ছফ্ট টেনিছত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গুজৰাটৰ বদোদৰাত মহাৰাজ ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক বাৰ্ষিক সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। শ্ৰীমতী মুৰ্মুৱে এই সমাৱৰ্তনত 12,600 অধিক শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰিব। ইয়াৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে ব্ৰহ্মকুমাৰী সংস্থাৰ বিশ্বৰ পুনৰ নিৰ্মাণৰ বাবে আধ্যাত্মিক জাগৃতি অভিযান মুকলি কৰিব আৰু বদোদৰাক গোলকীয় আধ্যাত্মিক প্ৰাসাদ উদ্বোধন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বৰ্ধিত ভূ ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক প্ৰত্যাহ্বান, জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ আৰু বহুপাক্ষিক ব্যৱস্থাৰ হেঁচা দূৰ কৰাৰ বাবে গ্লোবেল চাউথ হিচাপে পৰিচিত ঔদ্যোগিক আৰু বাণিজ্যিক দিশৰ পৰা

0: তুলনামূলকভাৱে কম বিকশিত ৰাষ্ট্ৰসমূহৰ মাজত অধিক সহযোগিতাৰ পোষকতা কৰিছে। নিউয়ৰ্কত কালি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক বৈঠকত ভাগ লোৱাৰ সুযোগতে গ্লোবেল ছাউথ ৰাষ্ট্ৰসমূহৰ এখন বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মত প্ৰকাশ কৰে। ডঃ জয়শংকৰে কয় যে বৰ্তমান বৰ্ধিত সংঘাত, যোগান শৃংখলা আৰু বাণিজ্যৰ ওপৰৰ হেঁচা, খণ্ডিত বিনিয়োগ, ক্ৰমবৰ্ধিত ঋণ দুৰ্বলতা আৰু উন্নয়নমূলক কাম কাজৰ বাবে অপৰ্যাপ্ত বিত্তৰ দৰে সমস্যাই সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিছে। তেওঁ লগতে গ্লোবেল ছাউথ ৰাষ্ট্ৰসমূহে যোগান শৃংখলা, বিত্ত আৰু যোগাযোগ ক্ষেত্ৰৰ বাধাকে ধৰি ঘাই ঘাই সমস্যাসমূহ দূৰ কৰাৰ বাবে একেলগে কাম কৰা উচিত।
1: We can see that in conflicts and geopolitical tensions, in the disruption of supply chains, in increasing trade barriers, fragmented investment flows, climate shocks, and the fact that international law and rules are under great pressure.
0: মেঘালয়ৰ UDPৰ 8 বিধায়কে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। তেওঁলোকৰ ভিতৰত লক্ষ্মণ ৰিম্বুই, পীযুষ মাৰ্ভিন, কিমৰেন শিয়ালা আৰু মাইৰাল বৰ্ণে অন্যতম। ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা কিৰেণ ৰিজিজু, মুখপাত্ৰ সম্বিত পাত্ৰ আৰু অনিল এণ্টনীৰ উপস্থিতিত আজি তেওঁলোকে দলটোত যোগদান কৰে। মহাৰাষ্ট্ৰৰ নাগপুৰত আজি সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ বিষয়বস্তুৰে একাদশ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপন কৰা হৈছে। দেশ বিদেশৰ আয়ুৰ্বেদ প্ৰতিষ্ঠান, চিকিৎসক আৰু সংশ্লিষ্ট পক্ষসমূহে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। এই কাৰ্যসূচীত আয়ুৰ্বেদৰ প্ৰসাৰ আৰু সমূহীয়া কল্যাণৰ বাবে প্ৰমাণ, গৱেষণা আৰু উদ্ভাৱনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক এই দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। আয়ুষ মন্ত্ৰালয়ে জনোৱা মতে এইবাৰৰ আয়ুৰ্বেদ দিৱসৰ অনুষ্ঠানৰ বাবে 30 ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 3 লাখৰো অধিক অংশগ্ৰহণকাৰীয়ে পঞ্জীয়ন কৰিছে। আয়ুৰ্বেদ দিৱসৰ বাবে বিদেশৰ অংশগ্ৰহণকাৰীয়েও পঞ্জীয়ন কৰা পৰিলক্ষিত হৈছে। 10 ৰাষ্ট্ৰৰ 1,900তকৈও অধিক অংশগ্ৰহণকাৰীয়ে নাম পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে। UPI মাচুল ৰোল আউটৰ পূৰ্বে বেংকসমূহক ATM ষ্টক কৰিবলৈ কোৱাৰ দাবীৰ সৈতে জড়িত সামাজিক মাধ্যমত প্ৰচাৰিত দাবী চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ ফেক্ট চেক ইউনিটে এই দাবী ভুৱা বুলি অভিহিত কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বিত্ত মন্ত্ৰালয়ে এনে কোনো নিৰ্দেশনা জাৰি কৰা নাই বুলিও স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় চৰকাৰৰ সৈতে জড়িত যিকোনো সন্দেহজনক বিষয়বস্তু PIBৰ ফেক্ট চেকত অৱগত কৰিবলৈ নাগৰিকক আহ্বান জনাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ কলকাতা কাৰ্যালয়ে অভিযান্ত্ৰিক প্ৰতিষ্ঠান মেকনালী ভাৰত ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেডৰ সৈতে জড়িত কলকাতা, দিল্লী আৰু বেংগালুৰুৰ 16 স্থানত তালাচী অভিযান চলাই আছে। সংস্থাটোৱে জনোৱা মতে বৈদেশী মুদ্ৰা ব্যৱস্থাপনা আইন FEMA 1999 অধীনত এই তালাচী অভিযান চলোৱা হৈছে। ঋণ পৰিশোধ সমাধান প্ৰক্ৰিয়াটো, ঋণ পৰিশোধ অক্ষমতা আৰু দেউলীয়া সংহিতা 2016 ধাৰা 29ৰ অধীনত সম্ভাৱ্যভাৱে অযোগ্য ব্যক্তিসকলক পৰোক্ষভাৱে কোম্পানীটোৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভৰ বাবে সক্ষম কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল নে নাই সেই বিষয়টোৰ ওপৰতো বিধি বলবৎকাৰী সঞ্চালকালয়ে পৰীক্ষা কৰি আছে। ঢাকাৰ এখন আদালতে নিষিদ্ধ ঘোষিত আৱামী লীগৰ 3 নেতাক যোৱা 11 ছেপ্টেম্বৰত ৰাজধানীৰ গুলশন অঞ্চলত এটা শোভাযাত্ৰাৰ সন্দৰ্ভত দাখিল কৰা গোচৰত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। বাংলাদেশ আৰক্ষীয়ে 3 অভিযুক্তক আদালতত হাজিৰ কৰি তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তেওঁলোকক আটক কৰি ৰাখিবলৈ অনুৰোধ জনোৱাৰ পাছত ঢাকাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে এই নিৰ্দেশনা জাৰি কৰে। গোচৰ অনুসৰি অভিযুক্ত কেইগৰাকীৰ বিৰুদ্ধে যোৱা 11 ছেপ্টেম্বৰত অঞ্চলটোত এটা শোভাযাত্ৰা উলিওৱাৰ সময়ত কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল যিয়ে অঞ্চলটোৰ জনসাধাৰণৰ মাজত আতংক সৃষ্টি কৰিছিল। ইয়াৰ পাছত আৰক্ষীয়ে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এটা গোচৰ ৰুজু কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত অধিক তদন্ত চলাই থকা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী শ্বেখ আব্দুল্লা বিন জায়েদ অল নাহিয়ান আৰু ফ্ৰান্সৰ বিদেশ মন্ত্ৰী জিন নৱেল বেৰতে নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ সুযোগতে ভাৰত UAE ফ্ৰান্স ত্ৰিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। তিনিওগৰাকী নেতাই মহাকাশ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু সংস্কৃতি আৰু ঐতিহ্যকে ধৰি উমৈহতীয়া স্বাৰ্থ সমন্বিত ক্ষেত্ৰত ত্ৰিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে নেতাকেইগৰাকীয়ে পশ্চিম এছিয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে ত্ৰিপাক্ষিক সহযোগিতাৰ প্ৰসাৰ আৰু সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ

0: কৰাৰ উপৰি ভাৰত ফ্ৰান্স আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মাজৰ শক্তিশালী আৰু মিত্ৰতাৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বিষয়ত আলোচনা কৰে। অসমৰ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত সৰু বৰ বৈঠকেৰে ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। সমষ্টিটোৰ বিভিন্ন ঠাইত আজি বিজেপিৰ হৈ কেইবাগৰাকী মন্ত্ৰীৰ লগতে বিজেপিৰ তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলাব। ইপিনে কংগ্ৰেছৰ ভূপেশ বাঘেল, গৌৰৱ গগৈ, বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰীয়ে নগাঁৱৰ বিভিন্ন স্থানত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাই আছে। AIDFও ভোটদাতাসকলক আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাই আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 6 অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। ভাৰতৰ জয় মিনাই জাপানৰ নাগয়াত অনুষ্ঠিত এছিয়ান গেমছৰ পুৰুষৰ ছফ্ট টেনিছত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। মিনাই আজি ছেমি ফাইনেলত জাপানৰ টাকুৱা কুৰুচাকাৰ হাতত 2-0 ফলাফলত পৰাভূত হয়। অৱশ্যে খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত ব্ৰঞ্জৰ পদক লাভ কৰে। মিনাই ইয়াৰ পূৰ্বে ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত ফিলিপাইনছৰ শ্বুইন নিউগিটক 4-3 ফলাফলত পৰাস্ত কৰে। ইপিনে 2020 চনৰ টকিঅ' অলিম্পিকত ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱে এইবাৰ পুনৰ মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত ৰূপৰ পদক জয় কৰিছে। আনহাতে ভাৰতৰ মহেশ্বৰী সিং, পৰিণাজ ধালিৱাল আৰু ৰাজ্যা ধিল্লৈ মহিলাৰ স্কিট শ্বুটিং শিতানৰ দলীয় শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই সাফল্যৰ বাবে খেলুৱৈ 3গৰাকীক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত কয় যে তেওঁলোকৰ দক্ষতা, দৃঢ়তা আৰু দলীয় ভাৱনাই সমগ্ৰ ৰাষ্ট্ৰক গৌৰৱান্বিত কৰিছে। ৰাষ্ট্ৰপতিয়ে লগতে খেলুৱৈকেইগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এছিয়ান গেমছত দেশৰ হৈ পদক জয়ৰ বাবে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খেলুৱৈগৰাকীৰ দৃঢ়তাই দেশক সদায় অনুপ্ৰাণিত কৰি আহিছে। তেওঁ লগতে মীৰাবাই চানুৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গুজৰাটৰ বদোদৰাত মহাৰাজ ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক বাৰ্ষিক সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে বৰ্ধিত ভূ ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক প্ৰত্যাহ্বানৰ বাবে গ্লোবেল ছাউথৰ মাজত অধিক সহযোগিতাৰ পোষকতা কৰিছে। মেঘালয়ৰ UDPৰ 8গৰাকী বিধায়কে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মহাৰাষ্ট্ৰ নাগপুৰত আজি সুস্থ ভৱিষ্যতৰ বাবে আয়ুৰ্বেদ বিষয়বস্তুৰে 1ম ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উদযাপন কৰা হৈছে। আৰু ভাৰতৰ জয় মিনাই জাপানৰ নাগয়াত অনুষ্ঠিত এছিয়ান গেমছৰ পুৰুষৰ ছফ্ট টেনিছত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু নিবেদন কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী অপূৰ্ব তালুকদাৰ। এয়া শিল্পীৰ কণ্ঠত শুনক অনুষ্ঠানৰ প্ৰথম টিকেট।

পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। কাৰ্বি পাহাৰত কালি হোৱা প্ৰবল বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে কলিয়াবৰৰ বামুনিৰ ভাটাবাৰী অঞ্চলৰ অৰ্ধ শতাধিক পৰিয়ালৰ বাসগৃহ বুৰাই পেলায়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে, নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা বৈ অহা পানীয়ে আজি পুৱালৈ নগাঁও চহৰৰ বিভিন্ন অঞ্চলতো কৃত্ৰিম বানৰ সৃষ্টি কৰে। বিশেষকৈ পানীগাঁও, হৈবৰগাঁও, মিলনপুৰ, চকীটোপ আৰু বৰবজাৰ অঞ্চলত কৃত্ৰিম বানৰ ফলত জনজীৱন বিপন্ন হৈ পৰে। ইপিনে বাঢ়নী পানীয়ে ভাটাবাৰী অঞ্চলত বাসগৃহৰ উপৰি খেতিপথাৰ আৰু পশুধনৰো ক্ষতি কৰে। আকস্মিকভাৱে বাঢ়ি অহা পানীয়ে স্থানীয় লোকসকলক পথত আশ্ৰয় ল'বলৈ বাধ্য কৰে। অৱশ্যে সম্প্ৰতি পানী কমিবলৈ আৰম্ভ কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে এগৰাকী স্থানীয় লোকে আমাৰ সংবাদদাতাক এইদৰে কয়।
1: যোৱা ৰাতি বিস্তৃত বৰষুণৰ ফলত এই পাহাৰৰ পৰা পানী নামি আহি বিস্তৃত বামুণী বটাবাৰী যিটো বাট পথ নদীৰ দুয়োপাৰ পানী প্লাৱিত হৈছে। বানপানী প্ৰায় আজি 20 বছৰৰ মূৰত আমি দেখিবলৈ পাইছোঁ, ইমান দিন হোৱা নাছিলে। যোৱাকালিৰ পৰা যি ধাৰাসাৰ বৰষুণ, এই ধাৰাসাৰ বৰষুণৰ ফলত আজি আমি এই বিস্তৃত বটাবাৰী অঞ্চলত বিস্তৰ ক্ষতি হৈছে। কিছুমানৰ ব্ৰইলাৰ ফাৰ্ম, কিছুমানৰ গাহৰি ফাৰ্ম, হাঁহ কুকুৰা পানী প্লাৱিত হৈছে, উটি গৈছে, আৰু কিছুমান মানুহ ঘৰতো পানী সোমাইছে। গতিকে এই বিস্তৃত অঞ্চলত এই বানপানী আমি প্ৰায় আজি 20 বছৰৰ মূৰত দেখিবলৈ পাইছোঁ, ইমান দিন হোৱা নাছিলে। আশা কৰিছোঁ পানী এতিয়া লাহে লাহে কমিব ধৰিছে, আশা কৰিছোঁ এইটো ৰাইজে সকাহ পাব।
0: সমগ্ৰ শিক্ষা অসমে সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিনৰ সালসলনি ঘটাইছে। সমগ্ৰ শিক্ষাই নতুনকৈ জাৰি কৰা নিৰ্দেশ অনুসৰি 2027 চনৰ 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত 35খন জিলাত গুণোৎসৱৰ অনুষ্ঠিত হ'ব। পূৰ্বে 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ গুণোৎসৱৰ দিন ধাৰ্য কৰা হৈছিল। বৰ্তমান সংশোধিত সময়সূচী অনুসৰি 19ৰ পৰা 22 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ত 11খন জিলাত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ উপৰি 25 আৰু 28 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ 13খন জিলাত দ্বিতীয় পৰ্যায়ত আৰু 2ৰ পৰা 5 ফেব্ৰুৱাৰীলৈ 11খন জিলাত তৃতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। ওদালগুৰি জিলাৰ আয়ুক্ত পুলক পাটগিৰিয়ে আজি ভেৰগাঁৱৰ মহকুমাধিপতি ৰিংখাং মুছাহাৰী আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে চামৰাং অঞ্চলৰ সমীপৰ ভাৰত ভূটান সীমান্ত পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে ভূটান চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পাৰস্পৰিক স্বাৰ্থজড়িত গঠনমূলক আলোচনাত মিলিত হয়। তেওঁলোকে লগতে সীমান্ত অঞ্চলত সমন্বয় শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। এই আলোচনাই ভাৰত আৰু ভূটানৰ মাজত সম্পৰ্ক, সহযোগিতা আৰু সমন্বিত প্ৰশাসনৰ মনোভাৱক প্ৰতিফলিত কৰে, যিয়ে অঞ্চলটোত শান্তি, উন্নয়ন আৰু পাৰস্পৰিক বুজাবুজিৰ ক্ষেত্ৰত সহায় কৰিব। মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু বৰপেটা ৰোড চিমলাগুৰি সংযোগী পথৰ নিৰ্মাণ কাৰ্যত হোৱা অনিয়মৰ বিৰুদ্ধে গোবৰ্ধনত আজি আঞ্চলিক শাখা সাহিত্য সভা, মানাহ আঞ্চলিক ছাত্ৰ সন্থা, গোবৰ্ধনা আঞ্চলিক ছাত্ৰ সন্থা, মঠ

গুৰি আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসমমালা আঁচনিৰ অধীনত 71 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই পথছোৱাৰ নিৰ্মাণত বিভিন্ন অনিয়ম হোৱা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ তোলে। তেওঁলোকে পথছোৱাৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত সংস্থাৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে পথছোৱা সঠিকভাৱে নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীলৈ কেইবাদফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰে। কোকৰাঝাৰ আৰক্ষীয়ে গোকুলকাটা দলং আৰু কাৰাইটোলা ন পথাৰত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই 6 জন লোকক আটক কৰে। অভিযানকালত আৰক্ষীয়ে 5টা গৰু আৰু অবৈধ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এখন বাহনো জব্দ কৰে। ইতিমধ্যে ঘটনা সংক্ৰান্তত লোককেইজনক সোধা পোছা কৰি থকা হৈছে। ইপিনে জিলাখনৰ পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষীয়ে অবৈধ কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই 2জন লোকক আটক কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে মহামায়া বনাঞ্চলৰ পৰা বহু মূল্যৱান গছ কাটি অবৈধভাৱে কাঠ সৰবৰাহ কৰাৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অঞ্চলটোত অভিযান চলায়। ধৃত লোককেইজনক অধিক তদন্তৰ বাবে সোধা পোছা কৰি থকা হৈছে। ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে জাপানৰ আই চি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজনৰ শাখাৰ ফাইনেলত ৰূপৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। মীৰাবাইয়ে মুঠ 198 কিলোগ্ৰাম ভাৰোত্তোলন কৰে। চানুৱে 2020 চনৰ টকিঅ' অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল। ইপিনে ভাৰতৰ জয়মিনাই এছিয়ান গেমছৰ পুৰুষৰ ছফ্ট টেনিছ ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। মিনাই আজি ছেমি ফাইনেলত জাপানৰ টাকুয়া কুৰুছাকাৰ হাতত 2-0 ফলাফলত পৰাভূত হয়। অৱশ্যে খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত ব্ৰঞ্জৰ পদক লাভ কৰে। মিনাই ইয়াৰ পূৰ্বে ৰোমাঞ্চকৰ কোৱাৰ্টাৰ ফাইনেলত ফিলিপাইনছৰ চুৰউইন নিউগিটক 4-3 ফলাফলত পৰাস্ত কৰে। আমাৰ বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 739 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজৰ লগতে নিউজ অন এআইআৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহো। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী বৰ্ণালী কলিতা। শিল্পীৰ কণ্ঠত প্ৰথমে শুনোৱা হওক দীপাংকৰৰ ৰচিত এটি গীত।

বৰ্ণালী দাসৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক জুবিন গাৰ্গৰ গীতৰ কথাৰে শিল্পীৰ কণ্ঠৰ আন এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল বৰ্ণালী দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি হৈছে বুধবাৰ 1433 ভাস্কৰাব্দৰ আহিন মাহৰ পাঁচদিন 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 23 দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ বিয়লিৰ অধিৱেশনৰ মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্ছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকলে নিউজ অন এয়াৰ এপৰ যোগেদিও এই অনুষ্ঠান শুনিবলৈ পাব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছে মঞ্জু বড়ো আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছে ৰাজীৱ গগৈ। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত আছে মনালিছা দেৱী। আৰু এয়া মাইক্ৰফোনৰ সন্মুখত মই অল্পনা শইকীয়া।

কনফুসিয়াসে কৈছিল, আনে তোমাক প্রশংসা নকৰাৰ কাৰণে তুমি মনোকষ্ট পোৱা উচিত নহয়, তুমি মনোকষ্ট পোৱা উচিত তুমি আনক প্রশংসা কৰিব নোৱাৰাৰ কাৰণেহে। মাদাৰ টেৰেছাই কৈছিল, তুমি সাহসী হোৱা কাৰোবাক হিংসা কৰিবলৈ নহয়, তুমি ঘিণ কৰাজনক আকোৱালি ল'বলৈহে। ৰাজা ৰামমোহন ৰায়ে কৈছিল, আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছো সেইটো ভবাহে বেছি দৰকাৰ।

এয়া আকাশবাণী তেজপুৰ, নিবেদন কৰিছোঁ মহিলাসকলৰ অনুষ্ঠান অৰ্ধ আকাশ। অৰ্ধ আকাশ অনুষ্ঠানত আজি শুনাব লৈছোঁ প্ৰণালী কলিতাৰ কণ্ঠৰ অসমীয়া গীত।

শ্ৰোতাসকলে অৰ্ধাকাশ অনুষ্ঠানটিত বৰ্ণালী কলিতাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্ৰোতাসকলে আৰাধনা অনুষ্ঠানত মিতালী দেৰ কণ্ঠৰ বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পাছত দি আগবঢ়োৱা হ'ব গীতালী। গীতালী অনুষ্ঠানত আজি হিন্দী বোলছবিৰ গীত শুনোৱা হ'ব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধ্যাৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 আগবঢ়োৱা হ'ব যুৱবাণী অনুষ্ঠানটিৰ। 7:50 নিবেদন কৰা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 প্ৰচাৰ কৰা হ'ব এখনি নাট দধিচি, ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 আগবঢ়োৱা হ'ব পংকজ বৰদলৈৰ কণ্ঠৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীত। 9:30 নিবেদন কৰা হ'ব দম্পতী অনুষ্ঠানটিৰ। 10:00 প্ৰচাৰ কৰা হ'ব বাৰেৰহণীয়া অনুষ্ঠানটিৰ। 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো গীতালী অনুষ্ঠানটিৰ। গীতালী অনুষ্ঠানৰ আৰম্ভণিতে শুনাব লৈছো জুলি বোলছবিৰ কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

বৃন্দগীতটি শুনিলে। গীতৰ কথা আছিল ৰুদ্ৰ বৰুৱাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: ঘাই ঘাই বাতৰিসমূহত আছে, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত, সমগ্ৰ শিক্ষা অসমৰ সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিন সলনি, অহা বৰ্ষৰ 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ 35খন জিলাত গুণোৎসৱ, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰৰ সাক্ষ্য প্ৰদান, ৰাজ্যৰ বিভিন্ন ঠাইত 1ম ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন আৰু এছিয়ান গেমছত মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত মীৰাবাই চানুৰ ৰূপৰ পদক অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ আজি মন্ত্ৰী তথা তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰহা বিধানসভা সমষ্টিৰ ঘাঁহি মুকলি মঞ্চত আয়োজিত প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ দৰে ভৱিষ্যতেও ৰাইজৰ কল্যাণৰ হকে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছৰ দীঘলীয়া শাসনকালৰ সমালোচনা কৰে। বৰ্তমান সময়ত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰী হাজৰিকাই ৰহাৰ কাকমাৰী মুকলি মঞ্চত আন এখন নিৰ্বাচনী সভাতো অংশ লয়। কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনতো বিভিন্ন স্থানত প্ৰচাৰ চলোৱা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মনীন্দ্ৰ শইকীয়াই।
1: অহা 6 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা পক্ষেক বাকী আছে। নগাঁও জিলাৰ চামগুৰি, ৰূপহীহাট, ঢিং, নগাঁও পতৰটোপা আৰু ৰহা বিধানসভা সমষ্টিকে লৈ 5টা বিধানসভা সমষ্টি আৰু মৰিগাঁও জিলাৰ লাহৰিঘাট, মৰিগাঁও আৰু জাগীত বিধানসভা সমষ্টিক লৈ 3টা বিধানসভা সমষ্টিৰে মুঠ 8টা বিধানসভা সমষ্টিক সামৰি গঠন হোৱা নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত এইবাৰ 15গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। নিৰ্বাচনটো নিকা, স্বচ্ছ তথা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনৰ প্ৰস্তুতি যুদ্ধকালীনভাৱে চলাই থকাৰ সমান্তৰালভাৱে আইন শৃংখলা পৰিস্থিতিৰ ওপৰত নগাঁও জিলা আৰক্ষী প্ৰশাসন তীক্ষ্ণ দৃষ্টি ৰাখিছে। ইতিমধ্যে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পৰ্যবেক্ষকসকল আহি নগাঁও জিলা আৰু মৰিগাঁও জিলাত বাহৰ পাতি পৰিস্থিতি আৰু প্ৰস্তুতি তথা নিৰ্বাচনী বিধি ব্যৱস্থা তদাৰক কৰি আছে। ইতিমধ্যে ভোটগ্ৰহণকাৰী বিষয়া কৰ্মচাৰীসকলক পৰ্যায়ক্ৰমে প্ৰশিক্ষণ প্ৰদান কৰি থকাৰ লগতে EVMসমূহৰ যাদৃশীকৰণ সম্পূৰ্ণ হৈ উঠিছে।
0: মৰিগাঁও জিলা প্ৰশাসনে আজি প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ বাবে দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে। জিলাখনৰ মৰিগাঁও মহাবিদ্যালয়, ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰশিক্ষণ অনুষ্ঠিত হয়। বিষয়াসকলক EVM আৰু VVPATৰ ব্যৱহাৰ আৰু পৰিচালনা সন্দৰ্ভত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে 6 অক্টোবৰত ভোটগ্ৰহণ কৰা হ'ব আৰু 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। সমগ্ৰ শিক্ষা অসমে সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিনৰ সালসলনি ঘটাইছে। সমগ্ৰ শিক্ষাই নতুনকৈ জাৰি কৰা নিৰ্দেশ অনুসৰি 2027চনৰ 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত 35খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। পূৰ্বে 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ গুণোৎসৱৰ দিন ধাৰ্য কৰা হৈছিল। বৰ্তমান সংশোধিত সময়সূচী অনুসৰি 19ৰ পৰা 22 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ত 11খন জিলাত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ উপৰি 25 আৰু 28 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈ 13খন জিলা দ্বিতীয় পৰ্যায়ত আৰু 2 পৰা 5 ফেব্ৰুৱাৰীলৈ 11খন জিলাত তৃতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে উচ্চ শিক্ষা বিভাগৰ উদ্যোগত বি বৰুৱা মহাবিদ্যালয়ত আয়োজিত বক্তৃতা প্ৰতিযোগিতাৰ আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। 4টা পৰ্যায়ত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত আজি মহাবিদ্যালয়খনৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। শিক্ষাৰ্থীসকলৰ মাজত যুক্তিনিষ্ঠ চিন্তা, আত্মবিশ্বাস, বিষয়ভিত্তিক জ্ঞান আৰু বক্তব্য প্ৰদানৰ দক্ষতা বিকশিত কৰাৰ লগতে তেওঁলোকক সমসাময়িক বিষয়সমূহৰ প্ৰতি অধিক সচেতন কৰি তোলাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাই শিক্ষাৰ্থীসকলৰ প্ৰতিভা বিকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অহা 15 অক্টোবৰত ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। কাৰ্বি পাহাৰত যোৱা নিশাৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে কলিয়াবৰ ৰাজহচক্ৰৰ বামুনিৰ ভাটাবাৰী অঞ্চলৰ অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ বুৰাই পেলায়। বাঢ়নী পানীয়ে ভাটাবাৰী অঞ্চলত বাসগৃহৰ উপৰি খেতিপথাৰ আৰু পশুধনৰো ক্ষতি কৰে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে অঞ্চলটোৰ বামুনি, নিজৰী গাঁও, কাঠাৰ গাঁও আৰু ওপৰ বৰভগীয়া গাঁও বানৰ কবলত পৰিছে। জিলা দুৰ্যোগ ব্যৱস্থা

0: পৰিকল্পনা বিভাগে জনোৱা মতে অঞ্চলটোত বানৰ ফলত শতাধিক লোক প্ৰভাৱিত হয়। নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বি পাহাৰৰ পৰা বৈ অহা পানীয়ে নগাঁও চহৰৰ বিভিন্ন অঞ্চলতো কৃত্ৰিম বানৰ সৃষ্টি কৰে। বিশেষকৈ পানীগাঁও, শৈবৰগাঁও, মিলনপুৰ, চকীটোপ আৰু বৰবজাৰ অঞ্চলত কৃত্ৰিম বানৰ ফলত জনজীৱন বিপন্ন হৈ পৰে। বৰষুণৰ ফলত নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ জলপৃষ্ঠও বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অহা 3 অক্টোবৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে সেইদিনা শিলচৰ পৌৰ নিগম এলেকাত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে। ৰাজ্যপালৰ অনুমোদন মৰ্মে জাৰি কৰা অধিসূচনা অনুসৰি 3 অক্টোবৰত শিলচৰ পৌৰ নিগম এলেকাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব।
1: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান অব্যাহত আছে। আজি আদালতত ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰে সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদানকালত অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই অভিমন্যু তালুকদাৰক জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত জেৰা কৰে, কিন্তু সময়ৰ অভাৱৰ বাবে বাকী থকা অভিযুক্ত পক্ষৰ অধিবক্তাৰ তালুকদাৰক জেৰা কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নহল। আদালতে তালুকদাৰক কাইলৈ পুৱা 10:30 বজাত পুনৰ হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। সাক্ষ্যদানৰ পাছত সাংবাদিকৰ আগত অভিমন্যু তালুকদাৰে এইদৰে কয়।
2: আজি দুজনৰ হল জেৰা কৰা বুলি কয়, শ্যামকানুৰ উকিল আৰু শেখৰ জ্যোতিৰ উকিলে কিন্তু কমপ্লিট নহ'ল, এইবিলাক মানে শ্যামকানুৰ কমপ্লিট হ'ল আৰু কালি 3টা জেৰা আছে। এতিয়া জেৰাটো কমপ্লিট কৰাৰ আগতেতো কোৱাটো এইফালে কেছ এফেক্টলে কাৰণ কি আমিতো সহায় কৰিব আহিছোঁ, গতিকে কালি মোক যাতে কৈছে 3জন আৰু আছে উকিলে জেৰা কৰা, ইহঁতৰ বাকী কেইজন যে আছে, গতিকে আমি কালি আহি কালি সেইফালে তাৰপিছত আৰু যদি কিবা যিমানখিনি ক'ব পাৰোঁ যোনখিনি ক'লে কেছটো যাতে একো হেৰি নহয়, কাৰণ কি আমিতো ন্যায়ৰ কাৰণে আহিছোঁ, আমাৰ যিখিনি ষ্টেটমেণ্ট এইখিনি সহায় কৰিবতো। এতিয়া কালি কাৰণ কি খতম কৰাটো খুব দৰকাৰ আৰু যোনটো জেৰা কৰে এইটো মই বহুত কেয়াৰফুলি কৰিব লাগিব।
1: উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত পূৰ্বে প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, প্ৰতিম লহকৰ, দেৱজ্যোতি হাজৰিকা আৰু জিঅ' লাংচাথ নাৰ্জাৰীয়ে সাক্ষ্যদান কৰিছে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি 1ম ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰা হয়। 5000 বছৰ পুৰণি আয়ুৰ্বেদ চিকিৎসা ব্যৱস্থাক ভাৰতে প্ৰমাণ আধাৰিত বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে দৈনন্দিন তথা আধুনিক স্বাস্থ্যসেৱাৰ অংশ হিচাপে গঢ়ি তুলিছে। আয়ুৰ্বেদ দিৱস উদযাপনৰ লক্ষ্য হৈছে স্বাস্থ্যখণ্ডৰ গোলকীয় পৰ্যায়ত প্ৰসাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্যনীতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচী গঢ়ি তোলাত সহায় হোৱাকৈ আয়ুৰ্বেদৰ সম্ভাৱনীয়তাৰ অন্বেষণ, আয়ুৰ্বেদৰ অনন্য শক্তিক চিনাক্ত কৰা তথা উদ্ভিদ, প্ৰাণী আৰু পৰিৱেশৰ লগতে মানৱৰ স্বাস্থ্য সুৰক্ষা আদি বিভিন্ন দিশত আলোকপাত কৰা। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে স্বাস্থ্যৱান কাইলৈৰ বাবে আয়ুৰ্বেদ। বজালি জিলাত আজি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস উপলক্ষে নীলিমা ৰয় মাধ্যমিক বিদ্যালয়ত আয়ুৰ্বেদ চিকিৎসা, ৰোগ প্ৰতিৰোধ আৰু সুস্থ জীৱনশৈলীৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত জিলা নডেল বিষয়া তথা আয়ুৰ্বেদিক চিকিৎসক ডাঃ হৃদয় পাঠক, ডাঃ উপমা দত্ত আৰু ডাঃ নীলাক্ষী দাসে আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰত পুনৰ পঢ়ি দিছো। সভাত জিলা নডেল বিষয়া তথা আয়ুৰ্বেদিক চিকিৎসক ডাঃ হৃদয় পাঠক, ডাঃ উপমা দত্ত আৰু ডাঃ নীলাক্ষী দাসে আয়ুৰ্বেদিক চিকিৎসাৰ গুৰুত্ব আৰু স্বাস্থ্যকৰ জীৱনশৈলী সন্দৰ্ভত বক্তব্য আগবঢ়ায়। সভাত সুষম খাদ্যাভ্যাস, নিয়মীয়া শাৰীৰিক পৰিশ্ৰম, ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্য সচেতনতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শিশু ৰোগ বিভাগৰ নৱজাতক কক্ষত আজি আনুষ্ঠানিকভাৱে মাডাৰ নিউবৰ্ণ কেয়াৰ ইউনিটটো মুকলি কৰা হয়। মাতৃ আৰু নৱজাতকৰ উন্নত চিকিৎসা সেৱাৰ লক্ষ্যৰে স্থাপন কৰা এই নতুন কক্ষটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতীয়ে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ মুৰববী অধ্যাপক ডাঃ প্ৰণয় ফুকন আৰু নৱজাতক গোটৰ ভাৰপ্ৰাপ্ত অধ্যাপক ডাঃ ৰীতা ফুকনকে ধৰি ভালেকেইগৰাকী অধ্যাপক, অধ্যাপিকা, গৱেষক ছাত্ৰ আৰু শিক্ষাৰ্থী উপস্থিত থাকে। চৰাইদেউ জিলাৰ জিলা আয়ুক্ত ডঃ নেহা যাদৱে আজি জিলাখনৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনৰ কেইবাগৰাকীও হিতাধিকাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ ব্যৱসায়িক কাম কাজৰো বুজ লয়। তেওঁ লগতে হিতাধিকাৰীসকলক ব্যৱসায় অধিক সম্প্ৰসাৰণ আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে মুদ্ৰা আৰু PMEGPৰ দৰে চৰকাৰী আঁচনিৰ অধীনত ৰেহাই মূল্যৰ ঋণৰ গ্ৰহণ পৰামৰ্শও আগবঢ়ায়। লখিমপুৰৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলামৰা উন্নয়ন খণ্ডৰ মৰণৈ গাঁও পঞ্চায়তত আজি স্বচ্ছ

0: ভাৰত মিছন গ্ৰামীণৰ দ্বিতীয় পৰ্যায়ৰ সৈতে সংগতি ৰাখি বিশেষ জাবৰ সংগ্ৰহ আৰু জন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই বিশেষ অভিযানৰ অধীনত পঞ্চায়তখনৰ বিভিন্ন ৱাৰ্ডৰ পৰা প্লাষ্টিক আৰু অন্যান্য অজৈৱিক জাবৰ জোথৰ সংগ্ৰহ কৰা হয়। অনুষ্ঠানত সমাজকৰ্মী ডাইনামিক ডেভেলপমেণ্ট ছচাইটিৰ পৰিচালন সঞ্চালক ধৰ্মকান্ত গগৈ, সম্পাদক প্ৰান্ত কুমাৰ দাস আৰু প্ৰকল্প মুৰববী কেশৱ কুমাৰ নাথ উপস্থিত থাকে। তদুপৰি মৰণৈ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেখামণি চুতীয়া, পঞ্চায়তৰ সমূহ সদস্য সদস্যা আৰু স্থানীয় লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰমদান কৰে। উদ্যোক্তাসকলে প্লাষ্টিকজাত সামগ্ৰী আৰু আন জাবৰ জোথৰ যাতে য'তে ত'তে নেপেলায় তাৰ বাবে সকলোকে আহ্বান জনায়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিশ্বনাথৰ উদ্যোগত আজি পানীভঁৰালৰ সমূহীয়া পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰ চৌহদত জৈৱিক পুষ্টি বাগিচা আৰু পোষণ ৱালৰ উদ্বোধন কৰা হয়। পোষণ মাহ 2026 উপলক্ষে আয়োজিত এই অনুষ্ঠানত জৈৱিক পুষ্টি বাগিচা আৰু পোষণ ৱালৰ উদ্বোধন কৰি জিলায়ুক্ত কৰবী শইকীয়া কৰণে জৈৱিক পদ্ধতিৰে পুষ্টিকৰ শাক পাচলি উৎপাদন আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে।
1: ওদালগুৰি জিলাৰ আয়ুক্ত পুলক পাটগিৰিয়ে আজি ভেৰগাঁৱৰ মহকুমাধিপতি ৰিংখাং মুছাহাৰী আৰু অন্যান্য শীৰ্ষ বিষয়াসকলৰ সৈতে চামৰাং অঞ্চলৰ সমীপৰ ভাৰত ভূটান সীমান্ত পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে ভূটান চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পাৰস্পৰিক স্বাৰ্থজড়িত গঠনমূলক আলোচনাত মিলিত হয়। তেওঁলোকে লগতে সীমান্ত অঞ্চলত সমন্বয় শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। এই আলোচনাই ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্ক, সহযোগিতা আৰু সমন্বিত প্ৰশাসনৰ মনোভাৱক প্ৰতিফলিত কৰে, যিয়ে অঞ্চলটোত শান্তি, উন্নয়ন আৰু পাৰস্পৰিক বুজাবুজিৰ ক্ষেত্ৰত সহায় কৰিব। মৰিগাঁও জিলা আয়ুক্ত সৃষ্টি সিঙে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত সোমনাথ স্বাভিমান যাত্ৰাত অংশগ্ৰহণ কৰিবলগীয়া জিলাখনৰ তীৰ্থযাত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে সুৰক্ষিত আৰু শান্তিপূৰ্ণভাৱে এই যাত্ৰাত অংশ লোৱাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলী প্ৰদান কৰে। তেওঁ লগতে তীৰ্থযাত্ৰীসকলৰ মংগলময় যাত্ৰা কামনা কৰে। বজালী জিলাৰ তালতলত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে, লোকজনে ঘাইপথটো পাৰ হোৱাৰ সময়তে এখন তীব্ৰবেগী বাহনে তেওঁক মহতিয়াই নিয়ে। নিহত লোকজনক বাতৰি লিখাৰ পৰলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। শিৱসাগৰৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ অনিল ভাগৱতীৰ আজি নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 88 বছৰ। উল্লেখযোগ্য যে ভাগৱতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসম দলক কেইবাবাৰো প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিছিল। ক্ৰীড়াৰ লগতে বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত ভাগৱতীয়ে শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ সম্পাদক আৰু জংগমৰ প্ৰতিষ্ঠানকালীন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ONGCৰ এগৰাকী জ্যেষ্ঠ বিষয়া হিচাপেও কৰ্মৰত আছিল। তেওঁৰ মৃত্যুত শিৱসাগৰ জিলা ক্ৰীড়া সন্থা, জংগম ক্লাব, শিৱসাগৰ বেডমিণ্টন কোচিং চেণ্টাৰকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে জাপানৰ আয়োচি নাগুয়াত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত ৰূপৰ পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। মীৰাবাইয়ে মুঠ 198 কিলোগ্ৰাম ভাৰোত্তোলন কৰে। চানুৱে 2020 চনৰ টকিঅ' অলিম্পিকত ৰূপৰ পদক জয় কৰিছিল। ইপিনে ভাৰতৰ জয় মীনাই এছিয়ান গেমছৰ পুৰুষৰ ছফ্ট টেনিছত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰিছে। মীনাই আজি ছেমি ফাইনেলত জাপানৰ টাকুয়া কুৰোছাকাৰ হাতত 2-0 ফলাফলত পৰাভূত হয়। অৱশ্যে খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুবাদত ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত। সমগ্ৰ শিক্ষা অসমৰ সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিন সলনি। অহা বৰ্ষৰ 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ 35 জিলাত গুণোৎসৱ। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰৰ সাক্ষ্য প্ৰদান। ৰাজ্যৰ বিভিন্ন ঠাইত 11 ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন। আৰু এছিয়ান গেমছত মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত মীৰাবাই চানুৰ ৰূপৰ পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত

0: 829 কিলোহার্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহার্টজত লগতে নিউজ অন EIR মোবাইল এপত
1: নিউ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে

0: ভাতত পরাজিত হয়। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে 2047 চনৰ ভিতৰত যুৱ প্ৰজন্মৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰত এখন বিকশিত দেশ হিচাপে গঢ় লৈ উঠিব। বডোদৰাৰ মহাৰাজা ছায়াজীৰাও বিশ্ববিদ্যালয়ৰ 75 সংখ্যক সমাৱৰ্তনত উপস্থিত থাকি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষাই প্ৰকৃত অৰ্থ তেতিয়াহে বহন কৰে যেতিয়া দেশ আৰু সমাজৰ উন্নতিৰ হকে ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। শ্ৰীমতী মুৰ্মুৱে কয় যে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত দেশত প্ৰতিদিনে নতুনৰ সংযোগ ঘটিবলৈ ধৰিছে। তেওঁ লগতে কয় যে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ বৰ্তমানৰ সময়ত বহুবোৰ অনুশীলনমূলক দিশত কাম কৰাৰ প্ৰয়োজন আহি পৰিছে। তেওঁ লগতে কয় যে বৰ্তমানৰ যুগত মহিলাসকলে শিক্ষাকে ধৰি আন বহুতো দিশত বিভিন্ন ধৰণেৰে অংশগ্ৰহণ কৰা দেখা গৈছে।
1: मैंने देखा कि इस दीक्षांत समारोह में उपाधि प्राप्त करने वाले विद्यार्थियों में बेटियों की संख्या ज्यादा है। ये बदलते हुए भारत की तस्वीर है जो देश के अधिकांश उच्च शिक्षण संस्थानों में दिखाई दे रहा है। हर क्षेत्रों में महिलाओं की बढ़ती भागीदारी इस बात का शुभ संकेत है कि हमारे देश समावेशी विकास की दिशा में आगे बढ़ रहा है।
0: সমাৱৰ্তনৰ এই কাৰ্যসূচীত ৰাষ্ট্ৰপতিগৰাকীয়ে 12,600 অধিক ছাত্ৰ ছাত্ৰীলৈ শৈক্ষিক ডিগ্ৰী প্ৰদান কৰে আৰু 160 জন ছাত্ৰ ছাত্ৰীক 201টা সোণৰ পদক প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা ৰাজ্যখনৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে ডিগ্ৰী লাভ কৰা সকলো ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাট ভ্ৰমণৰত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ব্ৰহ্মকুমাৰী সংস্থাৰ বিশ্বৰ পুনৰ নিৰ্মাণৰ বাবে আধ্যাত্মিক জাগৃতি অভিযান মুকলি কৰে আৰু বডোদৰাৰ গোলকীয় আধ্যাত্মিক প্ৰাসাদ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশত বৰ্তমান সততা, কৰ্তব্যনিষ্ঠা, অনুকম্পা আৰু দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈ কাম কৰিব পৰা যুৱ প্ৰজন্মৰ প্ৰয়োজন। তেওঁ লগতে যোগ সেৱা, ধ্যান, অহিংসা আৰু বসুধৈৱ কুটুম্বকমৰ আদৰ্শৰ কথা উল্লেখ কৰি কয় যে পৃথিৱীবাসীলৈ ভাৰতে এই অমূল্য আদৰ্শসমূহ আগবঢ়াই সমগ্ৰ পৃথিৱীক এক পৰিয়াল হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ হৈছে। নিৰ্বাচন আয়োগে সমগ্ৰ দেশত যোৱা কেইমাহত প্ৰায় 40টা নতুন পদক্ষেপ গ্ৰহণ কৰিছে আৰু বিশেষ বিস্তৃত পুনৰীক্ষণকে ধৰি বহু নিৰ্বাচনী সংস্কাৰ সাধন কৰিছে। আয়োগে লগতে নিৰ্বাচনী তালিকা পুনৰীক্ষণকে ধৰি সকলো সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা হ'ব বুলি প্ৰকাশ কৰিছে। আয়োগে প্ৰতিজন বিষয়াই নিৰ্বাচনী ব্যৱস্থা উন্নত কৰাৰ বাবে আয়োগক নিজৰ পৰামৰ্শ দিবলৈ সম্পূৰ্ণ দায়বদ্ধ বুলি প্ৰকাশ কৰে। শেহতীয়াকৈ আয়োগে বিহাৰ, কেৰালা, তামিলনাডু, পুডুচেৰী, অসম আৰু পশ্চিমবংগৰ বৃহৎ নিৰ্বাচন আৰু নিৰ্বাচন সম্পৰ্কীয় অনুশীলন সফলতাৰে অনুষ্ঠিত কৰাৰ ওপৰত আলোকপাত কৰে। নিৰ্বাচন আয়োগে লগতে আয়োগে জাৰি কৰা সকলো চৰকাৰী আদেশ, সিদ্ধান্ত আৰু প্ৰশাসনিক নিৰ্দেশনাই সম্পূৰ্ণ আইনী নিষেধাজ্ঞা বহন কৰে আৰু প্ৰতিষ্ঠিত বিধিগত পদ্ধতি মানি চলে বুলি উল্লেখ কৰে। আয়োগৰ ডিজিটেল প্লেটফৰ্ম যেনে ই নেটে অনৈতিক কাৰ্য ৰোধ কৰিবলৈ কঠোৰ তথ্য সুৰক্ষা প্ৰণালীৰ অধীনত কাম কৰে। নিৰ্বাচন আয়োগে সম্পূৰ্ণ সততাৰে সাংবিধানিক কৰ্তব্য পালন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি ব্যক্ত কৰে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ জলবায়ু পৰিৱৰ্তন আৰু শক্তি আৰু COP31ৰ আলোচনা অধ্যক্ষ ক্ৰিছ বোৱেনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্ৰীযাদৱে জানিবলৈ দিয়ে যে এই কথোপকথনত ফিজিত অনুষ্ঠিত হ'বলগীয়া প্ৰাক কোপ সন্মিলন আৰু তুৰ্কীত অনুষ্ঠিত হ'বলগীয়া COP31ৰ বিভিন্ন বিষয়সমূহে স্থান পায়। এই বাৰ্তাত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে যোৱা দশকত গ্ৰহণ কৰা জলবায়ু পৰিৱৰ্তনৰ বাবে গ্ৰহণ কৰা উৎসাহবিলাসী পদক্ষেপসমূহৰ ফলত লাভ কৰা সফলতাৰ বিষয়ে উল্লেখ কৰে। শ্ৰীযাদৱে লগতে COP31ৰ আলোচনা অধ্যক্ষতা কৰা অষ্ট্ৰেলিয়াৰ প্ৰতি ভাৰতে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এছিয়ান গেমছৰ 49 কিলোগ্ৰাম ভাৰোত্তোলনৰ শাখাত ৰূপৰ পদক লাভ কৰা মীৰাবাই চানুলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকীয়ে সুদীৰ্ঘ 28 বছৰৰ পাছত এছিয়ান গেমছত ভাৰোত্তোলনৰ শাখাত এই পদক লাভেৰে খেলুৱৈগৰাকীয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু আন বহু বিশ্ব চেম্পিয়নশ্বিপত পদক লাভৰ এই যাত্ৰাৰ জৰিয়তে মীৰাবাই চানুৱে যুৱ প্ৰজন্মক প্ৰেৰণা যোগাবলৈ সমৰ্থ হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এছিয়ান গেমছত পদক লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু দেশৰ বাবে এয়া গৌৰৱময় ক্ষণ বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে খেলুৱৈগৰাকীৰ দৃঢ়তা আৰু ঐকান্তিকতাৰ মনোভাৱে দেশৰ নাগৰিকসকলক প্ৰেৰণা যোগাব।

0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ছফ্ট টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা জয় মীনালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে দেশৰ খেলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই খেলত লাভ কৰা এই খেলুৱৈজন যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হৈ ৰব আৰু এই ক্ৰীড়াৰ দিশে যুৱ প্ৰজন্মৰ খেলুৱৈসকল আগবাঢ়িব বুলি তেওঁ বিশ্বাসী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জয় মীনাক এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে শুভকামনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে তেওঁ কয় যে মীনাই কঢ়িয়াই অনা এই গৌৰৱে দেশৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সংযোজন ঘটালে। কেন্দ্ৰীয় কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি নিষ্পত্তি আৰু পেঞ্চন মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে যোৱা বছৰত 12 বছৰত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে 23,000 লোকক পদোন্নতি দিবলৈ সমৰ্থ হৈছে। কৰ্মচাৰী পৰিষদৰ তৃতীয় বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰতিনিধিসকলৰ এখন সভাত উপস্থিত থাকি মন্ত্ৰীজনে আজি এইদৰে কয়। মন্ত্ৰীজনে লগতে কয় যে কৰ্মচাৰীসকলৰ কাম কৰাৰ বাবে এটা ভাল পৰিৱেশ দিবলৈ চৰকাৰ সদায় আগ্ৰহী, যাতে কৰ্মচাৰীসকলে প্ৰেৰণাৰে কৰ্মস্থলীত ফলপ্ৰসূভাৱে নিজৰ সেৱা আগবঢ়োৱাত মনোনিৱেশ কৰিব পাৰে। কৰ্মচাৰীৰ পৰা লাভ কৰা সেৱা আৰু কৰ্মচাৰী বিভাগ সম্পৰ্কীয় মতামতসমূহ গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কৰ্মচাৰীসকলে বিভিন্ন বিষয়ত তেওঁলোকৰ লগত সঘনাই মত বিনিময় কৰাৰ বাবে মন্ত্ৰী ডঃ সিঙলৈ ধন্যবাদ জ্ঞাপন কৰে। 2023 চনৰ পৰা আৰম্ভ হোৱা মাই ভাৰত মঞ্চত 3 কোটিতকৈও অধিক যুৱকে নাম পঞ্জীয়ন কৰিছে। এই পঞ্জীয়নে শিক্ষা, স্বেচ্ছাসেৱী নেতৃত্ব, নাগৰিক সংযোগ আদিত যুৱক যুৱতীৰ নেতৃত্বত লোৱা পদক্ষেপত যুৱক যুৱতীসকলৰ নিত্য সম্প্ৰসাৰিত অংশগ্ৰহণক প্ৰতিফলিত কৰে। যুৱক যুৱতীসকলক জড়িত কৰা মাই ভাৰত হৈছে যুৱ পৰিক্ৰমা বিভাগ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এখন মঞ্চ। ভাৰতে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ যুৱ পৰিক্ৰমা বিভাগে আপুনি শিকক, নেতৃত্ব দিয়ক আৰু সেৱা আগবঢ়াওক নীতিক সম্প্ৰসাৰ কৰিবলৈ মাই ভাৰত নামৰ মঞ্চ স্থাপন কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে এক বিবৃতিত কয় যে যোৱা বছৰৰ অক্টোবৰ মাহত এই মঞ্চত 2 কোটিৰো অধিক পঞ্জীয়ন হোৱাৰ লগতে চলিত বৰ্ষৰ আগষ্টৰ ভিতৰত 2,46,00,000তকৈও অধিক যুৱক যুৱতীয়ে পঞ্জীয়ন কৰে। মন্ত্ৰালয়ে 1,22,000তকৈও অধিক যুৱকে প্ৰায় 25,000 অভিজ্ঞতা ভিত্তিক শিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰিছে, যিয়ে যুৱক যুৱতীসকলক গতানুগতিক শ্ৰেণীকোঠাৰ পৰিৱেশৰ বাহিৰত অংশগ্ৰহণৰ জৰিয়তে ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰাৰ সুযোগ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে। জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত বেডমিণ্টনৰ ছেমি ফাইনেলত ভাৰতৰ পুৰুষৰ দলটোৱে 3-1 ব্যৱধানত চীনৰ হাতত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। আৰম্ভণিৰ এখন খেলত ভাৰতীয় খেলুৱৈ লক্ষ্য সেনে চীনৰ শ্বি কিউইৰ হাতত 21-16, 21-18 ছেটত পৰাজিত হোৱাৰ বিপৰীতে 21-11, 22-20 ছেটত লিয়াং কুৱেই, কেং আৰু ৱাং ছেঙৰ যুটীৰ সৈতে ভাৰতীয় সাত্বিক ছাইৰাজ, ৰণকি ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৰ টাই হয়। আয়ুষ ছেট্টীয়ে এছিয়ান গেমছৰ চেম্পিয়ন লি ছিফেঙৰ হাতত 21-19, 21-13 ছেটত পৰাজিত হয়। এই ব্ৰঞ্জৰ পদকৰ জয়েৰে ভাৰতে বৰ্তমানলৈকে 1 সোণ, 5 ৰূপ আৰু 6 ব্ৰঞ্জৰ পদকেৰে এছিয়ান গেমছত মুঠ 12 পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে শিক্ষাই প্ৰকৃত অৰ্থ তেতিয়াহে বহন কৰে যেতিয়া দেশ আৰু সমাজৰ উন্নতিৰ হকে ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। নিৰ্বাচন আয়োগে সমগ্ৰ দেশতে বহু পদক্ষেপ গ্ৰহণৰ লগতে বহু নিৰ্বাচনী সংস্কাৰ সাধন কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি অষ্ট্ৰেলিয়াৰ কোপ 31ৰ আলোচনা অধ্যক্ষ ক্ৰিছ বোৱেনক সাক্ষাৎ কৰে আৰু জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত বেডমিণ্টনৰ ছেমি ফাইনেলত ভাৰতৰ পুৰুষৰ দলটোৱে 3-1 ব্যৱধানত চীনৰ হাতত পৰাজিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ
2: 266.6 মিটাৰ, কিলোৱাৰ্টজ 1,125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো যুৱবাণী অনুষ্ঠানটিৰ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। আপোনালোকে শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান কেম্পাছ আড্ডা। সকলোকে আজিৰ অনুষ্ঠানলৈ মই অংকিতা বৰা আৰু মোৰ সতীৰ্থ তন্ময় গগৈৰ সৈতে আন্তৰিক সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ অনুষ্ঠান। আজিৰ কেম্পাছ আড্ডা অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা। প্ৰিয় শ্ৰোতা, আহক আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়ো। অনুষ্ঠানৰ পুনতে আমি এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ। হয়, পুনতে তোমাৰ পৰিচয়টো জনাবা।
1: হয়, নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষিতা শৰ্মা। মোৰ ঘৰ মংগলদৈ, দৰং ডিষ্ট্ৰিক্ট। মই বৰ্তমান অসমীয়া বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰী, দৰঙৰ এগৰাকী ছাত্ৰী, সেইকাৰণে মই দৰঙীয়া চিয়া গীত গাম বুলি ভাবিছোঁ আৰু।
0: হয়।

0: হয়, খুব সুন্দরকৈ গীতটি পরিবেশন করিলা। এজন ছাত্রই বাদ্যযন্ত্রত সংগত করেছে, গতি তোমার পরিচয় দিবা।
1: হয়, মোর নাম শ্রী কৃষাণু কুমার নাথ, মই অসমীয়া বিভাগের এজন ছাত্র।
0: হয়, তুমি বাদ্যযন্ত্রের লগত কেতিয়া পৰা জড়িত হৈ আছা?
1: মই 6-5 বছর মানৰ পৰাই মোৰ মিউজিকৰ লাইনটো আছো বাৰু, কিন্তু বাদ্যযন্ত্র মোৰো মেইনকে সংগীতৰহে মানুহ, মই গীতৰে মানুহ আৰু বাদ্যযন্ত্র বজাও আৰু।
0: কি কি বাদ্যযন্ত্র পৰিবেশন কৰা তুমি?
1: এনে নেগেৰা, খোল, আমাৰ অসমীয়া যিবোৰ লোকবাদ্য প্ৰায় সকলো ভাগে চেষ্টা কৰোঁ আৰু।
0: হয় হয়, তুমি এই সংগীতৰ আৰু বাদ্যযন্ত্ৰৰ এই যাত্ৰাত তুমি সফল হোৱা, আগবাঢ়ি যোৱা। এতিয়া আমি এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ, পৰিচয়টো দিবা।
2: নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰশ্মি স্নিগ্ধা দত্ত, মোৰ ঘৰ উজনি অসমৰ লখিমপুৰ জিলাত আৰু মই বৰ্তমান দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ পঞ্চম ষান্মাসিকৰ এগৰাকী ছাত্ৰী।
0: হয়, তুমি আজি আমাৰ শ্ৰোতাসকলক কি শুনাব বিচাৰিবা?
2: মই শ্ৰোতাসকলক মোৰ এটি স্বৰচিত কবিতা শুনাবলৈ বিচাৰিছোঁ, যিহেতু মোৰ ঘৰ উজনি অসমৰ লখিমপুৰত, নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি, যিখনক দেৱদাৰু নগৰী বুলি কোৱা হয়, আৰু দৰং মহাবিদ্যালয় বকুলৰ দিশ, এই দুইখন শিক্ষাকেন্দ্ৰকে উল্লেখ কৰি মই এটি কবিতা লিখিছিলোঁ। সেই কবিতাটি মই পাঠ কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম বকুলৰ দিশ আৰু দেৱদাৰু নগৰী। জানানে, এইবাৰ বকুলৰ দিশত যে এজাৰ জোপা বৰকৈ ফুলিছে, হয়তো দেৱদাৰু নগৰীখনতো ফুলিছে ন এজাৰ। তুমি যে কৈছিলা মোক সৰাফল বুটলীয়া নিম তোমালৈ, ময়ো হেঁপাহেৰে তোমাক কৈছিলোঁ থৈ দিম তুমি দিয়া সৰাফল

0: আহ, কানাইৰ ওচৰত। কিন্তু তুমি যে পাহৰিলা ন, আপোন চহৰখনত তোমাৰ হাত ধৰি খোজ নিদিয়া বহুদিনেই হ'ল। সময়ো যে তাকেই উকিয়াই আছে। তোমাৰ বাবেতো মোৰ এই বিশাল প্ৰস্তুতি। বৰদৈচিলাজনী হৈ মই আহিম তোমাৰ কাষলৈ। তুমি মাথো এবাৰ ৰৈ দিবা, বহাগৰ এজাক বৰষুণত মই তোমাৰ হ'ম। সেইবাবে বহাগৰ বেঙুনীয়াখিনিও এইবাৰ বেছিকৈ ফুলিব। কিন্তু মোলৈ এথুপি এজা আনিব নাপাহৰিবা। গছজোপাক কষ্ট দি মাথো নানিবা, সৰি থকা এজা আনিবা, কানাইৰ ওচৰত আমাৰ বুলি কৈ থ'ম। ধন্যবাদ।
1: হয়, ধন্যবাদ। খুব ধুনীয়াকৈ স্বৰচিত কবিতাটি তেখেতে পাঠ কৰিলে।
2: হয়, এয়া মই আন এগৰাকী ছাত্ৰীৰ কাষলৈ আহিছোঁ। তোমাৰ পৰিচয়টো দিবা।
3: নমস্কাৰ, মোৰ নাম গীতু চুতীয়া, মোৰ ঘৰ দলগাঁও।
2: আজিৰ কেম্পাছাধ্য অনুষ্ঠানটি তুমি কি কৰিম বুলি ভাবিছা?
3: হয়, মই ভূপেন্দ্ৰ সংগীতৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ।

0: ধন্যবাদ। এতিয়া মই আৰু এগৰাকী ছাত্ৰীৰ কাষলৈ আহিছোঁ। এয়া মোৰ ওচৰত উপস্থিত হৈছে আন এগৰাকী ছাত্ৰী।
1: নমস্কাৰ, মোৰ নাম শ্ৰী ভিতালী বৰা। যিহেতু মই সৰুৰে পৰা নাগাৰা নামৰ লগত জড়িত, সেয়ে মই এতিয়া নাগাৰা নামৰ দিহা গাবলৈ চেষ্টা কৰিছোঁ। মই

0: ধন্যবাদ।
1: এতিয়া আমাৰ সৈতে এজন ছাত্ৰ আছে, তেখেত হৈছে দৰং মহাবিদ্যালয়ৰ সাংস্কৃতিক সম্পাদক, গতিকে তেখেতৰ বিষয়ে জানিবলৈ বিচাৰিম।
2: হয়, নমস্কাৰ জনাইছোঁ। পোনপ্ৰথমে আকাশবাণী তেজপুৰ উদ্যোগত হোৱা আজি সাহিত্য চৰা আমি অসমীয়া বিভাগৰ ফালৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া এটা অনুষ্ঠান আমাৰ অসমীয়া বিভাগত আপোনালোকে লৈ আহিছে, সেয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনতে। লগতে মই এইবাৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সাংস্কৃতিক সম্পাদক হিচাপে, মইও সৰুৰ পৰাই বাদ্যযন্ত্ৰৰ লগত লাগি থকা বা বজোৱা, মই সকলোবোৰ বাদ্যযন্ত্ৰ অলপ চলপকৈ বজাওঁ। সেয়ে আপোনালোকৰ বাবে মই আজি মোৰ লগত এখন যিটো বাদ্য আছে সেই বাদ্যযন্ত্ৰটোৰ নাম হৈছে মেলডিকা বুলি কয়। মই জুবিনদাৰ গীত এটি বজাই আপোনালোকক প্ৰথমে শুনাম বুলি ভাবিছোঁ।

0: ধন্যবাদ, খুব সুন্দৰ হৈছে।
1: আৰু এগৰাকী ছাত্ৰী কাষলৈ আহিছো, তোমাৰ পৰিচয়টো দিবা।
2: নমস্কাৰ, মোৰ নাম অৰ্পণা পাঠক, মই চাৰিদুৱাৰ ছোৱালী। মই দৰং মহাবিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিকৰ অসমীয়া বিভাগৰ ছাত্ৰী।
1: এতিয়া তুমি কি কৰিবা?
2: মই এটি হেমবৰুৱা দেৱৰ দ্বাৰা ৰচিত কবিতা এটি পাঠ কৰিব লৈছোঁ, মমতাৰ চিঠি। মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ ৰঙা বতাহ জাকে মমডাল আহি কোবাইছেহি, চাওঁ খিৰিকীখন জপাই দিওঁ, 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাটিৰ কুঁৱলিখনা কোমল পোৱা, পদূলিত তলখৰা শেৱালিবোৰ উপচি আছিল, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিন। আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যি ৰিঙিয়াই মাতিছিল তৰাৰ দেহলৈ, মৈলোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ, তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাটোৰ আলোকৰ মানুহ, আৰু মই যেন তলখৰা এপাহ শেৱালি।

0: সিদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অনেক ধৰ কপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠিত লিখিছিল, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি, এইবোৰ 7 বছৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল, তোমাৰ বাবুল এতিয়া বৰটো হৈছে, তাৰ ওপৰ পাৰিত এধানমানি যেন ডালিম গুটি দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিবকেই নিদিয়ে, মোৰ কেতিয়াবা যে ইমান খং উঠে। তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয়? তাৰ উপজাৰে পূৰাই এইযোৰ কাপোৰ চিনাকি, সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে, বুজিছা? আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। সি আঁতৰি থকা সময়খিনি মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই। আৰু কি লিখিম, বিশেষ একো নাই, মোৰেই শপত। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোকটো এদি ভটিয়াই গৈ বুঢ়া আলৈটোৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম ল'বা, ইতি তোমাৰ মমতা।
1: তুমি বৰ সুন্দৰকৈ হেম বৰুৱাৰ দ্বাৰা ৰচিত মমতাৰ চিঠি কবিতাটি পাঠ কৰিলা। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। প্ৰিয় শ্ৰোতা, এইবাৰ আমি আকৌ গীতৰ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। এতিয়া গীত পৰিৱেশন কৰিব তোমাৰ পৰিচয়টো দিবা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভাস্বতী মিশ্ৰ, মই দৰং মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী অসমীয়া বিভাগত।
1: আজি তুমি কি গীত পৰিৱেশন কৰিবা?
2: মই প্ৰিয়ংকা ভৰালীৰ খিলে খিলে ঠেকা খালে গানটো পৰিৱেশন কৰিবলৈ বিচাৰিছোঁ।
1: অতি জনপ্ৰিয় আৰু সুন্দৰ গীত, আৰম্ভ কৰা।
2: আজি যাংব

0: এতিয়া আমি অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক শ্ৰী গকুল দাস ছাৰৰ ওচৰলৈ আহিছোঁ। তেখেতৰ পৰা আমি জানিব বিচাৰিম অসমীয়া ভাষা সাহিত্য চৰ্চাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিবলৈ বিভাগৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ।
1: নমস্কাৰ, আকাশবাণী তেজপুৰক আমি আমাৰ বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰাৰ বাবে। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকল হৈছে আমাৰ সম্পদ। আজি আপোনালোকে দেখিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অতি সুন্দৰ সাংস্কৃতিক এটা পৰিৱেশ সৃষ্টি কৰিছে, বিভিন্ন গীত মাত, কবিতা আবৃত্তি ইত্যাদি পৰিৱেশন কৰিছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে কমেই পাইছে যে অতি সংবেদনশীল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল অতি প্ৰতিভাশালী। আমি এই প্ৰতিভাধৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ কাৰণে অসমীয়া বিভাগত আজিৰ পৰা প্ৰায় 40 বছৰ আগতে প্ৰতিষ্ঠা কৰা সাহিত্যচৰা নামৰ অনুষ্ঠানটোৰ জৰিয়তে আগবাঢ়ি গৈ আছোঁ। আৰু কেৱল সাহিত্যই নহয়, সাংস্কৃতিক দিশতো ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকক মনোনিৱেশ কৰিব পাৰে আৰু আগবাঢ়ি যাব পাৰে তাৰ বাবে এই সাহিত্যচৰাৰ জৰিয়তে বিভিন্ন ধৰণৰ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয়। আমি ছাত্ৰ ছাত্ৰীসকলৰ পৰাও এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকত নিশ্চিতভাৱে খুব আশানুৰূপ সঁহাৰি পাওঁ। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ তেওঁলোকে তেওঁলোকৰ এই ধৰণৰ অনুষ্ঠান আমাৰ পৰিচালনাৰে আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ।
0: হয় ছাৰ, অনাতাঁৰ বুলি ক'লে আপোনাৰ পুৰণি কিবা ঘটনা বা তেনেকুৱা মনত পৰে নেকি বা তেনেকুৱা আৱেগ?
1: হয়, আমি সৰুৰে পৰাই অনাতাঁৰ বা ৰেডিঅ' শুনিয়েই ডাঙৰ হৈছোঁ। আমি গীতিমালিকা অনুষ্ঠান শুনি আমি স্কুলত যাবলৈ ৰেডি হৈছিলোঁ। স্কুললৈ গীতিমালিকা আৰম্ভ হোৱাৰ লগে লগে আমি স্কুললৈ যাব ৰেডি হৈছিলোঁ আৰু গীতিমালিকা শেষ হোৱাৰ লগে লগে আমি স্কুললৈ দৌৰ মাৰিছিলোঁ। আমাৰ কাৰণে ঘড়ী নাছিল, আমাৰ কাৰণে ৰেডিঅ'ই আছিল আমাৰ মূল ঘড়ী, চালিকা শক্তি। গতিকে গীতিমালিকাৰ পৰা আৰম্ভ কৰি আঞ্চলিক বাতৰি, কৃষি দৰ্পণ, সেই সময়ত আছিল নোকোৱাই ভাল, পিছলৈ আহি গ'ল ৰংচৰা, বুধবৰীয়া নাট্যানুষ্ঠান, শুকুৰবৰীয়া নাট্যানুষ্ঠান, বিবিধ ভাৰতী,

0: আদি বিভিন্ন অনুষ্ঠানৰ জৰিয়তে আমি সমৃদ্ধশালী হৈছিলোঁ আৰু আমাৰ জীৱনত ৰেডিঅ'ৰ যি সম্পৰ্ক সেই সম্পৰ্কক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলকো অনুৰোধ জনাইছোঁ, ৰেডিঅ'ৰ পৰা বহু শিক্ষা ল'ব পাৰি, বহুত নিয়মানুৱৰ্তিতা আৰু ৰেডিঅ'ৰ পৰা কি ধৰণে জীৱনক সমৃদ্ধ কৰিব পাৰি সেই ধৰণে তেওঁলোকে আগবাঢ়ি যোৱা উচিত। ৰেডিঅ' শুনাৰ এতিয়া বিভিন্ন পন্থা আছে, আজিকালি মোবাইলতো ৰেডিঅ' শুনিব পাৰি, গতিকে আমি ছাত্ৰ ছাত্ৰীসকলকো অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ তেওঁলোকেও যাতে ৰেডিঅ'ৰ সৈতে সম্পৃক্ত হয় আৰু নিজৰ জীৱনক সমৃদ্ধ কৰি তোলে।
1: হয়, ধন্যবাদ ছাৰ। এতিয়া আমি আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো জনাবা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী তাৰানাৰাণী দাস, মোৰ ঘৰ তেজপুৰ বিহগুৰি। মই দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথম ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী। মই আজি জয়ন্ত হাজৰিকাদেৱৰ এটি মোৰ প্ৰিয় গীত পৰিৱেশন কৰিব লৈছোঁ।

0: প্ৰভেদ, অথচ অথচ ইমান আপোন তুমি।
1: ধন্যবাদ, ইমান সুন্দৰকৈ সংলাপটি তুমি পৰিৱেশন কৰিলা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
2: এতিয়া মই আন এগৰাকী ছাত্ৰীৰ কাষলৈ আহিছোঁ, তোমাৰ নামটো জনাবা।
3: নমস্কাৰ, মোৰ নাম শ্ৰীনিহা শইকীয়া, মই নাটকৰ সংলাপিতি ক'ব ওলাইছোঁ। মানুহে মোক সোধে, তুমি এজনী ছোৱালী হৈ জুবিন গাৰ্গৰ ইমান ডাঙৰ ফেন কিয়? তেওঁ দেখোন ইমান খঙাল, ইমান বিদ্ৰোহী, যিকোনো কথাতেই চিঞৰি দিয়ে। মই কওঁ, তোমালোকে কেৱল তেওঁৰ খংটোহে দেখিছা, তেওঁৰ ভিতৰৰ সেই বিশাল সাগৰৰ দৰে উদাৰ মনটো নেদেখিলা। তেওঁ সমাজৰ অন্যায় দেখিলে সিংহৰ দৰে গৰজি উঠে, কাৰণ তেওঁ এজন সঁচা মানুহ, কোনো মুখা পিন্ধা বন্ধ নহয়। যেতিয়া অসমলৈ দুৰ্যোগ আহে, বানপানীয়ে মানুহৰ ঘৰ দুৱাৰ উটুৱাই লৈ যায়, তেতিয়া এয়াৰ কণ্ডিশ্যন ৰুমত বহি ফেচবুকত পোষ্ট সকলোৱে কৰিব পাৰে, কিন্তু মোৰ জুবিনদাই নোৱাৰে। কাৰণ এইজন আমাৰ জুবিনদা। কাৰোবাৰ বাবে তেওঁ এগৰাকী ছুপাৰষ্টাৰ হ'ব পাৰে, কিন্তু মোৰ বাবে তেওঁ এই অসমীয়াৰ এগৰাকী সঁচা আৰু সাহসী সন্তান।
1: মই আন এগৰাকী ছাত্ৰীৰ কাষলৈ আহিছোঁ, তোমাৰ পৰিচয়টো দিবা।
4: নমস্কাৰ, মই গুণগুণ গগৈ, মই দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক প্ৰথম ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী। আজি মই এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম অহা জনমত বতাহ। অহা জনমত বতাহ, নাম নথকা, চিন নথকা, এটি অনামী অস্তিত্ব হয়। তোমাৰ খিৰিকীৰ কাষেৰে নীৰৱে পাৰ হৈ যায়, নুসোধা কথাবোৰ উশাহৰ ভাষাৰে ক'বলৈ। এই জনমত মোৰ ওঠত ৰৈ যোৱা যিমান কথা মনতাই সামৰি থৈছিল, যিমান অকথিত মৰম সেই সকলো বুকুত বান্ধি অহা জনমত মই বতাহ। তোমাৰ চুলিৰ মাজেৰে লাহে লাহে বৈ যাওঁ, তোমাৰ চিন্তাৰ আকাশত এটি শীতল স্পৰ্শ হৈ ৰওঁ। তুমি নাজানিবা কোনে তোমাৰ বুকুৰ দুৱাৰত এৰি গ'ল এটি হালধীয়া হেঁপাহৰ সুবাহ। মই পোহৰ হৈ নাহোঁ, ৰাতিৰ বুকুত বিষাদ হৈও নৰওঁ, মই হ'ম সেই বতাহ যাক কেৱল অনুভৱ কৰিব পাৰি কিন্তু মুঠিত ধৰি ৰাখিব নোৱাৰি। এই জনমত যদি দূৰত্বই ভালপোৱাৰ সীমাৰেখা আঁকে, অহা জনমত সেই সীমাবোৰ মই বতাহৰ দৰেই নীৰৱে উৰুৱাই নিব বিচাৰিম। কোনো প্ৰতিশ্ৰুতি নাথাকিব, কোনো অধিকাৰৰ দাবীও নাথাকিব, কেৱল তোমাৰ জীৱনৰ কোনোবা অচিন কোণত এটি নীৰৱ অনুভৱ হৈ চিৰদিন জীয়াই ৰওঁ। অহা জনমত বতাহ।
1: মোৰ ওচৰত আন এগৰাকী ছাত্ৰী আহি উপস্থিত হৈছেহি, তোমাৰ পৰিচয়টো দিবা।
5: নমস্কাৰ, মোৰ নাম শ্ৰী বঞ্জিতা দাস, মই এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ।

0: এতিয়া আমি অনুষ্ঠানত কবিতা এটি শুনিম। কবিতা আবৃত্তি কৰিব, তোমাৰ নামটো জনাবা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী তন্ময়ী দাস, মই দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী। কবিতাৰ শিৰোনাম প্ৰচণ্ড ধুমুহা, কবি ডক্টৰ ভূপেন হাজৰিকা। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনি দিয়া। বৰ্জৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ, বৰ্জ্য, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে জৈনিক গীতিকাৰে, অকণি আকাশ দেখো মাগে। তুমি কিয় আজি বাৰু কম্পিত কণ্ঠৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লোঁ, তুমিয়েই তো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হ'বা, তাৰ নাম সঁচা উদাৰতা।
0: হয়, ধন্যবাদ, খুব সুন্দৰকৈ কবিতাটি আবৃত্তি কৰিলা। এতিয়া আমি আন এগৰাকী ছাত্ৰ ওচৰলৈ আহিছোঁ আন এটি কবিতা শুনিবৰ বাবে, গতিকে তোমাৰ নামটো জনাবা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী জাহ্নৱী দেৱী, মই এটি ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কবিতা এটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। কাঞ্চন জংঘাৰ পুৰঞ্জী। মই কাঞ্চন জংঘা, তুষাৰ শুভ্ৰহীৰ, ময়েই অভ্ৰভেদীবীৰ, মোৰ

0: ৰজতা ঝৰি ঝৰি নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিৰল কল কল, শৈলজা পয়ো ধৰা পিয়ুষ সলীলা, সুৰধনি গংগা প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি, অনন্যী জুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন দ্যুতি, মোৰে আশে পাশে গায় কিন্নৰী বালিকাই আলোক বোধন মহাগীত।
1: ধন্যবাদ, খুব সুন্দরকৈ কবিতাটি আবৃত্তি করিলা।
2: আমি যুববাণী অনুষ্ঠানের ক্যাম্পাস আড্ডা অনুষ্ঠানটির শেষত উপনীত হয়েছি। এতিয়া মোৰ ওচৰত আছে আন এগৰাকী ছাত্রী, তেখেতেও এটি কবিতা পাঠ করব, তোমার পরিচয়টা দিবা।
3: নমস্কার, মই নবনীতা দেবনাথ, কবিতাটির কবি নীলমণি ফুকন। এখনি মুখ কৰবাত দেখিছিল, এই খনি মুখ যেন দুপুৰৰ দ্বীপৰ বিলৰ পানী পিয়া চৰাইৰ মাত, নিৰ্মেঘ আকাশ পাতৰ মূৰত থমকি ৰোৱা শাৰী শাৰী চেগুন গছ, যেন জাৰৰ জোনাকত তিৰবিৰাই উঠা সাজুৰ পাতৰ নিয়ৰ।
2: যিহেতু আমাৰ যুৱবাণী অনুষ্ঠানৰ সময় সীমিত, আমাৰ আজিৰ কেম্পাছ আড্ডা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিছে। আজিৰ অনুষ্ঠানটিত গীত মাত কবিতাৰে মুখৰিত কৰিলে দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে। আজিৰ অনুষ্ঠানটিৰ আদৰি সম্পাদনা কৰিলে তন্ময়ী গগৈ আৰু মোৰ সতীৰ্থ অংকিতা বৰাই। প্ৰযোজনা আছিল গৌতম নাথৰ। ধন্যবাদ।

শ্রোতাসকলে যুববাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এটা নিবেদন কৰিছোঁ আজিৰ দিনটো অনুষ্ঠানটিৰ। আজি হৈছে বুধবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ 5 দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 23 দিন। প্ৰত্যেক দিনেই হৈছে বিভিন্ন ঘটনাৱলীৰে ভৰপূৰ। প্ৰত্যেক দিনেই বিভিন্ন ঘটনাৰে ইতিহাসৰ পাতত খোদিত হৈ আছে। আজিৰ দিনটো তাৰ ব্যতিক্ৰম নহয়। আজিৰ দিনটো ঘটা বিভিন্ন ঘটনাৱলীৰ এক চমু বিৱৰণ দিবলৈ লৈছোঁ। 1803 চনৰ আজিৰ দিনটোতেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আছাই যুদ্ধত মাৰাঠা সেনাক পৰাস্ত কৰে। 1846 চনৰ আজিৰ দিনটোতেই ফৰাচী বিজ্ঞানী গণিতজ্ঞ জে গেলি আৰু এইচ ডি এৰেষ্টৰ দ্বাৰা নেপচুন গ্ৰহ আৱিষ্কাৰ হয়। ১৯৪৯ চনৰ আজিৰ দিনটোতেই ছোভিয়েট ৰাছিয়াৰ প্ৰথম পাৰমাণৱিক বোমা বিস্ফোৰণ হৈছিল। 1965 চনৰ আজিৰ দিনটোতেই ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হৈ ভাৰত পাকিস্তানৰ যুদ্ধৰ অৱসান ঘটে। 2001 চনৰ আজিৰ দিনটোতেই ভাৰত আৰু পাকিস্তানৰ ওপৰত থকা আমেৰিকাৰ অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ হয়। 2009 চনৰ আজিৰ দিনটোতেই ভাৰত মহাকাশ গৱেষণা সংস্থাই অ' চেনছেট দ্বিতীয়ৰ সৈতে 7টা উপগ্ৰহ মহাকাশত সংস্থাপিত কৰে। 2018 চনৰ আজিৰ দিনটোতেই বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া স্বাস্থ্যসেৱা মোদী কেয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰে। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটো জন্ম হোৱা বিশ্ববৰণ্য ব্যক্তিসকলৰ বিষয়ে জনাবলৈ লৈছোঁ। 63 খ্ৰীষ্টপূৰ্বৰ আজিৰ দিনটোতেই প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ প্ৰথম ৰোমান সম্ৰাট আগষ্টাছ চিজাৰৰ জন্ম হয়। 1215 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই চেংগিজ খাঁৰ বংশধৰ কুবলাই খাঁৰ জন্ম হয়। 1862 চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ৰাজনীতিবিদ শ্ৰীনিবাস শাস্ত্ৰীৰ জন্ম হয়। 1901 চনৰ আজিৰ দিনটোতেই চেকোস্লোভাকিয়াৰ যশস্বী কবি ইয়াৰোস্লাভ চাইফাৰ্টৰ জন্ম হয়। তেওঁ সাহিত্যৰ নবেল বঁটা লাভ কৰিছিল। উল্লেখযোগ্য যে তেওঁৱেই চেকোস্লোভাকিয়াৰ প্ৰথম ব্যক্তি যিজনে নবেল বঁটা লাভ কৰিছিল। 1903 চনৰ আজিৰ দিনটোতেই সৰ্বপ্ৰথম চাইমন গ'বেক আৰু কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ কৰক শ্লোগান দিয়া প্ৰথমজন ব্যক্তি তথা ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সমাজতান্ত্ৰিক নেতা ইউছুফ মেহৰ আলীৰ জন্ম হয়। তেওঁ 1942 চনত মুম্বাইৰ মেয়ৰ নিৰ্বাচিত হৈছিল যেতিয়া তেওঁ ৱেৰ্ডা কেন্দ্ৰীয় কাৰাগাৰত বন্দী আছিল। তেওঁ ৰাষ্ট্ৰীয় মিলিচিয়া, মুম্বাই যুৱলীগ আৰু

কংগ্ৰেছ সমাজতান্ত্ৰিক দলৰ প্ৰতিষ্ঠাপক আছিল আৰু কেইবাটাও কৃষক আৰু ট্ৰেড ইউনিয়ন আন্দোলনত ভূমিকা পালন কৰিছিল। 1908 চনৰ আজিৰ দিনটোতেই হিন্দী সাহিত্যৰ এগৰাকী মুখ্য লেখক, কবি তথা নিবন্ধকাৰ ৰামধাৰী সিং দিনকৰৰ জন্ম হয়। তেওঁ আধুনিক যুগৰ শ্ৰেষ্ঠ বীৰসৰ কবিৰূপে পৰিচিত। বিহাৰ প্ৰদেশৰ বেশুখুৰাই জিলাৰ সিমৰীয়া ঘাটত তেওঁৰ জন্ম হৈছিল। তেওঁ পাটনা বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস, দৰ্শনশাস্ত্ৰ আৰু ৰাজনীতি বিভাগত শিক্ষা আহৰণ কৰিছিল। তেওঁ বঙালী, ইংৰাজী আৰু উৰ্দু ভাষাৰো অধ্যয়ন কৰিছিল। তেওঁ সাহিত্য একাডেমী বঁটা, পদ্মভূষণ আৰু জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। দিনকৰ স্বাধীনতাৰ পূৰ্বে এজন বিদ্ৰোহী কবিৰূপে প্ৰতিষ্ঠিত হৈছিল আৰু স্বাধীনতাৰ পাছত ৰাষ্ট্ৰকবি নামে জনা গৈছিল। তেওঁ আছিল ছায়াবাদুত্তৰ কবিসকলৰ প্ৰথম প্ৰজন্মৰ কবি। তেওঁৰ কবিতাত এফালে বিদ্ৰোহ, আক্ৰোশ আৰু বিপ্লৱৰ প্ৰভাৱ আৰু আনফালে কোমল, প্ৰেমময় অনুভূতিৰ অভিব্যক্তি পৰিলক্ষিত হয়। এই দুই প্ৰবৃত্তিৰ চৰম উৎকৰ্ষ তেওঁৰ কুৰুক্ষেত্ৰ আৰু উৰ্বশী নামৰ কাব্যত পোৱা যায়। ঊনৈছশ সোতৰ চনৰ আজিৰ দিনতেই ভাৰতীয় জৈৱ ৰাসায়নিক অসীমা চেটাৰ্জীৰ জন্ম হয়। 1943 চনৰ আজিৰ দিনতেই ভাৰতীয় অভিনেত্ৰী তনুজা সামন্তৰ জন্ম হয়। 1962 চনৰ আজিৰ দিনটোতেই তামিল আৰু মালায়াম ছবিত অভিনয় কৰা ভাৰতীয় অভিনেত্ৰী মহালক্ষ্মী মেলনৰ জন্ম হয়। 1984 চনৰ আজিৰ দিনটোতেই অভিনেতা দিগন্ত হাজৰিকাৰ জন্ম হয়। তেওঁ প্ৰসিদ্ধ হিন্দী ছবি নিৰ্দেশক আশুতোষ গোৱাৰিকাৰৰ হিন্দু সভ্যতাৰ ওপৰত নিৰ্মিত ছবি মহঞ্জোদাৰোৰ জৰিয়তে হিন্দী বোলছবিত প্ৰৱেশ কৰিছিল। তেওঁ কেইবাখনো অসমীয়া আৰু হিন্দী চিনেমাত অভিনয় কৰিছে।

শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত মৃত্যু হোৱা লোকসকলৰ বিষয়ে জনাব লৈছোঁ। 1882 চনৰ আজিৰ দিনতেই জাৰ্মান ৰসায়ন বিজ্ঞানী ফ্ৰেডৰিক ৱহলাৰৰ মৃত্যু হয়। 1939 চনৰ আজিৰ দিনটোতেই অষ্ট্ৰিয়াৰ স্নায়ু চিকিৎসা বিজ্ঞানী তথা মনোবিশ্লেষণৰ প্ৰতিষ্ঠাতা ছিগমণ্ড ফ্ৰেডৰ মৃত্যু হয়। 1969 চনৰ আজিৰ দিনটোতেই আয়ুৰ্বেদ জগতৰ প্ৰখ্যাত পণ্ডিত সত্যনাৰায়ণ শাস্ত্ৰীৰ মৃত্যু হয়। 1973 চনৰ আজিৰ দিনটোতেই বিশিষ্ট কবি পাবলো নেৰুদাৰ মৃত্যু হয়। তেওঁ 1972 চনত সাহিত্যৰ নবেল বঁটা লাভ কৰিছিল। 1996 চনৰ আজিৰ দিনটোতেই চিল্ক স্মিটাৰ, যিগৰাকী টলিউডৰ অভিনেত্ৰী আছিল, তেওঁৰ মৃত্যু হয়। আজি জাপানত অনুষ্ঠিত হোৱা এছিয়ান গেমছত মীৰাবাই চানুৱে ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। শ্ৰোতাসকল, ইমানতে আজিৰ দিনটোৰ অনুষ্ঠানটিৰ অন্ত পৰিল। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো। মই মৃদুস্মিতা শৰ্মাই। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অহা 3 অক্টোবৰত অনুষ্ঠিত হ'ব। এই উপলক্ষে সেইদিনা শিলচৰ পৌৰ নিগম এলেকাত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে সপ্তম পৰ্যায়ৰ গণোৎসৱৰ দিনৰ সাল সলনি ঘটাইছে। সমগ্ৰ শিক্ষাই নতুনকৈ জাৰি কৰা নিৰ্দেশ অনুসৰি 2027 চনৰ 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত 35খন জিলাত গণোৎসৱ অনুষ্ঠিত হ'ব। ৰাজ্যৰ বিভিন্ন ঠাইত আজি 1 ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰা হয়। এই দিৱসৰ বিষয়বস্তু হৈছে স্বাস্থ্যৱান কাইলৈৰ বাবে আয়ুৰ্বেদ। ৰাষ্ট্ৰজুৰি চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে উচ্চ শিক্ষা বিভাগৰ উদ্যোগত বিবৰুৱা মহাবিদ্যালয়ত আয়োজিত বক্তৃতা প্ৰতিযোগিতাৰ আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান অব্যাহত আছে। আজি আদালতত ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰে সাক্ষ্য প্ৰদান কৰে। কাৰ্বি পাহাৰত যোৱা নিশাৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে কলিয়াবৰ ৰাজহচক্ৰৰ বামুনিৰ ভাটাবাৰী অঞ্চলৰ অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহ বুৰাই পেলায়। আৰু ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানুৱে জাপানৰ আই চি নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত মহিলাৰ ভাৰোত্তোলনৰ 49 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰে।

0: মিডিয়াম ৱেভৰ 286.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো এখনি নাথ দদিচি, ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ।
1: আকাশবাণী গুৱাহাটী, আমাৰ নাট্যানুষ্ঠানে আজি নিবেদন কৰিছে দধিচি।
2: বিদ্যাসুৰ নিধনৰ বাবে বজ্ৰায়ুধ অস্ত্ৰ গঢ়ি ল'বলৈ নিজৰ হাড় আগবঢ়াই দিছিল দধিচি মুনিয়ে।
1: দধিচি, ৰচনা মহেন্দ্ৰ বৰঠাকুৰ।
2: বাপুজীও আজিৰ দধিচি, সেই দধিচিৰ হাড়েৰে নিৰ্মাণ হৈছে সত্য অন্বেষণ আৰু অহিংস অস্ত্ৰ।
1: প্ৰযোজনা নীলু চক্ৰৱৰ্তী।
2: সময়ে হয়তো পৃথিৱীৰ পৰা মোক আঁতৰাই নিব, তথাপি মই তহঁতৰ মাজত জীয়াই থাকিম। মই বাপুজীৰ আদৰ্শৰে জীৱনৰ বাট দেখিছিলোঁ। সেই আদৰ্শৰে তহঁতেও বাট চিনি পাবি। মই নমৰো।
1: দধিচি,
3: তুমি ইয়াত বাটলৈ কি চাই আছা?
2: মৃত্যু, সেয়া শোভাযাত্ৰা মৃত্যু।
3: হোৱা চোৱা, তাত সৰু খুৰাও, তেওঁলোকে ষ্ট্ৰাইক কৰিছে নহয়। ধৰ্মেশ্বৰ বৰুৱাৰ কাঠৰ কাৰখানাত ষ্ট্ৰাইক চলিছে। আমাৰ সৰু খুৰা ইউনিয়ন ছেক্ৰেটাৰী, এইকেইদিন কিমান যে পোষ্টাৰ লিখিছে। অ' হোৱা, দেউতা আহিছে ককা।
2: বিশ্বজিৎ,
4: মোক কিবা কৈছে দেউতা?
2: তই কেনিবা যাবলৈ ওলাই আহিছ নেকি?
4: মই ধৰ্মেশ্বৰৰ ঘৰৰ পৰা আহোঁ।
2: ধৰ্মেশ্বৰ
4: দেউতা, দেউতা সুজিতে ভুল কৰিছে দেউতা, ধৰ্মেশ্বৰ বৰুৱাৰ নিচিনা।
2: তাৰ বিচাৰ বিবেচনাৰ ওপৰত মোৰ আস্থা আছে বিশ্বজিৎ। মৃদু বল বল চাওঁ, মোৰ লাখুটিডাল
3: ধৰা।
4: মই যাওঁ দেউতা, কিন্তু এষাৰ কথা কৈ যাওঁ, সুজিতে যি কৰিলে তাৰ দ্বাৰা ঘৰখনৰ অমংগল বেছি হ'ব।
3: ককা ৰৈ গলা দেখোন, মহাত্মা গান্ধীৰ ছবিখনলৈ চাই আছা যে, মই ৰাতিপুৱাই ধূপধূনা জ্বলাই দিছো।
2: মৃত্যু, সুজিতক সেই শোভাযাত্ৰাত দেখি মোৰ এনে লাগিছে যেন সেয়া সুজিত নহয়, সেয়া মই। গান্ধীজীৰ নেতৃত্বত হোৱা 42ৰ অসহযোগ আন্দোলনত ভলণ্টিয়াৰ হৈ ঘূৰি ফুৰোঁতে শ্ৰমিক কৃষকক মই কৈছিলোঁ, দেশৰ স্বাধীনতাকামী ভাৰতীয় ৰাই, মহাত্মা গান্ধীৰ নেতৃত্বত জাগ্ৰত ভাৰতবাসী আজি সংকল্পবদ্ধ হৈছে দিল্লীৰ লাল কিল্লাত স্বাধীন ভাৰতৰ ত্ৰিৰংগ ৰঞ্জিত পতাকা তুলিবলৈ। ব্ৰিটিছৰ অৰ্থনৈতিক শোষণে আজি কেৱল আমাকেই পংগু কৰা নাই, আমাৰ অনাগত দিনবোৰকো কৰি তুলিছে অনিশ্চিত অন্ধকাৰময়। আমাৰ সম্পদ লুণ্ঠন কৰি চাহাবসকলে নিজৰ দেশ সজাইছে, লক্ষ লক্ষ বিদেশী বস্তু আমাৰ দেশত মেলি দি আমাৰ দেশৰ ধন লুটি নিছে। আহক।

0: শ্রমিক ভাই হোক, দুঃখেরে আমি আন্দোলনের পথ লোব লগা হল। আমার মিল মালিক ধর্মেশ্বর বড়ুয়াই স্পষ্ট বাহাত কই দিছে, আইনে দিবলৈ কোৱা সরকারে দিবলৈ কোৱা সুবিধা কিনিও তেওঁ আমাক নিদিয়ে। আমি বিচাৰিছো কি স্বাস্থ্যসন্মত থকা ঘর, খোৱা পানী, চিকিৎসার সুবিধা, মজদুরক এই সুবিধা কিনে দিয়া মানেই উৎপাদন বড়ুয়া। শ্রমিক ভাই হোক, অহিংসা আন্দোলন আমি করে যাও, আমার ন্যায্য দাবি কর্তৃপক্ষই মানিবই লাগিব। মূর পুরা সুর মিলাই কব, শ্রমিক একতা জিন্দাবাদ, শ্রমিক একতা জিন্দাবাদ, শ্রমিক একতা জিন্দাবাদ।
1: নব নব দেখে তো সাহায্য, মোট দেরি হয়েছে।
2: বিজিত, তইও কোনোবা ফালে যাবলৈ ওলাইছ নেকি?
1: আজি 10 বজাৰ পৰা ইলেকশ্যন কেম্পেইন আৰম্ভ হ'ব নহয় দেউতা।
2: ইলেকশ্যন?
1: অঁ, বৰুৱাৰ এখন কেণ্ডিডেট
2: বিশ্বজিত ইলেকশ্যনত উঠিছে। সেইটো কি ইলেকশ্যন?
1: মিউনিচিপালিটিৰ ইলেকশ্যন। ধৰ্মেশ্বৰ বৰুৱাই দাদাক জোৰ কৰি উঠাইছে, সকলো খৰচ পাতি তেওঁৱে দিছে।
2: কি, মোৰ বৰ ল'ৰা নিৰ্বাচনত নামিছে অথচ মই গম নাপাওঁ?
1: সকলো কাম ধৰ্মেশ্বৰ বৰুৱাই কৰিছে, তেওঁৱে।
2: মোৰ সৰু ল'ৰা সুজিতে ধৰ্মেশ্বৰ বৰুৱাৰ মিলত হোৱা ধৰ্মঘটৰ নেতৃত্ব দি ধৰ্মেশ্বৰ বৰুৱাৰ বিৰুদ্ধে যুঁজ কৰিছে, আৰু মোৰ বৰ ল'ৰাই ধৰ্মেশ্বৰ বৰুৱাৰ অনুগ্ৰহত ইলেকশ্যন খেলিবলৈ গৈছে। আৰু তই কি কৰিছ?
1: দাদা হৈ কেনভাছ কৰিছো।
2: কেনভাছ কৰিছ?
1: দেউতা, সুজিতে কিন্তু হাতৰ কোঠাৰ ভৰিত মাৰিবলৈ গৈছে। সি ধৰ্মেশ্বৰ বৰুৱাৰ মিলতে চাকৰি কৰি ধৰ্মেশ্বৰ বৰুৱাৰ বিপক্ষে বনোবলৈ কওক ওচৰত আহিছে। গৈছো নব।
2: যা যা। ধৰ্মেশ্বৰ বৰুৱাৰ গাত ভেজা দি থিয় হবলৈ ওলাইছে মোৰ ল'ৰা। অথচ এই নন্দ পাঠকে জীৱন জুৰি যুঁজ কৰিছিল অন্যায়ৰ বিৰুদ্ধে, নীতি আৰু আদৰ্শলৈ। বাপুজীৰ সত্য আৰু সহিংস নীতিয়েই আছিল মোৰ পাঠেয়, মোৰ পাঠেয়। অথচ মোৰ ল'ৰাই, নাই নাই নাই নাই, তাক বুজাব লাগিব, তাক বুজাব লাগিব, বুজাব লাগিব যে ৰাইজৰ কাম কৰিবলৈ ক্ষমতা নালাগে, লাগে আন্তৰিকতা, লাগে জীৱনবোধ। সেইখিনি থাকিলে প্ৰয়োজনীয় ক্ষমতা ৰাইজে দিব। ধৰ্মেশ্বৰ বৰুৱাৰ দৰে মানুহৰ সহায় নহ'লেও হ'ব, নহ'লেও হ'ব।

0: নহলে তোক কি করবা মারিবা শ্রদ্ধা রাইজ শক্তি দেখাই মুখ বন্ধ করবলে বিচার সকলের মাজরে হল বিশ্বজিৎ পাঠক আর তেওঁৰে ভায়েক এয়া বিজিত পাঠক শ্রদ্ধা রাইজ এই ডেকাওকে অতনু শইকীয়া এজন মুখাপিন্ন সমাজকর্মী মানুষের মাজত কাজিয়া লগাই কেশারিত মোকর্দমা করবলে সাধারণ মানুষ উচতাই দি ধনগতার অভিপ্রায়
1: বিজিত দা
2: তোমাক মই এতিয়াও সুজিতর ককায়েক হিসাবে সন্মান করো মই আশা করো
1: ময়ও আশা করো
0: এতিয়াই এই মুহূর্ততে ইয়ারপর তাই আঁতরি যা
2: এয়া এয়া রাজহুয়া স্থান রাইজর আগত কথা কোয়ার অধিকার মোরও আছে বিজিত দা
0: অধিকার অধিকার আছে এয়া অধিকার
1: বিজিত দা
2: বিজিত দা
0: তুমি শর্মাই না বিজিত দা
2: মই মই যুক্তিরে যুজা মানুষ দৈহিক শক্তিরে নহয়
0: তোক তোক তোক মই চাই আছো রাইজ শুনক রাইজ মোর কথা শুনক রাইজ ই এই অতনু শইকীয়াই
3: চোৱা বিশ্বজিৎ তোমাৰ চিন্তা কৰিবলৈ একো নাই সকলো দায়িত্ব মোৰ তোমাক মই চেয়াৰমেন পাতিম চেয়াৰমেন
4: কিন্তু ধৰ্মেশ্বৰ
3: ৰবা ৰবা আগতে মোক কৈ ল'বলৈ দিয়া বিশ্বজিৎ মাথোন মনত ৰাখিবা এই ধৰ্মেশ্বৰ বৰুৱাই তোমালোকৰ পৰিয়ালৰ উপকাৰহে কৰিব খুজিছে অপকাৰ নহয় কাৰণ তুমি মোৰ বন্ধু তোমাৰ দেউতাৰ এদিন মোৰ স্কুলৰ শিক্ষক আছিল আরে আরে বিজিৎ হ্যাঁ আহা আহা তোমালোকে মই বাট চাই আছো হ্যাঁ এই ককায়াক এবার বহুত ওপরে উঠাম লগে লগে তোমালোককো তুমি তুমি মাথোন মোক অলপ কাম করে দিবা হ্যাঁ
4: মই কও
3: বিশ্বজিৎ
4: কোয়া
3: তোমার ভাইরা এই বিজিতর দেহত শক্তি আছে আৰু প্ৰয়োজন হ'লে সেই শক্তি কামত লগাব লাগে এই অতনু নামৰ ডেকা উকিলক
1: তাক মই ঠাণ্ডা কৰি আহিছো বুজাব দা অতনুৱে তোৰ বিৰুদ্ধে
3: মই সকলো খবৰ পাই গৈছো আই ইউ আৰ ৰিয়েলি ব্ৰেভ তুমি নহ'লে এতিয়া যোৱা বিশ্বজিৎ মই বিজিতৰ লগত অলপ কথা পাতো
4: কিন্তু দেউতা ইলেকশ্যনৰ কথা সুধিলে মই বাৰু কি ক'ম
3: আচল কথা কৈ দিবা অ' মাথোন তেখেতে যেন তোমাক গাইড কৰাৰ সুবিধা নাপায় এতিয়া তুমি তোমাৰ কামত লাগেগৈ যোৱা শুনা বিশ্বজিৎ তুমি কথাবোৰ বৰ বেছি ভাবিব নালাগে যি ভাবিব লাগে মই ভাবিম মই যি কৰিম সেয়া তোমাৰ মোৰ আমাৰ আমাৰ সকলো কাৰণে কৰিম এতিয়া যোৱাগৈ যোৱা
4: ঠিক আছে মই আহোঁ
3: বিজিৎ
1: কওক
3: তোমাক মই এটা বিশেষ কাৰণত মতাইছিলোঁ সুজিত আৰু অতনুৰ কথা ক'বলৈ অৰ্থাৎ এটা তোমাৰ ভায়েৰা আৰু আনটো তোমাৰ হ'বলগীয়া ভতিজা জোঁৱাই
1: ভতিজা জোঁৱাই
3: মই বহুত খবৰ ৰাখোঁ বিজিৎ অতনু তোমালোকে ঘৰলৈ নাযায়
1: যায় সি সুজিতৰ বন্ধু
3: তোমাৰ ভুল সেইখিনিতে বিজিৎ সুজিত লক্ষ্য নহয় উপলক্ষ বিশ্বজিতৰ ছোৱালী আই মিন তোমাৰ ভতিজা মিতু অৱশ্যে সেইবিলাক তোমালোকৰ ঘৰুৱা কথা তথাপি
5: এই ফাইলটো
3: তলাবন্ধ নটি ছাৰ পৰা হ'লনে মহৰী
5: কেতিয়াবা ছাৰ
3: বুজিছা বিজিৎ তোমাৰ এই ভায়েৰা যদি নাথাকিলেহেঁতেন
5: এই অতনু নামৰ ডেকা উকিলটোক লগত লৈ সিহঁত বোলে ছাৰ ক'ৰ্টলৈ যায়
3: মোক জেল দিব
5: সাধ্য নাই
3: মোৰ সম্পত্তি কাঢ়ি নিব
5: কেতিয়া নোৱাৰে
3: কোৰ্ট কেচ
5: এহেন সিহঁত ছেচন আমি হাই সিহঁত হাই আমি সুপ্ৰিম সিহঁত সুপ্ৰিম আমি তাৰ ওপৰত নাই মানে চাওক দাদা আমাৰ ছাৰক ঢিলা পাই
1: অতনু দায়িত্ব মই লৈছোঁ তাক প্ৰয়োজনীয় শিক্ষা মই দিম
5: ঠিক ঠিক সেইটো আপুনিহে পাৰিব দাদা
3: ভেকুলীৰ ভয়ত পুখুৰী নখন্দাকৈ থকা মানুহ এই ধৰ্মেশ্বৰ বৰুৱা নহয় বিজিৎ এই ধৰ্মেশ্বৰ বৰুৱাই
5: আমাৰ ছাৰে দৰকাৰ হ'লে জ্বলাবও পাৰে নুমাবও পাৰে
6: ছাৰ ছাৰ

0: অতনু উকিল একেবারে ফেটি খাপর মূরশিঙা খোঁজে আহিছে।
1: অতনু? আরে আরে অতনু,
2: শুনিছিল উকিল সাহেবে বোলে বড়ুয়া ককাইদেউর সারটোকে সহ্য করব নয়, তেনে স্থলত সুখরে আহি দেখুন ড্রয়িং রুম পালেহে।
3: মালদা
0: আহিলা যেটা বহা উকিল বোপা।
3: মালদা, মই তোমার লগত কথা পাতিবলৈ অহা নাই, গতিকে
1: বিজিৎ, রোবা রোবা, অতনু আহিছে যেতিয়া নিশ্চয় কিবা প্রয়োজনত।
3: হয়, প্রয়োজনতেই আহিছো। আপনার এই গগনমোহরী মোর ওচৰলৈ গৈছিল
0: স্যারে কোৱাত মই গৈছিলো, লগত 5000 টকার চেক এখনো নিছিল স্যারে দিছিল, পিছে আঁঠুর সোণেরি বোকাত নামিল।
3: যাতে মই আপনার মিলর মানুহখিনি সপক্ষে ওকালতি নকৰো সেই কারণে ঘোষ।
1: ঠিকই বুঝিছা, কিন্তু মোহরীর আগতে এই চেকখন ফালি পেলাই ক্ষতিত করিলা নিজৰ।
0: তাকে কয় বোলে যার নাই কপালত মূৰ ফলিয়ে চোতালত।
3: এই অতনু শইকীয়া বজাৰ আলোকচ নহয় যে পয়সা দিলেই নিজৰ ৰান্ধনি ঘৰলৈ উঠাই লৈ যাব পাৰি, সেই কথা হয় মই আপোনাক জনাই থৈ যাবলৈ আহিছো।
1: বাহ বাহ, কিন্তু ধর্মেশ্বর বৰুৱাই কোনো মানুহকে তাতোকৈ বেছি দামী বুলি ভাবিবলৈ শিকায় নাই। ঠিক আছে, পিছত নাকান্দিবা
3: মিস্টার বৰুৱা, বতাহে উভালিলেও শাল গছ কিন্তু শাল গছেই, কথাষাৰ আপুনি মনত ৰাখিব।
0: তেনেকুৱা কিমান শাল গছ কাটি পাৰ্মিট নোহোৱাকৈ হাবিৰ পৰা আনি মিল পোৱালোহি।
1: এষাৰ কথা মনত ৰাখিবা যে সাপৰ ফনাৰ সন্মুখত মূৰ পাতি সাহস দেখুৱাব খোজাজনক সাহসী নবোলে, বোলে মূৰ্খ।
0: এতিয়া যোৱা,
3: ভুল নকৰিব বৰুৱা চাহ, টকাৰে আপুনি বান্দৰ কিনিব পাৰে মানুহক নহয়।
0: বান্দৰ বা কাক বুলিলে?
1: নিশ্চয় তোমাকে বিজিৎ, সি নিশ্চয় তোমাকে।
3: মই পিছে পৰে আহিম ককা, এতিয়া বাহিৰত অলপ।
4: নহব নহব, তুমি আজিকালি পলাই ফুৰা মই লক্ষ্য কৰি আছো। বহা বহা মিতু।
3: আজি মানে ককা?
4: ৰবা ৰবা, কথা পিছত শুনিম। এয়া অতনুক ধৰি আনিছো বুজিছ, যোৱা 15 দিনে কিয় অহা নাই কৈফিয়ত ল, কৈফিয়ত ল। মই ইতিমধ্যে কাপোৰ সাজ সলাই আহো, গুচি নাযাবা কিন্তু। এই অতনু, গুচি নাযাবা কিন্তু, গুচি নাযাবা।
5: তুমি ইমানদিন আমাৰ ঘৰলৈ অহা নাই কিয় মই গম পাইছোঁ, দেউতাৰ এণ্টি প্ৰপাগেণ্ডা কৰিছা বোলে।
3: স্বামীটো, আদৰ্শগতভাৱে মই ককাৰ আদৰ্শকে মানো।
5: দেউতাৰ নামানা?
3: মই বিৰোধিতা কৰিছোঁ আদৰ্শৰ ফালৰ পৰা, কিন্তু মিতু, বিৰোধিতা মানে শত্ৰুতা নহয়, মতান্তৰ মানে মনান্তৰ নহয়। কিন্তু বিজিতদাই মোক সিদিনা
5: জানো, কিন্তু মইতো তোমাৰ ওচৰত একো দুখ কৰা নাই, এইখন ঘৰত অকল দেউতাই নাথাকে ময়ো থাকোঁ, সেইটো পাহৰি গ'লা চাগে নহয়।
3: সুজিতৰ বাবে মাজে মাজে ইয়ালৈ আহিছিলোঁ, ককাৰ আদৰ্শ আৰু সত্য অন্বেষণৰ স্পৃহাই মোক আকৰ্ষণ কৰিছিল,
5: আৰু ককাৰ নাতিনীয়েক হিচাপে মোলৈ মাজে মাজে চাইছিলা।
3: মোৰ ভয় হয় জানোচা, এইখন ঘৰত মই
5: সেয়া
3: নিশ্চয় বিজয়ৰ শোভাযাত্ৰা, তোমাৰ দেউতাৰা চেয়াৰমেন হৈছে, বহুত ভোটত আগবাঢ়ি আছিল, ভালেই হ'ল, মই কংগ্ৰেচুলেশ্যন জনাই যাওঁ।
5: অভিনন্দন
3: দাদা।
6: অভিনন্দন, তুমি জানাইছা নির্বাচনত তুমি মোৰ বিৰোধিতা কৰা নাছিলা নে?
3: আমাৰ বিৰোধ আদৰ্শগতহে।
6: কি সাহসত তুমি মোৰ ঘৰলৈ আহিছা? মিতু, অতনুৰ লগত এই ঘৰৰ মানুহে কথা পতাটো মই নিবিচাৰো।
3: মিতু, দেউতাৰে কি কৈ গ'ল শুনিলাই নহয়, ইয়াৰ পিছতো মোক তোমালোকৰ ঘৰত বহি থাকিবলৈ কোৱাটো মোৰ বাবে ক্ষতিকাৰক, মই যাওঁ মিতু।
7: যাওঁ বুলিলে যাব নোৱাৰিবি।
3: কি
7: আইছ যেতিয়া এটা হেস্ত হেস্ত হৈ যাওঁ।
3: বিচিত্ৰা
5: শুনা মাজু খুৰা, অতনুদাক ককাই মাতি আনিছে,
7: এটা ফেটি খাব ঘৰ সোমাইছে।

0: কথা পাতি আছে কিয়?
1: দেউতা,
0: এজন মানুহৰ বাবে তই ইমান সময় খৰচ কৰিলি, অথচ এই সাধাৰণ দুখীয়া মানুহবোৰৰ কাৰণে
2: মই বহুত অপমান সহ্য কৰিছো, আৰু হঠাৎ সহ্য কৰিব নোৱাৰিম।
1: দেউতা, মোৰ কামৰ দায়িত্ব মই বুজি পাওঁ। ধৰ্মেশ্বৰ, বোলা
2: বোলা।
0: সময় নাই, ৰাইজৰ কথা শুনিবলৈ তাৰ সময় নাই। ধৰ্মেশ্বৰৰ নীতি ন গোলামী।
3: আপুনি দেউতা,
0: দায়িত্ব জ্ঞান আছে মোৰ। আমাৰ নেতাই আমাক শিকাইছিল কি কথা জানা? মানুহ সকলোতকৈ মানুহ ডাঙৰ, মানুহেই সত্য। বাপুৱে য'তেই নিষ্পীড়িত জনৰ আৰ্তনা শুনিছিল তালৈকে দৌৰ মাৰিছিল। এয়া বাপুৰ আদৰ্শ, ভোগৰ নহয় ত্যাগৰ। ত্যাগেৰে নেতা হৈছিল।
4: এই এতিয়া বাপুজী বাপুজী কৰি চিঞৰি থাকিলে কিডাল হ'ব দেউতা? বাপুজী কেতিয়াবাই মৰি ভূতল।
0: কি কলি তই মোৰ ল'ৰা হৈ? কি কলি? বাপুজী মৰি ভূত হ'ল? কোনে মাৰিলে? কোনে মাৰিলে গান্ধীজী? তহঁতে, তহঁতে মাৰিছ, তহঁতে। তহঁতক, তহঁতক দেশে ক্ষমা নকৰে, ৰাইজে ক্ষমা নকৰে, উত্তৰ পুৰুষে ক্ষমা নকৰে, ক্ষমা নকৰে, ক্ষমা নকৰে।
5: মোৰ জয়ধ্বনি দিয়াতকৈ আপোনালোকে জয়ধ্বনি দিয়ক স্বাধীনতা সংগ্ৰামী গান্ধীবাদী শ্ৰী নন্দ পাঠকৰ। চাওক ৰাইজ, সিদিনা মিলত দুষ্কৃতিকাৰী জুই দিবলৈ গৈছিল। মনত ৰাখিব, আমাৰ প্ৰতিপক্ষই আমাক হিংসাৰ পথলৈ টানি নিব বিচাৰিছিল, সেয়েহে তেওঁলোকে ৰতনৰ দৰে মানুহক উত্তেজিত কৰি মিলত জুই দিবলৈ উচতাই দিছিল। তাৰ আগে আগে মোক পুলিচে গ্ৰেপ্তাৰ কৰি পেলালে, মিলত মোৰ অবৈধ প্ৰৱেশ বুলি। ভাগ্যে সেই মুহূৰ্ততে সুজিতৰ দেউতাক অৰ্থাৎ আমাৰ শ্ৰদ্ধেয় শ্ৰীনন্দ পাঠক আহি সেই ঠাই পালেহি। সত্য আৰু অহিংসাৰ আজীৱন পূজাৰী সেইজনা পুৰুষে দুষ্কৃতিকাৰীক বাধা দিলে, মিলৰ সকলো কৰ্মীকে অহিংসাৰ মৰ্ম বুজাই দিলে। গতিকে জয়ধ্বনি যদি দিবই লাগে, সেয়া নন্দ পাঠকৰ। ৰাইজ, ৰাইজ, আজি মোক আপোনালোকে থানাৰ পৰা ফুলৰ মানা পিন্ধাই আঁতৰি আনিছে। মই জামিনত আহিছো ৰাইজ, হয়তো আকৌ মোক ধৰি নিব। ৰাইজ, মোৰ অনুৰোধ, কোনো কাৰণতেই যেন আপোনালোক উত্তেজিত হৈ নপৰে। মিলৰ অনিষ্ট কৰা মানে আমি আমাৰ নিজৰ অনিষ্ট কৰা, জাতিৰ অনিষ্ট কৰা। ইউনিয়নৰ মূল লক্ষ্য হৈছে মজদুৰৰ উন্নতিৰ বাবে মাত মতা, উদ্যোগৰ ধ্বংস কৰা নহয়।
6: ৰাইজ, এই অতনু শইকীয়া যি আমাৰ হৈ ন্যায়ালয়ত যুঁজ দিছে, তেওঁৰ ওচৰত আমি চিৰকৃতজ্ঞ। মই মজদুৰ ভাইহঁতক অনুৰোধ কৰিছো, এতিয়া তেওঁক যেন আমি অলপ বিশ্ৰাম কৰিবলৈ দিওঁ। যোৱা চাৰিদিন তেওঁ হাজোতত বৰ ক্লান্ত, সেয়েহে বলক আমি অলপ অকলশৰে থাকিবলৈ দিওঁ। এই অতনু, মই যাওঁ, তই অলপ জিৰণি ল।

0: কটনু, মই যাওঁ। তই অলপ ভিতৰলৈ গৈ জিৰণি ল, বল ভিতৰলৈ
1: বল।
0: আৰে সৌফালে চা,
1: কি
0: মিতু?
1: আৰে মিতু,
0: আচ্ছা অতনু মই যাওঁ।
1: বাৰু তই যা। মিতু, তুমি তুমি
2: অতনুদা, তোমাক পুলিচে লৈ গৈছিল, শুনিয়ে মই থানালৈকে যাবলৈ ওলাইছিলো, কিন্তু
1: তুমি মিতু মোৰ ওচৰলৈ আহি ভাল কাম কৰা নাই। তোমাৰ দেউতাৰে
2: আত্মবিশ্বাসতকৈ ডাঙৰ শক্তি একো নাই অতনুদা, সেই বিশ্বাস মোৰ আছে বাবে ভয় নাইকিয়া হৈ আহিছে। বাৰু কোৱাচোন, পুলিচে কিবা মাৰপিট কৰিলে নেকি?
1: সকলো পুলিচ বেয়া নহয় মিতু, ভদ্ৰ ব্যৱহাৰ কৰিব জনা পুলিচো ভালেমান আছে।
2: অতনুদা,
1: কি হ'ল?
2: মই মৰো, এতিয়া এতিয়া কি কৰোঁ হয়নে?
1: কি হ'ল মিতু?
3: মই আহিছোঁ, মই আহিছোঁ, মই আহিছোঁ।

0: ককা আপুনি
1: চোৰ ধৰিবলৈ আহিলো। এই বুঢ়াৰ চকুত কি ধূলি দিবি
2: ককা?
1: তই ওলাই আহোঁতেই বুজিছো তোৰ লক্ষ্য কি
2: ককা।
1: অতনু
0: ককা,
1: পুলিচ হাজতৰ পৰা ওলাই আহি ফুলৰ মালা পিন্ধিলাহি বুলিয়েই তুমি নাভাবিবা যে তুমিও বৰ ডাঙৰ নেতা হৈ গলা
2: ককা।
1: মিতু
2: ককা,
1: তহঁত দুয়োটা এইখিনি লৈয়া, এইখিনি লৈয়া
0: ককা,
1: মোৰ আগত থিয় হহি এইখিনি লৈয়া। তহঁত দুয়োটা এতিয়া মোৰ লগত যাব লাগিব,
0: আপোনাৰ লগত,
1: মা দেউতাৰ ওচৰ।
2: কি?
1: তই ইয়ালৈ কাৰ লগত আহিছিলি?
2: অকলে।
1: অকলে? কিয় অকলে আহিছিলি? তহঁত সকলোৱে মোক বুঢ়া বুলি চকুত ধূলি মাৰিবলৈ আহিছ নহয়? অতনু
0: ককা,
1: ৰিটায়াৰ্ড জজ নবীন বৰ্মনৰ ল'ৰাৰ লগত মিতুৰ বিয়াৰ বন্দবস্ত কৰিছে, তাইৰ মাক দেউতাকে বন্দবস্ত কৰিছে
0: ককা,
1: সেই খবৰ পাইছা? নাই পোৱা নিশ্চয়। তেওঁলোকে যদি শুনে যে মিতুৱে অকলে অকলে আহি ইয়াত আছে, সি ভাল পাব? বিয়া এখন ভাগি নাযাব?
0: মই মানে ককা,
1: ঐ ঐ মিতু, না কান্দিবি, কান্দি নেদেখুৱাবি, বল মোৰ লগত বহ, ওলা ওলা এতিয়াই। তহঁত
0: ককা,
1: তহঁতক এ শিকনি দিয়াব লাগিব, মোৰ লগত।

0: এই শামসুল শামসুল কি হলো তো একেবারে ফোপাই ছোপাই আইছ
1: কি সাংঘাতিক কথা সুইতা
0: কি
1: মিলৰ বেৰ বেৰ ভাঙি তাৰ পৰা বস্তু চুৰি কৰিছিল দুটা মানুহে অলপ দূৰত বিদিতাও আছিল
0: বিদিতা
1: বিদিতাই কৰোৱাইছিল ৰতনে ধৰি পেলালে আমাক চুৰি কেছত পেলাবৰ মতলবেৰে এইবিলাক কাম কৰাইছিল
0: কি মাজুদা
1: অ তাকেইতো আপোনাৰ দাদাৰ বাবে আমি আচৰিত হৈছো ওৱা
2: ধৰ্মেশ্বৰ তুমি বিজিতক চুৰ বুলি পুলিচৰ আগত কৈছা অথচ তুমিয়ে তাক পইচা দি সেই কাম কৰোৱাইছিলা
3: পইচা নিদিয়াকৈ কোনে কি কাম কৰে হেৰি
4: বিজিত যেতিয়া হাতে লোটে ধৰা পৰিলে মই তেনেকে ক'বলৈ বাধ্য আৰু তুমিও এতিয়া তোমাৰ ভায়েৰাৰ বিপক্ষে সাক্ষী দিব লাগিব
2: কিন্তু কিন্তু সি মোৰ ভাই
3: সেইটো জনা কথা
4: তথাপিও মই যি কওঁ সেই মতেই তুমি কাম কৰিব লাগিব
2: তুমি তুমি মোক তোমাৰ হাতৰ পুতলাবলৈ ভাবিছা নেকি
4: বেলেগ ভাবিবলৈ সুবিধা পোৱাই নাই
2: কি তোমাৰ কথাৰ অৰ্থ
4: স্পষ্ট মোৰ স্বাৰ্থই তোমাৰ স্বাৰ্থ হ'ব লাগিব কাৰণ আজি তুমি যি আসনত বহিছা সেয়া কেৱল মোৰ অনুগ্ৰহ
2: কিন্তু সেই বুলি সকলো সময়তে মই মোৰ বিবেক
4: ৰঘুমলাই মাটিৰ কোমলতা কঠিনতা বুজিব খুজিলে বগাবই নোৱাৰিব
2: তুমি তুমি কি ক'ব খুজিছা
4: মহাজনে মুনিবক যি কয় বিশ্বজিত সৌ সিদিনালৈকে তুমি কিবা কিবি এজেঞ্চি লৈ পায়জামা পাঞ্জাবী পিন্ধি বাটে বাটে ঘূৰি ফুৰা মানুহ আছিলা
2: ধৰ্মেশ্বৰ
4: তোমাৰ দেউতাৰ নামৰ ওপৰত ভেজা দি মোৰ টকা আৰু বুদ্ধিৰ বলত আজি এইখন আসন পাইছাই তোমাৰ আকৌ নিজৰ ববিয়া বিচাৰ বুদ্ধি বিবেক চিবেক এইবোৰ কি থাকিব পাৰে
2: ধৰ্মেশ্বৰ
4: তুমি অলপ পঢ়া মই অলপ ভিতৰৰ পৰা হ'ম

0: পুলিচে মোৰ পিছা লৈছে। কেৱল সেয়ে নহয়, ধৰ্মেশ্বৰ বৰুৱাৰ মানুহেও মোৰ পিছ লৈছে। পুলিচৰ হাতত মই যদি পৰোঁ, তেনেহ'লে ধৰ্মেশ্বৰ বৰুৱাৰ ভালেমান গোপন কথা ওলাই যাব বুলি ভয় কৰি তাৰ মানুহে মোক মাৰি পেলাব খুজিছে হেনো। মই খবৰ পাইছো
1: পুলিচৰ ভয়ত তুমি ইয়ালৈ আহিছা, তাকো মদ খাই আহিছা। হেৰা, তাৰমানে পুলিচ ইয়ালৈকো আহিব পাৰে নেকি?
0: পাৰে পাৰে, পুলিচ আহিব পাৰে, কিন্তু কিন্তু মই ইয়ালৈ নাহি কলৈ যাম? পলম পলম কলৈ পলম? মোক মোক মোক তহঁতে জীয়াই থাকিবলৈ দে।
1: বিজিৎ, এইখন ভদ্ৰলোকৰ ঘৰ, ইয়াত গুণ্ডামি নকৰিবা। গুণ্ডামি কৰিলে
0: নহ'ব। কোনে মোক গুণ্ডা সজালে? কোনে মোক বিপথে নিলে? কোনে নিলে? হা, কোনে? মোৰ সৌদৰ এই দাদা আৰু ধৰ্মেশ্বৰ বৰুৱাই লগ লাগি মোক মোক
1: মনে মনে থাকা।
2: ঠাণ্ডা মগজেৰে কাম কৰ বিজিৎ, পুলিচৰ হাতৰ পৰা ৰক্ষা পাবলৈ হ'লে তই পলাবই লাগিব।
0: নহ'লে পুলিচৰ জেৰাত তহঁতৰ বহুত কেলেংকাৰী ওলাই যাব নহয়। বুজিছো, মই নিজৰ কবৰ মই নিজেই খান্দি ল'লো। মই নিজৰ কবৰ নিজেই খান্দি
3: ল'লো। মাৰ দেউতাক সেৱা কৰিতু আৰু অতনুক দুয়োটাকে নিজে কামাখ্যা মন্দিৰলৈ লৈ গৈ দেৱতাক সাক্ষী ৰাখি বিয়া পাতি দিলো।
1: কি
2: বিয়া?
3: বিয়ানো কি, অতনুৱে মিতুৰ শিৰত সেন্দুৰকণ দি দিলে। এই কামটো দেখিলো মই এই কৰি যাব লাগিব। মাৰ দেউতাক সেৱা কৰ।
2: এই অতনু মোৰ জোঁৱাই হ'ব।
1: এই বিয়া হ'ব নোৱাৰে, নোৱাৰে হ'ব।
3: এই বিয়া হৈ গৈছে, মই এই নন্দ পাঠকে পাতি দিছো।
2: মিতু মিতু মোৰ ছোৱালী, তাইৰ তাইৰ বিয়া?
3: তাই মোৰ নাতিনী।
1: মাক দেউতাকহে আছিল অভিভাৱক।
2: অতনুক অতনুক মই ক্ষীণ কৰো,
3: তাক মই চেনে কৰো। বিজিৎ, তয়ো আছ? আৰু এটা খবৰ, হে, বাধ্যত পৰি ধৰ্মেশ্বৰ বৰুৱাই মিলৰ কৰ্মীসকলৰ লগত চুক্তি কৰিছে। সুজিতো এতিয়া আহিব, তহঁত সকলোৱে তাইক আশীৰ্বাদ কৰ। অতনুৰ দৰে আদৰ্শবান এটি জোঁৱাই পাইছে এইখন ঘৰে।
2: মিতু
3: কৰ, কৰ সেৱা কৰ।
2: মাৰ দেউতাৰতকৈ তোৰ বাবে অতনু ডাঙৰ হ'ল নহয়?
3: পত্নীৰ বাবে স্বামী এই সকলো।
2: পাহৰি নাযাব দেউতা, মই মোৰ সন্তানৰ পৰা কৈফিয়ত বিচাৰিছো।
3: ময়ো মোৰ সন্তানৰ পৰা কৈফিয়ত বিচাৰিছো।
2: দেউতা,
3: কিহৰ দুখত অতনুক অস্পৃশ্য কৰিছ?
1: মই এই বিয়া নামানো, তাৰ বাবেতো আমি
3: ডাঙৰ মানুহৰ ল'ৰা বিচাৰিছা। বিশ্বজিৎ, যিদিনা তোৰ ক্ষমতা যাব সেইদিনা এই ধৰ্মেশ্বৰ বৰুৱা হতে তোৰ বুকুত প্ৰচণ্ড গুৰ মাৰি। বিশ্বজিৎ, এই ল'ৰা ছোৱালীহালক প্ৰাণ ভৰি আশীৰ্বাদ দিব পৰা মনৰ সততাখিনি ঘূৰাই আন।
1: মিতু, শিৰৰ সেন্দুৰ মচি পেলা।
3: বোৱাৰী, এগৰাকী মাক হৈ নিজৰ যিজনীৰ শিৰৰ সেন্দুৰ মোহাৰি পেলাব বুলি ক'বলৈ তোমাৰ যি ভান কপিল নকপিল?
2: অতনু এই মুহূৰ্ততে ঘৰৰ পৰা ওলাই যোৱাটোকে মই কামনা কৰোঁ।
1: দেউতা, মা, মই ইমান সময় মনে মনে আছিলোঁ, এতিয়া স্পষ্টকৈ কওঁ, অতনু মোৰ স্বামী। কোনো পত্নীয়ে স্বামীক নিজৰ সন্মুখত অপমানিত হোৱাটো নিবিচাৰে।
2: মিতু, বেছ বেছ, তেনেহ'লে তহঁত ইয়াৰ পৰা ওলাই যা।
3: এইখন মোৰ ঘৰ, নন্দ পাঠকৰ। মোৰ ঘামেৰে এই ভেটি গঢ়িছিলোঁ। মই কৈছোঁ তহঁত ওলাই যা, এই ঘৰৰ পৰা তহঁত ওলাই যা। এতিয়া এই পাপৰ ভেটি মই খান্দি পেলাম। মই

0: মই খান্দি পেলাম
1: দেউতা
0: মই মই
2: একো হোৱা নাই একো হোৱা নাই মোৰ মোৰ একো হোৱা নাই মই নমৰো মৃত্যু মই নমৰো সময় সময়ে হয়তো পৃথিৱীৰ পৰা মোক আঁতৰাই নিব তথাপি তথাপি মই তহঁতৰ মাজত জীয়াই থাকিম মই বাপুজীৰ আদৰ্শৰে জীৱনৰ বাট দেখিছিলোঁ সেই আদৰ্শৰে তহঁতেও বাট চিনি পাবি মই মই নমৰো কিন্তু কিন্তু এই ঘৰ তহঁতে নতুনকৈ সাজিব লাগিব নতুনকৈ ওচৰলৈ আহ ওচৰলৈ আহ অতনু সুজিত আহ পিতাহুৰ নিধনৰ বাবে বজ্ৰায়ুধ অস্ত্ৰ গঢ়ি ল'বলৈ নিজৰ হাড় আগবঢ়াই দিছিল দধিচি মুনিয়ে বাপুজীও আজি দধিচি সেই দধিচিৰ হাৰেৰে নিৰ্মাণ হৈছে সত্য অন্বেষণ আৰু অহিংস অস্ত্ৰ সেই অস্ত্ৰই অসুৰ নিধন কৰিব অসুৰ অসুৰ নিধন হ'ব অসুৰ নিধন

0: ব্যস্ততাৰ পৰা জীৱনত আমি বহুতো কথা প্ৰায় পাহৰি যাওঁ, কিন্তু কোনোবাই আমাৰ কথা চিন্তা কৰিলে আমাৰ ভাল লাগে। যেনেকৈ RBIয়ে আপোনাৰ আনক্লেইম ডিপ'জিটৰ কথা চিন্তা কৰে।
1: সময়ৰ বাবে কোনো লেনদেন হোৱা নাই, সেইবোৰ একাউণ্ট RBIৰ DEF ফাণ্ডলৈ গুচি যায়। আপুনি আপোনাৰ বেংকৰ যিকোনো শাখালৈ গৈ KYC আপডেট কৰাওক আৰু আপোনাৰ আনক্লেইম ডিপ'জিট উভতাই পাওক।
0: RBIয়ে কয়, সতৰ্ক থাকক, সচেতন থাকক।

0: শ্ৰোতাসকলে পংকজ বৰদলৈৰ কণ্ঠৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো দম্পতী অনুষ্ঠানটিৰ।
1: আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিব লৈছো আমাৰ দম্পতী অনুষ্ঠানটি। আমাৰ আজিৰ দম্পতি হৈছে শাৰীৰিক শিক্ষা নিৰ্দেশক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল ৰেফাৰী, ফুটবল প্ৰশিক্ষক তথা ক্ৰীড়া সংগঠক টংকেশ্বৰ ওজা আৰু তেওঁৰ সহধৰ্মিনী যোগ প্ৰশিক্ষক ক্ষীৰদা ওজা। আপোনালোক দুয়োকে আমাৰ দম্পতি অনুষ্ঠান দিলে আদৰণি জনাইছোঁ।
2: ধন্যবাদ।
3: নমস্কাৰ।
1: আপোনালোক দুয়োৰে জীৱনটোৱে মানে স্বাস্থ্য বা শৰীৰ চৰ্চা, ক্ৰীড়াৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। কেনেকৈ আৰম্ভ হ'ল এই যাত্ৰাটো? আপোনাৰ পৰা আৰম্ভ কৰিছোঁ।
2: যাত্ৰাটো আচলতে মই সৰু কালৰ পৰাই, মই ষ্টুডেণ্ট লাইফৰ পৰাই ক্ৰীড়াৰ লগত জড়িত, বিভিন্ন সংগঠনৰ লগত জড়িত থাকিলেও ক্ৰীড়াৰ লগত বেছি প্ৰাধান্য আছিলোঁ। সপ্তম শ্ৰেণীৰ পৰাই মই জিলা পৰ্যায়ত খেলা আৰম্ভ কৰিছিলোঁ।
1: হয়,
2: তেনেকৈ স্বাস্থ্যৰ প্ৰতিও যত্ন লৈ আহিছিলোঁ আৰু ছাত্ৰ অৱস্থাত মই সাংগঠনিক ক্ষেত্ৰতো যথেষ্ট জোৰ দিছিলোঁ, মানে ক্ৰীড়া সংগঠক হিচাপে।
1: আৰু বাইদেউ কেনেকৈ মানে আপুনি জড়িত হ'ল বা ইয়াৰ ৰাপৰ ৰাপ কেনেকৈ বাঢ়িলে আপোনাৰ?
3: মই স্কুলত থকাৰে পৰাই খেলিছিলোঁ, ডিষ্ট্ৰিক্ট লেভেললৈকে খেলিছোঁ। ঘৰুৱা কিছুমান অসুবিধাৰ কাৰণে বাহিৰত যাবলৈ অলপ অসুবিধা এটা হ'ল, তেনেকৈ কলেজতো খেলিলোঁ। তাৰপিছত জীৱন চহেৰি আগবাঢ়িলোঁ, তেনেকৈ বিয়া হ'লোঁ। বিয়াৰ যোগেদিও আকৌ এনেকুৱা এজন মানুহ লগ পালোঁ যিজন খেলৰ লগত
1: মিল আছে, নহয় জানো?
3: হয়।
1: সেই কথাটো লৈ মই আহিম। দাদাৰ ঘৰ তেজপুৰতে নেকি বাৰু?
2: আচলতে মোৰ জন্ম হৰিচিঙা, আগৰ পুৰণি দৰং জিলা,
1: টংলা হৰিচিঙা, নহয় জানো? মানে আমাৰ দৰং জিলাৰ আৰু
2: দৰং জিলা হৰিহিঙা বুলি এটা সময়ত ফুটবলৰ বিখ্যাত, মানে কোকৰাঝাৰ আৰু হৰিহিঙা বুলি এটা মানে জন আছিলে।
1: হয়। আৰু আপোনাৰ ঘৰ?
2: মোৰ এজন বন্ধু আছিলে, তেওঁলোকৰ ওচৰতে এনেকে বিয়া হৈছে নাকি হল প্ৰস্তাৱ দিয়া হল, তেনেকে আগবাঢ়িলো।

0: আপুনি আগতে জানিছিলনে তেখেতে যে এনেকুৱা যোগৰ লগত জড়িত বা?
1: এতিয়া বিশেষ নাজানো, বাছ তেখেতৰ বিশেষ তেওঁলোকৰ ঘৰখন বা তেওঁৰ বিষয়ে বেকগ্ৰাউণ্ডটো গম পাইছিলোঁ আৰু
0: হয়
1: মানে খুব এটা ভাল পৰিৱেশৰ ঘৰ বুলি ভাবিয়ে মই প্ৰস্তাৱ আগবঢ়ালোঁ।
0: হয় হয়। আৰু আপুনি নিশ্চয় সুখী হৈছিল যিহেতু তেওঁ সেই লাইনটোতে জড়িত, নহয় জানো, মানে যোগৰ প্ৰতি তেওঁ আকৰ্ষিত আছিলে হয়নে? গতিকে আপোনাৰ সেইটো খেলৰ লগত যিহেতু জড়িতই অলপ, নহয় জানো, গতিকে আপোনাৰ নিশ্চয় ভালেই লাগিছিলে। তে আপুনি বিদ্যালয়ৰ ফিজিকেল ইনষ্ট্ৰাক্টৰ হিচাপেও আপুনি মানে কৰি আছে, লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আপুনি ভলীবল ৰেফাৰী, ফুটবল কোচ, তে ইমানবোৰ দায়িত্বৰ মাজত মানে কেনেকৈ আপুনি যিটো বেলেঞ্চ কৰি চলে আচলতে?
1: দায়িত্ব বুলি ক'লে ঘৰৰ দায়িত্ব কিছুতো মই খুব কমেই কৰোঁ, বাট দায়িত্বটো পালন কৰোঁ এই হিচাপে যে কাক কি দিব লাগে, ক'ত ল'ৰা ছোৱালীক ক'তো কম্প্ৰমাইজ নকৰোঁ। কিন্তু বেছিভাগে মোৰ সংগীনে বেছিভাগ কৰে, ল'ৰা ছোৱালীক খেলত পৰি দিয়া কিবা লাগে গোটেইখিনি তেখেত কৰে, যাৰ কাৰণে মোৰ নিজৰ যিটো ডিউটি, মোৰ ডিউটিটি যিটো গভৰ্মেণ্ট ডিউটি বুলি কোৱা হয়, সেইটো কৰাৰ উপৰিও মই বিভিন্ন সমাজ ব্যৱস্থাৰ লগত, বিশেষকৈ ক্ৰীড়া বা সাংগঠনিক দিশত মই মানে সময় দিওঁ। আৰু মোৰ এনেকুৱা যদি মোৰ একেবাৰে বিশেষ কাম নাথাকে, মই দেওবাৰো তিনিটা ডিউটি কৰি আছোঁ, ৰাতিপুৱা প্ৰশিক্ষণ কৰিলোঁ, আকৌ মিনিষ্ট্ৰীৰ প্ৰগ্ৰেমত যাব লগা হ'ল, ডিএছও ছাৰে লগ ধৰিলে, আকৌ ইয়াত আহিলোঁ, মানে দেওবাৰ, ছেকেণ্ড ছেটাৰডে, ফৰ্থ ছেটাৰডে বুলি কথা নাই, মানে আমি ফ্ৰী থাকিলে
0: ছুটি নাই আৰু, নহয়
1: ছুটি নোহোৱাকৈ কাম কৰোঁ। আৰু কেতিয়াবা অৱশ্যে কিছুমান ক্ষেত্ৰত ছুটি ল'ব লগা হৈ যায় ঘৰুৱা কামত, আৰু কৰি ভাল লাগে। সৰুৰ পৰা এইটো অভ্যাস হৈ থাকিল যে আমি লাগি থাকিলে ভাল। প্ৰথম মই যেতিয়া চাকৰি কৰিছিলোঁ হৰিসিং হায়াৰ ছেকেণ্ডেৰী স্কুলত 7 বছৰ কৰিলোঁ, তাততো মানে আচৰিত কথা যে আবেলি ৰাতিপুৱা আকৌ স্কুল টাইম। স্কুলত আচলতে আমি এটাচমেণ্ট থাকোঁ আৰু আমাৰ গোটেইখিনি হ'ল জিলা ক্ৰীড়া বিষয়ৰ লগতে গোটেইখিনি, কিন্তু গোটেইখিনি তেনেকৈ নিজৰ বুলিয়েই কৰোঁ আৰু।
0: তাৰমানে সেইখিনি আপোনাক যিটো আপোনাৰ আপুনি আগবাঢ়ি যোৱাত বাইদেউয়ে যথেষ্ট সহায় কৰিছে, মানে ঘৰখন আপোনাৰ দায়িত্ব লৈছে, মানে আপুনি আগবাঢ়ি যোৱাত সুবিধা হৈছে, আপুনি নিশ্চিন্ত মনেৰে কাম কৰিব পাৰিছে, তেওঁ গোটেইখিনি চম্ভালি লৈছে, নহয় জানো? সেইটো বৰ ডাঙৰ কথা আচলতে, আমাৰ যিটো দাম্পত্য জীৱনৰ সেইটো বৰ ডাঙৰ কথা, আৰু ইজনে সিজনক বুজি পাব লাগিব, সেইটোৱে মানে মূল মন্ত্ৰ। আৰু আপুনি যোগ প্ৰশিক্ষক হিচাপে কাম কৰি আছে আৰু নিজাকৈ আপুনি কিবা স্কুল আছে নেকি আপোনাৰ?
2: নিজাকৈ বুলি নহয়, মই আনন্দ চন্দ্ৰ আগৰৱালা পাৰ্ক, যিখন ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ফ্ৰণ্টত
0: হয়
2: হয়, তাত মই শিকাই আছোঁ ৰাতিপুৱা ৰাতিপুৱা, এইটো ফ্ৰী অফ কষ্ট।
1: আপুনি
0: যিটো নিজৰ মানে এটা ইচ্ছা আছে বা কৰাৰ, এইটো আৰু কৰি ভাল পাই, নহয় জানো, সেই হিচাপে আপুনি কৰি আছে। এনেই আৰু নিজাববে একো ব্যক্তিগতভাৱে আপুনি কৰে নেকি তেনেকুৱা?
2: ব্যক্তিগতভাৱে যদি কোনোবাই বিচাৰে তেনেকে হেৰি কৰা হয়, আৰু এখন স্কুল হেৰি স্কুল নহয় আচলতে, এনেই অনুষ্ঠান এটা কৰা হৈছে মাজগাঁৱত, সহপাঠী এগৰাকীয়ে তেওঁ চলাই আছে।
0: এইটোক মানে আপুনি ঠিক পেচা হিচাপে লৈছে বুলি ক'ব নোৱাৰিম তাৰমানে, নহয় জানো?
1: পেচা নহয়
0: আপোনাৰ নিচাটো মানে প্ৰাধান্য পাইছে,
2: অলপ জড়িত হৈ নিজকে ভাল পাওঁ, তাৰ লগতে ধৰ ল'ৰা ছোৱালীকো টাইম দিব লাগে, সেইকাৰণে মই একদম পেচা হিচাপে।
0: আপোনালোকৰ জীৱনত এই ক্ষেত্ৰত ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি অহাত কোনো বিশেষ ব্যক্তি আছে নেকি প্ৰেৰণা, আপুনি কাৰোবাক দেখিছে, আপুনি হৰিসিঙাত থাকোঁতেই হওক?
1: আচলতে প্ৰেৰণা বুলি ক'লে আচলতে মোৰ নিজৰ দাদা, পূজ্য ডাঙৰ দাদা কৰুণাকান্ত ওজা, এতিয়াও আছে,
0: হয়,
1: পঢ়া শুনাই হওক খেলাই হওক, আবেলি সময়ত তাৰমানে আমি খেলিছিলোঁ, আমাৰ টিউচনৰ ব্যৱস্থা নাই। আজিকালি ল'ৰা ছোৱালীবিলাকে কয় ছাৰ মোৰ টিউচন আছে 5টাত গুচি যাব, প্ৰশিক্ষণ হয় 4টা বজাত, 6টা 2 ঘণ্টাতো খেলিব লাগিব ন, আজিকালি টিউচনৰ যিটো জোৱাৰ উঠিছে, কিন্তু টিউচন বোলা বস্তু নাছিলে, আৰু আমি যিখিনি পঢ়িছিলোঁ সেইখিনি পঢ়িছিলোঁ সেইমতে, আমি পঢ়াত বেয়াও নাছিলোঁ তাৰমানে, ভালেই পঢ়িছিলোঁ। দাদা মোৰ প্ৰেৰণা বুলি ক'ব লাগিব প্ৰথম কথা, আৰু এই লাইনটোত অহাৰ ক্ষেত্ৰতো মই যিটো ফিজিকেলিষ্টৰ লাইনত আহিলোঁ, এইটো মোৰ দাদায়ে।
0: হয়, আৰু বাইদেউ তেনেকুৱা আছে নেকি বিশেষ ব্যক্তি আপুনি প্ৰভাৱিত হৈছে?
2: বিয়াৰ পিছৰ পৰা ধৰ তেনেকৈ প্ৰভাৱিত কৰা বুলি ক'লে মোৰ স্বামীৰে নাম ল'ব লাগিব।
0: নাই, আগতে যোগ আপুনি যেতিয়া আৰম্ভ কৰিছিল তেতিয়াও কাৰোবাক দেখি
2: একো নাছিলে বাৰু,
0: নিজে ভাবিলে যে শৰীৰটোক যত্ন লোৱা ভাল,
2: কিছুমান সুবিধা পাইছিলোঁ, সেইটো কৰিছিলোঁ খেলা ধূলাৰ ক্ষেত্ৰত, তেনেকে মানে নিজৰ শৰীৰটোৰ প্ৰতি অলপ হেৰি আছিল কাৰণে আগবাঢ়ি গৈ আছিলোঁ। বিয়াৰ পিছত স্বামীৰ সুবিধা দিয়াৰ কাৰণে মই অকণ আগবাঢ়ি যাবলৈ সুবিধা পালোঁ।
0: হয় হয়,
1: যোগা বুলিহে তেখেতক মই যাব দিছোঁ, কিন্তু যি তিন বহুত আজিকালি বহুত কিবা
0: বিভিন্ন আছে, হয় হয়,
1: এতিয়া ভেটানবিলাক খেলিব যায় কিবা যায়, ইচ্ছা কৰি খেলিব পাৰে, কিন্তু নাই কৈছোঁ নহয় ল'ৰা ছোৱালীক ধ্যান দিয়া, আৰু তুমি যোগাত যোৱা, যোগাৰ কাৰণে মোৰ বাধা নাই, কাৰণ যোগাত এটা বিৰাট প্ৰয়োজন।
0: হয় হয়, যোগাৰ কথাটো মানে বেলেগ এটা প্ৰশ্ন মনলৈ আহিছে যে যোগাটো বহুতে ইউটিউবত চাইও কৰে না, মানে সেইটো কিমান শুদ্ধ, আপুনি কি ভাবে? এজন প্ৰশিক্ষকৰ খুবেই প্ৰয়োজন, নহয় জানো, কাৰণ ভুল এটা যদি অভ্যাস আমি লৈ লওঁ সেইটোৱে ক্ষতি কৰিব, নিশ্চয়
2: নিশ্চয় কৰিব। আচলতে

0: এনেকুৱা ধৰণৰ বহুতে মানে ভাল বুলি কয়, বহুত একচুৱেলি এজন হেৰি
1: গুৰু এজন বা প্ৰশিক্ষক এজন লাগে,
0: শিক্ষক এজন লাগে কিহৰ কাৰণে, আমাৰ শ্বাস প্ৰশ্বাসটো খুবেই দৰকাৰী, শ্বাস তাৰমানে যোগৰ লগত প্ৰশ্বাস কোনখন কোনটো আসনত আমি ধৰি ৰাখিব লাগিব, কোনটো আসনত আমি এৰি দিব লাগিব, আমাৰ যিমান যি হ'লেও
1: গোটেইখিনি হয়
0: থাইৰয়ড গ্ৰন্থি হওক, এই গ্ৰন্থিবিলাকক আমাৰ যাতে প্ৰেছাৰ নপৰে, তেনেকুৱা ধৰণৰ
1: বিজ্ঞানসন্মতভাৱে কৰিব লাগিব গোটেইখিনি কথা, নহয় ক্ষতি নোহোৱাকৈ কৰোঁ,
0: নিজৰ শৰীৰৰ যাতে ক্ষতি নহয়।
1: হয় হয়। এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি ভলীবল ৰেফাৰি হিচাপে যথেষ্ট কাম কৰিছে, এইখিনি এটা কথা যে খেলপথাৰত মানে কেইটামান ছেকেণ্ডৰ ভিতৰতে আপুনি এটা সিদ্ধান্ত ল'বলগীয়া হয়, গতিকে এনে সময়ত কেনেধৰণে মনটোক আপুনি মানে স্থিৰ কৰি ৰাখে, কাৰণ এইটো তাৎক্ষণিক এটা সিদ্ধান্ত আপুনি দিব লাগিব।
2: ৰেফাৰীৰ দায়িত্ব বহুত
1: হয়।
2: আমি পৰীক্ষা দিয়া যে 30% পালেও পৰীক্ষাত পাছ কৰে, কোনোবাই 60-90% পাছ কৰি যায়, কিন্তু পৰীক্ষা ৰেফাৰী বুলি কোৱাৰ লগে লগে 100% জানিব লাগিব, ৰুলছ এণ্ড ৰেগুলেশ্যনটো টোটেলি জানিব লাগিব, আৰু পৰীক্ষা দিওঁতে কৈছে আমাক 80% পাবই লাগিব তেতিয়াহে পাছ কৰিব, মানে কি লিখাৰ কাৰণে অলপ শ্ল' হ'লে হয়তো 20%টো আমাক মাপ দিয়ে, তে আমি গোটেই ৰুলছ এণ্ড ৰেগুলেশ্যন জানিব লাগিব। আৰু এনেকুৱা নহয় যে আমি দুটা চকু বা ছেকেণ্ড ৰেফাৰী এজন থাকিলে চাৰিটা চকুই আমি এখন ভলীবল খেল চাই থাকিব লাগে মেইনলি, তাৰপিছত লাইন জাজো থাকে, কিন্তু অভাৰঅল ফাৰ্ষ্ট ৰেফাৰী বহুত দায়িত্ব আহি যায়, আকৌ ইফালে হাজাৰ দৰ্শক খেলুৱৈ থাকিব, তেওঁলোকৰ চকু হাজাৰটা চকু বুলি ক'ব লাগিব,
1: তেওঁলোকে নিৰীক্ষণ কৰি আছে,
2: নিৰীক্ষণ কৰি আছে, আজিকালি সকলোৱে জানে নিয়ম চিয়ম বেছিভাগেই জানে, বহুত আমি সজাগ হ'ব লগা হয়। তাৰ ভিতৰত এনেকুৱা নহয়তো আমি আৰুতো দেৱতা নহয়, আমাৰো কেতিয়াবা ভুল হয়, আমি ৱৰ্ল্ড কাপতো দেখিছো বিভিন্ন ক্ষেত্ৰত ফুটবলেই হওক ভলীবল দুই এটা ভুল হৈ যায়, আমি তাত মানে এইটো হেৰি কৰি দিওঁ প্লাছ মাইনাছ কৰি দিয়া বুলি কয়, ভলীবলত এটা সহজ কথা যে ইমান এটা অসুবিধা নহয়, কিন্তু ফুটবলত কি হয় এটা যদি পেনাল্টি দিয়া হয় ইয়াৰ মানে গুচি গ'ল আৰু, কিন্তু ভলীবলত সেইটো মিলাব পাৰি,
1: মিলাব পাৰি। এতিয়া যেনেকৈ ক্ৰিকেটৰ ক্ষেত্ৰত থাৰ্ড এম্পেয়াৰ থাকে, ভলীবলতো তেনেকুৱা ধৰণৰ কিবা আপোনাৰ সিদ্ধান্তত আপুনি ভাবিছে, যিটো মোৰ অলপ সন্দেহ আছে আপোনাৰ, তেনেকুৱা কিবা সুবিধা ল'ব পাৰি নেকি
2: সুবিধা
1: আজিকালি যিহেতু গোটেই কেমেৰাৰে গোটেই ভৰি থাকে,
2: তেনেকৈ থাৰ্ড এম্পেয়াৰ বুলি কথা নাহে, কিন্তু নিজৰ এছিষ্টেণ্ট যিটো থাকে ছেকেণ্ড ৰেফাৰী বুলি
1: তেওঁ সহায় কৰে আপোনাক,
2: ছেকেণ্ড ৰেফাৰী বা লাইন জাজ কিবা এটা লাইন হ'লে তেওঁলোকক আনি পেলাই ডিছকাছ, আমি হুইচেল বজাই ষ্টপ কৰি থওঁ খেলটো, তেতিয়ালৈকে নিৰ্দেশ নিদিওঁ যে ছাৰ্ভিচটো কাৰ হ'ব, ফল যেতিয়ালৈকে কনফাৰ্ম নহওঁ ডিছকাছ কৰি পেলাই আমি ডিচিশ্যনটো দি দিওঁ আৰু।
1: মানে আজিকালি সেইটো এটা সুবিধা হৈছে মানে কেমেৰাই এইটো বহুতখিনি ধৰি ৰাখে। এতিয়া আপুনি ক'ত ক'ত বাহিৰত আপুনি যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত গৈছে ক'ত ক'ত গৈছে আপুনি ৰেফাৰী কৰিবৰ কাৰণে?
2: আচলতে মোৰ যিটো বিশেষকৈ প্ৰশিক্ষণত ব্যস্ত থকাৰ কাৰণে মই খুব বেছি ঠাইত যোৱা নাই, মানে ৰাষ্ট্ৰীয় গেম কিছু চলাইছোঁ মই, আৰু বিশেষকৈ মই মানে ক্ৰীড়াৰ লগত সাংগঠনিক আৰু প্ৰশিক্ষণত বেছি ব্যস্ত থকাৰ কাৰণে ভলীবল ৰাষ্ট্ৰীয় ৰেফাৰী যদিও কৰিছোঁ, তেনেকৈ য'ত মোক পেনেল দিয়ে তেনেকৈ যাওঁ, আৰু অসমৰ বাহিৰত খুব কমেই গৈছোঁ, অসমৰ ভিতৰত যিবিলাক যেনে নেশ্যনেল গেমছ হৈছে বা আপোনাৰ জুনিয়ৰ নেশ্যনেল, ছিনিয়ৰ নেশ্যনেল, ইউথ নেশ্যনেল, সেইবিলাকত মই পেনেল দিব লগা হয়, পেনেল দিয়াৰ পিছত আমি চলাবলৈ যাওঁ আৰু।
1: হয় হয়। তেজপুৰত এনেই আমাৰ এতিয়া ক্ৰীড়াৰ কেনেকুৱা মানে বাতাৱৰণটো?
2: সুন্দৰ প্ৰশ্ন কৰিছে। এতিয়াৰ সময়ত আমি তেজপুৰখন সাধাৰণতে সাংস্কৃতিক মহানগৰী বুলি কওঁ, কিন্তু মই ক'ব খুজিছোঁ যে অকল তেজপুৰ সাংস্কৃতিক মহানগৰীয়ে নহয়, লগতে আমি আজিৰ পৰাই আপুনি ভাবিব পাৰে ক'ব পাৰে যে এখন ক্ৰীড়া মহানগৰী বুলি ক'ব লাগিব, বা শোণিতপুৰ জিলাৰ লগত আমি তেজপুৰখনক ক্ৰীড়া মহানগৰী বুলি ক'লেও ভুল কৰা নহ'ব, কাৰণ এই তেজপুৰৰ পৰাই আপুনি নিশ্চয় জানে অভিজিৎ ভট্টাচাৰ্য,
1: হয় হয়, ভলীবল
2: ভলীবলৰ দিয়ে, কিন্তু চৰকাৰৰ ফালৰ পৰা কি কৰিছে সেইটো বেলেগ কথা, কিন্তু তেখেতৰ যিটো অৱদান এজন খেলুৱৈ হিচাপে, এজন সাংগঠনিক হিচাপে, তেওঁ যিখিনি বৰ্তমান এতিয়া তেওঁ যিটো ব্ৰহ্মপুত্ৰ ভলীবলৰ কথা
1: কৰি আছে, হয় হয়,
2: তো এনেকুৱা এজন যি যে ভাৰতবৰ্ষৰ কেপ্টেইন আছিলে, বহু বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় খেলত খেলিছে, ঠিক তেমনি যমুনা বড়ো, যমুনা বড়োৰ কথা আপুনি ক'ব পাৰে বক্সিঙত, আৰু এগৰাকী আপোনাৰ ই আছে অংকুশিতা বড়ো বক্সিঙৰ, শোণিতপুৰৰে, আমাৰ তেজপুৰৰে, ঠিক তেনেকে আমাৰ এই সৈনিকা গগৈ আছিল চাইক্লিঙৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল কৰা, এতিয়া আমাৰ এগৰাকী লিছা দাস বুলি ওলাইছে যিটোক আমি পেৰা অলিম্পিক বুলি কওঁ, তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল হোল্ডাৰ, বহুত খেলুৱৈ আছে, আৰু অকল সেইটোতো বেলেগ কথা, এনেকে এতিয়াও বহুত খেলুৱৈ ওলাই আছে বা ৰাষ্ট্ৰীয় পৰ্যায়ত গৈছে, বহুতে এতিয়া চাকৰিওতো যোগদান কৰিছে খেলি পেলাই,
1: তেওঁলোকে নীৰৱে তেওঁলোকৰ কাম কৰি গৈ আছে, নহয় জানো? মানে ক'ব গ'লে আচলতে যিটো আমাৰ সাংস্কৃতিক বা অন্য ক্ষেত্ৰত যিটো প্ৰচাৰ হয়, খেলৰতো অলপ কম প্ৰচাৰ হয় যেন অনুমান হয়, তেনেকুৱা এটা তথাপি হৈ থাকে, তেজপুৰ পল্লৱ ফিল্ডখনতো অনবৰতে খেলৰ হৈয়ে থাকে, যিকোনো ইভেণ্ট হৈ থাকে আমি গম পাওঁ, এইটো ভাল কথা আচলতে, মানে বিভিন্ন ঠাইৰ ল'ৰা ছোৱালীও আহে নহয় জানো, শোণিতপুৰ জিলাৰ বিভিন্ন চকে গঞ্জে থকা যথেষ্ট
2: আহে,
1: আপুনিতো খেলিছে আগতে নহয় জানো,
2: খেলিছোঁ,
1: এগৰাকী খেলুৱৈ, এগৰাকী প্ৰশিক্ষক আৰু এজন ৰেফাৰী, তিনিটাৰ মাজত আপুনি

0: কি পার্থক্য অনুভব করে?
1: পাঠ্যকে খেলার সময়তো তেতিয়া যেতে হুরু থাকা হয় খেলিবলৈ ইচ্ছা যায়, যত সুবিধা পাওঁ তাতে আমি খেলিলে ভাল লাগে মনটো। মই মানে এটা যদি হুরু কাহিনী কব লাগা হয়, যেটা গ্রাম্য ক্রিয়া আছিল আমার সময়ত, মই হরিসিঙা পঞ্চায়েতর হৈ পালে উদালগুড়ি ব্লকত খেলিব আহিছিল। কিন্তু সেই উদালগুড়ি ব্লকত খেলিব আহতে মোর এজ কম থাকার কারণে মোক যিজনে আনিছিল তেওঁ কৈছে তুমি এতিয়া নালাগে, অহা বছর খেলিবা। মোর মন বেয়া লাগি গেছিল। কিন্তু তারপর বড় এজন চিনাকি খৈরাবাড়ি ব্লকর হৈ পালে মোক কি করলে খেলখনত খেলিব দিলে, আমি খেলিব পালে মানে ভাল লাগে আর সেইখন খেল, সেইখন মোর জীবনের একটা টার্নিং পয়েন্ট, যত মই নাকি চারিটা গোল দিছিল ফুটবলত আর হেট্রিক করেছিল। লগেলগে মই জিলা টিমত বাছনি হয়েছিল আর জিলা টিমত বাছনি হয়ে স্টেট লেভেলে খেলিব আহিছিল। তেতিয়া মই ক্লাস সেভেনত পড়ো। তো লড়াছালীর ব্যস্ততা থাকলে ভাল লাগে, প্রশিক্ষণত বেশি ভাল লাগে, মানে প্রশিক্ষণ নিজেও খেলি থাকো শিকাই থাকা যায়।
0: এতিয়া লড়া ছোৱালীর কথা ওলাইছে, মানে শিক্ষা দিছে বেলেগ লড়া ছোৱালী, আপোনালোকৰ পৰিয়াল বুলি কওঁতে আপোনালোকৰ আছে?
1: আমার ছোৱালী এজনী আৰু লড়া। এতিয়া সৰুৰ পৰাই, এতিয়া ছোৱালী মাষ্টাৰ্ছ কৰিছে, এতিয়া আছে বেংগালুৰুত ডিপ্লোমা ইন স্পোর্টস কোচিং কৰি পেলাই সুইমিংত।
0: তেওঁলোকো খেলৰ লগতে মানে জড়িত হয়
1: আৰু এইটো যিটো কৰি আছে খেলৰে, এইটো এনআইএছ বুলি কোৱা হয়। আর এনআইএসটোর কারণে মানে মিনিমাম রাষ্ট্রীয় পর্যায়ের খেলুয়ে হব লাগা হয়, জিনিয়র ন্যাশনাল টু টাইম সিনিয়র ন্যাশনাল ইত্যাদি বিলাক। আর লড়াইও ভলিবল খেলে, লড়াই আছে সৈনিক স্কুলত পড়ি পেলে
0: গোয়ালপাড়াত, আছে
1: গোয়ালপাড়া সৈনিক স্কুল।
0: তাহলে পরিয়ালটোই খেলা বলে কবাই নয় জানো?
2: রাষ্ট্রীয় পর্যায়ত খেলিছে,
0: কত খেলিছে গই?
1: এই সিবিসি ন্যাশনাল খেলিলে আর তেলগুর সৈনিক স্কুলের ন্যাশনাল খেলিলে।
0: তেলগুর এনে এইম টু এটা তো জীবনের লক্ষ্য থাকে নয় জানো? এটা আপনি জেনে কে খেলার লগতে জড়িত হল, তেলগুর খেলাটো প্রধান তেনে করিছে না বেলে কিবা আছে তেলগুর মনত?
1: সোয়ালির লক্ষ্য এজন প্রশাসনিক, বিশেষ কই সৈনিক বিভাগ যোৱাৰ কাৰণে, এটা বহুত আৰু পৰীক্ষা দিও আছে, কিন্তু আজিকালি জানেতো অলপ অলপৰ কাৰণে অলপ অসুবিধা হৈ যায়। সেইকাৰণে এইটো সুযোগ পোৱাৰ কাৰণে মই ক'লোঁ তুমি গুচি যোৱা, এইটো কৰি আহা, তাৰপিছত আপুনি তুমি আকৌ ট্ৰাই কৰিব পাৰা। তিনিবাৰকৈ চি ডি এছ দিলে আকৌ ট্ৰাই কৰিব, বয়স আছে।
0: হয় হয়।
1: আৰু ল'ৰাৰো সেই একেই ডিফেন্সৰ লাইনে, কিন্তু ক'বতো নোৱাৰি আজিকালি
0: সেইটোৱেবিলাক। হয় হয়। এতিয়া বাইদেউতো আপোনাক সহায় কৰিছে বুলি কৈছে, বিভিন্ন ক্ষেত্ৰত আপুনি ওলাই যোৱাত সুবিধা হৈছে। বাইদেউক আপুনি ঘৰুৱা কামত কিছু সহায় কৰিব পাৰেনে নে সময় নহয়গৈ?
1: আসলতে
0: পাকঘৰতে ধৰক অলপ সহায় কৰি দিয়ে।
1: কিবা যাওঁ মানে মোক সোমাবলৈ নিদিয়ে, আপুনি যাওক যাওক যাওক, বেলেগ কাম কৰক। আৰু মোৰো ভাল লাগে যে চাহ কাপ বনাই দিছে, এই আপুনিতো দোকানত খাব লাগে, নাই তোমাৰ হাতেদি যদি চাহ কাপ খাই যাওঁ, সেইটো অলপ বেলেগ আৰু।
0: ৰন্ধা বঢ়াত আপোনাৰ আছে চখ আছে?
1: কেতিয়াবা কৰোঁ আৰু, একেবাৰে উপায় নাপালেতো কৰিব লাগিব ন। ৰন্ধা বঢ়া মোৰ চখটো ইমান নাই মানে, তাৰ মাজত কৰিব লগা হয়,
0: সময়টো এটা কথা হৈ যায় আচলতে নহয় জানো।
1: আৰু মোৰ দায়িত্ব কেনেকুৱা এতিয়া চাব, শোণিতপুৰ জিলা যিটো চাইক্লিং এছ'চিয়েচন তাৰ ছেক্ৰেটাৰী, গোটেই লিখা মেলা কাম, আৰু আমাৰ যিটো শাৰীৰিক নিৰ্দেশক সন্থা তাৰ মোৰ সভাপতি হয় অল অসমৰ, এইবিলাকৰ কামবিলাক থাকে। আৰু মোৰ এটা সৰুৰ পৰা স্বভাৱ, যিটোত মই দায়িত্ব লওঁ সেইটো মই সম্পূৰ্ণ কৰোঁ, মানে নামত লৈ নাথাকোঁ আৰু। তেনেকৈ মই চাৰি পাঁচটামান মানে সংগঠনৰ দায়িত্বটো আছোঁ, মানে গুৰু দায়িত্বত আছোঁ।
0: বাইদেউ কেতিয়াবা খং উঠে নেকি যে এইবিলাক মানে মোক সময় নিদিয়ে, এনেকুৱা ধৰণৰ কিবা আহে নেকি মনলৈ?
2: তেনেকুৱা একো নাই,
0: নাই না।
1: কিন্তু এবাৰ কৈছিল, এ আপুনিয়ে চাকৰি কৰিছেনে,
0: মানে বিচৰা সময়ত আপোনাক নাপায় হয়তো।
1: কেতিয়াবা হয় তেনেকে, এনেকুৱা এটা দিন গৈছে আপোনাৰ কব লাগিলে, ঢেকাজুলিত মই দহ বছৰ থাকিলোঁ, ঢেকাজুলি হাইস্কুলত এটাচমেণ্ট হৈ পেলাই, ঢেকাজুলি স্কুলখন মই যেতিয়াৰ পৰা আহিছোঁ 2002ৰ পৰা একেৰাহে সেইখন স্কুলত পিলিক চৌধুৰী বা দেউকন যিকোনো এটা টিম ষ্টেট লেভেলত যায়, এবাৰ দুটা টিম পঠাব লাগে সেই স্কুলৰ পৰা, আণ্ডাৰ 14 আণ্ডাৰ 17। আগদিনাখন মিছেছৰ জ্বৰ, মই এনেকুৱা এটা চিটুৱেশ্যন চলি কি কৰোঁ, তথাপি ৰাতিপুৱা অলপ ভাল পোৱাৰ পিছত কৈছে আপুনি যাওক হ'ব আৰু, ওচৰ চুবুৰীয়া আছে, সেইটো সাহসত মই গুচি গ'লোঁ। ঠিক এনেকুৱা চিটুৱেশ্যনো গৈছে,
0: অসুবিধা হয় বাৰু তেনেকুৱা, আৰু বুজি পোৱাটো ক্ষেত্ৰত লাগে আৰু।
1: তাৰ সোৱাদটো মই পালোঁ 2025 চনত, আমাৰ এইখন চৰকাৰে 2022ৰ পৰা এটা সুন্দৰ বস্তু দিছে, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত লোক সেৱা পুৰস্কাৰটো দি আছে নহয়। এইটোতো মই এই সুযোগতেই, আপোনালোকৰ সুযোগতেই আজি এই আকাশবাণী তেজপুৰৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে এই চৰকাৰখনে যিটো সুবিধা দিছে এইটো ভাল কথা, যে আগতে শিক্ষকসকলক দিছিল কৃতি শিক্ষক, কিন্তু কৰ্মচাৰীবিলাকে তেনেকুৱা বস্তু পোৱা নাছিলে,
0: নাছিলে হয়।
1: তো এই কৰ্মচাৰী এৱাৰ্ড যিটো দিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰলৈকেও। আৰু 2025 চনত আমাৰ শোণিতপুৰ জিলাত আমাৰ ক্ৰীড়া বিভাগৰ পৰা মই বাছনি হৈছোঁ, যদিও এইটো লোকসেৱা পুৰস্কাৰ হিচাপেহে বাছনি হৈছোঁ। আৰু যি মই আজি 30টা বছৰ চাকৰিত যিটো কষ্ট বা কি কৰিছিলোঁ তাৰ সোৱাদটো মই মানে যোৱা বছৰ উপলব্ধি কৰিছোঁ, আৰু সেইটোৱে মই সন্তুষ্ট আৰু।
0: এই বঁটাটোৰ নাম কি বুলি ক'লে আপুনি?
1: লোকসেৱা পুৰস্কাৰ বুলি কয়।
0: পুৰস্কাৰ তাৰমানে এই ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত
1: বুলি নহয়, যিকোনো কৰ্মচাৰী ল'ব পাৰে,
2: কৰ্মচাৰীৰ
1: অল কৰ্মচাৰীৰ ওপৰত দিয়া হয় যে তেওঁ নিজৰ ডিউটি কৰি উঠি
2: কৰাৰ উপৰিও আৰু সমাজ সেৱা কিবা
0: সেইটোৰ ওপৰত ভিত্তি কৰি দিয়ে নহয় জানো।
1: লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেনেকুৱা আছিল যে লোকৰ প্ৰিয় আছিলে,
0: হয় হয়,
1: যে আমি নিজৰ

0: ডিউটিও কৰিও আমাৰ এক্সট্ৰা টাইম যদি সমাজত দি পেলাই কিবা কৰিছোঁ নেকি, তাৰ ভিত্তি কৰি এইটো বাছনি কৰি দিয়ে, সেই বাছনি হিচাপে এইটো পাইছিল।
1: এইটো আপুনি কেতিয়া পাইছিলে?
0: 2025ত
1: পইচাত পাইছে নহয় জানো। বাৰু আমি অভিনন্দন জনালোঁ আপোনাক শেহতীয়াকৈ হ'লেও, আৰু কৰি যাওক ভাল ভাল কামবোৰ নহয় জানো। বাইদেউৰ ওচৰলৈ অলপ আহিছোঁ। বহুত মানুহে মানে যোগা বুলি ক'লে কেৱল শৰীৰটো মানে নমনীয় কৰি ৰখা সেইটো বুলিয়েই ভাবে, আচলতে যোগা কি?
2: যোগা বুলি ক'লে আপুনি আচল কথা অকল যে শৰীৰটোৱে হেৰি কৰিব নহয়, নিজৰ মনটো স্থিৰ কৰিব লাগিব। বাহ্যিক জগতৰ পৰা নিজৰ শৰীৰত নিজৰ মনটো স্থিৰ কৰিব লাগিব, আৰু আসন কৰাৰ লগতে নিজৰ শ্বাস প্ৰশ্বাসখিনিও ল'ব লাগিব। তেনেকে একেবাৰে বন্ধ কৰিতো ৰাখিব নোৱাৰে, 10 ছেকেণ্ড 15 ছেকেণ্ড তেনেকে কিছুমান নিয়ম থাকে, সেই নিয়মবিলাক অনুসৰণ কৰি পেলাই আমি নিজৰ অনুশীলন কৰিব,
1: মানে অকল শৰীৰটোৰ বাহ্যিকতাটো নহয়, বেমাৰ আজাৰৰ পৰাও বহুতখিনি পৰিত্ৰাণ পোৱা যায়। গেছৰ সমস্যাই হওক বা বিভিন্ন ধৰণৰ
2: গেছৰ সমস্যা হওক, বেক পেইন হওক, সাইটিকা হওক, এইটো বহুত, আৰু স্পণ্ডলাইছিছ হওক,
1: বিভিন্ন মানে বেমাৰ
2: কাৰণে।
0: মই তেওঁৰ পৰা মই জানিব লগা হয় কি যে যোগা এটা হ'ল এনেকুৱা বস্তু যে যিকোনো মানুহে কৰিব লাগে বা কৰাটো উচিত বুলি ভাবোঁ। মই যদি এজন খেলুৱৈজনো যোগা কৰিব
1: লাগে,
0: এজন যদি নাট্যকাৰ হয় নাট্যকাৰো যোগা কৰিব লাগে। যোগাই গোটেই শৰীৰটো এনেকুৱা এটা অৱস্থাত লৈ আহে যে শৰীৰ আৰু মন আটাইতকৈ ডাঙৰ বস্তু, আৰু আমাৰ দুটা বস্তু থাকে, এটা বাহ্যিক আভ্যন্তৰীণ, আমি প্ৰাণায়াম আৰু মেডিটেশ্যনে যিটো কি কৰোঁ, আভ্যন্তৰীণ বেমাৰ যিখিনি সেইখিনি আমি ঠিক কৰিব পাৰোঁ।
1: আৰু এইটো মন স্থিৰ কৰাটো বৰ ডাঙৰ কথা যিকোনো কাম এটা কৰাৰ আগতে। এতিয়া মানে আজিৰ যিটো আমাৰ ব্যস্ততাপূৰ্ণ জীৱন, বহুতেই কয় যে ব্যায়াম কৰিবলৈ সময় নাপাওঁ, তেনেলোকৰ বাবে দৈনন্দিন জীৱনত অন্ততঃ কিমান সময় শৰীৰ চৰ্চাৰ বাবে উলিয়াব লাগে?
2: আধা ঘণ্টা 45 মিনিটটো খুবেই দৰকাৰ,
1: আৰু সেইটো কাৰণে কোনো খেলপথাৰ নালাগে, নিজৰ ঘৰতে আপুনি কৰিব পাৰে নহয় জানো।
2: যিখিনি সূক্ষ্ম ব্যায়াম বুলি যিখিনি কয়, নিজৰ হেৰি কৰিব পাৰি, সেইখিনি কৰিলেই যথেষ্ট। তাৰপিছত 10-15 মিনিট অকণমান মেডিটেশ্যন, শ্বাস প্ৰশ্বাসৰ লগত অলপ নিজকে জড়িত কৰি ৰাখিব লাগে, পাৰিলে চকুকেইটা অকণমান বন্ধ কৰি ল'ব লাগে।
1: য়োগা আৰু মানে যিটো ক্ৰীড়া, ইটো সিটো কিমান সহায় কৰে বুলি অলপমানে আপুনি কৈছে যে প্ৰত্যেকজন খেলুৱৈৰ য়োগা কৰা জৰুৰী, নহয়নে?
0: মানে এটা পইচাৰে ইপিঠি আৰু সিপিঠি, আমি এটাক এৰি পেলাই আনটো
1: নোৱাৰো হয়।
0: যাক আমি ধৰি লওক খেল খেলি আছো, আমি যদি খেল শেষ হোৱাৰ পিছত আমি কুল ডাউন, যাক কয় কুল ডাউন নকৰোঁ, মানে আমাৰ বডিটো এনেকুৱা এটা অৱস্থাত গুচি যায়, শৰীৰ আৰু মন মানে মানসিক এইটো হাই লেভেলত গুচি যায়, ব্লাডটো মানে হাই লেভেল যায়, তাক আকৌ যদি ঠাণ্ডা কৰিব লগা হয়, আমি যাক ষ্ট্ৰেচিং বুলি কওঁ, আচলতে ষ্ট্ৰেচিং মানে হ'ল যোগা, আকৌ তাৰপিছত শেষত মেডিটেশ্যন, মেডিটেশ্যন মানে প্ৰাণায়াম কিছুমান, চাপ'জ অম প্ৰাণায়াম হওক কিবা হওক, এইখিনি আমি কৰিব লাগে, তেতিয়াহে আমি আগৰ স্তৰত আহিব পাৰিম, আৰু তেতিয়া আমাৰ মগজু ঠিক থাকিব, স্মৃতি শক্তি বাঢ়িব, আৰু পঢ়াৰ ক্ষেত্ৰতো আগুৱাই যায়। আজি মই যিবিলাক প্ৰশিক্ষণ কৰোঁ, কিছুমানে কি কৰে নাজানো, মই যিটো ছিষ্টেমত মই যিখিনি জানো মই সেইখিনি শিকাম, কিন্তু মই পঢ়াৰ ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীক সমানে লৈ যাওঁ, মানে কেতিয়া পঢ়িব লাগে, কেতিয়া খাব লাগে, পানী কেতিয়া খাম, আমি কি কি দৰকাৰ, এইখিনি গোটেই কওঁ। এতিয়া চাব, আমি যদি কওঁ অকল খেলুৱৈয়ে নহয়, আমি সকলো মানুহে তিনিটা বস্তুৰ ওপৰত গুৰুত্ব দিব লগা হয়, যোনেই যি কৰক, কোনে এজন শিক্ষক বা ইয়াত চাকৰি উপৰঞ্চি কাম এটা কৰি আছে, বা আমি কোনোবাই ব্যৱসায় কৰি আছে, যোনেই যি নকৰক কিয়, আমি তিনিটা বস্তুত যদি গুৰুত্ব দিওঁ, আমাৰ জীৱনত কোনো ধৰণৰ ডাঙৰ বেমাৰ আহিব নোৱাৰে। এটা হ'ল শৰীৰ চৰ্চা বা শাৰীৰিক ব্যায়ামেই হওক, পৰিশ্ৰমেই হওক, আমি এটা কৰিব লাগিব, মিনিমাম 1 ঘণ্টা সময় উলিয়াই ল'ব লাগিব। দ্বিতীয়তে আমি যিটো সুষম খাদ্য বুলি কওঁ, সুষম খাদ্যটো আমি খাব
1: লাগিব।
0: তৃতীয়তে আমাক লাগিব জিৰণি, আমাৰ বয়স অনুযায়ী যিটো জিৰণি প্ৰয়োজন, এতিয়া বৃদ্ধ হ'লে 8-10 ঘণ্টা লাগিব পাৰে, বাচ্চা হ'লে 8 ঘণ্টা লাগিব পাৰে, ষ্টুডেণ্ট হিচাপে হ'লে যদি চাওঁ আমি 18 বছৰৰ পৰা 30 বছৰ ষ্টুডেণ্টখিনিক 6 ঘণ্টা মিনিমাম বা 5 ঘণ্টা লাগিব। এই তিনিটা বস্তুত যদি আমি গুৰুত্ব দিওঁ,
1: ঘৰত বেছি ডিচিপ্লিন কোন, যে আজি এক্সাৰচাইজ নকৰিলেও হ'ব বুলি কয় নেকি কোনোবাই দুইজনৰ ভিতৰত আপোনালোকৰ?
2: নহয়, মানে সপ্তাহটোতো গোটেইখিনি গোটেইকেইদিনেই কৰা যায়, কেতিয়াবা ধৰ এনেই ছানডে বুলি বা হেৰি কৰি অকণমান
1: ৰিলেক্স কৰা হয় আৰু, নহয় জানো।
0: আৰু কেতিয়াবা আমাৰ ক্ষেত্ৰত হয়, আমাৰ ৰাতিপুৱা প্ৰগ্ৰেম থাকে, ডিউটি আহি যায়, গভৰ্ণমেণ্ট ডিউটিবিলাক, তেতিয়া আমাৰ সেইটো অলপ অসুবিধা হয়, কাৰণ কিয় সেইখিনি কৰি পেলাই আকৌ স্কুলত যাব লগা হয়,
1: সেইটো হয় বাৰু,
0: তেতিয়া আমাৰ অলপ ক্ষতি হৈ যায় আৰু।
1: ইজনে সিজনৰ আপোনাৰ কোনটো মানে গুণ বেছি আকৰ্ষিত কৰে, আপুনি তেখেতৰ বা আপুনি তেখেতৰ কোনটো গুণ? কিবাটো থাকে মানুহৰ প্ৰত্যেকৰ এটা বিশেষ
2: কবলৈ বহুত টাইম পাঞ্চুৱেল, মানে পুৰা টাইম টু টাইম তেওঁৰ কামবিলাক হ'ব লাগিব। আৰু মানে অফিচিয়েল কিছুমানক যদি অলপমান দেৰি হ'ল কিবা হ'ল, মানে সময়ৰ মূল্য বুজি নাপায়।

0: এনেকুৱা ধৰণৰ মানে তেওঁ আমি ধৰ এতিয়া ধৰ পাঁচটা পা ছটালৈকে যদি ইয়াত আছো, ছটা পা সাতটালৈ আমাৰ আকৌ এটা বেলেগ প্ৰগ্ৰেম থাকে, সেইকাৰণে সেই পাঁচটা সময়ত হ'ব লাগে, সেইখিনি হ'বই লাগিব
1: আপোনালোকে সময়মতে আহি উপস্থিত হৈছে, মই যেনেকে সময় দিছো সেইমতে আহিছে নহয় জানো,
0: সেইকাৰণে কাৰণ পিছৰ আমি আকৌ বেলেগ এটা কাম থাকে আমাৰ, সেইটো কাৰণে
1: আপুনি
0: কিন্তু বহুত হেৰি
1: আপুনি তেখেতৰ কি গুণ
2: তেখেতে মানে মই বিয়াৰ পিছত যিখিনি দেখিলোঁ, বিয়াৰ আগতেও মই অলপমান বিয়া পতাৰ উদ্দেশ্যটো সেইটো মই বেকগ্ৰাউণ্ডটো লৈছো, মানে গাঁৱৰ এজনী
1: অনুসন্ধান কৰা যায় নহয়
2: গাঁৱৰ ছোৱালী যে আগতে কৈছিলোঁ এই ৰজা মহাৰজা আছিলে শুন অমুক পধাৰ আহিহে, মানে এনেকুৱা ধৰণৰ মই পাইছোঁ যে তেওঁ এজন গাঁৱৰ ভিতৰত এজন মানে লেখত ল'বলগীয়া ছোৱালী, মানে তেওঁৰ চৰিত্ৰ হওক তেওঁৰ ব্যৱহাৰ ইত্যাদি ক্ষেত্ৰত মই আকৰ্ষিত হৈছিলোঁ। আৰু বিয়াৰ পিছতো মই মানে বিয়াৰ পিছত কিছুমান কৰিছোঁ, মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ, মই মানে এইটো তেওঁৰ জোখত কৰিছোঁ যে আপুনি পঢ়ক, মই মাষ্টাৰ্ছ কৰিছোঁ তেওঁৰ কাৰণে, এনআইএছ ফুটবলত কৰি আহিছোঁ মই তেওঁৰ কাৰণে, তেওঁৰ প্ৰেচাৰ্ছ, তেওঁ মানে মোক পিছুৱাই থাকিব দিয়া নাই যে আপুনি যাওক, এই আগুৱাই দিয়ে যে না, এইটো মই তেওঁৰ তেখেতৰ ভাল গুণ আজি মই ক'লোঁ,
1: সেইটোৱে সুধিব বিচাৰিছে কাৰণে কথাটো।
2: আৰু সময়ত মানে চাহ খাব আহিব, সময়ত খাই যাব বলব, স্কুলত পাঁচ মিনিট লেট হ'লে কওঁ যে আজি লেট হৈ যাব নহয় মোৰ, কাৰণ আমি প্লে'গ্ৰাউণ্ডটো পাব লগা হয়,
1: হয় হয়,
2: তাৰপিছত ইমান ডিউটি নাথাকে যদিও কেতিয়াবা অলপ টান কথা শুনাব লগা হয় আৰু,
1: এইটো থাকিবই নহয় জানো এইটো আমাৰ দাম্পত্য জীৱনত। এতিয়া এটা খুব আচলতে প্ৰাসংগিক প্ৰশ্ন, আজিৰ আমাৰ যিটো শিশুসকল মানে খেলপথাৰ সময়ত মানে কটোৱাৰ সলনি মোবাইলতে কটাই বেছিকৈ, তো এই পৰিৱৰ্তনক আপোনালোকে কি দৃষ্টিৰে চাব, আৰু মানে সন্তানক আমাৰ ক্ৰীড়া আৰু শৰীৰ চৰ্চাৰ প্ৰতি মানে আগুৱাই নিবলৈ অভিভাৱকৰ কিমান দায়িত্ব আছে?
0: তো সঁচা কথা ক'বলৈ গ'লে অভিভাৱকৰে দায়িত্ব আছে, কাৰণ এতিয়া যান্ত্ৰিকতাৰ যুগত তাৰমানে কি মোবাইলটো মানে কি আপুনি যদি আপোনাৰ ল'ৰা ছোৱালীক মোবাইলটো নিদিয়ে সিহঁতে সাহ কৰি কেতিয়াও চাব নোৱাৰে, আৰু এই নেট ভৰালে কিবা ভৰালে অনগল কিবা নহয় কিবা আহি থাকে, সেই বস্তুটোৰ পৰা যদি নিজে বিৰত কৰি নাৰাখে ল'ৰা ছোৱালীক আপুনি খেলৰ জগতত আগবঢ়াই নিব নোৱাৰিব।
1: সেইটো আগতে আমি আহি স্কুলৰ পৰা আহি দৌৰ মাৰোঁ খেলপথাৰলৈ খেলিবলৈ, এতিয়াতো ল'ৰা ছোৱালীয়ে মানে মোবাইলটো পালে তাতে ঘৰতে থাকিলে, গতিকে শাৰীৰিক কচৰটো তেওঁলোকৰ নাই হোৱা আচলতে,
0: সেইটোৱে ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই মোবাইলটোকে চাব।
1: আৰু বহুতে অলপ দিন এক্সাৰচাইজ কৰি যিকোনো যোগাই হওক বা খেলৰে হওক তেওঁলোকে কৰি পেলাই আকৌ মানে বন্ধ কৰি দিয়ে, সেইটো তেওঁলোকে কেনেকে নিয়মীয়া কৰিবলৈ কাৰণে কি কৰিব লাগিব তেওঁলোকে?
2: সেইটোৰ কাৰণে আচলতে এই যে
1: আগ্ৰহটো লাগিব নহয় জানো,
2: আগ্ৰহটো লাগিবই, আগ্ৰহ লাগিব, মনোযোগ দিব লাগিব। এতিয়া আমি স্কুলতো মই বেছিভাগ কৈ থাকোঁ যে এটেনশ্যন নহ'লে যিকোনো ক্লাছেই হওক, তে মনোযোগটো আনাৰ কাৰণে একচুৱেলি আমি আগতে যেতিয়া শাস্তিৰ কথা আছিলে, শাস্তি নহয় আমি তাক তেওঁলোককো মৰমেৰে আনিব পাৰোঁ, ৰাস্তা আছে, আমি কিছুমান বেলেগ হেৰি দি মানে তেওঁলোকক লৈ আহিব লাগিব, আৰু মাক দেউতাক সজাগ হ'ব লাগিব,
0: সজাগ
2: হ'বই লাগিব, সেইকাৰণে যোগা দৰকাৰ। যোগাটোত মানে কি হয়, যোগা আৰু প্ৰাণায়াম কৰিলে মগজুটো অট'মেটিকেলি মানে তেওঁৰ আহি যায় আৰু
0: লাহে লাহে, অকণমান ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিব লাগিব।
2: আৰু এটা কথা, ক্ৰীড়াৰ ক্ষেত্ৰত এতিয়া জনসংখ্যা বাঢ়ি গৈছে, আগৰ আমাৰ সময়ৰ কথাটো বেলেগ আছিল, কম আছিল বা চাকৰিৰো সিদ্ধান্ত ল'ব নোৱাৰা হৈ যায়, আৰু কিছুমান এনেকুৱা খেলি হয় নহয় আণ্ডাৰ 13 আণ্ডাৰ 17লৈকে ঠিকেই থাকে, তাৰপিছত যেতিয়া বোলে নহয় পৰীক্ষা দিব লগা হ'ল ক্লাছ 10 লাহে লাহে আপুনি কোৱাৰ নিচিনা এনেকুৱা অট'মেটিক বাদ দিব লগা হৈ যায় যে খেলি বা কি হ'ব, কিন্তু খেলি লাভ আছে, ভাল স্পৰ্টছমেন হ'ব লাগিলে যে 3 ঘণ্টা বা 4 ঘণ্টা প্ৰেক্টিছ কৰিব লাগিব, কিন্তু আমি যদি এটা মিডিয়াম টেপৰ যদি খেলিও হওঁ অন্য নহ'লে তো আমাৰ ফিজিকেল ফিটনেছটো থাকিব ন, আজিকালি এতিয়া যে মই মোৰ প্ৰশিক্ষণতে কওঁ চাওক, এতিয়া আমি চাকৰি ডক্টৰ ইঞ্জিনিয়াৰ বিচাৰিলে নহ'ব, ডিফেন্স লাইনতো ভাল ভাল চাকৰি আছে, এমবিএ দিব পাৰে আফটাৰ হায়াৰ ছেকেণ্ডেৰী, CDS দিব পাৰে, তাৰ কাৰণেতো ফিটনেছটো লাগিব, সৰু পৰা যদি খেলি থাকোঁ ফিটনেছটো অট'মেটিক থাকি যাব, সেনেকুৱা এক্সাম্পল দি পেলাও মই মানে প্ৰশিক্ষণত ল'ৰা ছোৱালীকে ৰাখোঁ আৰু।
1: হয় হয়, এতিয়া যিসকল উঠি অহা আমাৰ প্ৰজন্ম তেওঁলোকে যদি স্পৰ্টছ পাৰ্চনেই হওক বা কোচ বা ৰেফাৰী বা যোগ প্ৰশিক্ষক হিচাপে তেওঁলোক কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকক আপোনালোকে কি বুলি ক'ব বিচাৰিব?
2: কেৰিয়াৰ ৰেফাৰীটো কেৰিয়াৰ বুলি
1: ল'ব নোৱাৰি নহয় জানো,
2: আৰু কাৰণ কিয় আমাৰ বিশেষকৈ অসম বা ভাৰতবৰ্ষত ৰেফাৰী কৰি যে আমি ঘৰে
1: সেই পৰ্যায়ৰ ইমান খেল তেনেকুৱা নহয়, ইয়াত
2: এইটো এটা নিচা,
1: নিচা হয়,
2: তেওঁ কিবা এটা বিকল্প লাগিব, তেওঁ হয়তো ব্যৱসায় বা চাকৰি থাকিব লাগিব, তাৰপিছতহে ৰেফাৰী হ'ব পাৰিব,
1: এইটো ওপৰঞ্চি আৰু
2: ক্ষেত্ৰত ওপৰঞ্চি, মানে কিয় সেনেকুৱা এটা মানে ইনকাম কৰাৰ ৰাস্তাটো নাই ৰেফাৰীৰ কাৰণে, আৰু নিচা হিচাপে আমি কাম কৰোঁ, আমি পইচা বিচাৰিবলৈ বুলি মই ইমান লাগে বুলি ইমান কোনো নাথাকে ৰেফাৰী, কিন্তু স্পৰ্টছেৰে কিন্তু লাইন ল'ব পাৰি। আজি আমাৰ চাকৰিটো মই ভবা নাছিলোঁ যে মই ইয়াত আহিম, আমাৰো ইচ্ছা আছিল বেলেগ ডক্টৰ ইঞ্জিনিয়াৰ কিবা কিবি, কিন্তু ক'ব নোৱাৰাকৈ ইয়াত আহি গ'লোঁ, সুন্দৰ চাকৰি, নিজৰ শৰীৰটো বজাই ৰাখি পেলাই

0: কারোর দৰমাহো লৈ আছো, ডিউটিও কৰি আছো, কমচে কম ফিজিকেল ফিটনেছটোতো বজাই আছে। কিন্তু এনেকুৱা কিছুমান চাকৰি আছে আপোনাৰ আৰু সময় নাই ৰাতিপুৱাৰ পৰা। আজি যদি আমি ডিচি ছাৰকো চাওঁ, তেওঁলোকো বহুত ব্যস্ত হৈ গৈছে,
1: ব্যস্ত হয়
0: শৰীৰ চৰ্চা কৰাৰ কাৰণে তেওঁলোকৰো সময়ৰ অভাৱ হৈ গৈছে। ঠিক তেনেকুৱা কথা হৈ যায়।
1: এতিয়া আমাৰ প্ৰায় সময় শেষ হৈছে বাৰু। শেষত আমাৰ শ্ৰোতাসকলৰ বাবে এটা সুস্থ আৰু মানে সুখী জীৱন যাপনৰ বাবে আপোনালোকে আপোনালোক দুয়োৰ পৰা এটা সহজ আৰু কিন্তু গুৰুত্বপূৰ্ণ বাৰ্তা বিচাৰিছোঁ।
0: আচলতে এটা সুখী জীৱন বুলিলে নিজৰ নিজৰ যিখিনি ডিউটি থাকিবই, চাকৰিয়াল হওক বা আমাৰ একচুৱেলি মোৰ লাইফত মই চাকৰিয়াল নিবিচাৰিলোৱে, মই কৰিবও দিয়া নাই, সেইকাৰণে যোগাৰ কাৰণে মই যাব দিছোঁ তেখেতক। তো তেওঁৰ ডিউটিটো কৰাৰ উপৰিও তেওঁৰো মই কৈ থাকোঁ যে তোমাৰ কিন্তু চাবা দেই অলপ ভৰিটো ই কৰিবা, কেতিয়াবা অলপ শুব বিচাৰিলেও কৈ থাকোঁ আৰু তেওঁ মোক কৈ থাকে। মানে কি বুজাবুজিকে আৰু প্ৰত্যেকেই এইটো কৰিব লাগিব যে শাৰীৰিক চৰ্চাটো আমাক লাগিবই মিনিমাম এক ঘণ্টা। মই সকলোকে অনুৰোধ কৰিছোঁ, আগতে এবাৰ কৈছোঁ আপোনাক যে তিনিটা বস্তুৰ ওপৰত যিটো গুৰুত্ব দিব লাগে, মানে প্ৰথমতে নিজকে ভাল পাব লাগিব, সমাজৰ সকলোকে আমি এইটো বাৰ্তা দিব লাগে যে শৰীৰ চৰ্চাটো কৰক, খাদ্য ভালকৈ খাওক আৰু জিৰণিও লওক, তাৰপিছত নিজৰ নিজৰ দায়িত্ববিলাক কমপ্লিট কৰি যাওক। তেতিয়া আমি এই যে পিছতহে অনুভৱ কৰোঁ আজি হস্পিটেলিষ্ট হ'ব লগা হৈ যায়,
1: সেইটো হয় বাৰু।
0: তেতিয়া আমাৰ চিন্তাটো আহে যে মোৰ টকাও নাই কি কৰোঁ, কিন্তু আমি শৰীৰৰ প্ৰতি যত্ন লোৱাটো খুবেই দৰকাৰ।
2: ৰাতিপুৱা সোনকালে উঠিব লাগে, ৰাতি সোনকালে শুব লাগে, তাৰ ভিতৰত বেলেন্স ডাইট,
1: বেলেন্স ডাইট হয়,
2: বেলেন্স ডাইট
1: মানে অসমীয়াত কলে সন্তুলিত যেটো আমাৰ খাদ্য
2: হয়, মানে কি ৰাতি বেছি খাবও নালাগে, আচলতে
1: সোনকালে খাব লাগে, আচলতে নহয় জানো
2: খাব লাগে, সেইটোৱে মুঠতে ৰাতি যদি অলপ সোনকালে খোৱা যায় ৰাতিপুৱা সোনকালে উঠাটো একো অসুবিধা।
1: আৰু আমাৰ এই প্ৰতিযোগিতাখন আমি সূৰ্যৰ লগত কৰি পেলাই বেছি ভাল, সূৰ্যক যদি আমি আগতে ওলাবল নিদিওঁ মানে সেইটোৱে
2: সদায় চাৰিটাত উঠো, চাৰিটা
1: মানে সূৰ্যক আগতে আমি কি উঠিবলৈ দিম নহয় জানো, গতিকে সেইটো যদি মানিব পাৰে কিন্তু বহুতে এলাহ কৰে উঠিবলৈ,
0: এলাহ কৰে
2: এদিন দুদিন অলপ অসুবিধা এটা হয় কিন্তু হৈ যায় লাহে লাহে।
1: এতিয়া মানুহে আচলতে বহুতে কৰিব বিচাৰে নিজকে সুন্দৰ কৰি ৰখাৰ কাৰণে, জিমতো যায় বহুত মানুহ আচলতে বেমাৰৰ তাগিদাতে হওক বা যেনেধৰণে হওক খোজকাঢ়িবলৈ লৈছে আজিকালি।
0: আজি আপোনাক মই শেষত এটা কথা ক'ব বিচাৰিছো যে এটা সময়ত ফুটবল ভলীবল এথলেটিক্স খেল বুলি ক'লে আমি নিজে নিজে যাওঁ, কোনো গাৰ্জেনৰ দায়িত্ববোধ নাছিলে, কেৱল চুইমিং আপোনাৰ বেডমিণ্টন আৰ্চাৰীবিলাকত গাৰ্জেনে লৈ যায়, গাৰ্জেনে লৈ আহে। কিন্তু এতিয়া এটা পৰিৱৰ্তন দেখিছোঁ যে ফুটবলতো গাৰ্জেনে লৈ যায় লৈ আহে, ভলীবলতো এনেকুৱা ওলাইছে
1: গাৰ্জেন,
0: এইটো সাংঘাটিক পৰিৱৰ্তন, কিন্তু
1: সেইটো হৈছে পৰিৱৰ্তন
0: হৈছে, বহুতে বুজা হৈছে
1: আৰু তেওঁলোকে যিকোনো এটা বিষয়ত তাৰমানে পাৰ্গত হোৱাটো বিচাৰে সন্তানক, গতিকে সেইটো এটা শুভ লক্ষণ আচলতে।
2: ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে বা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পেৰেণ্টছ মানে চিনচিয়াৰ হ'বই
1: লাগিব, হয় হয়। গতিকে এইখিনি আমাৰ প্ৰয়োজনীয় কথা, যদিও অনুষ্ঠানটো আমাৰ দম্পতী অনুষ্ঠান তথাপিও তাৰ মাজতে বহুতখিনি গুৰুত্বপূৰ্ণ কথা আমি পাতিছোঁ আৰু আশা কৰিছোঁ আমাৰ শ্ৰোতাবৃন্দই এই কথাখিনি সৰগত কৰি আগবাঢ়িব তেনেদৰে জীৱনত আৰু সেইটো সুফল পাব তাৰ। আপোনালোকেও খুব ব্যস্ততাৰ মাজত আহি এই সময়খিনি আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰক দিয়াৰ বাবে আপোনালোক দুয়োকে আমি অশেষ ধন্যবাদ জনাইছোঁ।
0: আমিও আপোনাক ধন্যবাদ জনাইছোঁ, আকাশবাণী তেজপুৰলৈ ধন্যবাদ জনাইছোঁ, আপুনি যোগাযোগ কৰিলে আমাৰো ভাল লাগিলে, এটা কি আৰু নহয় জানো এনেকৈ হেৰিতে আহি পেলাই আমিও কিছু মনৰ কথা
1: ক'ব পাৰিছোঁ,
0: ধন্যবাদ, লগ পাম,
1: ঠিক আছে, ধন্যবাদ। ইমানপুৰে শ্ৰোতাসকলে দম্পতী অনুষ্ঠানটিত শাৰীৰিক শিক্ষা নিৰ্দেশক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল ৰেফাৰী, ফুটবল প্ৰশিক্ষক তথা ক্ৰীড়া সংগঠক টংকেশ্বৰ ওজা আৰু তেওঁৰ সহধৰ্মিনী যোগ প্ৰশিক্ষক ক্ষীৰোদা ওজাৰ সৈতে হোৱা অন্তৰংগ আলাপটি শুনিলে। ইয়াত ভাগ ল'লে প্ৰাঞ্জল শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
3: শ্ৰোতাসকলে দম্পতী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ, এটা নিবেদন কৰিছোঁ বাৰৰহণীয়া অনুষ্ঠানটিৰ। বাৰৰহণীয়া অনুষ্ঠানত পোনপ্ৰথমে শুনাব লৈছোঁ পুষ্প বৰা আৰু সংগীৰবৃন্দৰ কণ্ঠৰ ৰাভা লোকগীত।

শ্ৰোতাসকলে পুষ্প বৰা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা লোকগীত শুনিলে। এইবাৰ শুনাব লৈছোঁ হৰিচন্দ্ৰ বসুমতাৰী আৰু সংগীবৃন্দৰ কণ্ঠৰ বড়ো লোকগীত।

শ্ৰোতাসকলে হৰিচন্দ্ৰ বসুমতাৰী আৰু সংগীবিন্দ্ৰৰ কণ্ঠৰ বড়ো লোকগীত শুনিলে। বাৰহণীয়া অনুষ্ঠানত এবাৰ নিবেদন কৰিছোঁ, পুষ্পলতা মিলি আৰু সংগীবিন্দ্ৰৰ কণ্ঠৰ মিচিং জনগোষ্ঠীৰ লোকগীত।

শ্রোতাসকলে বাৰৰহণীয়া অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগেই আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল মঞ্জু বড়ো আৰু প্ৰতীক্ষা খনিকৰ। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল ৰাজীৱ গগৈ। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। কাইলৈ বিয়লি 5:25 এই একে মিটাৰৰ বেণ্ডত আমাৰ বিয়লিৰ অধিৱেশনৰ পুনৰ মুকলি কৰা হ'ব। এই প্ৰতিশ্ৰুতিৰে প্ৰসাৰণ সহযোগী মনালিছা দেৱীৰ সৈতে মল্পনা শইকীয়াই আজিৰ অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি। জয় হিন্দ।